এয়া আকাশবাণী তেজপুৰ। আজি শনিবাৰ 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 22 তাৰিখ 2024 খ্ৰীষ্টাব্দৰ 8 আগষ্ট। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

মানুহৰ সেৱাৰ মাজেদি মই ঈশ্বৰক লগ পাব বিচাৰোঁ, কিয়নো ঈশ্বৰ স্বৰ্গতো নাই পাতালতো নাই, আছে মাত্ৰ আমাৰ প্ৰত্যেকৰে অন্তৰত। কথাষাৰ কৈছিল জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে।

0: এ উপদেশ দিব খোজে, নহয় গা এৰা দিয়ে। এই বুভুক্ষু লোকসকলৰ কাৰণে মোৰ প্ৰাণে হাহাকাৰ কৰে। দেশখনৰ পৰা দুখীয়া মানুহৰ দুখবোৰ আঁতৰাই পেলোৱাৰ কৌশল মই তেনেকৈ একো নাজানিছিলোঁ। মাৰ্ক্সবাদীসকলে অৰ্থনৈতিক সমতাৰ বাবে আংশিকভাৱে হ'লেও যুঁজিছিল। মই সকলো এৰি তেনে ৰাজনীতিত যোগ দিব পাৰিলোহেঁতেন। পাছে ধান পকে মানে তুনিৰ মৰণ, মিশ্ৰ অৰ্থনীতিৰ ভাৰতলৈ সমতা আহে মানে মোৰ আত্মীয়সকলৰ হাৰত বন গজিবগৈ। মানুহ হৈ মই কেনেকৈ চাই থাকিম? মোৰ এতিয়া ভাবিলে হাঁহি উঠে যে মোক খোজকাঢ়ি অহা যোৱা কৰা দেখি বহুত মানুহে হাঁহি ঠাট্টাৰ চলতে কৈছিল, বাইদেউ ইমান টকা কালৈ সাঁচিছে, আপুনি নিশ্চয় বৰ কৃপণ দেই। কথাষাৰ শুনি মই কেৱল মিচিকিয়াই হাঁহিছিলোঁ। তেওঁলোকেতো নাজানে মই কাৰ কাৰণে কিহৰ কাৰণে ইমান কষ্ট কৰোঁ। মোৰ দায়িত্ব বহুত। এই দায়িত্ববোৰ পালন কৰি মই এক পাৰমাৰ্থিক আনন্দও পাইছিলোঁ। সঁচাকৈ ত্যাগত যিমান আনন্দ, ভোগত সিমান আনন্দ নাই। ভগৱানে যেন আটাইৰে দুখ মোচন কৰিবলৈ মোকেই নিৰ্বাচন কৰিছে এনে অনুভৱ হৈছিল। দিয়া থোৱাত এই যে ইমান হাত বলি আছিলোঁ, ইয়াৰ মূলতে চাগৈ আছিল মোৰ মাৰ বিস্ময়কৰ চৰিত্ৰ। পিন্ধিবলৈ মাত্ৰ এসাজ কাপোৰ থকালৈকে মায়ে বাকচৰ সকলো কাপোৰ যিয়ে খোজে তাকে দি দিয়ে। মই প্ৰতিবাৰে ঘৰলৈ গৈ দেখোঁ মাৰ কাপোৰৰ ট্ৰাংক উদং। সুধিলে কয়, নহয় অ' অমুক আহি ওলালহি, তাইৰ হেনো পিন্ধিবলৈকে কাপোৰ নাই, তমুক আহি ওলালহি, গাত ল'বলৈ চাদৰ নাই, মইনো ক'ত কিমান ফুৰিবলৈ যাওঁ, সেইকাৰণে মোৰ কাপোৰ সাজ বা চাদৰখনকে দি দিলোঁ। গৰম কাপোৰনো মোক দুখন তিনিখন কেলেই? অমুকৰ মাকে জাৰতে কঁপি আছে, সেইকাৰণে দি দিলোঁ। মায়ে কাৰোবাক সহায় কৰি অতি আন্তৰিক তৃপ্তি পাইছিল। মাৰ সেই স্বভাৱটো চাগৈ মোৰ গালৈ আহিল। এইবোৰ আনন্দই অপাৰ্থিব আনন্দ নহয়নো কি? নিজৰ সুখ আৰু ভোগলৈ মায়ে চাব নাজানিছিল, সকলোৰে মৰমত পমি যাব পাৰিছিল। এনেবোৰ চৰিত্ৰ আজিকালি বৰ বিৰল। এই সময়ছোৱাত মোৰ মানসিক চাপ ভয়ংকৰ হৈ পৰিছিল। ইকুলো এৰিব নোৱাৰা, সিকুলো এৰিব নোৱাৰা অৱস্থা। এনে সংকততে অলপমতীয়া দূৰদৰ্শিতা নোহোৱা ছোৱালীবোৰে চাগৈ বেয়া পথ ল'বলৈ বাধ্য হয়। সিহঁতে হয়তো সাময়িক সংকটৰ পৰা উদ্ধাৰ হোৱাৰ কথাই ভাবে। নৈতিকতা ৰক্ষা কৰিবলৈ শাৰীৰিক আৰু মানসিকভাৱে নিশ্চিন্ত হোৱাৰো প্ৰয়োজন থাকে। এইখিনি সময়ৰ পৰাই মই চাগৈ অদৃষ্টবাদীও হৈ পৰিছিলোঁ। দেউতা যিহেতু অদৃষ্টবাদী নাছিল, কেৱল কৰ্মই চিনি পাইছিল, সেইকাৰণে আমাৰ ঘৰত অদৃষ্ট বিশ্বাস কৰিবলৈ সুৰুঙা নাছিল। বৰসবাহ, সত্যনাৰায়ণ পূজা, লক্ষ্মী পূজা এইবোৰ হয়, কিন্তু গ্ৰহ আদিৰ কাৰণে একো কৰা মনত নপৰে। শ্ৰী শ্ৰী নৱগ্ৰহধামৰ প্ৰখ্যাত জ্যোতিষী স্বৰ্গীয় প্ৰিয়নাথ শৰ্মা দলৈক মোৰ সম্বন্ধীয় মামা বিষ্ণুপ্ৰাণ চাংকাকুটিৰ ঘৰত লগ পাইছিলোঁ। তেখেতে লাহে লাহে মোৰ মনত বোধ কৰোঁ গ্ৰহ সম্বন্ধে বিশ্বাস জন্মাইছিল। গোপীনাথ বৰদলৈ ককা আৰু নলিনীবালা দেৱী আইতাৰ এই দুয়োখন ঘৰতে দেখিছিলোঁ শুভ গ্ৰহ, অশুভ গ্ৰহৰ আলোচনা, কুষ্ঠি পৰীক্ষা, গ্ৰহ শান্তি আদি। আন এজন বিখ্যাত জ্যোতিষী পণ্ডিত শ্ৰী গৌৰীশংকৰ উপাধ্যায়, নেপালী পণ্ডিত নামে গুৱাহাটীৰ শিলপুখুৰী অঞ্চলত বৰ জনাজাত আছিল। তেওঁ মোক বহিনজী বুলি মাতিছিল। তেখেতে জ্যোতিষশাস্ত্ৰ নেপালতে অধ্যয়ন কৰিছিল যদিও কৰ্মক্ষেত্ৰ গুৱাহাটীকে বাছি লৈ ইয়াতে ৰৈ গৈছিল। তেওঁ এদিন সন্ধিয়া আমাৰ ঘৰলৈ আহি সকলোৰে কুষ্ঠি চালে। মই যে প্ৰেছটো মাজে মাজে বেচাৰ চিন্তা কৰিছিলোঁ এই কথা তেখেতে ধৰিব পাৰিলে। তেখেতে ক'লে যে আপুনি প্ৰেছ বেচাৰ কথা কেতিয়াও চিন্তা নকৰিব, বেয়া সময়খিনি পাৰ হ'লেই প্ৰেছৰ উন্নতি হ'ব আৰু আপোনালোকৰ কোনোবা এজনৰ উপাৰ্জনৰ পথো হ'ব। তেখেতৰ কথাত মই বৰ মনোবল পালোঁ। তেখেতৰ চোৱা চিতা আৰু সিদ্ধান্তবোৰ ইমান সঠিক আছিল যে ভাবিলে আচৰিত হোৱা যায়। তেখেতে তেতিয়াই আৰু কৈছিল, আপুনি এনেকুৱা এখন কিতাপ লিখিব যাৰ কাৰণে আপোনাৰ নাম অমৰ হৈ থাকিব। অমৰ শব্দটো বৰ ডাঙৰ শব্দ। দেৱী কিতাপখন লিখাৰ পাছত মোৰ প্ৰচুৰ নাম হৈছিল আৰু এই কিতাপ লিখাৰ বাবে নলবাৰীৰ অসম সংস্কৃত সমাজে মোক যেতিয়া সৰস্বতী সন্মানেৰে বিভূষিত কৰিলে, মই ভাবিছিলোঁ গৌৰীশংকৰ উপাধ্যায়ে কোৱা এইখনেই নেকি সেই কিতাপ।
1: আজিৰ মুকুতামালাৰ কথাখিনি নিৰ্মল প্ৰভা বৰদলৈ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছোঁ

ইমান পৰে পণ্ডিত ৰাজেন্দ্ৰ প্ৰসন্নৰ বাহিবাদনত ৰাগ অহিৰ ভৈৰৱ শুনিলে। শাস্ত্ৰীয় সংগীত অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বৰগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানৰ শিল্পী গীতাঞ্জলি গায়ন। শিল্পীৰ কথাত প্ৰথমে শুনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এটি বৰগীত।

বৰগীত শুনিছে গীতাঞ্জলি গায়নৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ শুনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত আন এটি বৰগীত।

বৰগীত অনুষ্ঠানত ইমান পৰে দুটি বৰগীত শুনিলে। গীতাঞ্জলি গায়নৰ কণ্ঠত শিল্পীৰ সৈতে বিভিন্ন বাদ্যযন্ত্ৰ সংগত কৰিলে বিপুল ওজা, ৰঞ্জিত বায়ন, ৰুমাদেৱী কলিতা আৰু নিকুঞ্জ পাঠকে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিস্থিতি।

আজি সন্ধিয়া 5:45 হিন্দী ভাষা শিক্ষাৰ পাঠত সৰ্বনামৰ তৃতীয় খণ্ড পাঠ যোগতা আগবঢ়াব অম্লানজ্যোতি দেৱচৌধুৰীয়ে। 6:10 কৃষকবাণী অনুষ্ঠানত মাছৰ সম্ভাব্য ৰোগ আৰু আলংকৰিক মাছৰ বাণিজ্যিক সম্ভাৱনা এই বিষয়ে এটি আলোচনাৰ দ্বিতীয় খণ্ড। ইয়াত ভাগ ল'ব ডক্টৰ হিমাংকু বৰা আৰু ঋতুপৰ্ণ বৰাই। আগ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। ১১:৩০ বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ একাদশ খণ্ড, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ। ১:৭০ উপন্যাস পাঠ অনুষ্ঠানত ধাৰাবাহিক উপন্যাস জল পদুমৰ পাঞ্চৰ দ্বাদশ খণ্ড, ৰচনা দিলীপ ফুকনৰ, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ১:৮০ গীতিমালিকাত জিতেন ডেকা, চন্দ্ৰমিতা ঠাকুৰীয়া, বিজয় মহন্ত আৰু নন্দিতা শৰ্মা, বিউতি শৰ্মা বৰুৱা আৰু আৰিফুল হকৰ কণ্ঠগীত শুনিবলৈ পাব।

পুৱা 6:55 জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। পুৱা আৰু সন্ধিয়া 7 নিয়োগ বাতৰি। 7:15 আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 9:15 জিলাৰ ৰেহৰূপত গোৱালপাৰা জিলাৰ ৰেহৰূপ। 9:20 হিন্দী ছবিৰ গৃহ অনুষ্ঠান। 9:45 অসমা সুষমাত এখনি আলেখ্য মই গাওঁ তোমাৰ এই গানৰ তৃতীয় খণ্ড, ৰচনা ঋতুপৰ্ণ দাসৰ, প্ৰযোজনা উৎপল দত্ত আৰু ঋতুপৰ্ণ দাসৰ। 10:00 একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। 10:30 ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে যুগুতোৱা বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। দিনৰ 11:05 পৰাগমালা লাইভ। 12:15 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত উদীয়মান সত্ৰীয়া নৃত্যশিল্পী ভায়লিনা হাজৰিকাৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ কস্তুৰীমা দাসৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 ময়ূৰপংখী চেতিয়াৰ কণ্ঠৰ আধুনিক গীত। 1:20 শাস্ত্ৰীয় সংগীত অনুষ্ঠানত উস্তাদ আলী আহমেদ হুছেইনৰ চেহনাই বাদন। 1:50 মৌটুকাৰীৰ মাত। দিনৰ 2:30 পাশ্চাত্য সংগীত অনুষ্ঠান। 3:05 আধুনিক গীতৰ অনুষ্ঠান। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 বড়ো অনুষ্ঠান। 6:40 কবিতা সাহাৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত। 7:05 বৃন্দগান। 7:20 আধুনিক গীতৰ অনুষ্ঠান। 7:35 পূবালীৰ সুৰত নৱকুমাৰ ইংতিৰ কণ্ঠৰ কাৰ্বি গীত। নিশা 8:02 দৃষ্টিপাত। 7:30 আধুনিক গীতৰ অনুষ্ঠান। 9:00 চিনেমা গীতৰ অনুষ্ঠান, চিত্ৰগীত। 9:30 আলাপ অনুৰাগ অনুষ্ঠানত

বিশিষ্ট শিল্পী অনুপম চৌধুৰীৰ বিষয়ে যুগুতোৱা অনুষ্ঠানৰ দ্বিতীয় খণ্ড, ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। আৰু নিশা 10 বজাৰ অখিল ভাৰতীয় সংগীতানুষ্ঠানত গিৰিমল্লপ্পা ভজন্ত্ৰীৰ চেহনাই বাদন দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: অনুৰাগ মোৰ গীত,
3: আলাপ অনুৰাগ,
2: আভৰণ মোৰ সুৰৰ মোৰ কণা।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ।
2: অনুভূতি মোৰ তীত ৰহণীয়া।
3: অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
2: বৰাৰ।
4: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM এণ্ডৰ 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: এই আকাশমণি গুৱাহাটীৰ মহাবাহু।
1: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
2: ট্ৰান্সজেনিক উদ্ভিদ 20 শতিকাৰ আৰম্ভ।

আৰম্ভণিৰ পৰাই বিজ্ঞানীসকলে জানিছিল যে এগ্ৰ' বেক্টেৰিয়াম টিউমিফেচিয়েন্স নামৰ এবিধ বেক্টেৰিয়া প্ৰজাতিয়ে বিভিন্ন দ্বি বীজপত্ৰী উদ্ভিদৰ দেহত আঘাতপ্ৰাপ্ত অংশটি সংক্ৰমণ কৰি টেমুনাৰ দৰে এটা গঠনৰ সৃষ্টি কৰে। এইবিধ বেক্টেৰিয়া সচৰাচৰ মাটিত থাকে, কিন্তু সুযোগ পালেই উদ্ভিদ দেহৰ কটা অংশৰ সংস্পৰ্শলৈ আহিলে ই সংক্ৰমণ কৰে। বহু বিজ্ঞানীৰ দশকজোৰা গৱেষণাৰ পৰা জনা গ'ল যে এগ্ৰ' বেক্টেৰিয়ামৰ কোষ প্ৰৰসত একোটা প্লাজমিড থাকে আৰু টেমুনা উদ্ৰেককাৰী জিন এই প্লাজমিডতে থাকে, যাৰ বাবে ইয়াক টেমুনা উদ্ৰেককাৰী প্লাজমিড বা চমুকৈ টি প্লাজমিড বোলা হয়। অধিক গৱেষণাৰ পৰা জনা গ'ল যে এই চক্ৰাকাৰ প্লাজমিডত টি ডি এন এ নামৰ এডোখৰ বিশেষ ডি এন এ খণ্ড থাকে। 1977 চনত ডক্টৰ চিল্টন আৰু তেওঁৰ সহযোগীসকলে আৱিষ্কাৰ কৰে যে সংক্ৰমণৰ ফলত এগ্ৰ' বেক্টেৰিয়ামে দেহকোষত প্ৰৱেশ কৰি প্লাজমিডৰ টি ডি এন এ নামৰ অংশটো উদ্ভিদৰ দেহকোষৰ ক্ৰমোচোমৰ সৈতে সংলগ্ন কৰি দিয়ে। অৰ্থাৎ উক্ত বেক্টেৰিয়াৰ জিন প্ৰাকৃতিকভাৱে উদ্ভিদৰ দেহকোষত তথা দেহলৈ স্থানান্তৰিত হয়। ইয়াৰে ভিত্তিত এটা ধাৰণাৰ জন্ম হ'ল, যদি টি প্লাজমিডৰ টি ডি এন এ খণ্ড নিয়ন্ত্ৰিতভাৱে কাটি আঁতৰাই তাৰ ঠাইত বাঞ্ছিত বহিৰাগত জিন সংলগ্ন কৰি দিয়া হয়, তেন্তে প্ৰাকৃতিক সংক্ৰমণৰ জৰিয়তে আৰু টি প্লাজমিডৰ সহায়ত বহিৰাগত জিন উদ্ভিদৰ দেহকোষৰ ক্ৰমোজমৰ সৈতে সংলগ্ন কৰিব পৰা যাব। এনে দেহকোষ চিনাক্ত কৰি উপযুক্তভাৱে কৰ্ষণ কৰিলে কলাকৰ্ষণৰ জৰিয়তে এনে কোষৰ পৰা পূৰ্ণাংগ উদ্ভিদ পোৱা যাব য'ত এক বহিৰাগত জিন থাকিব। এই হ'ল ট্ৰেন্সজেনিক উদ্ভিদ। বহু প্ৰচেষ্টাৰ অন্তত 1983 চনত সেই প্ৰক্ৰিয়াৰে বিশ্বৰ প্ৰথম ট্ৰেন্সজেনিক উদ্ভিদ সৃষ্টি কৰা হয়। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ডনাল্ড হেলিনস্কি আৰু তেওঁৰ সহযোগীসকলে বেক্টেৰিয়াৰ লুচিফেৰিন জিন ধপাত গছত সংস্থাপন কৰি বিশ্বক চমকৃত কৰি তুলিলে আৰু এই কথা প্ৰমাণিত কৰিলে যে জিন প্ৰযুক্তিবিদসকল অসাধাৰণ শক্তিৰ অধিকাৰী হৈ পৰিছে। ধপাত গছৰ পৰা ৰাতিৰ আন্ধাৰত জোনাকী পৰুৱাৰ দৰে পোহৰ নিৰ্গত হোৱা পৰিঘটনাই মানুহক কৌতূহলী কৰিব পাৰে, আমোদ দিব পাৰে, কিন্তু বাণিজ্যিক লাভ নহয়। বাণিজ্যিক লাভৰ সম্ভাৱনা থকা প্ৰথম ট্ৰেন্সজেনিক উদ্ভিদ ধপাত গছ উদ্ভাৱন কৰে 1987 চনত বেলজিয়ামৰ মাৰ্ক ভিক আৰু তেওঁৰ সহযোগীসকলে। বেচিলাছ থুৰিঞ্জিয়েনছিছ নামৰ এবিধ বেক্টেৰিয়াৰ পৰা আহৰণ কৰা BT2 নামৰ জিন ধপাত গছত সংস্থাপন কৰি তেওঁলোকে দেখুৱালে যে এই ট্ৰেন্সজেনিক ধপাত গছ পতংগ প্ৰতিৰোধী হৈ পৰে, কিয়নো BT2 জিনে সংশ্লেষণ কৰা প্ৰটিনবিধ পোক পতংগৰ বাবে বিষাক্ত কিন্তু মানুহৰ বাবে নহয়। কিন্তু এগ্ৰ' বেক্টেৰিয়াম বেক্টেৰিয়াই কেৱল দ্বি বীজপত্ৰী উদ্ভিদকহে সংক্ৰমণ কৰে। তেন্তে একবীজপত্ৰী উদ্ভিদ যেনে ধান, গোমধান, ঘেঁহু, কুঁহিয়াৰ আদিৰ ট্ৰেন্সজেনিক সঁচ সৃষ্টি কৰাৰ উপায় ক'ত? ইয়াৰ বাবে বিজ্ঞানীসকলে উদ্ভাৱন কৰে জিন বন্দুক বা বায়লিষ্টিক ডিভাইচ, বৈদ্যুতিক ছিদ্ৰকৰণ পদ্ধতি ইত্যাদি। জিন বন্দুক বা জিন গানত বন্দুকত গুলি ভৰাই লক্ষ্যত আঘাত কৰাৰ দৰে সংশ্লিষ্ট জিনবাহী প্লাজমিড সোণ বা টাংষ্টেন ধাতুৰ আণুবীক্ষণিক কণিকাৰ সৈতে সংযুক্ত কৰি উচ্চ চাপযুক্ত হিলিয়াম গেছৰ জৰিয়তে সেয়া কৰ্ষিত কলালৈ নিক্ষেপ কৰা হয়। পাছত যিবোৰ কোষত বহিৰাগত জিন সংস্থাপিত হয় সেইবোৰ চিনাক্ত কৰি কলাকৰ্ষণৰ জৰিয়তে ট্ৰেন্সজেনিক উদ্ভিদ সৃষ্টি কৰা হয়। এই পদ্ধতিয়ে দৰাচলতে কিদৰে কাম কৰে সেইটো খুব ভালদৰে জনা নাযায় যদিও ট্ৰেন্সজেনিক উদ্ভিদ সৃষ্টিৰ বাবে এয়া এক ফলপ্ৰসূ ব্যৱস্থা বুলি প্ৰমাণিত হৈছে। 1992 চনত আমেৰিকাৰ ফ্লৰিডা বিশ্ববিদ্যালয়ৰ ভাৰতীয় বিজ্ঞানী অধ্যাপক ইন্দ্ৰ ভাছিলে জিন বন্দুকেৰে বিশ্বৰ প্ৰথম ট্ৰেন্সজেনিক ঘেঁহুৰ সঁচ সৃষ্টি কৰে। 1983 চনত প্ৰথম ট্ৰেন্সজেনিক উদ্ভিদ সৃষ্টিৰ 10 বছৰৰ ভিতৰতে প্ৰায় সকলো গুৰুত্বপূৰ্ণ শস্য প্ৰজাতিৰ ট্ৰেন্সজেনিক সঁচ সৃষ্টি কৰিবলৈ বিজ্ঞানীসকল সক্ষম হয়। 1994 চনলৈকে বিশ্বত প্ৰায় 60ৰো অধিক প্ৰজাতিৰ ট্ৰেন্সজেনিক সঁচ সৃষ্টি কৰা হৈছে। প্ৰযুক্তিৰ ইমানেই উত্তৰণ হৈছে যে 2000 চনত ট্ৰেন্সজেনিক উদ্ভিদ সৃষ্টি কৰাটো এক গতানুগতিক ব্যৱস্থাত পৰিণত হয়। এতিয়া এনে প্ৰজাতিৰ সংখ্যা গুৰুত্বপূৰ্ণ নহয়, কিয়নো জিন প্ৰযুক্তিবিদসকলে প্ৰয়োজন অনুসৰি যিকোনো প্ৰজাতিৰ ট্ৰেন্সজেনিক সৃষ্টি কৰি ল'বলৈ সক্ষম হৈছে।

0: জ্ঞান বিজ্ঞান শুনিলে যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকন'লজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত BE, BTech বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 1,12,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকন'লজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। পাঞ্জাব নেশ্যনেল বেংক নামৰ প্ৰতিষ্ঠানত খালী হোৱা 545টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pnb.bank.in। আবেদনৰ শেষ তাৰিখ 9 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালি হোৱা 6,777টা এপ্ৰেণ্টিচ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।
3: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। এতিয়াৰ বাতৰি কৈছো মঞ্জিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন দুদিনীয়া ভ্ৰমণসূচীৰে আজি আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জলৈ যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আই আই টিৰ 57 সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী

অমিত শ্বাহে আজি মুম্বাইত ৰাষ্ট্ৰীয় নগৰ সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেডৰ নতুন কাৰ্যালয় উদ্বোধন কৰিব। অসমৰ শোচনীয় বান পৰিস্থিতি সম্প্ৰতি কিছু উন্নত হোৱাৰ লগতে বান প্ৰভাৱিত জিলাৰ সংখ্যা 13লৈ হ্ৰাস পাইছে আৰু আসানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ ছুপাৰ 300 প্ৰতিযোগিতাত ভাৰতৰ অস্মিতা চলিহা আৰু ৰক্সিতা ৰামৰাজে মহিলাৰ এককৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন দুদিনীয়া ভ্ৰমণসূচীৰে আজি আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জলৈ যাব। আজি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে শ্ৰী বিজয়পুৰমৰ চেলুলাৰ জেলৰ ৰাষ্ট্ৰীয় স্মাৰক পৰিদৰ্শন কৰিব। এই স্মাৰক পৰিদৰ্শন কৰি তেওঁ শ্বহীদ স্তম্ভ আৰু স্বতন্ত্ৰ জ্যোতিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বীৰ সাবৰকাৰৰ কোষ পৰিদৰ্শন কৰিব। ভাৰতৰ স্বাধীনতা আন্দোলনৰ কাহিনী আৰু সাহসী স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগক লৈ আয়োজন কৰা শব্দ আৰু পোহৰৰ বিশেষ অনুষ্ঠানতো শ্ৰীৰাধাকৃষ্ণনে অংশগ্ৰহণ কৰিব। এই ভ্ৰমণ কাৰ্যসূচীৰ দ্বিতীয় দিনা অৰ্থাৎ কাইলৈ শ্ৰীবিজয়পুৰমত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ঘৰে ঘৰে পতাকা অভিযানত তেওঁ ভাগ ল'ব। পৰৱৰ্তী সময়ত ডঃ বি আৰ আম্বেদকাৰ ইনষ্টিটিউট অব টেকনলজি প্ৰেক্ষাগৃহত হ'বলগীয়া ৰাজ্যিক অনুষ্ঠান বন্দে মাতৰমত অংশগ্ৰহণ কৰিব। বিয়লিৰ ভাগত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ঐতিহাসিক নেতাজী সুভাষ চন্দ্ৰ বসু দ্বীপ পৰিদৰ্শন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT-ৰ 57 সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত তেওঁ স্নাতক, স্নাতকোত্তৰ আৰু 587 গৱেষক শিক্ষাৰ্থীকে ধৰি 3000 অধিক ছাত্ৰ ছাত্ৰীক সম্বোধি ভাষণ দিব। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে IIT দিল্লীয়ে গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সদায় অৱদান আগবঢ়াই আহিছে। কালি নতুন দিল্লীত অনুষ্ঠিত এখন সংবাদমেলত প্ৰতিষ্ঠানখনৰ সঞ্চালক ৰঙ্গন বেনাৰ্জীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে আজিৰ এই অনুষ্ঠানত প্ৰতিষ্ঠানখনৰ আটাইতকৈ সন্মানীয় পুৰস্কাৰসমূহ বিশেষকৈ ৰাষ্ট্ৰপতিৰ সোণৰ পদক, সঞ্চালকৰ সোণৰ পদক, শংকৰদয়াল শৰ্মা সোণৰ পদক আৰু আন 10 সোণৰ পদক মেধাৱী ছাত্ৰ ছাত্ৰীক প্ৰদান কৰিব। শ্ৰীবেনাৰ্জীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে প্ৰতিষ্ঠানখনৰ খনিপথ চৌহদত পৰম প্ৰজ্ঞা নামৰ কৃত্ৰিম বুদ্ধি আধাৰিত উচ্চ ক্ষমতাসম্পন্ন কম্পিউটাৰ ব্যৱস্থা মুকলি কৰিব। সঞ্চালক বেনাৰ্জীয়ে লগতে কয় যে IIT দিল্লীয়ে দেশৰ মুঠ 18 প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় শৈক্ষিক আৰু গৱেষণাৰ কাৰ্যসূচী আগবঢ়াই নিয়াৰ প্ৰয়াস কৰা হৈছে। শ্ৰীবেনাৰ্জীয়ে কয় যে এই প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আৰু IIT দিল্লীৰ মাজত হোৱা চুক্তিমৰ্মে শিক্ষাৰ্থী আৰু প্ৰতিষ্ঠানটোৰ শিক্ষকসকলে শৈক্ষিক আদান প্ৰদান, যুটীয়া গৱেষণা, গৱেষণাত আন্তঃগাঁথনি আৰু শিক্ষকসকলৰ উন্নয়ন বিষয়সমূহৰ ক্ষেত্ৰত দৃষ্টিভংগী আৰু চিন্তাৰ আদান প্ৰদান কৰিব পাৰিব। তেওঁ লগতে কয় যে এই শৈক্ষিক প্ৰতিষ্ঠানখনে বিশ্বৰ 30 দেশৰ অগ্ৰণী প্ৰতিষ্ঠানসমূহৰ সৈতে গৱেষণা আৰু শৈক্ষিক কাৰ্যসূচী আগুৱাই নিয়াৰ উদ্দেশ্যে 88 বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। অসমৰ শোচনীয় বান পৰিস্থিতি সম্প্ৰতি কিছু উন্নত হৈছে আৰু বান প্ৰভাৱিত জিলাৰ সংখ্যা 13লৈ হ্ৰাস পাইছে। এই বানত 155,000 লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বানত মৃত্যু হোৱা লোকৰ সংখ্যা 98 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি শেহতীয়া বানত চৰাইদেউ জিলাৰ যথেষ্ট ক্ষতি হৈছে। এই বানত ৰাজ্যখনৰ শিৱসাগৰ, গোলাঘাট, নগাঁও, হোজাই, শোণিতপুৰ, ধেমাজি, দৰং, বিশ্বনাথ, কামৰূপ, লখিমপুৰ, ওদালগুৰি আৰু যোৰহাট জিলাৰ ভালেমান অঞ্চল প্ৰভাৱিত হৈছে। গোলাঘাট জিলাতো প্ৰায় 59,000 লোক এই বানত ক্ষতিগ্ৰস্ত হৈছে। অসম চৰকাৰে স্থাপন কৰা 55টা সাহায্য কেন্দ্ৰত বৰ্তমানলৈ 10,000 অধিক লোকে আশ্ৰয় লৈ আছে। ইয়াৰ লগতে 18টা সাহায্য বিতৰণ কেন্দ্ৰই বান ক্ষতিগ্ৰস্ত জনসাধাৰণক সাহায্য আগবঢ়াই আছে। ৰাজ্যখনৰ গোলাঘাট জিলাৰ মাজেৰে বৈ যোৱা ধনশিৰি নদীৰ পানীৰ স্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। একেদৰে শ্ৰীভূমি জিলাতো কুচিয়াৰা নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। শেহতীয়া বানত অসমৰ 10,700 হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে 47,000 অধিক পশুধন প্ৰভাৱিত হৈছে। বান ক্ষতিগ্ৰস্ত জিলাসমূহৰ ভালেসংখ্যক পথ, দলং আৰু বাসগৃহ ক্ষতিগ্ৰস্ত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি মুম্বাইত ৰাষ্ট্ৰীয় নগৰ সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেডৰ নতুন কাৰ্যালয় উদ্বোধন কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে মহাৰাষ্ট্ৰৰ ৰাজ্যিক নগৰ সমবায় বেংক ফেডাৰেচন আৰু জিলা সংঘৰ প্ৰতিনিধিৰ সৈতেও মত বিনিময় কৰিব। এই কাৰ্যসূচীৰ সময়ত NUCFDC আৰু ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি সম্পন্ন হোৱাৰ কথা। এই সহযোগিতাই নগৰীয়া সমবায় বেংকিং খণ্ডত চাইবাৰ সুৰক্ষা, প্ৰযুক্তিগত সামৰ্থ আৰু প্ৰতিষ্ঠানিক ক্ষমতা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ইয়াৰ পিছত শ্ৰীশ্বাহে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছৰ সৈতে BSE আন্তঃৰাষ্ট্ৰীয় অধিৱেশন কেন্দ্ৰত অংশগ্ৰহণ কৰিব। তেওঁ নগৰ সমবায় বেংকৰ চাইবাৰ সুৰক্ষা শক্তিশালী কৰাৰ বাবে এটা নিৰাপত্তা অভিযান কেন্দ্ৰও উদ্বোধন কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতে প্ৰস্তাৱিত বিদেশী অৱদান নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক সন্দৰ্ভত আমেৰিকাৰ এগৰাকী সাংসদ

0: উত্থাপন কৰা আপত্তি নাকচ কৰি কয় যে ভাৰতৰ সংসদীয় বিষয় হৈছে এটা আভ্যন্তৰীণ বিষয় য'ত দুখন সংসদে সিদ্ধান্ত গ্ৰহণ কৰে। এই সন্দৰ্ভত এটা প্ৰশ্নৰ উত্তৰ দি নতুন দিল্লীৰ সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এই কথা সদৰি কৰে।
1: We have seen the comments. Legislative matters concerning India are our internal affairs on which decisions are taken by the parliament of our country. I would also like to point out that there are several nations, including the United States, which regulate the flow of foreign funds.
0: জয়ছোৱালে আঙুলিয়াই দিয়ে যে আমেৰিকাকে ধৰি কেইবাখনো ৰাষ্ট্ৰ আছে যিয়ে বিদেশী ধনৰ প্ৰৱাহ নিয়ন্ত্ৰণ কৰে। ভাৰতীয় জাহাজ আৰু নাৱিকসকলৰ সুৰক্ষা আৰু নিৰাপত্তা সন্দৰ্ভত জয়ছোৱালে কয় যে নতুন দিল্লীয়ে এই বিষয়টো সদায় অগ্ৰাধিকাৰ দি আহিছে। তেওঁ কয় সমগ্ৰ উপসাগৰীয় অঞ্চলৰ ভাৰতীয় অভিযানসমূহে সেই দেশসমূহৰ জাহাজ মন্ত্ৰালয় আৰু সামুদ্ৰিক কৰ্তৃপক্ষৰ সৈতে অহৰহ যোগাযোগত আছে। তেওঁ কয় 24 ঘণ্টাই হেল্পলাইন সেৱা অব্যাহত আছে যাতে যিকোনো ব্যক্তিয়ে সহায়ৰ প্ৰয়োজন হলে তেওঁলোকৰ কাষ চাপিব পাৰে। তেওঁ লগতে কয় যে ভাৰতে আন্তঃৰাষ্ট্ৰীয় জলপথৰ জৰিয়তে নিৰাপদ আৰু নিৰ্বিঘ্নে যাতায়াত আৰু বাণিজ্য অব্যাহত ৰাখিছে। পাকিস্তান, তুৰস্ক আৰু ছৌদি আৰবৰ মাজত হোৱা প্ৰতিৰক্ষা চুক্তিৰ উত্তৰত মুখপাত্ৰগৰাকীয়ে কয় যে এই উন্নয়ন তীক্ষ্ণভাৱে অনুসৰণ কৰা হৈছে। ভাৰতে এই ঘটনাসমূহ নিবিড়ভাৱে পৰ্যবেক্ষণ কৰি আহিছে। পাকিস্তান আৰু ছোমালিয়াৰ মাজত শেহতীয়াকৈ হোৱা প্ৰতিৰক্ষা চুক্তি সন্দৰ্ভত জয়ছোৱালে কয় যে ভাৰতে এই উন্নয়নসমূহ নিবিড়ভাৱে অনুসৰণ কৰি আছে। মিজোৰামৰ মুখ্যমন্ত্ৰী লাল দোহোমাই নতুন দিল্লীত গুগল ফৰ এডুকেশ্যন, ব্ৰিক্স এণ্টাৰপ্ৰিনিয়ৰ এলায়েন্স ইণ্ডিয়া আৰু ইণ্ডিয়া টুডে গ্ৰুপৰ প্ৰতিনিধিৰ সৈতে কৃত্ৰিম বুদ্ধিমত্তা, বিনিয়োগৰ সুযোগ আৰু পৰ্যটনৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি এলানি ধাৰাবাহিক বৈঠক অনুষ্ঠিত কৰে। এটা আনুষ্ঠানিক বিবৃতি অনুসৰি মুখ্যমন্ত্ৰীয়ে গুগল জেমিনি কৃত্ৰিম বুদ্ধিমত্তা আৰু মিজোৰামৰ বিদ্যালয় শিক্ষা ব্যৱস্থাৰ সহযোগিতা অন্বেষণ কৰে। গুগলৰ প্ৰতিনিধি দলটোৱে মিজোৰামৰ বিদ্যালয় শিক্ষকসকলৰ ডিজিটীয় দক্ষতা শক্তিশালী কৰাৰ লগতে শিক্ষা ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাক ফলপ্ৰসূভাৱে গ্ৰহণ কৰাত সহায় কৰিবলৈ বিনামূলীয়া প্ৰশিক্ষণ প্ৰদানৰ প্ৰস্তাৱ আগবঢ়ায়। ইয়াৰ পাছত মুখ্যমন্ত্ৰী লাল দোহোমাই ব্ৰিক্স এণ্টাৰপ্ৰিনিয়ৰ এলায়েন্স ইণ্ডিয়াৰ আন্তঃৰাষ্ট্ৰীয় সভাপতি ডঃ ভাস্কৰ জ্যোতি সোণালক সাক্ষাৎ কৰি কৃত্ৰিম বুদ্ধিমত্তা, কাৰ্বন ক্ৰেডিট, প্ৰযুক্তি, পৰ্যটন নিৰাপত্তা আৰু যুৱ উন্নয়নকে ধৰি বিভিন্ন খণ্ডত সাম্ভাব্য সহযোগিতাৰ বিষয়ে আলোচনা কৰে। আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অধীনত ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণৰ স্কেন এণ্ড শ্বেয়াৰ সেৱাই 25 কোটি OPD পঞ্জীয়নৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কয় যে এই সফলতাই নাগৰিক কেন্দ্ৰিক ডিজিটেল সেৱাৰ দ্ৰুত পৰিসৰ বৃদ্ধিৰ ওপৰত আলোকপাত কৰে আৰু সমগ্ৰ দেশতেই আভা সক্ষম ডিজিটেল স্বাস্থ্য সমাধানক ক্ৰমান্বয়ে গ্ৰহণ কৰাটো প্ৰতিফলিত কৰে। মন্ত্ৰালয়ে কয় যে 2022 চনৰ অক্টোবৰ মাহত আৰম্ভ হোৱাৰ পিছৰে পৰা স্কেন এণ্ড শ্বেয়াৰ সেৱাই ৰোগীসকলক সৰল QR কোড স্কেনৰ জৰিয়তে ডিজিটেলভাৱে চিকিৎসালয়ৰ পঞ্জীয়ন সম্পূৰ্ণ কৰিবলৈ সক্ষম কৰি OPD পঞ্জীয়নৰ অভিজ্ঞতাক সহজ কৰি তুলিছে। মন্ত্ৰালয়ে জনোৱা মতে বৰ্তমান সমগ্ৰ দেশৰ 37খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 756খন জিলাত এই সেৱা কাৰ্যক্ষম হৈ আছে। আসানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ ছুপাৰ 300 প্ৰতিযোগিতাত ভাৰতৰ অস্মিতা চলিহা আৰু ৰক্সিতা ৰামৰাজে মহিলাৰ একক ছেমিফাইনেলত প্ৰৱেশ কৰিছে। দুয়োগৰাকী খেলুৱৈয়ে ইয়াৰ পূৰ্বে এই শিতানৰ কোৱাৰ্টাৰ ফাইনেলত বিজয়ী হৈছিল। অস্মিতাই প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত জাপানৰ হিনা আকেচিক 20-22, 21-15, 21-19 গেমত পৰাজিত কৰিছিল। একেদৰে ৰক্সিতাই তনভি শৰ্মাক 18-21, 21-19, 21-18 ব্যৱধানত পৰাভূত কৰিছিল। বাতৰি শেষ হোৱাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। উপ ৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণন দুদিনীয়া ভ্ৰমণসূচীৰে আজি আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জলৈ যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT-ৰ 57খন সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি মুম্বাইত ৰাষ্ট্ৰীয় নগৰ সমবায় বিত্ত আৰু উন্নয়ন নিগম লিমিটেডৰ নতুন কাৰ্যালয় উদ্বোধন কৰিব। অসমৰ শোচনীয় বান পৰিস্থিতি সম্প্ৰতি কিছু উন্নত হোৱাৰ লগতে বান প্ৰভাৱিত জিলাৰ সংখ্যা 13 হ্ৰাস পাইছে আৰু আসামত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ ছুপাৰ 300 প্ৰতিযোগিতাত ভাৰতৰ অস্মিতা চলিহা আৰু ৰক্সিতা ৰামৰাজে মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বুলেটিন 7:55 পাব।

এ আকাশখনে গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে শশাংকদেৱ ভালৱে অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

আজি পুৱা, আজি শনিবাৰ, 1433 ভাস্কৰাব্দৰ, আজি শাওন মাহৰ 22 তাৰিখ আৰু 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 8 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ 10ম তিথি। আজি পুৱা সূৰ্যোদয় হৈছিল 4:55:37 আৰু আজি সূৰ্যাস্তৰ সময় সন্ধিয়া 6:01:20।

হোমেন বৰগোহাঁয়ে কৈছিল, পৰিশ্ৰমেই হ'ল মানুহৰ একমাত্ৰ পৰিত্ৰাণ। যি মানুহে নিজে বাছি লোৱা কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব পাৰে, সেই মানুহৰ মনলৈ আত্মবিশ্বাস আপোনা আপুনি আহে।

হোমেন বৰগোহাঁয়ে কৈছিল, পৰিশ্ৰমেই হ'ল মানুহৰ একমাত্ৰ পৰিত্ৰাণ। যি মানুহে নিজে বাছি লোৱা কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব পাৰে, সেই মানুহৰ মনলৈ আত্মবিশ্বাস আপোনা আপুনি আহে।

0: প্ৰিয় শ্ৰোতা, আজি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ স্মৃতি দিৱস। তেখেতৰ বিষয়ে আজি আমাক কৈছে পাণ্ডু মহাবিদ্যালয়ৰ বাংলা বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ শান্তনু ৰয় চৌধুৰীয়ে।
1: 2026 চনৰ 8 আগষ্ট ৰবীন্দ্ৰনাথ ঠাকুৰৰ 85তম মৃত্যু দিৱস। মানৱ জাতিৰ অন্যতম এই শ্ৰেষ্ঠ সন্তান এই মহামানৱে জন্মগ্ৰহণ কৰিছিলে কলিকতাৰ বিখ্যাত ঠাকুৰ পৰিয়ালত 1861 চনৰ 7 মে'ত, আৰু তেওঁৰ মৃত্যুবৰণ কৰিছিলে 1941 চনৰ 7 আগষ্ট। তেওঁৰ জন্মদিন আৰু মৃত্যুদিন তেওঁৰ অনুৰাগীসকলে 25 বৈশাখ আৰু 22 শ্ৰাৱণ হিচাপে পালন কৰে। ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰথম পৰিচয় কবি হিচাপে হলেও তেওঁ কেৱল সাহিত্য সৃষ্টিৰ জৰিয়তে তেওঁৰ মাতৃভাষা বাংলাক চহকী কৰি যোৱা নাই, ভাৰতীয় সাহিত্যকো তেওঁ সমৃদ্ধ কৰি গৈছে। তেওঁৱে প্ৰথম ভাৰতীয় হিচাপে সাহিত্যত 1913 চনত নোবেল পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিলে। এই সন্মান তেওঁৰ পূৰ্বে কোনো এছিয়া মহাদেশৰ কোনো অধিবাসীয়ে লাভ কৰিব পৰা নাছিলে। সেই দিশৰ পৰা তেওঁ কেৱল ভাৰতীয় হিচাপে নহয় প্ৰথম এছিয় হিচাপে তেওঁ এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছিলে। তেওঁ কেৱল কবিতাতেই নহয় সাহিত্যৰ আন আন শাখাকো সমৃদ্ধ কৰি গৈছিলে। 19শ শতিকাৰ সমগ্ৰ বিশ্ব সাহিত্যত চুটিগল্পৰ জন্ম হৈছিলে। সেই সময়তে তেওঁ মোপাছা, চেকপ আদিৰ দৰে তেওঁ বিশ্ব সাহিত্যত চুটিগল্পৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছিলে। নাটকৰ ক্ষেত্ৰতো একে কথা ক'ব পৰা যায়। নাট্যকাৰ হিচাপেও তেওঁ বিশ্ব নাট্য সাহিত্যত এক নতুন ধাৰাৰ প্ৰৱৰ্তন কৰি গৈছে। চিত্ৰকৰ হিচাপেও তেওঁ বিশ্বখ্যাতি লাভ কৰিছিলে আৰু তেওঁ ভাৰতীয় চিত্ৰকলাৰ এক নতুন ধাৰা সৃষ্টি কৰিছিলে। তেওঁৰ ছবি সমগ্ৰ বিশ্বতে প্ৰদৰ্শিত হৈছিলে আৰু গুণীসকলৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিলে। ৰবীন্দ্ৰনাথ ঠাকুৰে গীতকাৰ আৰু সুৰকাৰো আছিলে। তেওঁৰ ৰচনা কৰা আৰু সুৰাৰোপ কৰা প্ৰায় 4000 সংগীত আজিও সমানেই জনপ্ৰিয়। তেওঁৰ সংগীত ৰবীন্দ্ৰসংগীত হিচাপে জনপ্ৰিয় আৰু জনাজাত। তেওঁ ভাৰতৰ জাতীয় সংগীত জনগণ মন অধিনায়ক জয় হোৱেৰ ৰচয়িতা। বাংলাদেশৰ জাতীয় সংগীত আমাৰ সোণাৰ বাংলা আমি তোমায় ভালোবাসিৰো তেওঁ ৰচয়িতা। এই ক্ষেত্ৰতো তেওঁ এক বিৰল সন্মানৰ অধিকাৰী। 2খনকে দেশৰ তেওঁ জাতীয় সংগীতৰ ৰচয়িতা। ৰবীন্দ্ৰনাথ ঠাকুৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামতো সক্ৰিয় অংশগ্ৰহণ কৰিছিলে। 1905 চনত স্বদেশী আন্দোলনৰ টাইমত তেওঁ নিজে ৰাজপথত নামি আহিছিলে। অসংখ্য দেশাত্মবোধক গান ৰচনা কৰি সংগ্ৰামীসকলক উজ্জীৱিত কৰিছিলে। ব্ৰিটিছ চৰকাৰৰ নিৰস্ত্ৰ ভাৰতবাসীৰ ওপৰত জালিয়ানৱালাবাগৰ যি নিৰ্বিচাৰ হত্যালীলা চলিছিলে তাৰ প্ৰতিবাদত তেওঁ ব্ৰিটিছ সম্ৰাটে প্ৰদান কৰা নাইট উপাধিও ঘূৰাই দিছিলে। শিক্ষা আৰু সমাজ সংস্কাৰৰ ক্ষেত্ৰতো তেওঁৰ বিশেষ অৰিহণা আছিলে। সম্পূৰ্ণ ভাৰতীয় আদৰ্শেৰে তেওঁ মুক্ত প্ৰাকৃতিক পৰিৱেশত আনন্দময় শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰিছিলে আৰু সেই ব্যৱস্থাক প্ৰাতিষ্ঠানিক ৰূপ দিয়াৰ বাবে শান্তি নিকেতনত বিশ্বভাৰতী বিশ্ববিদ্যালয় গঢ়ি তুলিছিলে। গাঁৱৰ সৰ্বাংগীন উন্নতি বিধানৰ বাবে তেওঁ গঢ়ি তুলিছিলে শ্ৰী নিকেতন। প্ৰকৃতি আৰু পৰিৱেশৰ উন্নয়নৰ বাবে তেওঁ সচেষ্ট আছিলে আৰু তেওঁৱে প্ৰথম বনানীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলে। ভাৰতবৰ্ষত তেওঁৱে প্ৰথম বৃক্ষ ৰোপণ কাৰ্যসূচী হাতত লৈছিলে। আজিকালি যে বন মহোৎসৱ উৎসৱ উদযাপন কৰা হয়, ৰবীন্দ্ৰনাথে আছিলে প্ৰথম প্ৰৱৰ্তক। ভাৰতীয় নতুন প্ৰজন্ম শাৰীৰিক আৰু মানসিক শক্তিত বলিয়ান কৰি তোলাৰ ক্ষেত্ৰত তেওঁ ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম জাপানী সমৰ কলা জুডো জাপানৰ পৰা আনয়ন কৰিছিলে। তেওঁ সকলো ধৰণৰ সংকীৰ্ণতাৰ ঊৰ্ধত উদাৰ মানৱতাৰ জয়গান গাইছিলে। সেয়েহে তেওঁ কেৱল মাত্ৰ বংগদেশৰ নহয়, কেৱল মাত্ৰ ভাৰতবৰ্ষ

0: অক্ষৰ নহয় সমগ্ৰ মানৱ জাতিৰ বিশ্বকবি আখ্যাৰে বিভূষিত কৰা হৈছিলে।
1: আমাৰ সৈতে সেয়া আছিল পাণ্ডু মহাবিদ্যালয়ৰ বাংলা বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ শান্তনু ৰয় চৌধুৰী। প্ৰিয় শ্ৰোতা, আজি অসমৰ এগৰাকী খ্যাতনামা গায়িকা সুদক্ষিণা শৰ্মাৰ উপজা দিন। জন্মসূত্ৰে তেওঁৰ নাম আছিল নিৰুপমা হাজৰিকা, ঘৰুৱা নাম কুইন অৰ্থাৎ কুইন হাজৰিকা। শৈশৱতে তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মাৰ সান্নিধ্য লাভ কৰিছিল। 10 বছৰ বয়সতে সুদক্ষিণা শৰ্মাই কলিকতাত বিষ্ণুপ্ৰসাদ ৰাভাৰ তত্ত্বাৱধানত কমল নাৰায়ণ চৌধুৰীৰ সৈতে দ্বৈত কণ্ঠত নাহৰ ফুলে নুখুৱাই, বিশ্বৰ চন্দে চন্দে, ঔ মইনা আদিকে ধৰি 4টা গীত বাণীবন্ধন কৰিছিল।

1947 চনত পাণবজাৰলৈ মহাত্মা গান্ধী আহোঁতে তেওঁ হে জয় ৰঘুৰ নন্দন গীত পৰিৱেশন কৰি সকলোৰে মৰম বুটলিবলৈ সক্ষম হৈছিল। 1934 চনৰ 8 আগষ্ট তাৰিখে গুৱাহাটীৰ ভৰলুমুখত জন্মগ্ৰহণ কৰা সুদক্ষিণা শৰ্মাৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকা। এটি সংস্কৃতিবান পৰিয়ালত জন্ম লাভ কৰা নিৰুপমা হাজৰিকাই সৰুৰে পৰাই ঘৰত গীত গোৱা দেখিছিল। 10 বছৰ বয়সতে তেওঁ বিষ্ণুপ্ৰসাদ ৰাভাৰ তত্বাৱধানত কলিকতাত গ্ৰামোফোন ৰেকৰ্ডত গীত গাইছিল। তেওঁৰ সাংগীতিক যাত্ৰা আৰম্ভ হৈছিল দেউতাক নীলকান্ত হাজৰিকাই ৰচনা কৰা আৰু জ্যেষ্ঠ ভাতৃ ভূপেন হাজৰিকাই সুৰ দিয়া ও মইনা কেতিয়া আহিলি তই গীতেৰে। সুদক্ষিণা শৰ্মাই মণিৰাম দেৱান, চিকমিক বিজুলী, পাৰঘাট, অবুজ বেদনা, হেপাহ আদি চলচ্চিত্ৰত কণ্ঠদান কৰিছিল। বৰগীত, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত, বনগীত, বিয়ানাম, বিহু নামতো সুদক্ষিণা শৰ্মাৰ দখল আছিল। ভূপেন হাজৰিকাই লিখা প্ৰায়বোৰ গীতৰ গায়িকা আছিল সুদক্ষিণা শৰ্মা। পৰৱৰ্তী সময়ত তেওঁ স্বামী দিলীপ শৰ্মাৰ সৈতে দ্বৈত কণ্ঠত বহু সংখ্যক গীত গায়। নতুন প্ৰজন্মৰ মাজত শুদ্ধ ৰূপত জ্যোতি সংগীতৰ চৰ্চাৰ বাবে তেওঁলোকে গোটেই অসমজুৰি জ্যোতি সংগীত প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰিছিল। জ্যোতি সংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তেওঁলোকে লোৱা উদ্যোগৰ বাবে 2002 চনত দিলীপ শৰ্মাৰ সৈতে যুটীয়াভাৱে তেওঁক সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰা হয়। অসমীয়া সাহিত্য জগতৰ এগৰাকী গল্পকাৰ ঔপন্যাসিক চন্দ্ৰপ্ৰসাদ শইকীয়াৰাজী স্মৃতি দিৱস 1927 চনৰ জুলাই মাহৰ 8 তাৰিখে শিৱসাগৰ জিলাৰ আমগুৰি অঞ্চলৰ জালুকগাঁৱত চন্দ্ৰপ্ৰসাদ শইকীয়াৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল দুৰ্লভ চন্দ্ৰ শইকীয়া আৰু মাতৃৰ নাম আছিল দুৰ্গেশ্বৰী শইকীয়া। 1933 চনত মাক দুৰ্গেশ্বৰী শইকীয়াই তেখেতক ভূঞাহাট প্ৰাথমিক বিদ্যালয়ত নাম লগাই দিয়ে। শিৱসাগৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা 1945 চনত প্ৰাইভেটকৈ মেট্ৰিক পৰীক্ষা দি চন্দ্ৰপ্ৰসাদ শইকীয়াই প্ৰথম বিভাগত উত্তীৰ্ণ হয়। তাৰ পাছত সংস্কৃত বিষয়ত তেখেতে কটন কলেজত IA মহলাত নাম লগায়। 1947 চনত ভাৰত স্বাধীন হয় আৰু সেই বছৰতে চন্দ্ৰপ্ৰসাদ শইকীয়াই IA পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজতে স্নাতক মহলাত নামভৰ্তি কৰে। 1950 চনত তেখেতে ইংৰাজী বিষয়ত অনাৰ্চসহ BA পৰীক্ষাত উত্তীৰ্ণ হয় আৰু আমগুৰি হাইস্কুলত কেইমাহমানৰ বাবে শিক্ষকতা কৰে। 1951 চনত কলিকতা বিশ্ববিদ্যালয়ত MA শ্ৰেণীত নামভৰ্তি কৰে আৰু 1954 চনত ইংৰাজী বিষয়ত MA ডিগ্ৰী লাভ কৰি গুৱাহাটীলৈ প্ৰত্যাৱৰ্তন কৰে। 1956 চনত দ্য আছাম ট্ৰিবিউন কাকতৰ উপ সম্পাদক ৰূপে যোগদান কৰে। 1963 চনত দ্য আছাম ট্ৰিবিউন কাকত ত্যাগ কৰি তেখেতে অসমীয়া অৰ্ধ সাপ্তাহিক অসমীয়া বাতৰি কাকতত যোগদান কৰে। 1965 চনত তেখেতে আমেৰিকাৰ ইণ্টাৰনেশ্যনেল জাৰ্নেলিষ্ট গ্ৰুপত ভাৰতৰ প্ৰতিনিধি হিচাপে যোগদান কৰে আৰু ছমাহৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰৰ আমন্ত্ৰণ লাভ কৰে। 1986 চনত প্ৰকাশন পৰিষদৰ সচিব পদ ত্যাগ কৰি অসমীয়া দৈনিক বাতৰি নতুন দৈনিকৰ সম্পাদক পদ গ্ৰহণ কৰে। কেইবছৰমান এই কাম কৰাৰ পাছত চন্দ্ৰপ্ৰসাদ শইকীয়াই এই পদ ত্যাগ কৰি নতুনকৈ প্ৰকাশ হোৱা অসমীয়া মাহেকীয়া সাহিত্য আলোচনী গৰিয়সীত

1993 চনত সম্পাদক পদ গ্ৰহণ কৰে। 1998 চনত তেখেতে অসমীয়া সাপ্তাহিক বাতৰি কাকত অসমবাণীৰ সম্পাদক হয় আৰু 1999 চনত অসম সাহিত্য সভাৰ পঞ্চষষ্ঠীতম হাজো অধিৱেশনৰ সভাপতি নিৰ্বাচিত হয়। চন্দ্ৰপ্ৰসাদ শইকীয়াই মহাৰথী উপন্যাসৰ বাবে 1995 চনত সাহিত্য একাডেমী বঁটা লাভ কৰে আৰু 2002 চনত অসম উপত্যকা বঁটা লাভ কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰ আধাৰত তুৰে মূৰে আলোকৰে যাত্ৰা প্ৰথম খণ্ড 1992 চনত আৰু দ্বিতীয় খণ্ড 1999 চনত প্ৰকাশ পায়। 2004 চনত এই উপন্যাসখনৰ বাবে তেখেতে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে।

হৰ ঘৰ তিৰংগা হৈছে আজাদী কা অমৃত মহোৎসৱৰ অধীনত আৰম্ভ হোৱা অভিযান। দেশৰ গৌৰৱৰ প্ৰতীক জাতীয় পতাকাৰ উত্তোলনেৰে দেশবাসীৰ মনত দেশপ্ৰেম বৃদ্ধি আৰু জাতীয় পতাকাৰ সৈতে দেশবাসীৰ সম্পৰ্ক অধিক সুদৃঢ় কৰা আৰু স্বাধীনতা সংগ্ৰামীসকলক স্মৰণ কৰাই হৈছে হৰ ঘৰ তিৰংগা অভিযানৰ মূল লক্ষ্য। অসম তথা ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰামীসকলৰ অন্যতম এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল গমধৰ কোঁৱৰ। 1828 চনত গমধৰ কোঁৱৰৰ নেতৃত্বত ধনঞ্জয় বৰগোহাঁই আদি কৰি বহুকেইজন আহোম কোঁৱৰে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল। ইয়াণ্ডাবু সন্ধিৰ পিছত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমৰ শাসনভাৰ নিজৰ হাতলৈ আনিবলৈ সক্ষম হৈছিল। আৰম্ভণিতে ব্ৰিটিছ শাসনে কথা দিছিল যে মানসকলক অসমৰ পৰা খেদি শাসনভাৰ আহোমসকলক গতাই দিব, কিন্তু এই প্ৰতিশ্ৰুতি নৰখাৰ বাবে গমধৰ কোঁৱৰৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে এক বিদ্ৰোহে গা কৰি উঠে। ভাৰত বুৰঞ্জীত এই বিদ্ৰোহ হৈছে ব্ৰিটিছৰ বিৰুদ্ধে আৰম্ভণিৰ এক স্বাধীনতা সংগ্ৰাম। ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া অসমৰ প্ৰথমজন স্বাধীনতা সংগ্ৰামী আছিল গমধৰ কোঁৱৰ।

0: ইতিহাসৰ পাতলুটিয়ালে আমি পাওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বাৰা ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল 1942 চনৰ আজিৰ তাৰিখত। ভাৰতীয় সামাজিক কৰ্মী অবলা বসুৰ জন্ম হৈছিল 1865 চনৰ আজিৰ তাৰিখত। শাস্ত্ৰীয় সংগীতৰ গায়িকা সিদ্ধেশ্বৰী দেৱীৰ জন্ম হৈছিল 1908 চনৰ আজিৰ তাৰিখত। প্ৰথম ভাৰতীয় মহিলা বৈমানিক সৰলা ঠকৰালৰ জন্ম হৈছিল 1914 চনৰ আজিৰ তাৰিখত। অসমৰ সংগীত পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, আলোকচিত্ৰ শিল্পী আৰু চিত্ৰকৰ শ্বেৰ চৌধুৰীৰ জন্ম হৈছিল 1942 চনৰ আজিৰ তাৰিখত। ইংৰাজ গাণিতিক পদাৰ্থবিদ ছাৰ ৰজাৰ পেনৰোজৰ জন্ম হৈছিল 1931 চনৰ আজিৰ তাৰিখত। ভাৰতীয় ক্ৰিকেটাৰ দিলীপ সৰদেশাইৰ জন্ম হৈছিল 1940 চনৰ আজিৰ তাৰিখত। ভাৰতীয় ভাৰত্তোলক ছাইখুম মীৰাবাই চানুৰ জন্ম হৈছিল 1994 চনৰ আজিৰ তাৰিখত।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450 ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: প্ৰিয় শ্ৰোতা, এতিয়া আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত।

দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিৰ শিৰোনাম লৈ উজনি অসমৰ চাৰিখন জিলাত সংঘটিত ভয়াৱহ বানত ক্ষতিগ্ৰস্ত ৰাইজৰ ক্ষয় ক্ষতিৰ মূল্যায়নৰ ডিজিটেল জৰীপৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। 10 ছেপ্টেম্বৰৰ পিছতে প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্তসকলৰ সংস্থাপনৰ ব্যৱস্থা ল'ব চৰকাৰে। 10 আগষ্টৰ পৰা খুলিব বান বিধ্বস্ত স্কুল, পাঠদান নোহোৱা বিদ্যালয়ৰ শিক্ষাৰ্থী যাব সমীপৰ শিক্ষানুষ্ঠানলৈ। ৰাজ্যৰ অৰ্থনীতিত জলপ্ৰলয়ৰ মাধমাৰ, বানত বিপৰ্যস্ত উজনিৰ চাহ উদ্যোগ, IIT গুৱাহাটীৰ গৱেষকৰ সাফল্য, কেঞ্চাৰ সৃষ্টিকাৰী গধুৰ ধাতু বিষাক্ত পদাৰ্থ দ্ৰুতভাৱে চিনাক্ত কৰিব পৰা EI যন্ত্ৰ উদ্ভাৱন, নীটৰ প্ৰশ্নকাকত ফাদিল গোচৰত 13 জনৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল CBIৰ, অস্ত্ৰ সামৰিক সৰঞ্জাম ৰপ্তানিৰ অগ্ৰগতি ভাৰতৰ, এবছৰত বৃদ্ধিৰ হাৰ 62%, ব্ৰহ্মছকে ধৰি দেশীয় প্ৰযুক্তিৰ চাহিদা বৃদ্ধি, চুবুৰীয়া ৰাষ্ট্ৰৰে ত্ৰিপাক্ষিক চুক্তিক লৈ আশংকা ভাৰতৰ, পুনৰ অপাৰেচন সিন্দুৰ হলে পাকিস্তানৰ ওচৰত থাকিব ছৌদি আৰৱ আৰু তুৰস্ক। এতিয়া আহিছো খেলৰ বাতৰিলৈ। তাস্খণ্ডত অনুষ্ঠিত এছিয়ান ইউথ জুনিয়ৰ ভাৰোত্তোলন প্ৰতিযোগিতাৰ যুৱ শাখাত স্বৰ্ণ পদক অৰ্জন পৰিস্মিতা গগৈৰ, কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত অস্মিতা চলিহা, ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় একুৱাটিক চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত অসম কন্যা কস্তুৰী গগৈৰ স্বৰ্ণ পদক লাভ। প্ৰিয় শ্ৰোতা, আজি পোৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হ'ল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই শশাংকদীপ ভালৈ অনুষ্ঠান সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা শুনিলে অনুষ্ঠানটি প্ৰযোজনা কৰিলে কাৰ্তিক সূত্ৰধৰে।
1: আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পাঞ্চুৰ।

প্ৰভু ঈশ্বৰ, ৰাতি বঞ্চা নামে ভাগিৰ নিমিত্তে ফৰকাটিঙৰ ৰূপকলীয়ালৈ গৈছিলোঁ যোৱা চ'তত। পাছৰ দিনা চাউল সিজোৱা, ভোজৰ পৰা বিদায় লৈ আবেলি কুবাকুবিকৈ গোলাঘাটলৈ মটৰ ধৰিবলৈ ৰাওনা হ'লোঁ। টাউনৰ মাছ বাটতে মানুহ এজনে আমালৈ একেথৰে চাই আছিল। ভয়ত আমাৰ বুকু ঢিপিং ঢাপাং কৰিলে। টাউন বুলিলে আচহুৱা ঠাই, অচিন মানুহৰ সমাগম। আমি যিমানে খৰখোজ লওঁ সিও সিমানে বেগাই আমাৰ পাছ লয়। ভাবিলোঁ ঠগ বা ডকাইত। ওখ পাখ মানুহটোৱে কেনিবা সুৰুঙা বাটেৰে সৰকি আহি আমাক আগভেটা দিলে। সাজ পোছাক বগা ঢকঢকীয়া, ডিঙিত পাখি মেলা জীয়াইটিৰ দৰে দুগদুগি ওলমি আছে। আমাৰ অৱস্থা জোৱা থোৱা, শৰীৰত কঁপনি, মুখৰ মাত হৰিল। চিৰি হৰিক চিন্তি কিবা এষাৰ কওঁ বোলোতেই যেনিবা তেওঁ গহীনকৈ মাত লগালে, ককাইদেউ। চিনাকি চিনাকি মাতষাৰ শুনিও তেওঁৰ মুখলৈ চাব পৰা নাই। তেওঁ আকৌ মাত লগালে, ককাইদেউ, মোক চিনি পোৱা নাই নেকি? মুখলৈ ভালকৈ চাই দেখোঁ, এই বোপাই, তুমি লখাইৰ পুতেক কৰ্ণ দেখোন। আও, সাজে পোছাকে তোমাক ধৰিবই পৰা নাছিলোঁ, ডিঙিত ডুগডুগি আৰিছা, ৰঙে বৰণেও আগতকৈ পোহৰ হ'লা, কোৱাচোন চিনি পাওঁ কেনেকৈ? কোৱাচোন তোমাৰ বতৰা, চুঙাজানৰ পৰাই আহিলানে? এৰা, তাহানি পদে পয়াৰে বাইকে বচনে গীতে মাতে তোমাৰ সমান কোনো নাছিল। আহ, কি বচন আছিল তোমাৰ, মাতত নামঘৰ কঁপি উঠিছিল। তোমাৰ অভিমন্যুৰ ভাও চাই সকলোৱে শোকত কান্দি পেলাইছিল। এতিয়াও ভাওনা সবাহত তোমাৰ নাম সকলোৱে লয়। ককাইদেউ, আমি এতিয়া প্ৰভু যীশুৰ

0: মই এতিয়া ৰেভাৰেণ্ড কৰণ, সেইজনা গোসাঁই বা কোনখন সত্ৰৰ অধিকাৰ? তেওঁ গোটেই জগতখনৰ অধিকাৰ। কোন সংহতিৰ বা? ব্ৰহ্মনে কাল, নিকানে পুৰুষ সংহতিৰ। খ্ৰীষ্টান, খিৰিস্থান। মনতে আওৰালো আউনীআটী, দক্ষিণপাট, কুৰুৱাবাহী, কমলাবাৰী, বেঙেনাআটী। নাই, মোৰ আৰু খিৰিস্থান বুলি কোনো সত্ৰৰ নাম মনত নপৰিল। মটৰ ধৰিবলৈ বেগাই খোজ ল'লোঁ। ওৰে তো বাট চিন্তিও একো ওৰ উলিয়াব নোৱাৰিলোঁ। প্ৰভুৱে কৰ্ণক চিনি পায় নহয়।
1: জ্ঞাত জ্ঞাত হে বৰমেধি, খেহৰোগী লখাইৰ পুত্ৰ কৰ্ণ।
2: সত্ৰাধিকাৰ প্ৰভুৰ মাতত ৰক্ষতা। এক অক্ষমনীয় দোষত দোষী প্ৰতিদ্বন্দ্বীৰ প্ৰতি ঘৃণা উপজিল সত্ৰাধিকাৰৰ। এই ঘৃণা উকালিয়াই বাহিৰ কৰিলে মহাপ্ৰভুৱে।
1: ম্লেচ্ছ, মহাম্লেচ্ছ, মৰং চোৱাৰ জাত, ম্লেচ্ছ মৰং চোৱাৰ জাত নহ'লে কোনো পুৰুষ তেনে অধৰ্মত পতিত হ'ব নোৱাৰে। নগা মিকিৰৰ লগত একে এখন পাততে ভোজন কৰিব লাগিব। নিচ নিচ নিচ ধৰ্ম, যাতনা ভুঞ্জিব লাগি মৰি মৰি যিয়ে, কাকগৃধে মাংস চিৰি তাৰ তেজপিয়ে, ত্ৰাহি ত্ৰাহি বুলি অনেক শব্দ, দেখা ধৰ্মী কৰ্মী নেৰাই যাতনা পদ।
2: একো তৎ ধৰিব নোৱাৰিলে বৰমেধিয়ে। কোনো অৰ্থ নগা মিকিৰৰ সৈতে কিয় একেলগে বুঢ়িব লাগিব তাকো বুজিব পৰা নাই। নিমাত হৰিয়ল বৰমেধি, নিমাত মহাপ্ৰভু। কিছুক্ষণৰ পাছত নিস্তব্ধতা ভংগ কৰি নিৰুদ্বেগ চিত্তেৰে সত্ৰাধিকাৰ প্ৰভুৱে বৰমেধিৰ চকুলৈ চালে। বৰমেধি কিবা আগন্তুক বিপদৰ আশংকাত শংকিত হৈ পৰিল। চকু স্থিৰ, ওঠ দুখনিও লৰিছে, বুকুৰ ধপধপনি বাঢ়ি গৈছে। তাৰ পাছত মহাপ্ৰভুৱে গুৰুগম্ভীৰ অথচ মাতত কিছু শীতলতা আনি বৰমেধিক ক'লে।
1: ঘোৰ সংকটৰ কাল বৰমেধি, মহাসন্ধিক্ষণ। এফালে খহনীয়াই নিষ্পিখেৰাজ ভূমি গ্ৰাস কৰিছে, আনফালে ভকত বৈষ্ণৱ হবৰ সত্ৰৰ পৰা নিষ্ক্ৰমণ। তাতে ভূতৰ ওপৰত দানৱ পৰাদি কমিউনিষ্টৰ হুমকি। যাৰ হাতত নাঙলৰ খুটি তাকেই এৰি দিব লাগে ভূমি সত্ত্ব। আমাক নিন্দে পৰজীৱী বুলি পথভ্ৰষ্ট হৈছে সৰ্বলোক। ভ্ৰষ্টাচাৰী হ'বলৈ কাকো এৰি দিব নোৱাৰি বৰমেধি। ধৰি ৰাখিব লাগিব ভক্তবৃন্দক, সত্ৰৰ চাৰিহাতীৰ বাহিৰতো শিষ্যৰ সংখ্যা বঢ়াব লাগিব। শৰণ ভজন দিয়াই নিকা কৰিব লাগিব শিলজুৰি কাকজুৰি মৰিয়াহোলা মুৰুলিয়াৰ ডেকা সবক। বৰমেধিৰ বা মত কি?
2: উশাহ বন্ধ হৈ যোৱা তপত গোমা পৰিৱেশৰহে যেন অন্ত পৰিল। বৰমেধিৰ গাৰ ওপৰেদি এজাক জোৰ বতাহ বৈ যোৱা যেন লাগিল। সংকটকালত তেওঁৰ ওপৰত ভৰসা ৰখাৰ কাৰণে ভক্তিত গদগদ হৈ পৰিল তেওঁ। এটা দীঘল হুমুনিয়াহ এৰি মনৰ ভিতৰত জমা হৈ থকা এডঙা ঘোলা পানী লঙা কাটি এৰি দিব খুজিলে।
0: সজ সজ মহাপ্ৰভু, উত্তম। পাছে মিছামৰীয়া, মৰিয়াহোলা, মুৰুলিয়াৰ সদৌতি দক্ষিণপাটৰ সিচ। গোসাঁই প্ৰভুসকল নীলগত থকাত সেইবোৰ গাঁৱত এতিয়া বিহুৰ কোব চৰিছে। ঢোল বজাই পানী তোলে, দৰা আদৰে, তিৰোতা মানুহৰ মুখতো বিহু নাম, জীয়ৰী ছোৱালীয়ে টকা বজাই বৰ তলত বিহু নাচে, চহকীয়ে টোপ ভঙা বঙলাঘৰ সাজিবলৈও লৈছে। ইপিনে চুলেফা গোহাঁই আৰু বাপকণ দাসে উচতনি দি সকলোকে কমিউনিজ কৰিবলৈ লৈছে। সত্ৰৰ নিষ্পিখেৰাজ মাতি সকলোকে সমানে ভগাই দি চৰকাৰী পত্তা পিহনা দিব লাগে বুলি সকলোৰে সমৰ্থন বিচাৰিছে।
1: বৰমেধি, সকলো সংবাদ আমাৰ কৰ্ণগোচৰ হৈছে। পকনীয়াত পৰা বৰ নামৰ গুৰি কেনেকৈ ধৈৰ্যৰ বঠাৰে ধৰিব লাগে আমি জানো। গুৰু দুজনাকো বিপদৰ অনেক কুকুৰে বেৰি ধৰিছিল। স্বাপদৰ গড় ভেদি নিৰ্গমন হ'ব লাগে। বৈকুণ্ঠৰ পাৰ ভাঙি বৈ অহা নামৰ অমৃত ৰস ভক্ত হবক পান কৰাব লাগে। এতেকে কাল বিলম্ব নকৰি মোহনিদ্ৰাত পৰি থকা ভক্ত হবক উদ্ধাৰ কৰিব লাগে। অচিৰে সেইসব গ্ৰামত আমি প্ৰৱেশ কৰা

0: সাজ লগাৰ সময়। গাঁৱৰ সকলোৱে পথাৰ সমাৰ সামৰি ঘৰ সোমাইছে। বাহিৰৰ পোহৰে যেতিয়া মেলানি মাগিছে, ঘৰৰ ভিতৰত তেতিয়া ঢিমিক ধামাক চাকিৰ পোহৰ বিয়পি পৰিছে। ঘৰে ঘৰে শিশুহঁতৰ কণ্ঠেৰে নিগৰি গৈছে সন্ধ্যাৰ প্ৰাৰ্থনা, তুমি চিত্তবৃত্তি মোৰ প্ৰৱৰ্তক নাৰায়ণ। গোহালিৰ কাষত ধানখেৰ, বিহলঙনি আৰু তুঁহগুৰিৰে জ্বলোৱা জাগৰ মিশ্ৰিত গোন্ধ গাঁওখনত বিয়পি পৰিছে। একেৰাহে বাজি থকা উইচিৰিঙাৰ চিঁচিঁয়নিৰ সমবেত স্বৰে সন্ধিয়াৰ এইচোৱা সময় আৰু সজীৱ কৰি তুলিছে। জোনাকী পৰুৱাৰ ঢিমিক ধামাক পোহৰৰ জিকমিকনি আৰু জাগৰ নেদেখা ধোঁৱাৰ পাতল আচ্ছাদন আন্ধাৰৰ সৈতে মিলি গৈছে। মন নমন আন্ধাৰৰ মাজত গাত ঢকঢকীয়া বগা চুৰিয়া চেলেং, মূৰত মথুৰা পাগ মাৰি গাঁৱৰ বাটেৰে হাতত লাখুটি লৈ আগবাঢ়ি গৈছে বৰমেধি। পদূলিমুখৰ নঙলা খুলি দীঘল পদূলিটোৰে তেওঁ সোমাই গৈছে দীঘলাবৰাৰ ঘৰলৈ। দীঘলাবৰাই সন্ধিয়াৰ এইকণ সময়তে চোৰাঘৰৰ চকী এখনত বহি দীঘল নলিচাৰ হোকাত ধপাত সেৱন কৰে। চোতালৰ পৰাই হোকাৰ টৰুক টৰুক শব্দ এটি শুনা গৈছে। চোতালৰ পৰাই এটা গলহেকাৰী মাৰি নিজৰ আগমনৰ সংকেত দি বৰমেধিয়ে দীঘলাবৰাক মাত লগালে।
1: গৃহস্থ ঘৰত আছেনে?
2: কোন?
1: মইহে, সত্ৰৰ বৰমেধি।
2: ভাল, সোমাই আহক।
0: বৰমেধি পোনে পোনে সোমাই চোৰাঘৰ পালেগৈ। দীঘলাবৰাই সন্ধ্যাৰ অতিথিক চকুৰে ইংগিত কৰিয়েই কাষৰ দীঘল বেঞ্চিখনত বহিবলৈ ক'লে। এই বিলাতী আসন আশা কৰা নাছিল বৰমেধিয়ে। তেওঁ এখন তামুলী পীৰা নাইবা এখন ধৰাহে আশা কৰিছিল। অনিচ্ছা সত্ত্বেও তেওঁ সেই আসনতে বহি পৰিল। তাৰপাছত মনতে কথাবোৰ জুকিয়াবলৈ ধৰিলে। তেনেহ'লে কথাবোৰ সঁচা, গাঁৱত মানুহে বু বু বাবা কৰিছে। দীঘলাৰ ল'ৰাহঁতে টেবুলত কাঁহী বাতি তুলি চকীত বহি ভাত খায়, চোৱা নিকা নামানে। কোন হতেৰে মেলেচহঁতে মাছ মঙহৰ আঞ্জা আৰু অন্নমুঠিক এনে কাঠৰ চাঙত তুলি খাব পাৰে? দীঘলাবৰাই আলহীৰ প্ৰতি কোনো আগ্ৰহ নেদেখুৱাই একান্ত মনে হোকা টানিবলৈ ধৰিলে। হোকাৰ শেষ টানটো মাৰি হোকাটো লাহেকৈ বেৰৰ কাষলৈ আঁতৰাই থৈ বৰমেধিৰ চকুলৈ চালে। অস্বস্তিয়ে ঘেৰাও কৰিছিল বৰমেধিক। বিৰক্তিকৰ হৈ পৰিছিল এইক্ষণ, যেন তেওঁৰ সমস্ত মান মৰ্যাদা, সামাজিক অৱস্থান আৰু ব্যক্তিত্ব মুহূৰ্তৰ ভিতৰতে ধূলিচাত হৈ গ'ল। যেন এজাক ধূলিৰ ধুমুহাই তেওঁৰ সমগ্ৰ চকু মুখ বুৰাই পেলাইছে। নাকৰ দুয়ো ৰন্ধ্ৰেৰে সোমাই গৈছে তপত বালি। এনেয়ে কাহ হেতা মাৰিলে বৰমেধিয়ে, শুকান কাহ, অহৈটুকী কাহ। মেধিৰ ভৰিৰ পৰা মূৰলৈকে ক্ৰমান্বয়ে এটা ধীৰ দৃষ্টি নিক্ষেপ কৰিলে দীঘলাবৰাই। এই দৃষ্টি বৰমেধিয়ে সহ্য কৰিব পৰা নাই। যেন এডাল দীঘল চেলা তেওঁৰ শৰীৰত অকাই পকাই ঘূৰি ফুৰিছে তেওঁ এনে লাগিল। কিছু সময়ৰ নীৰৱতা ভাঙি দীঘলাবৰাই সুধিলে,
2: কিবা সকাম আছে?

0: এই তপ্ত পরিস্থিতি, এই রুদ্ধশ্বাস পরিবেশৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছিল বৰমেধিয়ে। লৰালৰিকৈ তেওঁ উত্তৰ দিলে,
1: হয় হয়, অহা বৃহস্পতিবাৰে অধিকাৰ মহাপ্ৰভুৱে মৰিয়াহোলা মুৰুলীয়া গাঁৱৰ ৰাইজক দৰ্শন দিব বিচাৰে। মহাপ্ৰভুৱে তালৈকে যাবৰ নিমিত্তে আপোনাৰ হাতীজনী বিচাৰিছিল।
2: সত্ৰাধিকাৰ প্ৰভুৱে হাতী বিচাৰিছে যেতিয়া নিব পাৰে। পাছে হাতীৰ কথা আমাৰ মাউতেহে ভালকৈ জানিব, আপুনি তাৰ হতে কথা হওক। কথা চহকি গেলাই কাণীৰ খোলাত বহিলে কথা ভীষম হ'ব। যদি আন কোনোফালে হাতীৰ বন্দোবস্তি সেইদিনা নাই, তেনে সেই গোসাঁই প্ৰভু ফুৰি আহকগৈ। আপুনি সেই তামোল চালি এখন খাই সেই গেলাইকে প্ৰভুৰ ইচ্ছাৰ কথা কওকগৈ। আমাৰ আপত্তি নাই, পাছে সি যদি কাণীৰ খোলাত বহিল তেতিয়া তাৰ পৰা হা না একো উত্তৰ নাপাব।
1: তেনেহ'লে মই উঠোহে বুলিছোঁ।
2: তামোল চালি কিবা একা?
1: নাই নাই, নহ'লেও হ'ব। মাউতিক লগ ধৰাহে আগ কথা, তামোল চালি পাছে পৰেও হ'ব। মই এতিয়া উঠিছোঁহে।
0: টান মুঠিৰে লাখুটিডাল ধৰি হন হনকৈ বৰমেধি দীঘলা বৰাৰ ঘৰৰ পৰা ওলাই গ'ল। ওলাই গৈয়ে পদূলিমুখৰ নঙলা মাৰিডাল জোৰেৰে টান মাৰি নঙলা খুঁটিত সুমুৱাই খৰখোজেৰে গৈ হাতীমাউত গেলাইৰ চোতালত থিয় দি তেওঁ কোমলকৈ মাত লগালে,
1: বোপা গেলাই বৰমাউত ঘৰত আছানে?
3: কোননো সেয়া? দেওনে মনীষ? আবতৰ ঘৰত নেথাকি কিবা মেলা চিকাৰলৈ যাম নেকি? খুন আহিছে, পোনে পোনে সোমাই আহিলে হ'ল দেখোন।
0: বৰমেধি ঘৰৰ ভিতৰলৈ সোমাই গ'ল। সুদ বগা সাজ পিন্ধা থুলন্তৰ পুৰুষজনাক দেখি গেলাই বিচুৰ্তি খালে। আঠে বেঠে পীৰা এখন আগবঢ়াই দি অতিথিক বহিবলৈ ক'লে। গেলাই মাউত কাণীৰ নিচাত ইতিমধ্যে ডুব যাবলৈ আৰম্ভ কৰিছিলেই। অতিথিৰ মুখলৈ নোচোৱাকৈয়ে গেলাই ফটামুখ মেলিলেই,
3: আও আৰে বোলো চুঙা বাদুলি বহাত ফেঁচা উৰুলি। এবাৰ কি হ'ল? স্বৰ্গৰ ৰজা ইন্দ্ৰৰ ঐৰাৱতটোৰ কিবা এটা পিকাৰ হ'ল বুজিছেনে? একেবাৰে আপোনাক সেই চাৰি ঠেং জোকাৰি ঐৰাৱতে নাচে। তাৰপাছত মেল চপাই সকলোকে গোটাই লৈ ভাগে ভাগে সোধ পোচ কৰিলে, ভাগে ভাগে আলস কৰিলে। কেনেহে বোলে উবকী মেনকা নাচোন চাই চাই ঐৰাৱতৰ গাটো নাচোন লম্বিছে। কেনেহে বোলে দেৱতা হ'ল কি হ'ল? দেৱতাৰ মাজতো পেট কপুটি আছে নহয়, কিবা ঠুমুৰি মাৰিছে কোনোবাই। তাৰপাছতহে আৰু যেনিবা বুঢ়া দেৱতা বৃহস্পতিয়ে চকু দুটা মুঠি ধ্যান কৰি আঙুলি মূৰত কিবা লিখি লিখি ক'লে, ঐৰাৱতৰে বিকাৰ মটৰ চুঙা বাদুলিৰ বাহিৰে আন কেৱে গুচাব নোৱাৰে। চুঙা বাদুলিকনো এতিয়া স্বৰ্গলৈ আনে কোনে? এইবোৰ গুণাগথা মেলুৱৈসকলৰ মাজত চলি থাকোঁতে জোপোকা মাৰি বহি থকা ফেঁচাই উৰুলি এজোকা দি ইন্দ্ৰৰ ফালে চাই বোলে, দেৱৰাজ আপুনি চিন্তা কৰিব নালাগে নহয়, মই এটা গিয়ালৈ আনিব পাৰিম। এই বুলি কৈয়ে চুঁহ মাৰি ফেঁচা উৰি আহি ও মটৰ চুঙা বাদুলি বহা পালেহি। তাকে দেখি চুঙা চুইত সি বোলে, আও আৰু আমি দুটা নিশা ফুৰা জীৱ, কোনো কাহানী মোক মাত এষাৰি নিদিয়া, আজিনো কিহৰ গজত আহিলা? ফেঁচাই বোলে, কথাটো হওঁতে সঁচা দেওঁ, পাছে বোপা চুঙা বৰ বিপদত পঢ়িয়ে আহিলোঁ, তুমি ৰক্ষা কৰিলেহে কৰা আও। এইবুলি ফেঁচাই সোপাকে বখানি অ দুয়ো স্বৰ্গ

0: পৰা মাৰিলে।
1: স্বৰ্গ গৈহে চুঙা বিপদত পৰিল,
0: ইমান চাফা চিকুণ ঠাই, এইবোলো ক'তো বহিবলৈ ঠাই এখন বিচাৰি নাপায় হে নাপায়, উৰিহে আছে উৰিহে আছে, যেনিয়ে চাই তেনিয়ে আপোনাৰ গোটেইখন সোণৰ গছ, ৰূপৰ পাত, গছৰ গুটি আৰু হীৰা মুকুতা।
1: ইফালে পোহৰ হৈ অহাত চকুত টোপনি যাল,
0: শেহত উপায় নাপায় একেবাৰে আপোনাক চৌ মাৰি গৈ ঐৰাৱতক কাণতে সোমাল, ঐৰাৱতেও ওচৰ খাই জিকা মাৰি দিলে নহয়, চুঙাও কৰফাল খাই পৰোজেন হৈ আকৌ উৰা মাৰি ঘূৰি পাকত আহি সেইখন কাণত সোমাল। এইবাৰো ঐৰাৱতে আপোনাক মূৰটো জোকাৰি জোকাৰি তাৰ কাণৰ ভিতৰৰ পৰা উলিয়াই পঠিয়ালে। যে চুঙা বাদুলি ঐৰাৱতৰ কাণত সোমাইছিল, সেই ঐৰাৱতৰ কাণত যে মকৰাই জাল বান্ধিছিল, সেই জাল ফাটি তাত লাগি ধপ ধপাই থকা পোক পখিলাবোৰে মুক্তি পাই উৰা মাৰিলে। এই ঐৰাৱতো ভাল হ'ল।

0: উপন্যাস পাঠ অনুষ্ঠানটি ইমান পৰে দিলীপ ফুকন রচিত উপন্যাস জল পদুমৰ পানচুইৰ ধাৰাবাহিক পাঠৰ দ্বাদশ খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে বৰমেধি, উৎপল বৰা, সত্ৰাধিকাৰ অবনী বৰা, দীঘলা বৰা, প্ৰবাল কুমাৰ শৰ্মা আৰু গেলাই মাউতৰ চৰিত্ৰত অভিনয় কৰিলে সুদীপ্ত শৰ্মা ভৰালীয়ে। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জল পদুমৰ পানচুই উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
2: এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
3: গলিয়ে গলিয়ে এই গ্ৰন্থ শুনা যাওক, প্ৰতিটো ঘৰে নিজৰ গণনা কৰাওক। আমি লিখিম ভৱিষ্যতৰ ন অধ্যায়, আমাৰ লোকপিয়ন, আমাৰ বিকাশ।
4: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহ তালিকা আৰু গৃহ পিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ন 2027, আমাৰ লোকপিয়ন, আমাৰ বিকাশ।

0: এই আকাশমানে গুৱাহাটীৰ মহাবাহ খনেক পাছতেই আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই মঞ্চিত গগৈ। যোৰহাট সন্মিলন কেন্দ্ৰত কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সাম্প্ৰতিক বানত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত হোৱা ক্ষয় ক্ষতিৰ দ্ৰুত সমীক্ষা আৰু দুৰ্যোগ মূল্যায়নৰ বাবে প্ৰস্তুত কৰা মোবাইল এপ্লিকেশ্যন সম্পৰ্কীয় প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। কাৰ্যসূচীত বান ক্ষতিগ্ৰস্ত জিলাকেইখনৰ বিভাগীয় বিষয়াসকলক মোবাইল এপৰ জৰিয়তে বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ দ্ৰুত আৰু বিজ্ঞানসন্মত মূল্যায়নৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই ব্যৱস্থাই বানপীড়িত জনসাধাৰণক সাহায্য প্ৰদান আৰু পুনৰ সংস্থাপন প্ৰক্ৰিয়া অধিক খৰতকীয়া আৰু শৃংখলাবদ্ধ কৰাত বিশেষভাৱে সহায় কৰিব বুলি আশা কৰা হৈছে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে অহা 9 আগষ্টৰ পৰা বানত

0: ক্ষয়ক্ষতিৰ জৰীপ কৰা হ'ব আৰু এই জৰীপত অংশ লোৱা বিষয়াসকলৰ বাবে আজিৰে পৰা জিলা পৰ্যায়ত প্ৰশিক্ষণ দিয়া হ'ব। প্ৰথম পৰ্যায়ত অহা 30 আগষ্টলৈ জৰীপ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
1: 9 তাৰিখৰ পৰা আমি সতীৰ যিটো জৰীপ, সেই জৰীপ আমি আৰম্ভ কৰিম। প্ৰথম পৰ্যায়ৰ জৰীপ 30 আগষ্টলৈকে চলিব আৰু 30 আগষ্টত জৰীপৰ তালিকাখন অহাৰ পিছত আমি মানুহৰ ওচৰত বা পৰিয়ালসমূহৰ ওচৰত দ্বিতীয়বাৰলৈ যাম যে ক'ৰবাত কিবা ভুল থাকি গৈছে নেকি। অৰ্থাৎ আমি আশা কৰিব পাৰোঁ যে 10 ছেপ্টেম্বৰৰ ভিতৰত কিমান ক্ষয়ক্ষতি হৈছে বা আমি কি পৰিমাণে ক্ষয়ক্ষতি আমি ঘূৰাই দিব লাগিব তাৰ এটা আমি ধাৰণা পাম। এই ক্ষেত্ৰত আমাৰ যিসকল জড়িত কৰিব যাব তেওঁলোকে প্ৰত্যেকটো ঘৰৰ ফটোগ্ৰাফ আদি কালেক্ট কৰিব আৰু এটা কম্পিউটাৰাইজ এটা পৰ্টেল বা এপ এটা ডেভেলপ কৰা হৈছে যাৰ সহায়ত এই জড়িত কাৰ্য সমাপন কৰা হ'ব।
0: বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত বিদ্যালয়সমূহৰ প্ৰাৰম্ভিক মেৰামতিৰ বাবে চৰকাৰে ইতিমধ্যে ধন মুকলি কৰি দিয়াৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই বিদ্যালয়সমূহত 10 আগষ্টত পুনৰ পাঠদান আৰম্ভ হ'ব। অৱশ্যে বেয়াকৈ ক্ষতিগ্ৰস্ত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে সমীপৱৰ্তী বিদ্যালয়লৈ যাব পাৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও 13খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 464খন গাঁৱৰ 1,55,000 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,748.64 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। চৰাইদেউ জিলাত কালি এটা মৃতদেহ উদ্ধাৰ কৰাৰ পাছত সম্প্ৰতি বানত মৃত্যু হোৱা লোকৰ সংখ্যা 98 হৈছেগৈ। বৰ্তমান 55টা সাহায্য শিবিৰত 10,000তকৈও অধিক লোকে আশ্ৰয় লৈ আছে। তদুপৰি 18টা সাহায্য বিতৰণ কেন্দ্ৰই বান ক্ষতিগ্ৰস্ত জনসাধাৰণক সাহায্য আগবঢ়াই আছে। ইপিনে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পৰা নিৰন্তৰ পানী এৰি থকাৰ ফলত গোলাঘাট জিলাৰ মাজেৰে বৈ যোৱা কেইবাখনো নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। গোলাঘাট জলসম্পদ বিভাগে জনোৱা মতে জিলাখনৰ ধনশিৰি, গেলাবিল আৰু দৈয়াং নৈৰ পানীৰ স্তৰ বিপদসীমাৰ ওপৰত আছে। প্ৰশাসনে নৈ কাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। শ্ৰীভূমি জিলাতো কুচিয়াৰা নদীৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে। স্বাধীনতা দিৱসৰ প্ৰাক্ষণত কালি ৰাজ্য চৰকাৰৰ আৰক্ষী প্ৰশাসনত ব্যাপক সালসলনি কৰা হয়। গৃহ বিভাগে জাৰি কৰা এটা নিৰ্দেশনা অনুসৰি অসম আৰক্ষীৰ কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ বিষয়াক নতুন দায়িত্ব অৰ্পণ কৰা হৈছে। সেই অনুসৰি বিশেষ শাখাৰ উপ আৰক্ষী মহাপৰিদৰ্শক ৰত্না সিংহক পদোন্নতিসহ বিশেষ শাখাৰ আৰক্ষী মহাপৰিদৰ্শক হিচাপে নিযুক্তি দিয়া হৈছে। আনহাতে বিশেষ শাখাৰ পূৰ্বৰ আৰক্ষী মহাপৰিদৰ্শক কংকনজ্যোতি শইকীয়াক যোৰহাটৰ পূব মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক হিচাপে বদলি কৰা হৈছে। বঙাইগাঁৱৰ পশ্চিম মণ্ডলৰ বিজয়গিৰি কুলিগামক BTDৰ আৰক্ষী মহাপৰিদৰ্শকৰ দায়িত্ব প্ৰদান কৰা হৈছে। তেজপুৰৰ উত্তৰ মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক প্ৰশান্ত সাগৰ চাংমাইক অসম অগ্নি আৰু জৰুৰীকালীন সেৱাৰ আৰক্ষী মহাপৰিদৰ্শক হিচাপে বদলি কৰা হৈছে। হোজাইৰ জ্যেষ্ঠ আৰক্ষী মহাপৰিদৰ্শক বীৰা ভেংকট ৰাজেক ৰেড্ডীক নগাঁৱৰ নতুন জ্যেষ্ঠ আৰক্ষী মহাপৰিদৰ্শক নিযুক্তি দিয়া হৈছে। নগাঁৱৰ পূৰ্বৰ SSP পাৰ্থপ্ৰতিম দাসক কাছাৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে। গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয়ৰ প্ৰশাসন শাখাৰ উপ আৰক্ষী আয়ুক্ত নিৰূপম হাজৰিকাক হোজাই জিলাৰ নতুন জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। অসম ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ৰ কাৰ্যবাহী সঞ্চালক হিচাপে কৰ্মৰত স্বপ্ননীল ডেকাক গোলাঘাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে। গোলাঘাটৰ পূৰ্বৰ SSP ৰাজেন সিঙক DIG হিচাপে পদোন্নতিমূলক নিযুক্তি দিয়া হৈছে। দৰঙৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ডঃ ৰবীন কুমাৰক অসম আৰক্ষীৰ DIG হিচাপে নিযুক্তি দিয়াৰ লগতে দৰঙৰ নতুন SSP হিচাপে শৰ্মিষ্ঠা বৰুৱাক নিযুক্তি দিয়া হৈছে। মৰিগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালক ধেমাজিৰ নতুন জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে। পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: मेरा एक जिद्दी पड़ोसी है, पूरी कॉलोनी ने सोलर पैनल लगवा लिए हैं, पर वो मानने को तैयार ही नहीं था कि सच में बिल जीरो आ सकता है। मैंने कहा, बेटा नाम ही है PM सूर्यघर मुफ्त बिजली योजना। फिर एक एक करके सबका बिजली बिल जीरो आने लगा, तब बोला अब लगवा ही लेता हूँ। PM सूर्यघर मुफ्त बिजली योजना जुड़ने के लिए रजिस्टर करें PMsuryaghar.gov.in।
3: हर घर सूर्य घर।
4: क्या आप परेशानियों से घिरे हैं? मन भारी है और कोई रास्ता नजर नहीं आ रहा? याद रखें, समाधान आपके पास है। टेलीमानस के निशुल्क नंबर 14416 पर कॉल करें। कहीं से भी कभी भी 24 घंटे यह सुविधा उपलब्ध है। यहाँ आपकी बात सुनी जाती है, समझी जाती है और आपको सही दिशा दी जाती है। आप अकेले नहीं है, मदद बस एक कॉल दूर है।
5: नमस्कार, आकाशवाणी।

সুগম সংগীতৰ অনুষ্ঠানটিত শ্ৰোতাসকলক আজি প্ৰথমে শুনাবলৈ লৈছোঁ জিতেন ডেকাৰ কণ্ঠৰীতি গীত, গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈ, প্ৰযোজনা বিপুল বৰুৱাৰ।

জিতেন ডেকাৰ কণ্ঠত নিৰ্মল প্ৰভা বৰদলৈ ৰচিত আৰু বিপুল বৰুৱা প্ৰযোজিত গীতটি শুনিলে। এইবাৰ এয়া চন্দ্ৰামিতা ঠাকুৰীয়া, গীতৰ কথা গীতা হাতীকাকতিৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: দুকপিয়ালৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: শ্ৰোতাসকলে গিৰিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ এয়া বিউটি শৰ্মা বৰুৱা, গীতৰ কথা মধু পাটোৱাৰীৰ, প্ৰযোজনা জ্যোতিপ্ৰকাশ দাসৰ।

বিউটি শৰ্মা বৰুৱাৰ কণ্ঠত মধু পাটোৱাৰী ৰচিত আৰু জ্যোতিপ্ৰকাশ দাস প্ৰযোজিত গীতটি শুনিলে। আজিৰ গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ আৰিফুল হকৰ কণ্ঠৰ এটি গীত, গীতিকাৰ প্ৰয়াগ শইকীয়া, প্ৰযোজনা যজ্ঞ বেজবৰুৱাৰ।

আৰিফুল হকৰ কণ্ঠত প্ৰয়াগ শইকীয়া ৰচিত আৰু যজ্ঞ বেজবৰুৱা প্ৰযোজিত গীতটি শুনিলে, আৰু এই গীতটিৰে সামৰা হ'ল গীতিমালিকা অনুষ্ঠানটি।

0: অংগদানে মানুহৰ শৰীৰটো বিকৃত কৰে নেকি?
1: দান কৰা অংগসমূহ অস্ত্ৰোপচাৰৰ দ্বাৰা উলিয়াই আনি আন এজন ব্যক্তিৰ দেহত সংৰোপণ কৰা হয়। জীৱিত ব্যক্তিৰ ওপৰত কৰা অস্ত্ৰোপচাৰৰ দৰেই এই ছিদ্ৰবোৰ চিলাই দিয়া হয়। গতিকে অংগদানে শৰীৰটো বিকৃত নকৰে। অংগদানক লৈ আমাৰ মনত এনেকুৱা ধৰণৰ বহুতো প্ৰশ্নৰ উদয় হয় আৰু ই স্বাভাৱিক। প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক আৰু মুকলি মনেৰে অংগদানৰ বাবে আগবাঢ়ি আহক। ভাৰতবৰ্ষত অংগ প্ৰতিস্থাপনৰ তালিকাত 3 লাখৰো অধিক ৰোগী এতিয়াও অপেক্ষাৰত। প্ৰয়োজনীয় অংগৰ অভাৱত দৈনিক প্ৰায়ে 20 জনকৈ লোকৰ মৃত্যু হয়। আপোনাৰ অংগদানে 8 জন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে। আহক, অংগ দান কৰক। গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলত অৱস্থিত আঞ্চলিক অংগ আৰু কলা সংৰোপণ সংস্থা ৰোটো গুৱাহাটীৰ দ্বাৰা প্ৰচাৰিত।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in নতুন ভাৰত ন ৰূপত

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 13খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত, উজনি অসমৰ 4খন জিলাত বানৰ ক্ষয়ক্ষতিৰ দ্ৰুত সমীক্ষা আৰু বৈজ্ঞানিক জৰীপ নিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ ব্যৱস্থা গ্ৰহণ, কাইলৈৰ পৰা বানত ক্ষয়ক্ষতিৰ জৰীপ, মন্ত্ৰী কৌশিক ৰায়ৰ ডিব্ৰুগড় আৰু ধেমাজি জিলাত পৌৰসভাৰ কাম কাজৰ পৰ্যালোচনা, ৰাজ্যৰ 4গৰাকী হস্ততাঁত শিল্পীৰ 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় হস্ততাঁত পুৰস্কাৰ লাভ আৰু অসম প্ৰিমিয়াৰ লীগত কালি চৰাইদেউ ছানৰাইজাৰ্ছৰ বিৰুদ্ধে বৰাক লেজেণ্ডছৰ 8 উইকেটত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও 13খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 464খন গাঁৱৰ 155,000 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,748.64 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। চৰাইদেউ জিলাত কালি এটা মৃতদেহ উদ্ধাৰৰ পাছত সম্প্ৰতি বানত মৃত্যু হোৱা লোকৰ সংখ্যা 98 হৈছেগৈ। বৰ্তমান 55টা সাহায্য শিবিৰত 10,000তকৈও অধিক লোকে আশ্ৰয় লৈ আছে। তদুপৰি 18টা সাহায্য বিতৰণ কেন্দ্ৰই বান ক্ষতিগ্ৰস্ত জনসাধাৰণক সাহায্য আগবঢ়াই আছে। ইপিনে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পৰা নিৰন্তৰ পানী এৰি থকাৰ ফলত গোলাঘাট জিলাৰ মাজেৰে বৈ যোৱা কেইবাখনো নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। গোলাঘাট

0: সম্পদ বিভাগে জনোৱা মতে জিলাখনৰ ধনশিৰি, গেলাবিল আৰু দৈয়াং নৈৰ পানীৰ স্তৰ বিপদসীমাৰ ওপৰত আছে। প্ৰশাসনে নৈ কাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। শ্ৰীভূমি জিলাতো কুচিয়াৰা নদীৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে। উজনি অসমৰ চাৰিখন জিলাত শেহতীয়া বানত ক্ষয়ক্ষতিৰ দ্ৰুত সমীক্ষা আৰু বৈজ্ঞানিক জৰীপ নিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। যোৰহাটৰ চিনামৰাৰ সন্মিলন কেন্দ্ৰত কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত হোৱা ক্ষয়ক্ষতিৰ দ্ৰুত মূল্যায়নৰ বাবে প্ৰস্তুত কৰা মোবাইল এপ্লিকেচন ব্যৱহাৰৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই ব্যৱস্থাই বানপীড়িত জনসাধাৰণক সাহায্য প্ৰদান আৰু পুনৰ সংস্থাপন প্ৰক্ৰিয়া অধিক খৰতকীয়া আৰু শৃংখলাবদ্ধ কৰাত বিশেষভাৱে সহায় কৰিব বুলি আশা কৰা হৈছে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে কাইলৈৰ পৰা বানত ক্ষয়ক্ষতিৰ জৰীপ কৰা হ'ব আৰু এই জৰীপত অংশ লোৱা বিষয়াসকলৰ বাবে আজিৰে পৰা জিলা পৰ্যায়ত প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ লগতে জৰীপ যাতে নিখুঁত হয় আৰু ক্ষতিপূৰণ লাভৰ বাবে কোনো যোগ্য ব্যক্তি বা পৰিয়াল বাদ পৰি নাযায় এই বিষয়ত গুৰুত্ব দিবলৈ আহ্বান
1: জনায়। খতিৰ যিটো জৰীপ, সেই জৰীপ আমি আৰম্ভ কৰিম। প্ৰথম পৰ্যায়ৰ জৰীপ 30 আগষ্টলৈকে চলিব আৰু 30 আগষ্টত জৰীপৰ তালিকাখন অহাৰ পিছত আমি মানুহৰ ওচৰত বা পৰিয়ালসমূহৰ ওচৰত দ্বিতীয়বাৰলৈ যাম যে ক'ৰবাত কিবা ভুল থাকি গৈছে নেকি। অৰ্থাৎ আমি আশা কৰিব পাৰোঁ যে 10 ছেপ্টেম্বৰৰ ভিতৰত কিমান ক্ষয়ক্ষতি হৈছে বা আমি কি পৰিমাণে ক্ষয়ক্ষতি আমি ঘূৰাই দিব লাগিব তাৰ এটা আমি ধাৰণা পাম। এই ক্ষেত্ৰত আমাৰ যিসকল জৰীপ কৰিব যাব তেওঁলোকে প্ৰত্যেকটো ঘৰৰ ফটোগ্ৰাফ আদি কালেক্ট কৰিব আৰু এটা কম্পিউটাৰাইজ এটা পৰ্টেল বা এপ এটা ডেভেলপ কৰা হৈছে যাৰ সহায়ত এই জৰীপ কাৰ্য সমাপন কৰা হ'ব।
0: মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বানপীড়িত লোকসকলক স্থায়ী পুনৰ সংস্থাপন কাৰ্যৰ বাবে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে কৰিবলগীয়া আনুমানিক ব্যয়ৰ আভাস 30 আগষ্টত লাভ কৰিব পৰা যাব বুলি মন্তব্য কৰি কয় যে ইয়াৰ পাছতে চৰকাৰে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ কাম আৰম্ভ কৰিব। ইপিনে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত বিদ্যালয়সমূহৰ প্ৰাৰম্ভিক মেৰামতিৰ বাবে চৰকাৰে ইতিমধ্যে ধন মুকলি কৰি দিয়াৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই বিদ্যালয়সমূহত 10 আগষ্টত পুনৰ পাঠদান আৰম্ভ হ'ব। অৱশ্যে বেয়াকৈ ক্ষতিগ্ৰস্ত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে সমীপৱৰ্তী বিদ্যালয়লৈ যাব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
1: বান বিধ্বস্ত বিদ্যালয়সমূহক প্ৰাৰম্ভিক মেৰামতিৰ কাৰণে যোৱাকালি আমি 2 লাখ টকাকৈ দিছো। যিসমূহ বিদ্যালয় একেবাৰে খুলিব পৰা অৱস্থাত নাই তেওঁলোকে কাষৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীখিনিক টেগ কৰি ল'ব পাৰিব। আমি ইন্সপেক্টৰ অফ স্কুল আৰু DO সকলক নিৰ্দেশ দিছোঁ। আদাৰৱাইজ 10 তাৰিখৰ পৰা শিক্ষা গ্ৰহণ আৰম্ভ কৰাৰ বাবে আমি নিৰ্দেশ দিছোঁ। কিন্তু ধৰি ল'লোঁ যে এখন বিদ্যালয়ত একেবাৰে যোৱাৰ অৱস্থা নাই, তেতিয়াহ'লে তাৰ কাষৰ বিদ্যালয়খনত বৰ্তমান ছাত্ৰ ছাত্ৰীসকলক একেলগ কৰি শিক্ষা বিভাগে পঢ়াৰ ব্যৱস্থা কৰিব।
0: স্বাধীনতা দিৱসৰ প্ৰাক্ষণত কালি ৰাজ্য চৰকাৰৰ আৰক্ষী প্ৰশাসনত ব্যাপক সালসলনি কৰা হয়। গৃহ বিভাগে জাৰি কৰা এটা নিৰ্দেশনা অনুসৰি অসম আৰক্ষীৰ কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ বিষয়াক নতুন দায়িত্ব অৰ্পণ কৰা হৈছে। সেই অনুসৰি বিশেষ শাখাৰ উপ আৰক্ষী মহাপৰিদৰ্শক ৰত্না সিংহক পদোন্নতিসহ বিশেষ শাখাৰ আৰক্ষী মহাপৰিদৰ্শক হিচাপে নিযুক্তি দিয়া হৈছে। আনহাতে বিশেষ শাখাৰ পূৰ্বৰ আৰক্ষী মহাপৰিদৰ্শক কংকনজ্যোতি শইকীয়াক যোৰহাটৰ পূব মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক হিচাপে বদলি কৰা হৈছে। বঙাইগাঁৱৰ পশ্চিম মণ্ডলৰ বিজয়গিৰি কুলিগামক BTRDৰ আৰক্ষী মহাপৰিদৰ্শকৰ দায়িত্ব অৰ্পণ কৰা হৈছে। তেজপুৰৰ উত্তৰ মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক প্ৰশান্ত সাগৰ চাংমাইক অসম অগ্নি আৰু জৰুৰীকালীন সেৱাৰ আৰক্ষী মহাপৰিদৰ্শক হিচাপে বদলি কৰা হৈছে। হোজাইৰ জ্যেষ্ঠ আৰক্ষী মহাপৰিদৰ্শক বীৰা ভেংকট ৰাজেক ৰেড্ডীক নগাঁৱৰ নতুন জ্যেষ্ঠ আৰক্ষী মহাপৰিদৰ্শক নিযুক্তি দিয়া হৈছে। নগাঁৱৰ পূৰ্বৰ SSP পাৰ্থপ্ৰতিম দাসক কাছাৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে। গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয়ৰ প্ৰশাসন শাখাৰ উপ আৰক্ষী আয়ুক্ত নিৰূপম হাজৰিকাক হোজাই জিলাৰ নতুন জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। অসম ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ৰ কাৰ্যবাহী সঞ্চালক হিচাপে কৰ্মৰত স্বপ্ননীল ডেকা গোলাঘাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে। গোলাঘাটৰ পূৰ্বৰ এছ এছ পি ৰাজেন সিঙক ডি আই জি হিচাপে পদোন্নতিমূলক নিযুক্তি দিয়া হৈছে। দৰঙৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ডঃ ৰবীন কুমাৰক অসম আৰক্ষীৰ ডি আই জি হিচাপে নিযুক্তি

0: দিয়াৰ বিপৰীতে দৰঙৰ নতুন এছ এছ হিচাপে শৰ্মিষ্ঠা বৰুৱাক নিযুক্তি দিয়া হৈছে। মৰিগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালক ধেমাজিৰ নতুন জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে। ইফালে গুৱাহাটীৰ সীমান্ত শাখাৰ উপ আৰক্ষী আয়ুক্ত নিশান্ত সৌৰভক মৰিগাঁৱৰ নতুন জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে। চি আই ডিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা চিৰাং জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। চিৰাঙৰ পূৰ্বৰ এছ এছ পি মোহনলাল মীনা কাহিলিপাৰাৰ ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ৰ সঞ্চালক হিচাপে বদলি কৰা হৈছে। চি আই ডিৰ এছ এছ পি আছিফ আহমেদক বিশ্বনাথ জিলাৰ নতুন জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে। জ্যেষ্ঠ আৰক্ষী বিষয়া অমৃত ভূঞা, গৌতম বৰা, ৰঞ্জন ভূঞা, প্ৰণৱজ্যোতি গোস্বামীক আৰু সুধাকৰ সিঙক বিভিন্ন বিভাগৰ ডি আই জি হিচাপে নিযুক্তি দিয়া হৈছে। ইফালে সঞ্জীৱ কুমাৰ শইকীয়াক বিছ এ পি বি এন পানবাৰীৰ কমাণ্ডেণ্ট, সৌৰভজ্যোতি শইকীয়া আৰু হৰিকৃষ্ণ নাথক চি আই ডিলৈ বদলি কৰা হৈছে। ৰাজ্য চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, সমবায় তথা অন্যান্য দপ্তৰৰ মন্ত্ৰী কৌশিক ৰায়ে আজি পুৱা ডিব্ৰুগড় জিলাৰ ধান ক্ৰয় কেন্দ্ৰ, সুলভ মূল্যৰ দোকান, গাঁও পঞ্চায়ত, সমবায় সমিতি পৰিদৰ্শন কৰে। খন্তেক পাছতে মন্ত্ৰী ৰায়ে গৃহ নিৰ্মাণ, নগৰ পৰিক্ৰমা বিভাগৰ অধীনত ডিব্ৰুগড় পৌৰ নিগম এলেকাত নিৰ্মীয়মান তথা নিৰ্মাণ সম্পূৰ্ণ হোৱা বিভিন্ন প্ৰকল্প পৰিদৰ্শন কৰিব। দুপৰীয়াৰ ভাগত মন্ত্ৰী শ্ৰীৰায়ে ডিব্ৰুগড় জিলা বিজেপি কাৰ্যালয় পৰিদৰ্শন কৰাৰ লগতে বিয়লিলৈ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ, খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা বিভাগ আৰু সমবায় বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব। ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ত এই বৈঠক অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে মন্ত্ৰী শ্ৰীৰায়ে কালি ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত উপস্থিত হৈ বিভাগীয় বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। ৰাজ্যৰ স্থানীয় স্বায়ত্তশাসিত সংস্থাসমূহৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁ সকলোৰে সহযোগিতাত নিষ্ঠা সহকাৰে কাম কৰি যাব বুলি ব্যক্ত কৰে। বিয়লিৰ ভাগত মন্ত্ৰী ৰায়ে জিলা প্ৰশাসনৰ বিষয়াবৰ্গৰ সৈতে এখন পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰে। ইফালে মন্ত্ৰী ৰায়ে কালি ধেমাজি জিলাৰ চিলাপথাৰ পৌৰসভাৰ অধীনত ৰূপায়ণ হৈ থকা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প পৰিদৰ্শন কৰে। প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা আৰু জৈৱিক সাৰ প্ৰস্তুতকৰণ প্ৰকল্প, নগৰীয়া খোৱাপানী যোগান আঁচনি আৰু চিলাপথাৰ টাউন হলৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰকল্পসমূহৰ গুণগত মান নিশ্চিত কৰি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে চিলাপথাৰ পৌৰসভাৰ কাৰ্যালয়ত এখন বিশেষ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে।
1: ধেমাজি জিলাতে আহিছিলো, চিলাপথাৰ পৌরসভার আমার ওয়েস্ট ম্যানেজমেন্টের কাম দুটা পেন্ডিং কাম আছে, যেটো কামটো বন্ধ হয়ে আছে এইটো চাইছো। পৌরসভার কি সমস্যা, তেওঁলোকে এনেকে কি কাম করে আছে এইটো আমি আলোচনা করছো। কিন্তু চিলাপথার পৌরসভা ভাল কাম করে আছে, রেভিনিউ জেনারেশনের কারণে, ওয়েস্ট ম্যানেজমেন্টের কারণে ভালকে কাম করে আছে। এই জিলার এখন পিপিসিতে আমি গেছি, পেডি প্রোকিউরমেন্ট সেন্টার, যাতে আমি ধান কিনার যত ব্যবস্থা আছে, লগতে আমি ইয়াত মিলটো চাইছো আৰু আমাৰ ইয়াতে যে আমাৰ দোকান, সুলভ মূল্যৰ যে দোকান, তালৈকে আমি আহিছোঁ। অহা 10 তাৰিখৰ পৰা আমি চেনি দালি দিয়াৰ যে কাৰ্যক্ৰম, সেই কাৰ্যক্ৰমটো আমি আৰম্ভ কৰিম। ইয়াতে এই দোকানত আমি য'ত আহিছোঁ, আমাৰ অলমষ্ট 89% বিনামূলীয়া চাউল অন্নসেৱা দিনত তেওঁলোকে ইতিমধ্যে ডিষ্ট্ৰিবিউট কৰিছে। সেইকাৰণে আমাৰ উদ্দেশ্য হ'ল যে ৰাইজে যাতে বিনামূলীয়া চাউল 100% ৰাইজৰ তাতে আমি দিব পাৰোঁ। সেই উদ্দেশ্যলৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি কাম কৰি আছোঁ।
0: মাজুলী জিলাৰ নামনি মাজুলীৰ মহৰী চুক গাঁৱৰ হস্ততাঁত শিল্পী ৰীতি দলেই ৰাষ্ট্ৰীয় হস্ততাঁত পুৰস্কাৰ 2025 লাভ কৰিছে। কালি দ্বাদশ হস্ততাঁত দিৱস উপলক্ষে নতুন দিল্লীত আয়োজিত অনুষ্ঠানত শিল্পীগৰাকীক এই সন্মান প্ৰদান কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত দিব্যাংগ ৰীতি দলেক এই বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে শিপিনী ৰীতি দলে নিজ হাতেৰে বোৱা চিল্ক গিয়েৰ আৰু বিভিন্ন পৰম্পৰাগত সাজ পোছাকৰ বাবে এই পুৰস্কাৰ লাভ কৰিছে। শিল্পীগৰাকীলৈ আগবঢ়োৱা এই পুৰস্কাৰ মাজুলীৰ বয়ন শিল্পীসকলৰ মাজত আনন্দৰ বতৰা কঢ়িয়াই আনিছে। ইপিনে ৰাজ্যৰ আন 3গৰাকী হস্ততাঁত শিল্পীলৈও কালি পুৰস্কাৰ আগবঢ়োৱা হয়। ৰুণিমা চেতিয়া চৌধুৰী, জ্যোতি ভূঞা আৰু যুগল ভৰালীয়ে হস্ততাঁত খণ্ডলৈ আগবঢ়োৱা অসাধাৰণ অৱদান তথা উৎকৃষ্ট কাৰিকৰী দক্ষতাৰ স্বীকৃতিস্বৰূপে এই সন্মান লাভ কৰে। উল্লেখযোগ্য যে হাজাৰ হাজাৰ বছৰ ধৰি হস্ততাঁত ভাৰতৰ সংস্কৃতি আৰু সভ্যতাৰ অবিচ্ছেদ্য অংশ হৈ আহিছে। হস্ততাঁত শিল্পই দেশৰ বৰ্ণাঢ্য ঐতিহ্য সংৰক্ষণৰ লগতে নিয়োগ, মহিলাৰ সবলীকৰণ, কলা সংস্কৃতি আৰু প্ৰকৃতিৰ প্ৰতি ভালপোৱাৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰি আহিছে। প্ৰতিবছৰে 7 আগষ্ট দিনটোত সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰি অহা হৈছে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত 2047ৰ উন্নত ভাৰতৰ লক্ষ্যৰে ভি ভি জি ৰামজী বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহকাৰী উন্নয়ন আয়ুক্ত বিবেকানন্দ সোণোৱাল আৰু বিজেপিৰ মুখপাত্ৰ ডঃ দেৱজিৎ মহন্তই।

0: অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত 03612661876 আৰু 943540522 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। গুৱাহাটীৰ অসম ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত এ পি এলত কালি বৰাক লেজেণ্ডছে চৰাইদেউ ছানৰাইজাৰ্ছক 8 উইকেটত পৰাস্ত কৰে। বৰাকে 125 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰ 4 বলত 2 উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে চৰাইদেউ ছানৰাইজাৰ্ছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 124 ৰাণ সংগ্ৰহ কৰে। প্ৰতিযোগিতাৰ আন এখন খেলত কালি বৰপেটা ব্ৰেভছে নগাঁও ৰেঞ্জাৰ্ছক 70 ৰাণত পৰাস্ত কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগে। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত অসমৰ শেহতীয়া বান পৰিস্থিতি, চৰকাৰী সাহায্য বিতৰণ ব্যৱস্থাকে ধৰি ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। চৰকাৰৰ 15,000 টকাৰ বান সাহায্য প্ৰদানত বিসংগতি হোৱাৰ কথা স্বীকাৰ কৰিছে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই। বিসংগতি পোহৰলৈ অহাৰ পিছতেই বন্ধ কৰি দিয়া হৈছে ধন প্ৰদানৰ সমগ্ৰ প্ৰক্ৰিয়া। ভুৱা হিতাধিকাৰীয়ে ধন লাভ কৰা ৰোধ কৰিবলৈ আধাৰ লিংকৰ জৰিয়তে ধন প্ৰদানৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিছে মন্ত্ৰীগৰাকীয়ে। আনহাতে একাংশ গাঁও প্ৰধান, মণ্ডল তথা চৰকাৰী কৰ্মচাৰীয়ে যদিহে বানত ক্ষতিগ্ৰস্ত হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰোতে অনিয়ম সংঘটিত কৰিছে তেনেহলে তাৰ ওপৰত তদন্ত কৰি বিহিত ব্যৱস্থা লোৱা হ'ব বুলি জানিবলৈ দিছে মন্ত্ৰীগৰাকীয়ে। আমাৰ অসম কাকতে এই বাতৰিটোক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। দৈনিক অগ্ৰদূত কাকতেও একেটা বাতৰিকে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ইফালে অসমৰ বান সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ পুৰণি দাবীক নাকচ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বৈজ্ঞানিক আৰু কাৰ্যকৰী সমাধানৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। বিৰোধীৰ সমালোচনা আৰু একাংশ নেটিজেনৰ গালিগালাজক প্ৰত্যক্ষ কৰি মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে একাংশ লোকৰ নেতিবাচক প্ৰচাৰে তেওঁক ৰাইজৰ হৈ অহোপুৰুষাৰ্থ কাম কৰিবলৈ আৰু সহায়ৰ হেঁপাহ বৃদ্ধিহে কৰিছে। অসমীয়া খবৰ কাকতত এই বাতৰিটোৱে প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। উজনিৰ শেহতীয়া বানত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু শিৱসাগৰ জিলাত 125 শতাধিক চাহ বাগিচাৰ ব্যাপক ক্ষতিসাধন হৈছে। কমেও 25% বাগিচা লোকচানৰ সন্মুখীন হোৱা বুলি নিয়মীয়া বাৰ্তা কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। বানৰ কবলত পৰি এতিয়াও 10,000তকৈ অধিক পৰিয়ালে আশ্ৰয় শিবিৰত বাহৰ পাতি থকাৰ এটা বাতৰি দি চেণ্টিনেল কাকতে প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: ধন্যবাদ মনজিৎ। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 13খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত। উজনি অসমৰ 4খন জিলাত বানত ক্ষয় ক্ষতিৰ দ্ৰুত সমীক্ষা আৰু বৈজ্ঞানিক জৰীপ নিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ ব্যৱস্থা গ্ৰহণ। কাইলৈৰ পৰা বানত ক্ষয় ক্ষতিৰ জৰীপ। মন্ত্ৰী কৌশিক ৰায়ৰ ডিব্ৰুগড় আৰু ধেমাজি জিলাত পৌৰসভাৰ কাম কাজৰ পৰ্যালোচনা। ৰাজ্যৰ 4গৰাকী হস্ততাঁত শিল্পীৰ 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় হস্ততাঁত পুৰস্কাৰ লাভ। আৰু অসম প্ৰিমিয়াৰ লীগত কালি চৰাইদেউ ছানৰাইজাৰ্ছৰ বিৰুদ্ধে বৰাক লেজেণ্ডছৰ 8 উইকেটত জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: पीएम फसल बीमा योजना से करीब 2,00,000 करोड़ रुपए क्लेम के रूप में किसानों को मिले हैं।
1: मोर नाम मोनिता रानी दास, थाना बागबर, डिस्ट्रिक्ट बरपेटा। तो हमारे धान खेती भालो खेती नष्ट हो नष्ट होले এইটো যদি পয়সা দেয় তেনহলে আমার লাভ হয়, বাকিবোৰ খেতিয়কে কলে তেওঁলোকেও লাভটো পাব। সেইকাৰণে আমি যেনেকৈ পালো তেওঁলোকেও যাতে পায়।
2: খরিফ ফসল বীমার বাবে শীঘ্রে পঞ্জীকরণ করাও।
3: ব্যাংক শাখা, বীমা কোম্পানি, কৃষি ঋণ সমিতি, জনসেবা কেন্দ্রের সঙ্গে যোগাযোগ করক।
2: ফসল বীমা সম্বন্ধে তথ্য পাতির বাবে হেল্পলাইন নম্বর 14447 লৈ কল করক।
4: ফসল বীমা করাওক, সুরক্ষা কবচ পাওক।
5: জিলাৰ ৰেহৰূপ।
6: নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি আপোনালোকৰ বাবে লৈ আহিছো গোৱালপাৰা জিলা।

0: হাতেৰে ৰূপ। আজি আমাৰ সৈতে আছে আমাৰ সংবাদদাতা ৰচিদুল হুছেইন। লোকপিয়াল 2027ৰ স্বগণনা কাৰ্যসূচী গোৱালপাৰা জিলাতো চলি আছে আৰু এই প্ৰক্ৰিয়া চলিত মাহৰ 16 তাৰিখলৈ চলিব। এই সময়ছোৱাত প্ৰতিটো পৰিয়ালে se.census.gov.in পৰ্টেলৰ জৰিয়তে অনলাইনযোগে নিজৰ পৰিয়ালৰ জনগণনাৰ তথ্য নিজেই দাখিল কৰিব পাৰিব। এই সন্দৰ্ভত বহলাই কৈছে আমাৰ গোৱালপাৰাৰ সংবাদদাতা ৰচিদুল হুছেইনে।
1: গোৱালপাৰা জিলা প্ৰশাসনৰ প্ৰধান লোকপিয়ল বিষয়া তথা জিলা আয়ুক্ত প্ৰদীপ টিমুঙে নিজে স্বগণনা কৰি এই ব্যৱস্থাই জনগণনাক অধিক সহজ, দ্ৰুত, স্বচ্ছ আৰু ডিজিটেলভাৱে সম্পন্ন কৰাত সহায় কৰিব বুলি উল্লেখ কৰে। জিলাবাসীক এই স্বগণনা কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি সময়মতে নিজৰ তথ্য অনলাইন যোগে দাখিল কৰিবলৈ তেওঁ আন্তৰিকতাৰে আহ্বান জনাইছে। ইফালে জনগণনা 2027ৰ বাবে গৃহ তালিকাকৰণ আৰু জনগণনা সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে গোৱালপাৰা জিলাত নিযুক্ত কৰা জনগণনাকাৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। গোৱালপাৰা জিলাত জনগণনা পৰ্ব নিৰ্ভুল, সহজ আৰু ক্ষিপ্ৰতাৰে সম্পন্ন কৰাৰ বাবে জনগণনাত নিযুক্ত হোৱা বিষয়া, কৰ্মচাৰী, শিক্ষক আটাইকে আন্তৰিকতাৰে কাম কৰিবলৈ জিলা আয়ুক্ত প্ৰদীপ টিমুঙে নিৰ্দেশ দিছে। লগতে

0: গোৱালপাৰাৰ সংবাদদাতা ৰচিদুল হুছেইনে।
1: গোৱালপাৰা জিলা প্ৰশাসনৰ প্ৰধান লোকপিয়ল বিষয়া তথা জিলা আয়ুক্ত প্ৰদীপ টিমুঙে নিজে স্বগণনা কৰি এই ব্যৱস্থাই জনগণনাক অধিক সহজ, দ্ৰুত, স্বচ্ছ আৰু ডিজিটেলভাৱে সম্পন্ন কৰাত সহায় কৰিব বুলি উল্লেখ কৰে। জিলাবাসীক এই স্বগণনা কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি সময়মতে নিজৰ তথ্য অনলাইন যোগে দাখিল কৰিবলৈ তেওঁ আন্তৰিকতাৰে আহ্বান জনাইছে। ইফালে জনগণনা 2027ৰ বাবে গৃহ তালিকাকৰণ আৰু জনগণনা সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে গোৱালপাৰা জিলাত নিযুক্ত কৰা জনগণনাকাৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। গোৱালপাৰা জিলাত জনগণনা পৰ্ব নিৰ্ভুল, সহজ আৰু ক্ষিপ্ৰতাৰে সম্পন্ন কৰাৰ বাবে জনগণনাত নিযুক্ত হোৱা বিষয়া, কৰ্মচাৰী, শিক্ষক আটাইকে আন্তৰিকতাৰে কাম কৰিবলৈ জিলা আয়ুক্ত প্ৰদীপ টিমুঙে নিৰ্দেশ দিছে। লগতে জনগণনা কাৰ্য জিলাখনত সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত গোৱালপাৰা জিলাবাসীৰ সহায় সহযোগিতা কামনা কৰিছে।
0: এতিয়া শাওন মাহ, বোকাময় পথাৰত কঠীয়া ৰোপণত ব্যস্ত গাঁৱৰ কৃষকসকল। গোৱালপাৰা জিলাৰ ৰাভা জনজাতীয় এলেকাসমূহত কঠীয়া ৰোপণৰ মাজতে দেখা গৈছে সমন্বয় তথা ভাতৃত্ববোধৰ নিদৰ্শন। এই সন্দৰ্ভত বিতংকৈ জনাইছে গোৱালপাৰাৰ পৰা আমাৰ সংবাদদাতা ৰচিদুল হুছেইনে।
1: শাওনৰ পথাৰত এতিয়া কৃষকৰ সপোন ৰচাৰ সময়, বোকাময় খালী পথাৰত কঠীয়া ৰোপণৰ সময়। গাঁৱৰ চহা কৃষকসকলৰ ব্যস্ততাৰ সীমা নাই। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে দাইদৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত চুটকি NC গাঁৱতো দেখা গৈছে ভূঁই ৰোৱা উৎসৱৰ আমেজ। পুৰুষ, মহিলা, যুৱক, যুৱতী সকলোৱে দলে বলে নামি পৰিছে বোকাময় পথাৰত। খেতি পথাৰত ভূঁই ৰুই আনন্দ কৰিছে সকলোৱে। এক কথাত এওঁলোকেই ৰদ গাত নলগা আৰু বৰষুণ নপৰা মানুহ। বছৰেকৰ বাবে ভঁৰাল টনকিয়াল কৰিবলৈ সোণগুটি সিঁচিছে ৰাইজে। ভূঁই ৰুই আনন্দ লৈছে 70-80 বছৰীয়া আইতাও। কঠীয়া ৰোপণৰ মাজতে এজনে আনজনৰ গাত বোকা দলিয়াই লৈছে আনন্দ। ভূঁই ৰোৱাৰ মাজতে একেলগে খাইছে জলপান, জুতি লৈছে ৰাভা জনজাতীয় পানীয়ৰ। ইফালে গোৱালপাৰাৰ ৰাভা জনজাতীয় লোকসকলে খেতি কৰাৰ মাজতে সমন্বয় আৰু ভাতৃত্ববোধৰ চানেকি কঢ়িয়াই আনিছে। টকা পইচাৰে নহয়, কামৰ বিনিময়ত কাম কৰি দিয়াৰ নিয়ম ৰাভা জনগোষ্ঠীয় লোকসকলৰ। এজনে আনজনক খেতি কৰাত সহায় কৰি দিয়াত টকা পইচা নথকা লোকসকলেও সহজতে কৰিব পাৰে খেতি। উজনি অসমত ভয়াৱহ বানপানী যদিও নামনি অসমৰ খেতি পথাৰত ব্যস্ত খেতিয়কসকল। কেইদিনমানৰ ভিতৰতে বোকাময় পথাৰ সেউজীয়া ধাননিলৈ ৰূপান্তৰ হ'ব। সোণালী ধানেৰে নতুন বদন হ'ব ভঁৰাল।
0: গোৱালপাৰা জিলাৰ ভালে সংখ্যক খেতিয়কে তৈল খেজুৰ খেতিৰ জৰিয়তে জীৱিকাৰ পথ বাছি লৈছে। এই খেতিৰ জৰিয়তে বহু কৃষক অৰ্থ উপাৰ্জনৰ দিশে অগ্ৰসৰ হৈছে। বহি ৰাজ্যলৈ ৰপ্তানি হৈ আছে গোৱালপাৰাৰ তৈল খেজুৰ। এই সন্দৰ্ভত বিতংভাৱে জনাইছে গোৱালপাৰাৰ পৰা আমাৰ সংবাদদাতাই।
1: তৈল খেজুৰ খেতিৰ জৰিয়তে কৃষকসকলক উপকৃত কৰাৰ লগতে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। তৈল খেজুৰৰ খেতি অন্য খেতিৰ তুলনাত অতি লাভজনক। তদুপৰি অতি কম পৰিশ্ৰমৰ বিনিময়ত এই খেতি কৰি আন আন কামতো লাগি থাকিব পাৰি। গোৱালপাৰা জিলাৰ 450 গৰাকী খেতিয়কে ৰাজসাহাৰ্য লাভ কৰি এই খেতিত মনোনিৱেশ কৰিছে। খেতিয়কসকলে ইতিমধ্যে ইয়াৰ জৰিয়তে অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। গোৱালপাৰাৰ কৃষি বিভাগৰ তৎপৰতাত 2022 চনৰ পৰাই গোৱালপাৰাৰ তৈল খেজুৰ বহিৰাজ্যলৈ ৰপ্তানি হৈ আছে। অলপতে জিলাখনৰ দুধনৈ আৰু আগিয়া বিক্ৰী কেন্দ্ৰৰ পৰা 20 মেট্ৰিক টন তৈল খেজুৰ অন্ধ্ৰপ্ৰদেশলৈ প্ৰেৰণ কৰা হয়। উল্লেখযোগ্য যে 2015 চনৰ পৰাই গোৱালপাৰা জিলাত তৈল খেজুৰৰ খেতি আৰম্ভ হৈছে। জিলা কৃষি বিভাগে এই ক্ষেত্ৰত খেতিয়কসকলক যথেষ্ট সহায় কৰাৰ লগতে বিক্ৰীৰ ক্ষেত্ৰতো সহায় কৰি আছে। বৰ্তমান প্ৰতি টন তৈল খেজুৰ 16,500 টকা দৰত বিক্ৰী হৈ আছে, যদিও ভৱিষ্যতে ইয়াৰ দাম অধিক হ'ব বুলি খেতিয়কসকল আশাবাদী।
0: আজিলৈ সময় হ'ল জিলাৰ ৰেৰূপৰ পৰা বিদায় লোৱাৰ। সোমবাৰে পুৱা 9:15 বজাত লৈ আহিম আন এখন জিলাৰ ৰেৰূপ। নমস্কাৰ।

0: জিলাৰ এৰপৰা আজি গোৱালপাৰা জিলাৰ ৰেহৰূপ শুনিলে। আজি আমাৰ সৈতে আছিল আমাৰ সংবাদদাতা ৰচিদুল হুছেইন। মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছ, লগতে নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া আগবঢ়াইছোঁ হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছোঁ জয় হো ছবিৰীতি গীত। গীত গাইছে শান, শ্ৰেয়া ঘোষাল আৰু স্বভাৱ চাবৰিয়ে। গীতিকাৰ সমীৰ ৰঞ্জন, সংগীত সাজিদ ৱাজিদৰ।

0: জয় হো ছবিত সেয়া আছিল অৰমান মালিক আৰু মেৰিয়ান ডি ক্ৰুজ।
1: অংগদানে মানুহৰ শৰীৰটো বিকৃত কৰে নেকি?
2: দান কৰা অংগসমূহ অস্ত্ৰোপচাৰৰ দ্বাৰা উলিয়াই আনি আন এজন ব্যক্তিৰ দেহত সংৰোপণ কৰা হয়। জীৱিত ব্যক্তিৰ ওপৰত কৰা অস্ত্ৰোপচাৰৰ দৰেই এই ছিদ্ৰবোৰ চিলাই দিয়া হয়। গতিকে অংগদানে শৰীৰটো বিকৃত নকৰে। অংগদানক লৈ আমাৰ মনত এনেকুৱা ধৰণৰ বহুতো প্ৰশ্নৰ উদয় হয় আৰু ই স্বাভাৱিক। প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক আৰু মুকলি মনেৰে অংগদানৰ বাবে আগবাঢ়ি আহক। ভাৰতবৰ্ষত অংগ প্ৰতিস্থাপনৰ তালিকাত 3 লাখৰো অধিক ৰোগী এতিয়াও অপেক্ষাৰত। প্ৰয়োজনীয় অংগৰ অভাৱত দৈনিক প্ৰায়ে 20 জনকৈ লোকৰ মৃত্যু। আপোনাৰ অংগদানে 8 জন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে। আহক, অংগদান কৰক। গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলত অৱস্থিত আঞ্চলিক অংগ আৰু কলা সংৰোপণ সংস্থা ৰোড গুৱাহাটীৰ দ্বাৰা প্ৰচাৰিত।
0: হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো অ' মাই গড ছবিৰ এটি গীত, কৈলাশ খেৰ আৰু মিড ব্ৰাদাৰ্ছ অঞ্জনৰ কণ্ঠত, গীতিকাৰ কুমাৰ, সংগীত মিড ব্ৰাদাৰ্ছ অঞ্জন।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: হিন্দী ছবিৰ গীতৰ অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ বাজিগৰ ছবিৰ গীত, বিনোদ ৰাথোৰ আৰু অলকা য়াগনিকৰ দ্বৈতকণ্ঠত, গীতিকাৰ গহৰ কানপুৰী, সংগীত অন্নু মালিকৰ।

0: বাজিগর ছবির খেয়াশিল বিনোদ রাঠোর আর অলকা ইয়াগনিক হিন্দি ছবির গীতের অনুষ্ঠানটির ইমানতে অন্ত পড়িল। ইয়া আকাশবাণী গুৱাহাটীর মহাবাহ
1: অসমা সুষমা। এই শিতানত প্রচার কৰি থকা হৈছে এলানি ধাৰাবাহিক আলেখ্য।
2: এতিয়া আগবঢ়োৱা হৈছে ভূপেন হাজৰিকাৰ গীত বিষয়ক এটি বিশেষ অনুষ্ঠান মই গাওঁ তোমাৰেই গান, রচনা ঋতুপর্ণ দাসৰ, প্ৰযোজনা ঋতুপর্ণ দাস আৰু উৎপল দত্তৰ।
1: আজি শুনক তৃতীয় খণ্ড।
3: প্ৰণয়ে জানো বৰ্ণ চিনি পায়, জাতিগত ঠেক পৰিকাঠামোত জানো বন্দী কৰি ৰাখিব পাৰি মানুহৰ প্ৰেম ভালপোৱাক। ভূপেন হাজৰিকাৰ সেই আহ্বান সকিয়নিক একবিংশ শতিকাৰ সৰু সমাজে যদি হৃদয়ংগম কৰিব নোৱাৰে, তেনেহলে সৰুকণ সৰুদয়ে বিজুলীৰ পোহৰৰ সাহসত সেই সৰু সমাজ গৰকী ডাঙৰ সমাজত বিলীন হ'বলৈ যোৱাটো অতি স্বাভাৱিক। আজিৰ যুৱক সাংবাদিক ৰাজীৱ বৰা যেন তাৰেই জ্বলন্ত উদাহৰণ।
4: ভূপেন দাৰ অনামিকা গোস্বামী আৰু প্ৰশান্ত দাসৰ যিটো কাহিনী, সেই কাহিনীটোক লৈ যিটো গীত ৰচনা কৰিছিলে, সেই গীতটো শুনি খুবেই আচলতে আনন্দ পাওঁ। আৰু মোৰ ব্যক্তিগত জীৱনতো তেনে ঘটনা ঘটিল। এক অসবৰ্ণ বিবাহৰ সৈতে জড়িত হ'ব লগা হ'ল, মানে অসবৰ্ণ বিবাহ কৰিব লগা হ'ল। আচলতে এগৰাকী উচ্চ বৰ্ণৰ যুৱতীৰ সৈতে মোৰ প্ৰেম হৈছিল আৰু যাৰ পৰিণতিত আমি দুয়ে বিয়া কৰাব

শিকাইছিলো, দুই পক্ষকে জনাইছিলো, মোৰ ঘৰতো জনাইছিলো, তেওঁলোকৰ ঘৰতো জনাইছিলো, কিন্তু তেওঁলোকৰ ঘৰৰ একাংশ লোকৰ আচলতে আজিও এই অসবৰ্ণ বিবাহ বা জাতিগত যিটো সংকীৰ্ণতা সেইটো তেওঁলোকে ৰাখিছিল, তেওঁলোকে বিয়াত মত দিয়া নাছিল, যাৰ কাৰণে আমি দুয়োৱে আচলতে নিজাবোৰকে সিদ্ধান্ত লৈ আমি জ্ঞাত কৰাবলৈ বাধ্য হ'লো। আচলতে আজিও জাতিগত যিটো আমাৰ সমস্যা আছে, একাংশ লোকে ভূপেন দাৰ গান ভাল পায় বুলি কয়, কিন্তু ভূপেন দাৰ গীত আচলতে সমাজত জাতি বৰ্ণৰ যিটো ভেদাভেদ, সেই ভেদাভেদটো আজিও পুহি ৰাখিছে, সেইটো আচলতে সমাজখনক আজিও আচলতে বিচলিত কৰি ৰাখে। আৰু যেনেধৰণে আচলতে আমি আগবাঢ়ি যাব লাগিছিল মানুহ হিচাপে, কোনোদিনে আমি আচলতে মানুহ মানুহৰ বাবে হ'ব পৰা নাই, আৰু সেই কথাটোৱে মোৰ ব্যক্তিগত জীৱনতো প্ৰভাৱ কৰিল। আৰু যিয়ে নহওক আচলতে ভৱিষ্যতে হয়তো মোৰ শহুৰৰ ঘৰৰ সৈতে হয়তো সুসম্পৰ্ক হ'ব, কিন্তু তথাপিও মোক এই দুখ এটা থাকি গ'ল যে আচলতে আমি অসমীয়া মানুহখিনিয়ে আজিও আমাৰ সমাজত থকা বিভিন্ন জাতি বৰ্ণৰ নামত আমি আজিও সংকীৰ্ণ হৈ আছো, এই কথাটো আমাৰ মাজত আছে, আৰু ভৱিষ্যতে এই সমস্যাবিলাক নাইকিয়া হ'ব বুলি।

সরু সরু গাঁৱৰে সৰু কণ হাতৰে সৰু সৰু ঘৰবোৰ কপে চিকমিক বিজুলী ৰে চিকমিক বিজুলী সৰু সৰু পুখুৰীত সৰু পুঠি মাছ।

0: डुग डुग डुग डुग डम्बरु मेघे बजाए डम्बरु डुग डुग डुग डुग डम्बरु मेघे बजाए डम्बरु डुग डुग डुग डम्बरु मेघे बजाए डम्बरु
1: অসমত বিজ্ঞান জনপ্ৰিয় হৈছে কুৰি শতিকাৰ নব্বৈ দশকৰ মাজভাগৰ পৰা। অন্ধবিশ্বাস আৰু কুসংস্কাৰে চানি ৰখা সমাজখনক বিজ্ঞানৰ প্ৰয়োজন আৰু অগ্ৰগতি সম্পৰ্কে সজাগ কৰিবলৈ ভূপেন হাজৰিকাই গীতেৰেও কম চেষ্টা কৰা নাই।
2: সমাজত বিজ্ঞান মনস্কতা সৃষ্টি কৰাৰ ক্ষেত্ৰত জ্ঞানৰ এটা বিশেষ অৰিহণা আছে আৰু বিশেষকৈ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ বহুতো গীতে অসমৰ গাঁৱে যিহেতু সেই গানবিলাক বহুলভাৱে প্ৰচলিত হৈছিল, বৰ জনপ্ৰিয় আছিল, গতিকে সেই গানবিলাকৰো এটা বিশেষ ভূমিকা আছিল বুলি মই ভাবোঁ। বিশেষকৈ ভূপেন হাজৰিকাৰ এই গীতটি যে ব্ৰহ্মপুত্ৰৰ দুই পাৰ দলঙে লগ লগালে, গতিকে তেনেধৰণৰ গীতবিলাকে

0: অসমৰ বিশেষকৈ সাধাৰণ মানুহখিনিৰ কথা কৈছো মই, যিখিনিয়ে ধৰক আজি ইণ্টাৰনেট বা অন্যান্য টেলিভিশ্যনেই হওক, ইণ্টাৰনেটেই হওক বা কিতাপ পত্ৰ এইবিলাকৰ যোগেদি এনেকুৱা বিজ্ঞানৰ বিষয়ে পঢ়া শুনা কৰিবলৈ সুবিধা পাইছে, মই সেইখিনি কথা কোৱা নাই। কিন্তু একেবাৰে গাঁৱৰ ভিতৰুৱা অঞ্চলৰ মানুহে যিহেতু ভূপেন হাজৰিকাৰ গানে তেওঁলোকৰ মন চুই যায়, আৰু সেইকাৰণে মই ভাবোঁ যে ভূপেন হাজৰিকাৰ গীতে এইখিনি মানুহক বিজ্ঞান মনস্কতা গঢ়ি তোলাৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাইছে।
1: বিশিষ্ট বিজ্ঞানী, লেখক তথা অসম ফৰেনচিক বিজ্ঞানাগাৰৰ প্ৰাক্তন সঞ্চালক ডক্টৰ পদ্মপাণিৰ কথাখিনিৰ আগধৰিয়েই ভূপেন হাজৰিকাৰ সেই গীতটি আকৌ এবাৰ শুনোৱা হয়।

0: প্ৰপাগেণ্ডাৰ প্ৰতিটো গানেই অসম প্ৰেমৰ চিন্তাৰে উদ্বুদ্ধ হোৱাৰ পৰিৱেশ দিয়ে আৰু জাতীয় জীৱনক আগুৱাই নিয়াৰ বাটৰ সন্ধান দিয়ে। এতিয়া শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাই যিটো গান, সেই গানটোৰ জৰিয়তে নিজৰ আইৰ প্ৰতি যিটো শ্ৰদ্ধা, সেই শ্ৰদ্ধাৰ লগে লগে অসম প্ৰেমেৰে উদ্বুদ্ধ হৈ আগবাঢ়ি যোৱাৰ বাটৰ সন্ধান দিছে। নিজৰ মাৰ প্ৰতি শ্ৰদ্ধা আৰু অসম মাতৃৰ প্ৰতি শ্ৰদ্ধা ভূপেন দা কায়িকভাৱে আমাৰ মাজত নাই আজি, কিন্তু ভূপেন দাৰ প্ৰতিটো গীতক আমি হৃদয়ত স্থাপন কৰি অসমৰ জাতীয় জীৱনক বলিষ্ঠভাৱে আগুৱাই নিয়াই একমাত্ৰ উপায় আৰু সেই পণ লৈয়ে আজি আমি আগবাঢ়ি যাব লাগিব।
1: এই অনুভৱ অগ্ৰণী ছাত্ৰ নেতা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। শ্বহীদৰ প্ৰতি শ্ৰদ্ধাত মোৰ দৌ খাই যোৱা আৰু অন্তৰত গভীৰভাৱে দেশপ্ৰেম জাগ্ৰত হোৱাত এই কীৰ্তিৰ অৱদান জানো কম।

0: মই গাঁও তোমাৰেই গান আলেখ্যখনিৰ আজিৰ খণ্ডটি শুনিলে। ৰচনা আৰু বিৱৰণী কণ্ঠ ঋতুপৰ্ণ দাসৰ। আলেখ্যখনিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: মিডিয়াম ৱেভৰ 4.5 মিটাৰ 729 কিলোহাৰ্টছ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছ, লগতে নিউজ অন AI আৰু মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছোঁ বজৰংগী ভাইজান ছবিৰ কেইটিমান গীত। প্ৰথমে আতিফ আছলাম, গীতিকাৰ অমিতাভ ভট্টাচাৰ্য, সংগীত প্ৰীতমৰ।

বজৰংগী ভাইজান ছবিত জুবিন নটিয়ালৰ কণ্ঠগীতটি শুনিলে। এইবাৰ শুনক কে কেৰ কণ্ঠৰ এটি গীত, গীতৰ কথা কৌশিৰ মুনিৰৰ।

বজৰংগী ভাইজান ছবিত সেয়া আছিল কে কে। শ্ৰোতাসকলে একক হিন্দী ছবিৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনক বজৰংগী ভাইজান ছবিৰ আন এটি গীত, অদন্দন স্বামীৰ কণ্ঠত, গীতিকাৰ কৌশিৰ মুনিৰ।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: এই আকাশমণি গুৱাহাটীৰ মহাবাহ
1: আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ

0: আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ আদৰৰ শ্ৰোতা, আপোনাক নমস্কাৰ। আজিৰ খণ্ডটিত আমি ভূপেন হাজৰিকাই অসম সাহিত্য সভাৰ ঠাই বিশেষে হোৱা অধিৱেশনত সেই ঠাইখনৰ ঐতিহ্যক লৈ, বুৰঞ্জীক লৈ লিখা কেইটিমান গীত আপোনালোকক শুনাম। ১৯৭৪ চনত মঙলদৈত বহিছিল অসম সাহিত্য সভাৰ ৪১ সংখ্যক অধিৱেশন। এই অধিৱেশনৰ সাংস্কৃতিক সন্ধিয়াত সংগীতানুষ্ঠান পৰিৱেশন কৰি থকা অৱস্থাতে ডক্টৰ ভূপেন হাজৰিকাই মঙলদৈৰ ঐতিহ্য বুৰঞ্জীক লৈ এটি বিশেষ গীত শ্ৰোতা ৰাইজলৈ আগবঢ়াইছিল।
1: অকল মঙলদৈৰ নাগৰিক হলেই নহ'ব, অতীতটো জানিব লাগিব। মঙলদৈ তোমাৰে নাম হওক মঙ্গল তোমাৰ, অতীত জাতি চাইলে পাবা ঐতিহ্য অপাৰি। মঙলদৈ তোমাৰে নাম হওক মঙ্গল তোমাৰ, একোশ ৰজাৰ জীয়ৰী হে মঙ্গলাজাৰ নাম, এই নামে নামাকৰণ মঙলদৈ ধামী।

போடும் கௌரமா திப்பாந்தி தாயே கும்பல் மரணம் அம்மா

আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাত আমি আজি শুনি আছোঁ ডক্টৰ ভূপেন হাজৰিকাই অসম সাহিত্য সভাৰ অধিৱেশন উপলক্ষে কিছু বিশেষ ঠাইৰ ঐতিহ্য বুৰঞ্জীক লৈ লিখা কিছু গীত। মঙলদৈ অধিৱেশনৰ ঠিক দুবছৰ পাছতে অৰ্থাৎ 1976 চনৰ ফেব্ৰুৱাৰী মাহত টিহুৰ লক্ষ্মী পথাৰত অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ 43 সংখ্যক অধিৱেশন। এই টিহু অধিৱেশনৰ বাবেও ডক্টৰ ভূপেন হাজৰিকাই এটি গীত ৰচনা কৰিছিল। সেই গীতটিৰ আৰম্ভণিত আছিল, টিহু হ'ল তোমাৰে নাম হওক আনন্দ তোমাৰ, লক্ষ্মী পথাৰৰ পৰা কৰোঁ নমস্কাৰ। বড়ো ভাষাৰ দিহু শৱদহে বিষ্ণুৰাভাই কোৱা, দি মানে পানী আৰু হু মানে বোৱা, দিহুক্ৰমে টিহু হ'ল সেই টিহু নদীৰ পাৰে, বাণীকান্ত কাকতিয়ে কয় বাৰে বাৰে। ভূটানগিৰিৰ পাদদেশত হে আছিল এখন বিল, তাৰে পৰা ভালুকডঙা বৈ আহিছিল, শিঙৰা নদী নাম ধৰিয়ে কিছু দূৰ বলে, এহি অঞ্চল ভ্ৰমি ভ্ৰমি ন খান্দাত মিলিলে। টিহু নদী সৰু নদী হে সৰু হ'লে কিনো হ'ল, জলধাৰাৰ পাৰে মহান কৃষ্টি পৰি ৰ'ল। টিহু নদীৰ দুয়োপাৰে হে জীৱন দিয়া সাৰ, সোণালী ধান শস্য আৰু সৰিয়হ অপাৰ। উত্তৰতে শুভি আছে ভূটান পূব ক্ষেত্ৰ, দক্ষিণতে বৈ আছে বাবা ব্ৰহ্মপুত্ৰ। বৰমা আখৰা স্থান হে পূৰ্ব দিশে আছে, পশ্চিমে বজালীৰ কিছু অংশ বিৰাজিছে। টিহুনগৰ কেন্দ্ৰ কৰিয়েই মুঠ মৌজা সাতোখন বাস কৰে জনজাতি নানা জাতিৰ মন। বাগচা শব্দই ভুটীয়া ভাষাৰ দুৱাৰমুখ বুজায়, উত্তৰে বাস্কা অঞ্চল সেয়ে নাম পায়। চতুৰ্দশ পঞ্চদশ শতিকাত হয় ভূত বড়োৰ ৰণ, প্ৰমাণৰূপে বৰবৰীৰ হয় নামকৰণ। মঠ মন্দিৰ সত্ৰ দেৱালয় আছে নানা বিশ্বাসৰ, শাক্ত বৈষ্ণৱ শৈৱ ভক্তৰ এহি স্থানে ঘৰ। এই গীতৰ শেষৰ ফালে আছে, আজি অসমীয়া সাহিত্যৰ দিগদৰ্শন কৰে শাৰদা বৰদলৈ আজি, হে আমাৰ পূজ্য নাট্যকাৰ, ৰামদাসে গুৰি ধৰে গল্প লিখোঁতাৰ, আজি মালিক বহে কবি বহে হে নৱ পদ্মভূষণ, নিৰ্মল প্ৰভাই হাঁহি আছে সোৱাই সভাখন। আকৌ মালিক বহে নৱ বহে আৰু বহে নিৰ্মল প্ৰভা, হিন্দু মুছলমান বহে বহে বড়ো ৰাভা, সুভাষ মুখোপাধ্যায় আজি হে আমাৰ মাজত আছে, বংগ অসমৰে সেতু কবিতাৰে ৰচে, অসমৰে যোগ্য পুত্ৰ এই শ্ৰী ফকৰুদ্দিনে টিহুনগৰ নামিলেহি একচত্ৰ বিমানে। বৰপেটাৰ প্ৰতিনিধিয়ে শ্ৰী ফকৰুদ্দিন নাম, ৰাষ্ট্ৰপতি হৈও কৰে টিহুকে প্ৰণাম, ৰাষ্ট্ৰপতি হৈও কৰে টিহুকে প্ৰণাম। টিহু অধিৱেশনৰ বাবে ডক্টৰ ভূপেন হাজৰিকাই লিখা আৰু গোৱা এই গীতটিৰ বাণীবদ্ধ ৰূপ পোৱা নগ'ল। তথাপি এই গীতটিয়ে টিহু অঞ্চলৰ বিশাল ঐতিহ্যক আজিও সামৰি ৰাখিছে। 1982 চনত পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ডিফুত অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ 49 সংখ্যক অধিৱেশন। এই অধিৱেশনতো মঙলদৈ তোমাৰে নাম হওক মঙ্গল তোমাৰ এই গীতটিৰ সুৰৰ আৰ্হিতেই, ঠিক নাগাৰা নামৰ সুৰৰ আৰ্হিত, ভূপেন হাজৰিকাই আন এটি গীত ৰচনা কৰে। পৰৱৰ্তী সময়ত ভূপেন হাজৰিকাৰ কণ্ঠত একোখন

বিশেষ ঠাইৰ ইতিহাস লৈ ৰচনা হোৱা এই ধৰণৰ গীতৰ পৰম্পৰা শ্ৰোতা সমাজৰ মাজত অতি জনপ্ৰিয় হৈ পৰে। পৰৱৰ্তী সময়ত ভূপেন হাজৰিকাই ৰংপুৰত বহা অধিৱেশনৰ বাবেও তেনে এটি গীত ৰচনা কৰে। এই মুহূৰ্তত শুনাবলৈ লৈছোঁ ডিফু অসম সাহিত্য সভাৰ অধিৱেশনৰ বাবে ভূপেন হাজৰিকাই গোৱা সেই গীত।

1993ত অসম সাহিত্য সভাৰ অধিৱেশন বহে শিৱসাগৰত। তাৰ আগদিনা শিৱসাগৰত অংকিত হোৱা সাহিত্য সভাৰ বুৰঞ্জী লিখি পেলাইছিলোঁ নেগেৰা নামৰ আৰ্হিত।

আদৰৰ শ্ৰোতা, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ আজিৰ খণ্ডটিৰ পৰাও বিদায় ল'বৰ সময় হ'ল। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ শীৰ্ষ গীতটিৰ কথা আৰু সুৰ ৰসানন্দ গগৈৰ সংগীত উৎপল।

0: ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কাইলৈৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে সবিশেষ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই জৰীপ প্ৰক্ৰিয়াক অধিক সুসংগঠিত আৰু নিখুঁত কৰাৰ বাবে ইতিমধ্যে 4খন জিলাৰ আয়ুক্ত, সমজিলা আয়ুক্তৰ লগতে চক্ৰ বিষয়াসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। জৰীপত অংশ লোৱা তৃণমূল পৰ্যায়ৰ বিষয়া কৰ্মচাৰীসকলক আজিৰে পৰা জিলা পৰ্যায়ত প্ৰশিক্ষণ দিয়া হৈছে। মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে ক্ষয় ক্ষতিৰ দ্ৰুত সমীক্ষা তথা দুৰ্যোগৰ মূল্যায়ন কৰা হ'ব। ক্ষয় ক্ষতিৰ প্ৰতিটো তথ্য, ছবি আৰু সবিশেষ নিৰ্দিষ্ট ডিজিটেল এপৰ জৰিয়তে নথিভুক্ত কৰা হ'ব। 30 আগষ্টৰ ভিতৰত প্ৰাৰম্ভিক জৰীপ সম্পূৰ্ণ কৰাৰ পাছত ক্ষয় ক্ষতিৰ পৰিমাণ নিৰ্ধাৰণ কৰা হ'ব আৰু ক্ষতিগ্ৰস্ত জনসাধাৰণৰ সৈতে পুনৰীক্ষণ কৰি তথ্যসমূহৰ সত্যতা নিশ্চিত কৰা হ'ব। 10 ছেপ্টেম্বৰৰ ভিতৰত বানৰ ফলত হোৱা সামগ্ৰিক ক্ষয় ক্ষতি আৰু ইয়াৰ পুনৰুদ্ধাৰৰ বাবে প্ৰয়োজনীয় পুঁজিৰ স্পষ্ট ধাৰণা লাভ কৰিব পৰা যাব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। এই অনুসৰি চৰকাৰী নীতি নিয়মৰ অধীনত বান প্ৰভাৱিত লোকসকলক যাৱতীয় সকলো সাহায্য আগবঢ়োৱাৰ বাবে চেষ্টা কৰা হ'ব বুলি ডঃ শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে কোনো ব্যক্তি বা পৰিয়াল যাতে জৰীপৰ পৰা বাদ নপৰে আৰু প্ৰাপ্য সাহায্যৰ পৰা বঞ্চিত নহয় তাৰ বাবেও চৰকাৰে সম্পূৰ্ণ নিখুঁতভাৱে জৰীপ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাত গুৰুত্ব দিব বুলি মন্তব্য কৰে। বজালী জিলা প্ৰশাসনৰ উদ্যোগত কাইলৈৰ পৰা 17 আগষ্টলৈ হৰ ঘৰ তিৰংগা আৰু বিভাজন বিভীষিকা স্মৰণ দিৱস, দেশপ্ৰেমমূলক আৰু জনসম্পৰ্কৰ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সংবাদমেলত কালি এই বিষয়ে সবিশেষ প্ৰকাশ কৰি জিলা আয়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰে কয় যে ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। কাইলৈ পুৱা জিলা পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠানেৰে আৰম্ভ হ'বলগীয়া কাৰ্যসূচীত সমন্বয় সভা, ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন, 150 বছৰীয়া জয়ন্তী উপলক্ষে বন্দে মাতৰম পৰিৱেশন আৰু শপত গ্ৰহণ কৰা হ'ব। এই কাৰ্যসূচীত জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগ, আৰক্ষী প্ৰশাসন, শিক্ষানুষ্ঠান, NCC আৰু আত্মসহায়ক গোটে অংশগ্ৰহণ কৰিব। পৰৱৰ্তী দিনকেইটাত ত্ৰিৰংগা ৰেলী, চাইকেল সমদল, প্ৰদৰ্শনী, ছাত্ৰ ছাত্ৰীসকলৰ মাজত কুইজ, তৰ্ক, চিত্ৰাংকন, দেশপ্ৰেমমূলক গীত আদিকে ধৰি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত 2047ৰ উন্নত ভাৰতৰ লক্ষ্যৰে VBG ৰামজী বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহকাৰী উন্নয়ন আয়ুক্ত বিবেকানন্দ সোণোৱাল আৰু বিজেপিৰ মুখপাত্ৰ ডঃ দেৱজিৎ মহন্তই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত 03-6126-1876 আৰু 943-54-05-222 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। সাংবাদিক কমলা শইকীয়াৰ 35 সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে কাইলৈ বিয়লি গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এটি স্মাৰক বক্তৃতানুষ্ঠান আৰু ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠান

0: পৰিচালনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত উৎপল বৰা, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, ললিত ৰায়, শ্বেখ আব্দুল্লা আহমেদ, ধ্ৰুৱজ্যোতি তালুকদাৰ আৰু পম্পা চন্দ। ট্ৰান্সমিটাৰত বিপুল কলিতা, বিজিত শৰ্মা আৰু আছিফ আহমেদ। এফ এম ট্ৰান্সমিটাৰত বিবেক শৰ্মা আৰু ষ্টুডিঅ'ত মই হিমাশ্ৰী কলিতা। আমাৰ এতিয়াৰ অনুষ্ঠান পৰাগমালা লাইভ। আগবঢ়াব গুণপ্ৰভা বৰাই।

0: শ্ৰোতাসকলক নমস্কাৰ জনাই আৰম্ভ কৰিছো বিজ্ঞান ধাৰাবাহিক সমাগত সময়। নতুন দিল্লীৰ বিজ্ঞান প্ৰচাৰ, অসম বিজ্ঞান সমিতি আৰু আকাশবাণীৰ সন্মিলিত উদ্যোগত প্ৰযোজিত এই ধাৰাবাহিকৰ আজিৰ খণ্ডৰ শীৰ্ষক দক্ষ প্ৰণালী আৰু কৃত্ৰিম বুদ্ধিমত্তা। মূল ইংৰাজী নাটকৰ অসমীয়া অনুবাদ ডক্টৰ কন্দৰ্প কুমাৰ শৰ্মাৰ। এয়া শুনক বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ একাদশ খণ্ড। কম্পিউটাৰৰ সহায়ত মানুহৰ প্ৰাকৃতিক ভাষাক বুজিবলৈ প্ৰাকৃতিক ভাষা প্ৰণালী এই প্ৰযুক্তিবিদ্যাটো ব্যৱহাৰ হয়। মানুহৰ যোগাযোগৰ পদ্ধতিটো বুজিবলৈ কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ মাধ্যমেৰে কিছুমান যন্ত্ৰ সজোৱা হয়। আপোনালোকৰ মাজৰ কিছুমানৰ নিশ্চয় ভাৰ্চুৱেল সহায়কাৰী হিচাপে এমাজন ইকো বা গুগল হোম আছে। অন্যহাতে আপোনালোক আটায়ে কম্পিউটাৰৰ দ্বাৰা পৰিচালিত এটা কথোপকথন ব্যৱস্থা আৰু গুগলৰ চাৰ্চ ইঞ্জিনৰ পূৰ্বাভাস দিব পৰা সামৰ্থ্যৰ সৈতে পৰিচিত। আপোনালোকে জানেনে, এই প্ৰযুক্তিবিদ্যাই অনুসন্ধান যন্ত্ৰৰ দ্বাৰাই ই বাণিজ্যৰ কাম কাজবোৰ চলায়। তাত কিছুমান মনোগ্ৰাহী সঁজুলি আছে, যেনে চাইন অল, যিয়ে আমাৰ কোৱা ভাষাৰ ৰূপটো ছপা ভাষাৰ ৰূপলৈ ৰূপান্তৰ কৰে। অতি সোনকালে কিছুমান কাৰ্য মানুহৰ সহযোগিতা নোহোৱাকৈও কৰিবলৈ সক্ষম হ'ব বুলি ভবা হৈছে। কিন্তু যন্ত্ৰৰ শিক্ষাৰ আভ্যন্তৰীণ বিফলতা আছে। ই ক'ত আৰু কেতিয়া বন্ধ হ'ব লাগে তাক থিৰাং কৰিব নোৱাৰে। বন্ধুসকল, এই যাত্ৰা ইয়াতে শেষ নহয়। অনুগ্ৰহ কৰি কৃত্ৰিম বুদ্ধিমত্তাৰ এই অনন্য পৃথিৱীখন আৰু অধিক জানিবলৈ আমাৰ লগত থাকক। ঋত্বিক, অ' ঋত্বিক,
1: মা
0: এতিয়া মাজনিশা হবৰ হ'ল, শুবলৈ যোৱা। ঘড়ীলৈ চোৱাচোন।
1: নাই মা, মই সেই কাৰিকৰী উৎসৱৰ কাৰণে প্ৰস্তুতি কৰি আছোঁ। মই মোৰ স্ক্ৰিপ্টখন ক'ৰবাত থৈ পাহৰিলোঁ আৰু এখন নতুনকৈ লিখিব লগা হৈছে।
0: তুমি এতিয়া ডিজিটেল যুগত বাস কৰা, অলপ বুদ্ধিয়ক হোৱা।
1: মা
0: শুনা, আমি ডিজিটেল যুগ আৰু সামাজিক মাধ্যমৰ এটা অবিচ্ছেদ্য অংগ। তোমাৰ সহকৰ্মী আৰু দলটোৰ আনসকলৰ তাত স্ক্ৰিপ্টখনৰ প্ৰতিলিপি নিশ্চয় থাকিব। তুমি তেওঁলোকক হোৱাটছএপ গ্ৰুপ বা তোমাৰ ইমেইলত মেইল কৰি দিবলৈ কোৱা।
1: মা, তুমি আগতে কিয় কোৱা নাছিলা? এতিয়া মই মানসিক চাপৰ পৰা একেবাৰে মুক্ত।

0: উঠা, ৰাতিপুৱা হ'ল নহয়, তুমি 9 বজাতে সাজু হ'ব লাগিব, উঠা।
1: মা প্লিজ আৰু অলপ শুব দিয়া না।
0: তোমাৰ মহাবিদ্যালয়ত তোমালোকৰ টেক ফেষ্ট চলি আছে, উঠা আৰু তোমাৰ বন্ধুসকলক ফোন কৰা স্ক্ৰিপ্টখনৰ কাৰণে।
1: মোৰ মনত পৰিছে, মা মনত পৰিছে, প্লিজ একাপ কফি দিয়া না।
0: হ'ব বাৰু। ঋত্বিক
1: মা
0: সোনকালে আহা, কফি ঠাণ্ডা হৈ গ'ল।
1: মা আজি ঠাণ্ডা বেছি নে মই বেছিকৈ অনুভৱ কৰিছো?
0: তুমি এলেক্সাক আজি তাপমাত্ৰাৰ বিষয়ে সোধা নাই কিয়?
1: আহা, মোৰ কাৰণে মোৰ মায়ে হৈছে মোৰ ভগৱান আৰু সকলো।
0: ঠিক আছে ঠিক আছে, তেল মৰাৰ কোনো প্ৰয়োজন নাই, এতিয়া কফি খোৱা।
1: হেল্ল' এলেক্সা, মোৰ কথা শুনিছানে?
2: হয়, মই আপোনাৰ কথা শুনিছোঁ, মই কি সহায় কৰিব পাৰোঁ?
1: এলেক্সা, আজি বাহিৰত তাপমাত্ৰা কিমান বাৰু?
2: আজি বাহিৰত অতিমাত্ৰা ঠাণ্ডা আৰু তাপমান হ'ব 2.5 ডিগ্ৰী চেলচিয়াছ। আজি দিনটোত অধিকতম তাপমাত্ৰা 18 ডিগ্ৰী চেলচিয়াছ হ'ব, আকাশ ফৰকাল হৈ থাকিব আৰু ৰাতিপুৱা আৰু সন্ধিয়া আংশিকভাৱে কুঁৱলী থাকিব।
1: বাপৰে বাপ, 0 ডিগ্ৰী চুবগৈ দেখোন।
0: ঋত্বিক, তোমাৰ স্ক্ৰিপ্টখনৰ কি হ'ল, তুমি পালা নে নাই?
1: অঁ মা, মই এতিয়া সতীশক ফোন কৰিম। সতীশৰ নম্বৰটো, হেল্ল' সতীশ, কি খবৰ? কালিৰ পৰিকল্পনা মতে মই ঠিক 8 বজাত গৈ পাম। এটা কাম কৰিম, আমি মহাবিদ্যালয়ৰ পদূলিৰ মুখত লগ হোৱাটো ভাল হ'ব।
3: সেইটোৱে ঠিক হ'ব, মই 1/2 ঘণ্টাৰ ভিতৰতে সাজু হ'ম। ঋত্বিক, তোমাৰ মাতটো পৰিষ্কাৰকৈ শুনা নাই।
1: সতীশ, এতিয়া শুনিছানে?
3: এতিয়া ঠিক আছে। বন্ধু, তোমাৰ স্ক্ৰিপ্টখন ক'ত?
1: মোৰ স্ক্ৰিপ্টখন বিচাৰিয়ে পোৱা নাই বুজিছা, মই ক'ৰবাত থলোঁ, ক'ত থলোঁ পাহৰিলোঁ। তুমি মোক সহায় কৰিব পাৰিবানে বাৰু?
3: তোমাৰ মগজুত জোৰ দিয়া, কালি তুমি মহাবিদ্যালয়তে এৰি থৈ আহিছা আৰু মই তোমাক ক'বলৈ পাহৰিলোঁ।
1: হে ভগৱান,
3: তুমি চিন্তা কৰিব নালাগে, মই তাৰ এটা কপি হোৱাটছএপ গ্ৰুপত দিছোঁ।
1: ভালেই হৈছে দিয়া, মই এতিয়াই ব্ৰেকফাষ্ট কৰাৰ আগতে স্ক্ৰিপ্টখন এবাৰ চাই ল'ব পাৰিম।
3: ঋত্বিক, মই স্ক্ৰিপ্টখনৰ চফ্ট কপিটো তোমাৰ ইমেইলতো পঠিয়াইছোঁ, পঢ়ি ল'বা দেই।
1: ধন্যবাদ সতীশ, মই পালোঁ, পাইছোঁ পাইছোঁ সতীশ, বহুত বহুত ধন্যবাদ।
3: ঠিক আছে, মই আকৌ এবাৰ শেষবাৰৰ কাৰণে চাই লওঁ, আমি জিকিবই লাগিব কিন্তু।
1: ঠিক আছে, লগ পাম।
3: বাই ঋত্বিক।
1: বাই সতীশ।
0: ঋত্বিক, তুমি তোমাৰ স্ক্ৰিপ্টখন পালানে?
1: পালোঁ মা, তোমাৰ পৰামৰ্শ কামত দিলে। চোৱা, সেইখন স্ক্ৰিপ্ট হোৱাটছএপত দিছে সতীশে।
0: ডিজিটেল প্ৰযুক্তিবিদ্যাৰ সঠিক প্ৰয়োগ।
1: হয় মা, আমি ডিজিটেল প্ৰযুক্তিবিদ্যাৰ এক অংশৰ প্ৰয়োগ কৰিলোঁ, ভৱিষ্যতে ইয়ে আমাৰ জীৱনবোৰ চলাব আৰু ইয়াৰ অবিহনে আমাৰ জীৱনবোৰ, আমাৰ দৈনন্দিন কাম কাজবোৰ চলোৱাটো অসম্ভৱ হৈ পৰিব।
0: সেইকাৰণে কিছু সংখ্যক সমাজ বিজ্ঞানীয়ে ইয়াক ডিজিটেল প্ৰযুক্তিবিদ্যাৰ যুগ বুলি অভিহিত কৰিছে।
1: মা, তুমি এইবোৰ তোমাৰ সমাজ বিজ্ঞানৰ শ্ৰেণীত শিকোৱা নেকি?
0: এই বিষয়ে আমাৰ কেইটামান প্ৰাথমিক পাঠ আছে, বহুত নহয় কিন্তু প্ৰযুক্তিবিদ্যাৰ প্ৰাথমিক ধাৰণাবোৰক ই চুই গৈছে।
1: ঠিকেই কৈছা মা, আমাৰ এগৰাকী অধ্যাপকেও ইয়াৰ ওপৰত কাম কৰি আছে, তেখেতৰ গৱেষণাৰ কামবোৰ সমগ্ৰ বিশ্বতে সৰ্বজন স্বীকৃত, তেখেত এজন জিনিয়াছ মা।
0: ঋত্বিক
1: মা,
0: তুমি তোমাৰ প্ৰেজেণ্টেশ্যনৰ কাৰণে বহুত হোমৱৰ্ক কৰিছা, লগতে নাটকৰ স্ক্ৰিপ্টো কৰিছা, কিন্তু তুমি মোক কেতিয়াও তোমাৰ বিষয়বস্তুৰ বিষয়ে কোৱা নাই, তুমি কৃত্ৰিম বুদ্ধিমত্তাৰ কথা কৈছা।
1: মোৰ মা বৰ তীখৰ দেই, তুমি সকলো কথা একেবাৰে জুমুঠিৰ পৰা সোধা। মা, আমাৰ যিখন বেংগ ৰচনা সেইখন সেই কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰতে আধাৰিত।
0: মই নিজকে এগৰাকী সমাজ বিজ্ঞানী বুলি ক'ব পাৰোঁ, কিন্তু মই দুঃখিত যে তোমাৰ কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে একোকে নাজানো।
1: মা, আমাৰ বিষয়বস্তুটো আচলতে অকণমান বাহিৰত,

0: কৃত্রিম বুদ্ধিমত্তার এটা অংশ হে।
1: কাইলৈ আমাৰ ওপেন এসেম্বলি আছে, তাত মই ছাত্রছাত্রীসকলক এই বিষয়ে কম।
0: মা, এই সকলোবোৰ কৃত্রিম বুদ্ধিমত্তা, ইয়াৰ বহুতো প্রায়োগিক দিশ আছে। দক্ষ প্রণালীয়ে বিভিন্ন যন্ত্রক বিভিন্ন সফটওয়্যারক সংলগ্ন করে।
1: কিন্তু দক্ষ প্রণালী মানে তারও ওপৰত, ইয়াত বিভিন্ন বস্তুৰ সমন্বয় হব পাৰে। মই ঠিকে কৈছোনে?
0: মোৰ মা সদায় ঠিক, তেখেতে তেখেতৰ পৰিয়ালটোক সুন্দৰকৈ সমন্বয় কৰি ৰাখিছে।
1: ধেমালি নকৰিবা, এতিয়া তুমি তোমাৰ সময়, আখৰা আৰু যোগাযোগ সকলোৰে সমন্বয় সাধন কৰিব লাগিব।
0: মই ধেমালি কৰা নাই মা, এজন দক্ষ পথ প্ৰদৰ্শকৰ দৰে ই যুক্তি আৰু পৰামৰ্শক সংলগ্ন কৰিবলৈ বিশেষ তথ্যসমূহ একগোট কৰাত জড়িত হৈ পৰে। যদি কোনোবাই ইয়াৰ সীমাৰ বাহিৰত যায়, তেতিয়াহ'লে এই প্ৰণালীটোৱে ব্যৱহাৰকাৰীজনক ব্যাখ্যা আৰু পৰামৰ্শ প্ৰদান কৰে।
1: এতিয়া বুজি পাইছোঁ। ঋতিক, আচল কথালৈ আহা, সময় অমূল্য ধন, আৰু মই ৰাতিপুৱাৰ আহাৰো প্ৰস্তুত কৰিব লাগে।
0: ৱাও, কেনে এক সময়ৰ সমন্বয়! মা হ'ল দক্ষ প্ৰণালী আৰু ছফ্টৱেৰৰ দৰে, য'ত সমস্যাবিলাক সমাধান কৰিবলৈ নিত্য ব্যৱহাৰ্য জ্ঞানবোৰ এটা পদ্ধতিত সংৰক্ষণ কৰি ৰাখে।
1: তাৰমানে তুমি মোৰ দৰে সমাজ বিজ্ঞানী এজনৰ কাম তথ্য প্ৰযুক্তিৰ দ্বাৰা কৰাবা, যিটো প্ৰণালী এটাত সংৰক্ষণ হৈ থাকিব আৰু ছফ্টৱেৰে বিশ্লেষণ কৰিব।
0: এক্সপাৰ্ট ছিষ্টেম মানে দক্ষ প্ৰণালীয়ে ব্যাখ্যা দিয়ে আৰু কেনেকৈ সমস্যা সমাধান কৰিব লাগে তাৰো পৰামৰ্শ আগবঢ়ায়।
1: কিন্তু এই তথ্যসমূহ কোনে ৰাখিব, মানুহে নে যন্ত্ৰই?
0: মা, যিজন মানুহে এই তথ্যসমূহ প্ৰণালীটোত দিব, তেখেত এজন প্ৰযুক্তিবিদ্যাত দক্ষ ব্যক্তি হ'ব। সাধাৰণ মানুহে এইবোৰ কাম কৰিব নোৱাৰে। অৱশ্যে সকলোবোৰ শিকি লোৱাৰ পাছত সাধাৰণ মানুহ এজনেও এই ছফ্টৱেৰ ব্যৱহাৰ কৰিব পাৰিব।
1: তুমি তোমাৰ লিখনিত দক্ষ প্ৰণালীৰ কিবা বিশেষ উদাহৰণ দিছা নেকি?
0: তোমালোক সমাজ বিজ্ঞানীবোৰে যেনিবা কেনেকৈ সঁচা কথা উলিয়াব লাগে সেই কথা ভালদৰে জানা। সকলোতকৈ ব্যৱহাৰ হয় মাইচিন মানে MYCIN পদ্ধতি, যিটো ৰক্তৰ সংক্ৰমণৰ চিকিৎসাত ব্যৱহাৰ হয়। এই পদ্ধতিটোৱে ৰোগীজনৰ ৰিপৰ্ট আৰু চিকিৎসাৰ টেষ্টবিলাক পৰীক্ষা কৰি ৰোগ চিনাক্ত কৰিব পাৰে।
1: অ', এইটো বৰ মজাৰ কথা। ছফ্টৱেৰে দক্ষ লোকৰ ভূমিকাও পালন কৰে।
0: মা, তুমি শুনি আচৰিত হ'বা যে এই পদ্ধতিটোৱে বিশ্লেষণ আৰু ৰোগ চিনাক্ত কৰাৰ পাছত কেনেকুৱা ধৰণৰ চিকিৎসা কৰিব লাগে তাকো পৰামৰ্শ দিয়ে।
1: আচৰিত! বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ কি উৎকৃষ্ট সমন্বয়!
0: ইয়াৰ এটা আন উদাহৰণ হ'ল ডেনড্ৰেল। ই হ'ল ৰাসায়নিক বিশ্লেষণৰ আহিলা। ইয়াতে দক্ষ প্ৰণালীয়ে বৰ্ণালী লেখীয়া বা স্পেক্ট্ৰগ্ৰাফিক তথ্য ব্যৱহাৰ কৰি আণৱিক গঠনৰ পূৰ্বাভাস দাঙি ধৰে।
1: বৰ মজাৰ কথাবোৰ কৈছা! মোৰ ছাত্ৰ ছাত্ৰীবোৰে এইবোৰ জানিব পাৰিলে বৰ সুখী হ'ব।
0: তুমি জানানে মা, অতি শীঘ্ৰে কৰ্কট ৰোগটো সম্পূৰ্ণৰূপে আৰোগ্য হোৱা এবিধ ৰোগ হৈ পৰিব। পেক্সডেছ বা PXDESটো হ'ল এনে এটা পদ্ধতি, যিটো পদ্ধতিৰ দ্বাৰা কৰ্কট ৰোগৰ ধৰণ আৰু ৰোগীজন কোনটো পৰ্যায়ত আছে তাক প্ৰাপ্ত তথ্যসমূহৰ ভিত্তিত নিৰ্ণয় কৰা হয়।
1: অঁ ঋত্বিক, কৰ্কট ৰোগ এবিধ আৰোগ্য হোৱা ৰোগ, যদি ইয়াক প্ৰথম পৰ্যায়ত চিনাক্ত কৰিব পৰা যায়।
0: ঠিক কৈছা মা, ইয়াৰ ক্ষেত্ৰখন বৰ মনোমোহা আৰু মানৱ সেৱাৰ বাবে মোৰ কৃত্ৰিম বুদ্ধিমত্তাতে উচ্চ শিক্ষা লোৱাৰ ইচ্ছা এটা আছে।
1: মোৰ শুভকামনা থাকিল।
0: মা, তুমিও আমাৰ মহাবিদ্যালয়ৰ সমাৰোহত উপস্থিত থাকিব লাগিব। কিন্তু তুমি তোমাৰ ছাত্ৰ ছাত্ৰীসকলক ক'বলৈ বহুতো নতুন কথা গম পাবা।
1: হ'ব বাৰু, কিন্তু এটা গোপনীয় কথা আছে।
0: কি মা?
1: ৰাতিপুৱা তোমাৰ অধ্যক্ষৰ লগত এখন বৈঠক হ'ব।
0: হয়,
1: মই তোমাৰ প্ৰফেছৰ ৰিতেশক লগ ধৰিবলৈ সময় উলিয়াম।
0: ৱাহ, এইটোতো বিৰাট ভাল কথা। প্ৰফেছৰ ৰিতেশ হ'ল কৃত্ৰিম বুদ্ধিমত্তাৰ অভিভাৱক স্বৰূপ। তেখেত মানৱ সম্পদ মন্ত্ৰালয় আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিভাগৰ কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ৰ বিভিন্ন কমিটিৰ সদস্য।
1: আমি এই প্ৰযুক্তিবিদ্যা আমাৰ সমাজৰ লাভৰ বাবে কেনেকৈ ব্যৱহাৰ কৰোঁ সেইটো হ'ব বৰ গুৰুত্বপূৰ্ণ কথা।
0: মা, প্ৰফেছৰ ৰিতেশে আমাৰ দলটোৰ কাম কাজবোৰ চাবৰ বাবে কিছু সময় আমাৰ লগত থাকিব।
1: হয় নেকি?
0: মা, মোৰ বন্ধু সতীশ আহিব, সি মোৰ লগতে যাব। তাৰ বাইকখনৰ কিবা এটা সমস্যা হৈছে হেনো।
1: অ', সতীশ আহিব নেকি? বৰ ভাল কথা। একে ঠাইলৈ গ'লে একেখন গাড়ীতে যোৱাটো আমাৰ পাৰিপাৰ্শ্বিকতাৰ ফালৰ পৰা ভাল, প্ৰদূষণো কম হ'ব।
0: অ', সতীশ আহিল চাগে, মই চাওঁ ৰবা।
2: হেল্ল' ঋত্বিক, সুপ্ৰভাত, কেনে আছা? তোমাৰ হাঁহিটোৱেই তোমাৰ আত্মবিশ্বাসৰ দাপোন।
0: এই হাঁহিটো তোমাৰ প্ৰচেষ্টাৰ বাবে হৈছে। যেতিয়া তুমি মোক স্ক্ৰিপ্টখন মেইল কৰি দিলা মোৰ চিন্তাবোৰ নোহোৱা হ'ল।
1: ঋত্বিক, তোমাৰ বন্ধুক ভিতৰলৈ আহিব।

0: আহা সতীশ, ভিতৰলৈ যাওঁ।
1: নমস্কাৰ খুৰী।
2: নমস্কাৰ নমস্কাৰ। তোমাৰ মাৰা দেউতাৰা কেনে আছে?
1: ভালেই ভালেই। তেখেতসকলে প্ৰায়ে আপোনাৰ কথা সুধি থাকে। মানুহৰ ব্যৱহাৰ আৰু নতুন ধাৰা, এই বিষয়ে আপুনি দিয়া বক্তৃতাটো শুনি তেখেতসকল মোহিত হৈছিল।
2: তেখেতসকলৰ এতিয়াও মনত আছে?
1: অঁ
0: মা, আমি যাবলৈ সাজু। তুমি খাবলৈ দিলে আমি যাব পাৰোঁ।
2: অঁ আহা আহা, খোৱা টেবুললৈ আহা।
1: খুৰী, বেছি বস্তু নিদিব দেই, মই অলপ লঘু আহাৰ কৰিয়ে আহিছোঁ।
2: নাই নাই, বেছি যোগাৰ কৰা নাই, আহাচোন।
1: খুৰীয়ে ৰন্ধা দুপৰীয়া আহাৰ খুব সোৱাদ হয়, মই আৰু তাৰ ভাগ এৰিব নোখোজো দেই।
0: আহা আহা, আজি কিন্তু তেনেকুৱা নাপাবা কিজানি, আহাচোন কি দিছে মই চাওঁ।
1: বলা বলা। বৰ ভাল লাগিল দেই খাই। খুৰী কিন্তু খুব ভাল ৰান্ধনি, আমাৰ এক্সপাৰ্ট ছিষ্টেমতকৈ বহু গুণে ভাল।
0: সতীশ, আৰু অলপ লোৱা। আজি আমি দুপৰীয়াৰ আহাৰ খাব পাম নে নাপাম সেইটো ঠিক নাই।
1: এই মোৰ ৰাতিপুৱাৰ দুপৰীয়াৰ সকলো আহাৰ কৰা হৈয়ে গ'ল দেই তোমাৰ লগতে।
2: তোমালোক সাজু হ'লানে? মই তোমালোকৰ মহাবিদ্যালয়লৈ যাওঁ, এখন বৈঠক আছে। বৈঠকৰ আগতে মোৰ প্ৰফেছাৰ ৰিতেশৰ লগত অলপ আলোচনা কৰিবলগীয়া আছে।
1: অ, ভালেই হ'ব, আমিও আমাৰ স্ক্ৰিপ্টখনৰ বিষয়ে আলোচনা কৰিবলৈ বহুত সময় পাম।
0: তাৰমানে এক গুৰি দুই চিকাৰ সতীশ।
2: খুব ভাল, সময়ৰ সদব্যৱহাৰ হ'ব, একদম এক্সপাৰ্ট ছিষ্টেমৰ দৰে।
0: কৃত্ৰিম বুদ্ধিমত্তা আৰু দক্ষ প্ৰণালীৰ ওপৰত আমাৰ জ্ঞান অতি সীমিত, কিন্তু ইয়ে জ্ঞানৰ এক শৃংখল প্ৰক্ৰিয়া আৰম্ভ কৰে।
2: এইবোৰ সকলো তোমালোকৰ মনোযোগৰে ফল, যিটোৱে ফলাফলৰ সমন্বিত প্ৰয়োগৰ অনুঘটকৰ কাম কৰিছে।
1: হয় হয়, ঠিকেই কৈছে, কিন্তু মোৰ প্ৰশ্ন হ'ল, এই সকলোবোৰ কেনেকৈ সম্ভৱ হ'ল? তথ্যৰ ব্যৱহাৰৰ যোগেদিয়ে নে তাৰ বাহিৰে অইন বেলেগ কিবা কৰা হ'ল?
0: ই স্বতঃস্ফূৰ্তভাৱে সহায় কৰিছিল, কঠিনতাৰ স্তৰবোৰ ঊৰ্ধমুখী কৰিবলৈ নিজাকৈ ব্যৱস্থা কৰি লৈছিল।
1: ইয়াত উদ্দীপিত বাস্তৱতাও এটা গুৰুত্বপূৰ্ণ বিষয়।
0: তাৰোপৰি দক্ষ মানৱ নষ্ট হ'ব পাৰে, কিন্তু দক্ষ প্ৰণালী স্থিৰস্থায়ী।
1: বাহ, ময়ো ভগৱানক প্ৰাৰ্থনা কৰিম দেই মোৰ অমৰত্বৰ কাৰণে।
0: বন্ধু, প্ৰযুক্তিবিদ্যাত কোনো আৱেগিক ভাৱ নাই, অনুভূতিৰ স্থান নাই।
1: কিন্তু দীৰ্ঘজীৱন আশা কৰাটো কোনো ক্ষতিকৰ কথা নহয়।
0: অকল দীৰ্ঘজীৱনেই নহয়, সুস্বাস্থ্য আৰু সু সমৃদ্ধিৰ জীৱনো সমানেই গুৰুত্বপূৰ্ণ।
1: তোমাৰ দক্ষ প্ৰণালীৰ বাবে এক জটিল প্ৰশ্ন।
0: তুমি তোমাৰ দক্ষ প্ৰণালী মানে তোমাৰ মগজুটো সুধিছানে, যিয়ে লগত থকা তথ্যৰ সৈতে নতুনকৈ সংগ্ৰহ কৰা বাৰ্তা সংযোগ কৰি জটিল সমস্যাৰ সমাধান উলিয়ায়?
1: বন্ধু, কথাবিলাক সাধাৰণভাৱে নল'বা, আমি এতিয়া চূড়ান্ত যুদ্ধখনলৈ গৈ আছোঁ।

0: তোমালোকে তোমালোকৰ প্ৰফেছৰৰ লগত আলোচনা কৰা, এইখিনি সময়ত মই অধ্যক্ষক খবৰ দিওঁ।
1: সৌৱা চোৱা, আৰুচি আমাৰ কাৰণে অপেক্ষা কৰি আছে।
2: সুপ্ৰভাত বন্ধুসকল।
3: সুপ্ৰভাত।
1: সুপ্ৰভাত।
2: তোমালোক ক'ত আছিলা? তোমালোকলৈ মই এঘণ্টাৰ আগৰে পৰা ৰৈ আছোঁ। সৌফালে চোৱা, প্ৰফেছৰ ৰিতেশে কাৰোবালৈ অপেক্ষা কৰি আছে। আমি আমাৰ স্ক্ৰিপ্টখনৰ বিষয়ে তেখেতৰ মতামত সুধো।
3: তেখেতৰ পৰামৰ্শই সদায় আমাক ডাঙৰ বঁটা লাভ কৰাত সহায় কৰি আহিছে।
2: আশা কৰাটো ভাল, কিন্তু বেছি বুদ্ধিয়ক নহবা।
1: এ আৰুচি, সি ধেমালিহে কৰিছে, ইমান গম্ভীৰ নহবা।
2: চোৱা চোৱা, প্ৰফেছৰ ৰিতেশ ঘূৰি গৈ তেখেতৰ গৱেষণাগাৰত সোমাল। তেখেতে সদায় কয় লেবৰেটৰী মানে কাম কৰা ঠাই, মেল মৰাৰ ঠাই নহয়।
1: এইবোৰ গুণৰ কাৰণে তেখেত অনন্য, তেখেত বৰ পৰোপকাৰীও।
2: কিন্তু
4: ইয়াত তুমি এটা এক্সপাৰ্ট ছিষ্টেমৰ পৰ্যবেক্ষণত আছা।
1: অদৃশ্য চকু নেকি ছাৰ? আমি বুজি পোৱা নাই
2: ছাৰ, আমি ইয়াৰ বিষয়ে জানিব বিচাৰো।
4: তোমালোকৰ কৌতূহলে কিন্তু বেলেগ কিবাহে বুজাইছে দেই।
2: ধন্যবাদ ছাৰ।
4: ঠিক আছে, এতিয়া আমি মূল কথালৈ আহোঁ। কোৱাচোন, তোমালোকৰ

0: সমস্যাটো কি?
1: ছাৰ, আমি ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা সমাৰোহত আমাৰ মহাবিদ্যালয়ক প্ৰতিনিধিত্ব কৰিম। আমাৰ উপস্থাপনৰ বিষয়টো হৈছে এক্সপাৰ্ট ছিষ্টেম এণ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, অৰ্থাৎ দক্ষ প্ৰণালী আৰু কৃত্ৰিম বুদ্ধিমত্তা।
0: বুজি পাইছো। ৰুম্বা তোমালোকৰ দলত থাকিব, সি বৰ সপ্ৰতিভ।
2: ছাৰ, এবাৰ আপুনি ৰাষ্ট্ৰীয় বক্তৃতা অনুষ্ঠানত এই বিষয়ে ভাষণ দিছিল।
1: আমি আপোনাৰ উপস্থাপন পদ্ধতিত বাৰুকৈ প্ৰভাৱিত হৈছিলো।
0: ভাল কথা, ভাল কথা। এতিয়া পিছে তোমালোকৰ প্ৰেজেণ্টেশ্যনৰ বস্তুবোৰ ক'ত আৰু তোমালোকক মই কিদৰে সহায় কৰিব পাৰোঁ কোৱাচোন।
1: ছাৰ, এইখন আমাৰ স্ক্ৰিপ্ট। আমি ইয়াক উপস্থাপন কৰিবলৈ সুন্দৰকৈ সজাবলৈ চেষ্টা কৰিছোঁ।
2: অনুগ্ৰহ কৰি আপুনি এবাৰ চাই দিয়ক ছাৰ, আৰু আপোনাৰ মতামত জনাওক।
0: ঠিক আছে, দিয়া।
2: এইখন লওক ছাৰ, এইখন।
1: ছাৰ,
0: বৰ মজাৰ কাহিনী, বৰ ভালকৈ লিখিছা।
1: ছাৰ,
0: কোৱাচোন।
1: আপুনি ৰাষ্ট্ৰীয় বক্তৃতামালাত বৰ্ণনা কৰা সকলোবোৰ উপকৰণ আমি ইয়াত দিবলৈ চেষ্টা কৰিছো। এইটো এটা দলীয় কাম।
0: সন্নিৱিষ্ট তথ্য হিচাপে তোমালোকৰ স্ক্ৰিপ্টখন বিৰাট শক্তিশালী হৈছে। বিজ্ঞানৰ কথাবোৰ সহজ আৰু সৰলকৈ সাধাৰণ ভাষাত হোৱাটো ভাল।
2: ঠিক আছে ছাৰ, আমি তেনেকৈ কৰিম।
0: মোৰ শুভকামনা আৰু আশীৰ্বাদ থাকিল।
1: ধন্যবাদ ছাৰ, আমাক উৎসাহ যোগোৱাৰ বাবে।
0: হ'ব বাৰু।
3: সুপ্ৰভাত প্ৰফেছৰ ৰিতেশ, আপুনি মোক ৰাতিপুৱা 11 বজাত আহিবলৈ কৈছিল।
0: সুপ্ৰভাত। অ' ঠিক 11 বাজিছে। এজন সমাজ বিজ্ঞানী, কি সুন্দৰ সময়ৰ জ্ঞান। স্বাগতম, স্বাগতম মিছেছ শ্যামল।
3: ধন্যবাদ প্ৰফেছৰ।
0: আপুনি বিজ্ঞান প্ৰযুক্তিবিদ্যা সমাৰোহৰ কথা নিশ্চয় গম পাইছে। এটি ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান আমাৰ শিক্ষানুষ্ঠানত হ'ব।
3: প্ৰফেছৰ ৰিতেশ,
0: হয়,
3: মোৰ কৃত্ৰিম বুদ্ধিমত্তা আৰু দক্ষ প্ৰণালীৰ প্ৰতি বিশেষ দুৰ্বলতা আছে। মই ইয়াৰ বিষয়ে বেছিকৈ জানিবলৈ বিচাৰোঁ।
0: মিছেছ শ্যামল, এই যুৱ ছাত্ৰৰ দলটোৱে সেই একে বিষয়তে এখন ব্যংগ ৰচনা প্ৰদৰ্শন কৰিব। তেওঁলোকে এই ৰচনাখনত সকলোবোৰ দিশ সামৰি লৈছে। যদি আপুনি সময় উলিয়াব পাৰে তেতিয়াহ'লে অনুষ্ঠানটো চাই যাব।
3: মই চেষ্টা কৰিম প্ৰফেছৰ, কিন্তু কেইটামান প্ৰশ্ন আছিল মোৰ।
0: উত্তৰ দিবলৈ পালে মই নথৈ আনন্দিত হ'ম।
3: মোৰ মতে কৃত্ৰিম বুদ্ধিমত্তা নিজেই এক দক্ষ প্ৰণালী। তেনে ক্ষেত্ৰত এই পদ্ধতিটোৰ ভিতৰত দক্ষ প্ৰণালীৰ কিবা দৰকাৰ আছে জানো?
0: মজাৰ প্ৰশ্ন, মজাৰ প্ৰশ্ন। চাওক, দক্ষ প্ৰণালী হ'ল কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষণা পথাৰখনৰ এক উল্লেখযোগ্য গৱেষণাৰ জ্ঞান ক্ষেত্ৰ। ইয়াক প্ৰথমে চিনাকি কৰি দিছিল ষ্টেনফৰ্ড ইউনিভাৰ্চিটিৰ এডাল গৱেষকে। দক্ষ প্ৰণালীবোৰ হ'ল এক নিৰ্দিষ্ট জ্ঞান ক্ষেত্ৰত সৃষ্টি হোৱা জটিল সমস্যা সমাধানৰ বাবে তৈয়াৰ কৰা এক প্ৰণালী।
3: এইটো কিছুমান ছফ্টৱেৰ।
0: এটা দক্ষ প্ৰণালীত জ্ঞান ব্যৱহাৰ হোৱা আৰু সংৰক্ষণ কৰাত ছফ্টৱেৰ ব্যৱহাৰ কৰা হয়।
3: ইয়াত দক্ষ মানৱৰ ভূমিকাও আছে।
0: দক্ষ প্ৰণালী এটাৰ সফলতা সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে নিৰ্ভুল আৰু নিখুঁত জ্ঞানৰ সমাহাৰৰ ওপৰত।
3: জ্ঞান,
0: ই তথ্য হ'ল বাৰ্তাৰ সমাহাৰ। ক্ষেত্ৰবিশেষৰ লগত যুক্ত আৰু পূৰ্ব অভিজ্ঞতা ব্যৱহাৰ কৰি সমস্যা সমাধান কৰিব পৰা অৱস্থালৈ উন্নতি কৰাৰ দ্বাৰা জ্ঞানৰ বিকাশ হয়।
2: ছাৰ, মোৰ মনত এটা প্ৰশ্ন আছে।
0: কোৱা কোৱা।
2: দক্ষ প্ৰণালীত জ্ঞান ভিত্তিক কি কি উপাদান থাকে বাৰু?
0: চোৱা, ই বাস্তৱিক আৰু তাত্ত্বিক দুয়োটা জ্ঞানেই সংৰক্ষণ কৰে। বাস্তৱিক জ্ঞান হ'ল এটা তথ্য যিটো সকলো অভিযন্তা আৰু গৱেষকসকলে গ্ৰহণ কৰে। আনহাতে তাত্ত্বিক জ্ঞান হ'ল ব্যৱহাৰিক জ্ঞান, নিখুঁত বিচাৰ, মূল্যায়ন কৰা ক্ষমতা আৰু অনুমানৰ ওপৰত নিৰ্ভৰশীল। সমস্যা সমাধানৰ কাৰণে দক্ষ মানুহৰ দৰকাৰ, কিন্তু ইয়াত প্ৰণালীটোৱে মানুহৰ জ্ঞানসমূহ তথ্যশালাত অৰ্থাৎ ডাটাবেছত সংৰক্ষণ কৰি থয়। এইটো ইফ দেন ইলছ ৰুল নামেৰে জনাজাত।
1: ছাৰ, ঋতিকৰ সদায় এনেবোৰ জ্ঞান আছে, যদি আৰু কিন্তু
3: এনেকুৱা প্ৰণালীবোৰে জটিল সমস্যাৰ সমাধানৰ ব্যাখ্যা দাঙি ধৰাত সহায় কৰেনে? কাৰণ প্ৰযুক্তিবিদ্যা বহু আগবাঢ়ি গৈছে আৰু আমি সমাজ বিজ্ঞানীসকল এই বিষয়ে অজ্ঞ।
1: খুৰী, এইবিলাক সকলো ডিজিটেল ব্যৱধানৰ কাৰণে হৈছে।
0: তুমি কিজানি শুদ্ধ আৰুচি, ইয়াত আমি জ্ঞানৰ প্ৰসাৰৰ ব্যৱধান দেখা পাওঁ। ভাৰতবৰ্ষত আমি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ লগত সমাজ বিজ্ঞান যুক্ত কৰা দেখা নাই।
2: কিন্তু ছাৰ, আমি আমাৰ নাটকখনত বৈজ্ঞানিক, প্ৰযুক্তিবিদ, তাৰ লগতে সমাজ বিজ্ঞানীৰ লগত সমন্বয় ৰক্ষা কৰাৰ কাহিনী ৰচিছোঁ।
3: দক্ষ প্ৰণালী আজিকালি চিকিৎসা বিজ্ঞানৰ গৱেষণা ক্ষেত্ৰত বৰ জনপ্ৰিয় হৈছে।
0: কিছু ক্ষেত্ৰত এইটো সত্য, কিন্তু মোৰ মতে ই আজিকালি সকলো ক্ষেত্ৰতে জনপ্ৰিয়তা লাভ কৰিছে। পাথ ফাইণ্ডাৰ হ'ল চিকিৎসা ক্ষেত্ৰখনত এক গুৰুত্বপূৰ্ণ সঁজুলি। ই 60ৰো অধিক ৰোগৰ লগত কাম কৰে আৰু 100ৰো অধিক লক্ষণ চিনাক্ত কৰিব পাৰে।
3: বাহ, বৰ ডাঙৰ কথা।
2: কিন্তু ছাৰ, দক্ষ প্ৰণালীয়ে কভিড-19

0: দিনৰ একো সমাধান দিয়া নাই।
1: সুন্দৰ প্ৰশ্ন। বৈজ্ঞানিকসকলে ইয়াৰ সমাধান আৰু প্ৰতিষেধক বেজী প্ৰস্তুত কৰিবৰ কাৰণে দক্ষ প্ৰণালী ব্যৱহাৰ কৰিছে।
2: এৰা, এইটো মানৱ জাতিৰ কাৰণে সুন্দৰ উপহাৰ হ'ব।
1: প্ৰযুক্তিবিদ্যা আগবাঢ়ি যোৱাৰ লগে লগে এই ব্যৱস্থাৰো ক্ৰমবিৱৰ্তন ঘটিব।
0: ছাৰ, এতিয়া আমি একদম চালুকীয়া অৱস্থাতে আছোঁ।
2: হয় প্ৰফেছৰ ৰিতেশ, ঋতিকেও তাৰ উচ্চ শিক্ষা কৃত্ৰিম বুদ্ধিমত্তা আৰু দক্ষ প্ৰণালীৰ লগত সংলগ্ন ক্ষেত্ৰখনত ল'বলৈ মন কৰিছে।
1: মিছেছ শ্যামল, আপুনি সঠিক কথাই কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগৰ ওপৰত চকু দি শিক্ষানুষ্ঠানসমূহে কৃত্ৰিম বুদ্ধিমত্তাৰ বিভিন্ন ক্ষেত্ৰৰ পাঠ্যক্ৰম আৰম্ভ কৰিব লাগে। বাৰু মিছেছ শ্যামল, আপোনাৰ বক্তৃতা আৰু শ্ৰেণীসমূহে আমাৰ যুৱচামক নতুন দিগন্তৰ সূচনা কৰাব। আপোনাৰ বক্তৃতাৰ প্ৰভাৱ মই অনুমান কৰিব পাৰিছো।
3: ছাৰ, দক্ষ প্ৰণালীত এজন অভিযন্তাৰ কি ভূমিকা থাকিব?
1: এজন জ্ঞানী অভিযন্তাৰ বৈশিষ্ট্য হ'ল সহমৰ্মিতা, ক্ষিপ্ৰ জ্ঞান আহৰণ আৰু ঘটনাৰ বিশ্লেষণ কৰিব পৰা ক্ষমতা। প্ৰণালী অভিযন্তাই আলোচনা, পৰিদৰ্শন আৰু লিপিবদ্ধ কৰা ব্যৱস্থাৰ জৰিয়তে বিশেষজ্ঞৰ পৰা তথ্য আহৰণ কৰে। ইয়াৰ পাছত তেওঁ কিছুমান ইফ দেন ইলছ নিয়মাৱলীৰ নিচিনাকৈ তথ্য শ্ৰেণীভূত কৰে। এইবোৰ পাছত সিদ্ধান্ত লোৱা যন্ত্ৰই ব্যৱহাৰ কৰে।
2: ইয়াৰ অৰ্থ এই যে এইবোৰ দক্ষ প্ৰণালীতকৈও ওপৰত। ভৱিষ্যতৰ অভিযন্তাসকল, আটাই অলপ হাঁহি দিয়া, তোমালোক সকলোৱেই ভৱিষ্যতৰ প্ৰণালীসমূহৰ স্ৰষ্টা হ'বা।
3: ছাৰ, মই মুকলিকৈ ক'ব পাৰোঁ নেকি? আপুনি আশ্চৰ্যকৰ মানৱ সদৃশ ৰুম্বাক তৈয়াৰ কৰিছে নেকি? ৰুম্বা আমাৰ মহাবিদ্যালয়ৰ আটাইৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু।
1: চোৱা, এই ধৰণৰ প্ৰণালীবোৰৰ বিকাশ প্ৰক্ৰিয়া এটা সমন্বিত ব্যৱস্থা। প্ৰথমে দক্ষ প্ৰণালীটোৰ সৈতে বিকাশ কৰিবলৈ উপযুক্ত হোৱাকৈ সমস্যাটো নিৰ্ধাৰণ কৰিব লাগিব। এইটো এনেকৈ উপস্থাপন কৰিব লাগিব যাতে ধাৰণাটো এই ক্ষেত্ৰবিশেষৰ জ্ঞানৰ পৰিধিত থাকে। ইয়াৰ পাছত ইয়াৰ এটা আদিৰূপ সাজি উলিয়াব লাগিব। পৰৱৰ্তী সময়ত ইয়াৰ লগত জড়িত ক্ষেত্ৰবিশেষৰ জ্ঞান ইফ এলছ দেন নিয়মাৱলী কিছুমানেৰে উপস্থাপন কৰিব লাগিব। ইয়াৰ পাছত পৰীক্ষা নিৰীক্ষা আৰু আদিৰূপটোৰ সংস্কৰণ। এই প্ৰক্ৰিয়াৰ অন্তত দক্ষ প্ৰণালীটো প্ৰস্তুত হৈ উঠে।
2: প্ৰফেছৰ ৰিতেশ, কি কি ক্ষেত্ৰত এই প্ৰণালী ব্যৱহাৰ কৰিব পাৰি?
1: আচলতে ব্যৱহাৰৰ ক্ষেত্ৰসমূহ বৰ বহল, যেনে কেমেৰাৰ লেন্সৰ নিৰ্মাণ, গাড়ীৰ আৰ্হি নিৰ্মাণ, এনেধৰণৰ বহুতো কথা। স্বাস্থ্য ক্ষেত্ৰত ৰোগ ধৰা পেলোৱা আৰু অস্ত্ৰোপচাৰ কৰাবিলাকো ইয়াৰ অন্তৰ্ভুক্ত। তেনেদৰে পেট্ৰল পৰিবাহী পাইপলাইনত থকা বিজুতি, তেল নিৰ্গত হোৱা স্থান বা অৱস্থা ইত্যাদিৰ ওপৰত চকু ৰখা, সৌৰ্যবৃত্তি ধৰা পেলোৱা, ধন সৰলকি কৰা, বেংকৰ ভুৱা লেনদেন ইত্যাদি ধৰা পেলোৱা, ষ্টক মাৰ্কেট, বিমান যাতায়াত, বয় বস্তুৰ ৰপ্তানি আমদানিৰ সময়সূচীৰ নিৰ্ণয়, এই ধৰণৰ বহু কামত ইয়াক লগাব পাৰি।
2: সঁচাকৈয়ে আমাৰ অভিযন্তা আৰু বিজ্ঞানীসকল বিস্ময়কৰ। তেওঁলোকে এই যন্ত্ৰসমূহ নিৰ্মাণ কৰিছে। তেওঁলোক প্ৰশংসাৰ পাত্ৰ।
0: এই প্ৰশংসা আমাৰ ভৱিষ্যত প্ৰতিভাৰ বাবেও প্ৰযোজ্য, বিশেষকৈ আৰুচি আৰু ঋত্বিকৰ বাবে।
1: হেৰা, এইবোৰৰ সুবিধা কল্পনাতীত আৰু নিৰ্মাণ মূল্য তেনেই সীমিত। মানুহতকৈ ইহঁতৰ ভুল কৰাৰ মাত্ৰা বৰ কম। কোনো ভাগৰ, ক্লান্তি, আৱেগ ইত্যাদি প্ৰদৰ্শন নকৰাকৈ এইবোৰে অহৰহ কাম কৰি গৈ থাকে।
2: প্ৰফেছৰ ৰিতেশ,
1: কওক।
2: মই আমাৰ প্ৰতিভাৱান অভিযন্তাসকলক লৈ আৱেগিক হৈ পৰিছোঁ।
0: ছাৰ, আপুনি বৰ প্ৰতিভাৱান, আমি আটায়ে আপোনাক প্ৰণাম জনাইছোঁ।
1: মোৰো শুভেচ্ছা থাকিল তোমালোক সকলোলৈকে। যিদিনা তোমালোক সকলোৱে এই ক্ষেত্ৰখনক নতুন উচ্চতালৈ লৈ যাব পাৰিবা, সেই দিনটোলৈ মই অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিম।
2: আপোনাৰ আশীৰ্বাদে ইহঁতৰ বাবে অনুঘটকৰ ভূমিকা পালন কৰিব। প্ৰফেছৰ ৰিতেশ, আমি আহিছোঁ।
1: হয়।
2: ইমান পৰে শ্ৰোতাসকলে বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ একাদশ খণ্ড শুনিলে। আজিৰ খণ্ডৰ অভিনয় অংশত আছিল প্ৰবাল কুমাৰ শৰ্মা, উৎপল বৰা, ঋতুপৰ্ণ দাস, পৰিণীতা শইকীয়া, মেলডি পাটগিৰি আৰু প্ৰীতাঞ্জলি বৰ্মন। প্ৰযোজনা কৰিলে অশোক ভট্টাচাৰ্য আৰু প্ৰবাল কুমাৰ শৰ্মাই। এতিয়া শুনক আজিৰ খণ্ডৰ প্ৰশ্ন। প্ৰথম প্ৰশ্ন, ইফ দেন এলছ এই নিয়মাৱলী কি? পুনৰ কৈ দিছো, ইফ দেন এলছ নিয়মাৱলী কি? দ্বিতীয় প্ৰশ্ন, দক্ষ প্ৰণালীবোৰ কি? দক্ষ প্ৰণালীবোৰ কি? এই প্ৰশ্ন দুটিৰ শুদ্ধ উত্তৰ ইমেইল যোগে প্ৰেৰণ কৰক এই ঠিকনালৈ gsass@gmail.com। এই ধাৰাবাহিকৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা দিনৰ এই একেই

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: स्वीकार करने के लिए भी कोई शुल्क नहीं लिया जाएगा। परिषद ने बताया कि बैंक, फिनटेक कंपनियां, एनपीसीआई, रिजर्व बैंक, यूपीआई को सुरक्षित और भरोसेमंद बनाए रखने के लिए तकनीक, साइबर सुरक्षा, धोखाधड़ी रोकने और नई सुविधाओं में लगातार निवेश कर रहे हैं। राष्ट्रीय अन्वेषण अभिकरण एनआईए ने सीमा पार आतंक की साजिश रचने में दो आरोपियों के विरुद्ध अभियोग पत्र दाखिल किया है। दोनों आरोपी पंजाब और नई दिल्ली में सुनियोजित हमले के लिए आईईडी, विस्फोटक और हेरोइन की कथित तस्करी में संलिप्त हैं। एजेंसी की मोहाली विशेष अदालत में कल शुभम कुमार और फरार जसवीर चौधरी के विरुद्ध अभियोग पत्र दायर किया गया। रेलवे ने ओणम के अवसर पर केरलम के लिए विशेष ट्रेनों की संख्या बढ़ाकर 112 कर दी है। इन विशेष रेलगाड़ियों का मुख्य रूप से तमिलनाडु, कर्नाटक, आंध्र प्रदेश और तेलंगाना से आवागमन होगा। यूक्रेन की राजधानी कीव के निकट रूस द्वारा रात में किए गए मिसाइल हमलों में एक बच्चे सहित 3 लोगों की मौत हो गई। आज तड़के कीव के पूर्वोत्तर क्षेत्रों में ये हमले हुए। अमेरिका में विश्व एथलेटिक्स अंडर 20 चैंपियनशिप के तीसरे दिन भारत को पहला पदक मिला। पुरुषों की भाला फेंक स्पर्धा में आशीष यादव ने रजत पदक अपने नाम किया। 19 वर्षीय आशीष ने 74.09 मीटर का सर्वश्रेष्ठ प्रदर्शन करते हुए दूसरा स्थान हासिल किया। दक्षिण अफ्रीका के जॉन हैंड्रिक हेबेंस ने स्वर्ण पदक जीता। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত 4 জিলাত কাইলৈৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ, ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, বানত মৃত্যু হোৱা লোকৰ সংখ্যা 98 বৃদ্ধি, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তৰ নগাঁও জিলাৰ কেইবাটাও বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন, আৰু মন্ত্ৰী কৌশিক ৰায়ৰ ডিব্ৰুগড় জিলাৰ কেইবাটাও অঞ্চলত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মজুত ব্যৱস্থা পৰ্যালোচনা। শেহতীয়া বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কাইলৈৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে সবিশেষ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই জৰীপ প্ৰক্ৰিয়াক অধিক সুসংগঠিত আৰু নিখুঁত কৰাৰ বাবে ইতিমধ্যে 4 জিলাৰ আয়ুক্ত, সমজিলা আয়ুক্তৰ লগতে চক্ৰ বিষয়াসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। জৰীপত অংশ লোৱা তৃণমূল পৰ্যায়ৰ বিষয়া কৰ্মচাৰীসকলক আজিৰে পৰা জিলা পৰ্যায়ত প্ৰশিক্ষণ দিয়া হৈছে। মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে ক্ষয় ক্ষতিৰ দ্ৰুত সমীক্ষা তথা দুৰ্যোগৰ মূল্যায়ন কৰা হ'ব। ক্ষয় ক্ষতিৰ প্ৰতিটো তথ্য, ছবি আৰু সবিশেষ নিৰ্দিষ্ট ডিজিটেল এপৰ জৰিয়তে নথিভুক্ত কৰা হ'ব। 30 আগষ্টৰ ভিতৰত প্ৰাৰম্ভিক জৰীপ সম্পূৰ্ণ কৰাৰ পাছত ক্ষয় ক্ষতিৰ পৰিমাণ নিৰ্ধাৰণ কৰা হ'ব আৰু ক্ষতিগ্ৰস্ত জনসাধাৰণৰ সৈতে পুনৰীক্ষণ কৰি তথ্যসমূহৰ সত্যতা নিশ্চিত কৰা হ'ব। 10 ছেপ্টেম্বৰৰ ভিতৰত বানৰ ফলত হোৱা সামগ্ৰিক ক্ষয় ক্ষতি আৰু ইয়াৰ পুনৰুদ্ধাৰৰ বাবে প্ৰয়োজনীয় পুঁজিৰ স্পষ্ট ধাৰণা লাভ কৰিব পৰা যাব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। এই অনুসৰি চৰকাৰী নীতি নিয়মৰ অধীনত বান প্ৰভাৱিত লোকসকলক যাৱতীয় সকলো সাহায্য আগবঢ়োৱাৰ বাবে চেষ্টা কৰা হ'ব বুলি ডঃ শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে কোনো ব্যক্তি বা পৰিয়াল যাতে জৰীপৰ পৰা বাদ নপৰে আৰু প্ৰাপ্য সাহায্যৰ পৰা বঞ্চিত নহয় তাৰ বাবেও চৰকাৰে সম্পূৰ্ণ নিখুঁতভাৱে জৰীপ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাত গুৰুত্ব দিব বুলি মন্তব্য কৰে। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 13 জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 464 গাঁৱৰ 155,000 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,748.64 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। চৰাইদেউ জিলাত কালি এটা মৃতদেহ উদ্ধাৰৰ পাছত সম্প্ৰতি বানত মৃত্যু হোৱা লোকৰ সংখ্যা 98 বৃদ্ধি পাইছে। বৰ্তমান 55টা সাহায্য শিবিৰত 10,000তকৈও অধিক লোকে আশ্ৰয় লৈ আছে। তদুপৰি 18টা সাহায্য বিতৰণ কেন্দ্ৰই বান ক্ষতিগ্ৰস্ত জনসাধাৰণক সাহায্য আগবঢ়াই আছে। ইপিনে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পৰা নিৰন্তৰ পানী এৰি থকাৰ ফলত গোলাঘাট জিলাৰ মাজেৰে বৈ যোৱা কেইবাখনো নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। গোলাঘাট জলসম্পদ বিভাগে জনোৱা মতে জিলাখনৰ ধনচিৰি, গেলাবিল আৰু দৈয়াং নৈৰ পানীৰ স্তৰ বিপদসীমাৰ ওপৰত আছে। প্ৰশাসনে নৈকাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত বান প্ৰভাৱিত ভালেমান অঞ্চল পৰিদৰ্শন কৰে। জিলাখনৰ ডিজু, কলং আদি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পোৱাত চামগুৰি

ৰাজহচক্ৰৰ 23খন গাঁও জলমগ্ন হৈ পৰিছে। মন্ত্ৰীগৰাকীয়ে গটঙা, চাকিটোপ, খলিহামাৰী আৰু মিছাগাঁও পৰিদৰ্শন কৰি সামগ্ৰিক বান পৰিস্থিতিৰ বুজ লয়। এই পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীৰ সৈতে বিভিন্ন ৰাজহচক্ৰৰ চক্ৰ বিষয়া, সংশ্লিষ্ট LRS আৰু গাঁও প্ৰধানসকল উপস্থিত থাকে। পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে মত বিনিময় কৰাৰ লগতে বানপীড়িত লোকসকলৰ মাজত চলি থকা সাহায্য বিতৰণ প্ৰক্ৰিয়াৰো পৰ্যালোচনা কৰে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি ডিব্ৰুগড় জিলাৰ খেৰেমীয়া গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেডৰ গুদামঘৰ পৰিদৰ্শন কৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মজুতৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে অন্নসেৱা দিনৰ সমান্তৰালকৈ অহা 10 আগষ্টৰ পৰা বিতৰণ কৰিবলগীয়া ৰাজসাহায্যযুক্ত দাইল আৰু চেনীৰ পৰ্যাপ্ত মজুত নিশ্চিত কৰে। তেওঁ লগতে নিৰ্ধাৰিত সময়ত যাতে যোগ্য হিতাধিকাৰীয়ে এই সামগ্ৰীসমূহ লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ সমবায় সমিতি আৰু বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। শ্ৰীৰায়ে ইয়াৰ পূৰ্বে টেঙাখাটত থকা ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন কৰি ধানৰ প্ৰক্ৰিয়াকৰণ ব্যৱস্থা পৰ্যবেক্ষণ কৰে। মন্ত্ৰীগৰাকীৰ সৈতে এই পৰিদৰ্শনকালত শ্ৰম কল্যাণ মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ পৰিচালন সঞ্চালক পাৰিজাত ভূঞা উপস্থিত থাকে। শ্ৰীৰায়ে পুৱাৰ ভাগত ডিব্ৰুগড়ৰ লাহোৱালস্থিত সুলভ মূল্যৰ দোকান পৰিদৰ্শন কৰি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰো বুজ লয়। তেওঁ দোকানত মজুত থকা খাদ্য সামগ্ৰীৰ গুণগত মান পৰীক্ষা কৰাৰ উপৰি সামগ্ৰীৰ ওজন জোখা ডিজিটেল যন্ত্ৰও পৰীক্ষা কৰে। মন্ত্ৰীগৰাকীয়ে দুপৰীয়াৰ ভাগত ডিব্ৰুগড় জিলা বিজেপি কাৰ্যালয় পৰিদৰ্শন কৰাৰ লগতে বিয়লিলৈ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ, খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা বিভাগ আৰু সমবায় বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব। ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ত এই বৈঠক অনুষ্ঠিত হ'ব। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। সুকণ্ঠী গায়িকা সুদক্ষিণা শৰ্মাৰ আজি উপজা দিন। শৈশৱতে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মাৰ সান্নিধ্য লাভ কৰা সুদক্ষিণা শৰ্মাই উপজা ঘৰখনতো সংগীতৰ বিশেষ পৰিৱেশ লাভ কৰিছিল। তেওঁ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ভগ্নী হোৱা হেতুকে সৰুৰে পৰাই ঘৰতেই সংগীতৰ চৰ্চা কৰিছিল। মাথো 10 বছৰ বয়সতে সুদক্ষিণা শৰ্মাই কলিকতাত বিষ্ণুপ্ৰসাদ ৰাভাৰ তত্বাৱধানত কমল নাৰায়ণ চৌধুৰীৰ সৈতে দ্বৈতকণ্ঠত নাহৰ ফুলে নুহুৱাই, বিশ্বৰে চন্দে চন্দে আদি বিষ্ণুপ্ৰসাদ ৰাভাৰ অমৰ সৃষ্টিত কণ্ঠ নিগৰাইছিল। তেওঁ ভূপেন হাজৰিকাৰ সৈতে ভালেমান গীতত কণ্ঠ নিগৰোৱাৰ লগতে মণিৰাম দেৱান বোলছবিত নেপথ্য কণ্ঠশিল্পী হিচাপেও গীত গাইছিল। সংগীত ক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে 2002 চনত এগৰাকী শিল্পীয়ে স্বামী দিলীপ শৰ্মাৰ সৈতে সংগীত নাটক একাডেমি বঁটা লাভ কৰিছিল। 2023 চনত এগৰাকী শিল্পীৰ মৃত্যু হয়। অসম আৰক্ষীৰ বিশেষ কাৰ্যবাহিনীয়ে যোৱা নিশা অভিযান চলাই তামোলপুৰৰ বঙালীপাৰাৰ পৰা হাতী দাঁতৰ অবৈধ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ সন্দেহত 2জন লোকক আটক কৰে। ধৃত লোক 2জন তামোলপুৰৰ নিবাসী গৌহম বসুমতাৰী আৰু সদৌমা বডিমাতাৰী বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে লোক 2জনৰ পৰা প্ৰায় 4 কেজি ওজনৰ 2টা হাতী দাঁত উদ্ধাৰ কৰে। প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পোৱা মতে লোক 2জনে হাতী দাঁত 2টা বহু পৰিমাণৰ ধনৰ বিনিময়ত বিক্ৰীৰ চেষ্টা চলাইছিল। পাছত বিশেষ কাৰ্যবাহিনীয়ে হাতী দাঁত 2টাৰ সৈতে অন্যান্য জব্দকৃত সামগ্ৰী বন বিভাগৰ হাতত অৰ্পণ কৰে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত 2047ৰ উন্নত ভাৰতৰ লক্ষ্যৰে জি ৰামজী বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহকাৰী উন্নয়ন আয়ুক্ত বিবেকানন্দ সোণোৱাল আৰু বিজেপিৰ মুখপাত্ৰ ডঃ দেৱজিৎ মহন্তই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকাৰ সময়ত 03612661876 আৰু 94354-05222 এই 2টি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। গুৱাহাটীৰ অগ্ৰণী সামাজিক সাংস্কৃতিক সংস্থা নাৰী সাৰস্বত মঞ্চৰ উদ্যোগত কাইলৈ সপোন মাধুৰী দত্ত সোঁৱৰণী ছাত্ৰীৰ একক অভিনয় প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। সদৌ অসম ভিত্তিত হ'বলগীয়া এই প্ৰতিযোগিতা 16 বছৰৰ পৰা 24 বছৰ বয়সৰ ছাত্ৰীৰ বাবে মুকলি থাকিব। লতাশিলৰ বিষ্ণু নিৰ্মলা ভৱনত হ'বলগীয়া এই প্ৰতিযোগিতাৰ বিজয়ী প্ৰথম 3গৰাকী প্ৰতিযোগীক নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব। লগতে আন এগৰাকী শ্ৰেষ্ঠ প্ৰতিযোগীক বিচাৰকৰ বিশেষ পুৰস্কাৰেৰে সন্মানিত কৰা হ'ব। ইচ্ছুক প্ৰতিযোগীসকলে প্ৰতিযোগিতাৰ সবিশেষ জানিবলৈ 600018-76681 আৰু 99572-15730 নম্বৰত যোগাযোগ কৰিব পাৰিব। সাংবাদিক কমলা শইকীয়াৰ 35 সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে কাইলৈ বিয়লি গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষা

গৃহত এটি স্মাৰক বক্তৃতানুষ্ঠান আৰু ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংবাদিক কমলা শইকীয়া স্মাৰক ন্যাসৰ উদ্যোগত আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ সহযোগত আয়োজিত অনুষ্ঠানত ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অলোক কুমাৰ বুঢ়াগোহাঁয়ে বক্তৃতা প্ৰদান কৰিব। এই অনুষ্ঠানতে অৰুণাচল প্ৰদেশৰ প্ৰবীণ সাংবাদিক সাহিত্য একাডেমী বঁটা বিজয়ী সাহিত্যিক পদ্মশ্ৰী সন্মানেৰে সন্মানিত মমং দাইক 2026 বৰ্ষৰ সাংবাদিক কমলা শইকীয়াৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হ'ব। আসানত অনুষ্ঠিত কোরিয়া মাষ্টাৰ্ছ ছুপাৰ 300 প্ৰতিযোগিতাত ভাৰতৰ অস্মিতা চলিহা আৰু ৰক্ষিতা ৰামৰাজ আজি মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত অৱতীৰ্ণ হৈছে। অস্মিতাই প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত জাপানৰ হিনা আকেচিক 20-22, 21-15, 21-19 গেমত পৰাজিত কৰিছিল। একেদৰে ৰক্ষিতাই তানভি শৰ্মাক 18-21, 21-19, 21-18 ব্যৱধানত পৰাভূত কৰিছিল। শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত 4 জিলাত কাইলৈৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 98লৈ বৃদ্ধি। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তৰ নগাঁও জিলাৰ কেইবাটাও বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন আৰু মন্ত্ৰী কৌশিক ৰায়ৰ ডিব্ৰুগড় জিলাৰ কেইবাটাও অঞ্চলত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মজুত ব্যৱস্থা পৰ্যালোচনা। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত ন প্ৰতিভা শিতানত লগ পাওঁ আহক নতুন প্ৰজন্মৰ এগৰাকী নৃত্যশিল্পীক। তেখেতৰ সৈতে কথা পাতিছে কস্তুৰীমা দাসে।
1: নমস্কাৰ, সমূহ শ্ৰোতাকে প্ৰীতি ভৰা সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আমাৰ আজিৰ এই ন প্ৰতিভা অনুষ্ঠানটি। আজি আমাৰ মাজত উপস্থিত আছে এনে এগৰাকী কুশীলব যিগৰাকীয়ে বৰ্তমান মহাপুৰুষীয়া সাহিত্য সংস্কৃতিৰ চৰ্চা অব্যাহত ৰাখিছে। তেওঁ হৈছে ভায়োলিনা হাজৰিকা। ভায়োলিনা, আপোনাক আমাৰ আজিৰ অনুষ্ঠানটোলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ।
2: নমস্কাৰ বা, প্ৰথমে ধন্যবাদ জনাইছোঁ মোক আজি এই অনুষ্ঠানটিলৈ মাতি অনাৰ বাবে। অনুষ্ঠানটি মই আগতেও শুনিছোঁ, গতিকে আজি ইয়াত থাকিবলৈ পাই খুব আনন্দিত হৈছোঁ।
1: ধন্যবাদ। যিহেতু এগৰাকী সন্তানৰ বাবে নিজৰ ঘৰখনেই সপোন আৰু সংস্কাৰৰ প্ৰথম ঠিকনা, গতিকে প্ৰথমে আপোনাৰ সেই ঘৰখনৰ বিষয়ে আমি জানিব বিচাৰিম।
2: হয়, মোৰ ঘৰত প্ৰথমে দেউতা, মা আৰু বা আছে। সৰুৰ পৰাই দেউতা চাকৰিৰ সূত্ৰে বাহিৰতেই থাকিছিলে। বাহিৰতে মানে কি আৰু, পৰিয়ালৰ পৰা দূৰত তেজপুৰত থাকিছিলে তেখেতে। গতিকে সৰুৰ পৰা মই মা আৰু বাৰ লগতেই ডাঙৰ হৈছোঁ বেছিভাগ সময়। আৰু মোৰ জন্ম এনেই হৈছিলে দলগাঁৱত, দৰং জিলা। তাৰপিছতে তাৰপৰা আমি মঙলদৈত আহিলোঁ। মঙলদৈত মোৰ স্কুলীয়া শিক্ষা মই 4 মই তাতে আছিলোঁ। তাৰপিছত আকৌ আমি গুৱাহাটীলৈ ফাইনেলি শ্বিফ্ট হ'লোঁ। গতিকে এই গোটেই যাত্ৰাটোত মা আৰু বাটো মোৰ লগত আছেই। মোৰ নাচ হওক বা মোৰ যিখিনি মোৰ ইণ্টাৰেষ্ট আছে সকলোতে মোক মা আৰু বাই সদায় অনুপ্ৰেৰণা যোগাই আহিছে।
1: নিশ্চয়, আচলতে আপোনাৰ ঘৰখনৰ সেই কথা জানিব পাই খুবেই ভাল লাগিছে। পোনপ্ৰথমে জানিব চেষ্টা কৰিম আপোনাৰ শৈক্ষিক জীৱনৰ সম্পৰ্কে।
2: সৰুকালটো মই যেনেকৈ ক'লোঁ 6 বয়সলৈকে নলগাঁৱতে আছিলোঁ। তাতো আমাৰ আচলতে পৰিয়ালটো একশৰণ নাম ধৰ্ম আমাৰ মা দেউতা, গতিকে সৰুৰ পৰাই নামঘৰৰ লগত জড়িত। সৰুৰ পৰাই নামঘৰতে খেলি ধূলি ডাঙৰ হৈছোঁ। গতিকে তেনেকেই দলগাঁৱৰ দিনকেইটা বুলি ক'বলৈ গ'লে মোৰ নামঘৰেই মনত পৰে। তাৰপাছত মঙলদৈলৈ আহিলোঁ। মঙলদৈত স্কুলীয়া জীৱন, তাতে লগ বন্ধু, খেল ধেমালি, সেইখিনিয়ে আৰু স্মৃতি বুলি ক'বলৈ গ'লে। তাৰপিছত তাতে মই নৃত্য প্ৰথ

আৰম্ভ কৰিছিলোঁ সেই বিষয়ে কম। তাৰপাছত প্ৰথম বা দেখিয়ে শিকিছোঁ, নাচিছোঁ, তেনেকৈ খেলা ধূলা তাৰ মাজেৰে আৰু। তেতিয়া ইমান বস্তুবিলাক তেনেকৈ ভবা নাই যে কিবা বস্তু মই প্ৰফেচনেলি কৰিম বা এইটোৱেই আগুৱাই লৈ যাম জীৱনত, তেনেকৈ ভবা নাই। তেতিয়া ভাল লাগে কাৰণে কৰোঁ। তাৰপিছতে পঢ়া শুনাও তেনেকৈ দলগাঁৱত ধৰি লোৱা একেবাৰে সৰুকালটোহে আছিলোঁ, গতিকে তাতে ইমান তেনেকুৱা পঢ়াৰ লগত জড়িত একো হোৱা নাই। অংগনবাদীত গৈছোঁ আৰু তাতে। তাৰপিছত মংগলদৈত আহি মই মহৰ্ষি বিদ্যা মন্দিৰ তাতে পঢ়িছিলোঁ ক্লাছ ফ'ৰলৈকে। গতিকে মোৰ একেবাৰে ফাউণ্ডেশ্যনেল যিখিনি শিক্ষা সেইখিনি মই মংগলদৈতে গ্ৰহণ কৰিছোঁ। তাৰপিছত পঞ্চম শ্ৰেণী ক্লাছ ফাইভৰ পৰা মই গুৱাহাটীত, গুৱাহাটীৰো মহৰ্ষি বিদ্যা মন্দিৰতে পঢ়িছিলোঁ। আমাৰ আগতে ৰাজগড়ত আছিলে স্কুলখন, এতিয়া পানীখাইটি স্থিত। তাৰপৰাই মই মেট্ৰিকুলেশ্যন তাৰপৰাই পাছ কৰিছোঁ। গতিকে মোৰ গোটেই শিক্ষাখিনি মহৰ্ষিৰ পৰাই মই কৰিছোঁ। আৰু মই ভাবোঁ যে মোৰ সেই স্কুলীয়া শিক্ষাটোৱে মই আজি যি হয়, মই আজি যিগৰাকী মানুহ, তাত বহুত এটা ডাঙৰ প্ৰভাৱ আছে। মোৰ শিক্ষকসকল, তেওঁলোকে মোক

0: কৰিছিলোঁ। আমাৰ আগতে ৰাজগড়ত আছিলে স্কুলখন, এতিয়া পানীখাইটি স্থিত। তাৰ পৰাই মই মেট্ৰিকুলেশ্যন তাৰ পৰাই পাছ কৰিছোঁ। গতিকে মোৰ গোটেই শিক্ষাখিনি মহৰ্ষিৰ পৰাই মই কৰিছোঁ। আৰু মই ভাবোঁ যে মোৰ সেই স্কুলীয়া শিক্ষাটোৱে মই আজি যি হয়, মই আজি যিগৰাকী মানুহ, তাত বহুত এটা ডাঙৰ প্ৰভাৱ আছে। মোৰ শিক্ষকসকল, তেওঁলোকে মোক যিখিনি দিছে। আৰু মহৰ্ষিত আমি আমাৰ কালচাৰটো বহুত শিকোঁ। তাতে আমাৰ মেডিটেশ্যনৰ পৰাই হওক, আমাৰ আমাক গীতা পঢ়াইছিলে তাত, ভাগৱত গীতা। লগতে তেনেকৈ আমি হনুমান চালিচা আমি সদায় মাতোঁ। গতিকে আমাৰ সংস্কৃতিটোৰ বিষয়ে আমি বহুতখিনি তাতে শিকিছোঁ। আৰু লগতে যিখিনি আমাৰ চিলেবাছ, সেইখিনিও ভালদৰে তাতে শিকায়। গতিকে মোৰ শিক্ষাটো, মই ভাবোঁ যে মোৰ শিক্ষাটোৱে মোক বহুতখিনি আগুৱাই নিয়ে। আজি মই মোৰ চিন্তাধাৰাটো যি ধৰণে আজি গঠন লৈছে তাত।
1: এতিয়া তুমি ক'ত পঢ়ি আছা?
0: এতিয়া মই কটন ইউনিভাৰ্চিটিত গ্ৰেজুৱেশ্যন কৰি আছোঁ, ইকনমিক্স ডিপাৰ্টমেণ্টত। মই হায়াৰ ছেকেণ্ডেৰী কটনৰ পৰাই কৰা, 10 পাছ কৰি মই চিধা কটনতে এতিয়ালৈকে মোৰ শিক্ষা গ্ৰহণ কৰি আছোঁ।
1: এনেদৰে অব্যাহত থাকক। আৰু যি আপুনি ক'লে যে সেই শৈক্ষিক জীৱনৰ প্ৰথম কালচোৱাতে আপুনি এই সকলো গীতা হওক, হনুমান চালিচা হওক, বিভিন্ন সংস্কৃতিৰ দিশত এক আগৰণুৱা প্ৰতিষ্ঠানত আপুনি পাঠগ্ৰহণ কৰি নামভৰ্তি কৰি আজি এই পৰ্যায় পাইছেহি। গতিকে শুনি আচলতে নিশ্চয় ভাল লাগিলে। আপোনাৰ বৰ্তমান আপুনি যি সাহিত্য সংস্কৃতিৰ লগত জড়িত হৈ আছে সকলোৱে গম পাইছে, ময়ো গম পাইছোঁ, কিন্তু কোনটো ক্ষেত্ৰৰ লগত আপুনি বৰ্তমান জড়িত হৈ আছে?
0: হয়, আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দি যোৱা সত্ৰীয়া সংস্কৃতিৰ লগত মই জড়িত, বিশেষভাৱে সত্ৰীয়া নৃত্য। আৰু আজিৰ পৰা, সৰুৰ পৰাই আচলতে মই সত্ৰীয়া নৃত্য শিকি আছোঁ, কিন্তু মাজত ধৰি লওক মোৰ গোটেই যাত্ৰাটোত অলপ ব্ৰেকো আহিছিলে, কিন্তু এতিয়াও মই সত্ৰীয়া নৃত্যৰ লগত ওতঃপ্ৰোতভাৱে জড়িত।
1: এই সত্ৰীয়া নৃত্যৰ যি বীজটো, এই বীজটো আপোনাৰ মনত বাৰু কোনে ৰোপণ কৰিছিল?
0: একেবাৰে যেতিয়া প্ৰথম আৰম্ভ কৰোঁ তেতিয়াতো সত্ৰীয়া বা তেনেকৈ একো সিমানটো মানে আমাৰ আণ্ডাৰষ্টেণ্ডিংটো নাছিলে, সিমানটো বুজি পোৱা নাছিলোঁ, কিন্তু নাচি ভাল পাওঁ। একেবাৰে প্ৰথমতেতো মাহঁতে ভাবিছিলে যে মোক গান শিকাব, কাৰণ বায়ে নাচে মোৰ, বায়ো সত্ৰীয়া নৃত্য শিকিছে, গুণীন কৰিছে তেখেতে। গতিকে মোক তাৰমানে গানত দিয়া ইচ্ছা আছিলে মাহঁতৰ, কিন্তু মই মানে গানত মোৰ মানে তেতিয়া ইণ্টাৰেষ্ট নাছিলে। এতিয়া ভাবোঁ যে গানটো শিকিব লাগিছিলে, কিন্তু তেতিয়া মানে ইমান ইণ্টাৰেষ্ট নাছিলে। ভাবিছিলোঁ সাজি কাচি নচাটো বেছি ভাল আৰু, কিন্তু একেবাৰে সৰুতে অলপ লাজুকীয়া আছিলোঁ। গতিকে মই নাচটোৰ প্ৰশিক্ষণ মই বহুত দেৰিকৈ লৈছোঁ। বহুত দেৰিকৈ মানে কি আৰু, আজিকালিতো একেবাৰে খোজকাঢ়িব পৰা হ'লেই শিকে, সিমান সৰুতেও মই নাই শিকা, তেতিয়া মই এনেই নাচিছিলোঁ। তাৰপিছত মোৰ বায়ে যেতিয়া শিকে সত্ৰীয়া, তেতিয়া মই চাই থাকোঁ, দেখি দেখি পেলাই ঘৰত তাৰমানে মই ধৰি লোৱা নাচি থাকোঁ নিজৰ ভাগত আৰু, কিন্তু বাহিৰত নাচিবলৈ মোৰ লাজ লাগে। গতিকে মা আৰু বায়ে সদায় মোক আগুৱাই দিবলৈ চেষ্টা কৰে যে তুমি নাচা, তুমি ভাল নাচি ভাল পোৱা। তেনেকৈ প্ৰথম স্কুলত নাচিলোঁ, চবেই সেনেকৈ স্কুলতে আৰম্ভ কৰে সকলোৱে। তাৰপিছত আগতে, এতিয়াও হয়, মঙলদৈত সেইটো খুব মই দেখিছিলোঁ দেই, গুৱাহাটীত অলপমান কম দেখিছোঁ, কিন্তু মঙলদৈত খুব আছিলে আধুনিক নৃত্য প্ৰতিযোগিতা বিহুৰ সময়ত
1: বিভিন্ন দিৱসৰ সময়ত
0: খুব আধুনিক নৃত্য প্ৰতিযোগিতা হয়, বেলেগ বেলেগ মঞ্চ। তেতিয়া সৰুতে মোক ইন্দ্ৰজিৎ হাজৰিকা ছাৰ বুলি এগৰাকী আছিলে মঙলদৈত, এতিয়াও তেখেত আছে চাগে, বহুত দিন কানেকশ্যন তেনেকৈ নাই, নোহোৱা হৈ গ'ল, কিন্তু মনত পৰে মোৰ এতিয়াও। তেখেতে মোক শিকাই দিছিলে কিছুমান গান, আলি ঢাকি পৰশা লিকি, তাৰপিছতে ঔ ঢুলীয়া, তেনেকুৱা পুৰণি পুৰণি গীতবিলাকত মোক শিকাই দিছিলে। তেতিয়া খুব তেনেকুৱা আধুনিক নৃত্য কৰিছিলোঁ মই। তাৰপিছতে এবাৰ আধুনিক নৃত্য প্ৰতিযোগিতা এখনত মোৰ বাৰ গুৰু, আমি ভানু আণ্টি বুলি কওঁ, মংগলদৈৰ ভানু ডেকা চুহৰীয়া বাইদেউ, তেওঁক চিনিয়ে পায় সকলোৱে সত্ৰীয়া নৃত্যৰ, তেখেতে বিহুও কৰে, তেখেত আছিলে জাজ। তাৰপিছত মই নাচি অহাৰ পিছত মাক কৈছে আৰু যে তোমাৰ সৰু ছোৱালীজনীয়ে দেখোন ভাল নাচে, তুমি লৈ আহিবাচোন স্কুলত। তেনেকৈ মই প্ৰথম গৈছিলোঁ, কিন্তু সত্ৰীয়াটো নাচিবলৈ মোৰ ভয় লাগিছিল, কিয় বা নাজানো, মানে বিহুটোত যিটো ফূৰ্তি পাওঁ সত্ৰীয়াটোত অলপ ভয়। গতিকে প্ৰথম মই সত্ৰীয়া শিকা নাছিলোঁ, প্ৰথম মই বিহু নাচিছিলোঁ। তাৰপিছত লাহেকৈ তেওঁ মানে এনেকৈ চলে বলে ক'বলে মোক সত্ৰীয়াটোলৈ লৈ আনিলে। গতিকে সত্ৰীয়াৰ লগত প্ৰথম মোক চিনাকি তেখেতেই কৰাই দিছে, যদিও মই বাৰ জৰিয়তে শিকিছোঁ, তেওঁৰ পৰা দেখি দেখিয়েই মই প্ৰথম নাচিব শিকিছোঁ, কিন্তু সত্ৰীয়াটোক মোৰ লগত চিনাকি ভানু মেমে কৰাই দিলে। আমি আণ্টি বুলিয়ে মাতোঁ সৰুৰ পৰা, ভানু আণ্টি, তেখেতে মোক প্ৰথম চিনাকি কৰাই দিছিলে সত্ৰীয়াৰ লগত।
1: আৰু এতিয়াতো সত্ৰীয়াৰ লগতে জড়িত, সত্ৰীয়া সাধনাতে ব্যস্ত হৈ থকা যায়। যিহেতু আপুনি পঢ়ি আছে, সমান্তৰালভাৱে সত্ৰীয়া সংস্কৃতিৰ সাধনাতো ব্যস্ত হৈ আছে, গতিকে দুয়োটা যাত্ৰা আপুনি এক কৰি কেনেদৰে বাৰু আগুৱাই গৈছে?
0: হয়, মই প্ৰশ্নটোলৈ আহিম, তাৰ আগতে মই কৈ দিওঁ যে মোৰ আৰু সত্ৰীয়াৰ মাজত বহুত গেপ আহিছে।

0: মানে আমি যেতিয়া মংগলদৈৰ পৰা গুৱাহাটী আহিছিলোঁ তেতিয়া মোৰ নাচটো এৰ খাই গৈছিল। তাৰপিছতে তেনেকে ভানুৱন্তীয়েও মাক কয় যে নাচটো তাইক নেৰাবা, তাই নাচে, যেতিয়া তাইক তুমি কিবা এটা হ'লেও দিবা। তাৰপিছতে গুৱাহাটীত আহি তেতিয়া চিনি নাপাওঁ কাকো ইয়াতে ধৰি লোৱা ক'ত বা কি, তেতিয়া আমি মই শিকিছিলোঁ আৰু। তাৰপিছত আগতে আমাৰ স্কুলখন ৰাজগড়ত আছিলে নহয়, সেই বিল্ডিংটোতে সুৰ সংগমখন আছিলে যিখন আমাৰ মৰমী মেমহঁতৰ স্কুল। তেতিয়া সেইখন দেখি মোৰতো আৰু একো নাই যে মই সত্ৰাই শিকিম বা এইটো নাচেই শিকিম, মোৰ খালী নাচৰ লগতহে জড়িত হ'ব মন বা নাচটো ভাল পাওঁ, নৃত্য ভাল পাওঁ। তেতিয়া মই সুৰ সংগমত কথক শিকিছিলোঁ, কথক শিকিলোঁ এবছৰ। সেইটোতো তাৰপিছত মোৰ ঘৰত দেউতা অলপমান বেমাৰ হ'ল কিবা কিবি ঢেৰ, মাজত আকৌ মোৰ গেপ হৈ গ'ল। গেপ হ'ল তেনেকেই থাকিল আৰু, এতিয়া স্কুলতে নাচোঁ। তাৰপিছত খুব দুখ লাগে কেতিয়াবা কেতিয়াবা, ভাবিলে যে মোৰ নৃত্যটো মোৰ পৰা আঁতৰি গ'ল নেকি তেনেকৈ। মোৰে মোৰ লগৰ আৰু, তাইক মই বেষ্ট ফ্ৰেণ্ড বুলিয়েই কওঁ, স্কুলৰ পৰা একেলগে আমি পঢ়িছোঁ, নম্ৰতা গোস্বামী, তাই সত্ৰীয়া নাচে একে মোৰ লগতে। তেতিয়া নম্ৰতাই এবাৰ বাহিৰত প্ৰগ্ৰাম কৰিবলৈ গৈছে, তেতিয়া মোক কৈছিলে যে এনেকৈ লাইভ হ'ব, তই চাবি নেকি? মই চাওঁ চাম চাম। তাৰপিছত 7টা বজাত আছিলে লাইভটো, মই মানে 6:30 পৰা ফোন চোন আগত থৈ বহি গৈছোঁ আৰু, চাম আৰু নাচ।
1: হাজো
0: খাজুৰাহত আছিলে এইটো প্ৰগ্ৰাম, মোৰ এতিয়াও মনত আছে। তাৰপিছতে মই লাইভটো চাইছোঁ আৰু প্ৰথম যেতিয়া এণ্ট্ৰি কৰিছে, এতিয়া মোৰ গুৰু শ্ৰী অনিতা শৰ্মা মেম, তেখেত তাইৰো গুৰু, মই তাইৰ থ্ৰুদিয়েই তেখেতক পাইছোঁ। গতিকে প্ৰথম যেতিয়া তেওঁলোকে এণ্ট্ৰি কৰিছে, মোৰ মানে একদম চকু পানী ওলাই গ'ল। মোৰ মানে এনেকুৱা লাগিল যে মই ইয়াত কিয় বহি আছোঁ, মোৰো শিকিব মন, ময়ো তাত থাকিব লাগিছিল। সেইদিনাখন মই মাক কৈছোঁ যে মা আকৌ এবাৰ শিকিব পাৰিলে ভাল আছিলে, কিন্তু সেই কথাখিনি তাতেই মানে শেষ হৈ গ'ল আৰু, আকৌ পিছত সেইখিনি কথা নাই পতা। তাৰপিছত লকডাউনৰ সময়তো চবেই ভিডিঅ' বনায়, খুব ৰীল বনাইছিলোঁ। তেতিয়া মই আৰু নম্ৰতাই ৰীল এটা বনাইছিলোঁ ডান্সৰ, আৰু আমাৰ মানে এইটো আছে স্বভাৱ যে আমি কিবা এটা কৰিলে মেমক দেখাওঁ, আমাৰ মেমক দেখাওঁ। গতিকে তাই তেতিয়া সেই তাই আৰু মোৰ নাচটো মেমক দেখাইছিলে। তেতিয়া মেমে তাইক ক'লে আৰু যে হেৰি, তাইকো লৈ আহিবা তুমি স্কুললৈ, তাই ইমান ভাল নাচিছে, তেতিয়া লৈ আহিবা। তেতিয়া তাই মোক কৈছিলে, জান তোক আমাৰ মেমে এনেকৈ মাতিছে, তই আহিবিচোন আহিবি এনেকৈ খুব জোৰ কৰি ক'লে আৰু, তই আহিবি একো নহয়। যে মোৰ ভয়ো লাগিছে, যাম কিবা হয়, চিনিও নাপাওঁ। আৰু তেতিয়া এনেকুৱা, আৰু সেই সময়খিনিত মই কিন্তু বিচাৰি থকা নাছিলোঁ, মানে ক'ৰবাত শিকোঁ, ক'ত বা স্কুল আছে কি আছে বিচাৰি থকা নাই। সেইখিনি সময় মোৰ ওচৰলৈ ভগৱানে মানে মোক নিজে নিজে সেই সময়টোলৈ ঠেলি দিলে। তাৰপিছত মেমৰ ওচৰলৈ গ'লোঁ, লাহে লাহে মই এতিয়া মেমৰ লগত শিকি, তেখেতে মোক এতিয়াও পথটো দেখাই নি আছে। আৰু সত্ৰীয়া মই সেই এবছৰ মংগলদৈত যে শিকিছিলোঁ, সেইখিনি জাষ্ট মোৰ সেই চিনাকিটোহে, মই যে ক'লোঁ সেই চিনাকিটোহে হ'ল মই সত্ৰীয়াৰ লগত। কিন্তু সত্ৰীয়াৰ বিষয়ে মই ইমান একো গম পোৱা নাছিলোঁ বা বুজিও পোৱা নাছিলোঁ, তেতিয়া সৰু আছিলোঁ। গতিকে মোৰ এই সত্ৰীয়া জাৰ্ণিটোত আজি যে মোক ইয়ালৈ আপুনি মাতি আনিছে সত্ৰীয়াৰ লগত জড়িত বুলি, এই গোটেইখিনি আচলতে মোৰ গুৰুৰ ওপৰতেই যায়। তেখেতক মই যিটো গড মাদাৰ বুলি কয়, মই তেখেতক গড মাদাৰ বুলিয়েই কওঁ মোৰ, কাৰণ মই ভাবোঁ সেই সময়খিনিত মেমেও এগৰাকী শিষ্যা বিচাৰি থকা নাছিল যে শিষ্যা এগৰাকী লাগে মোক, বা ময়ো সেই সময়খিনিত বিচাৰি থকা নাছিলোঁ যে মোক গুৰু লাগে। কিন্তু কিবা প্ৰকাৰে মোৰ এনেকুৱা ফিল হয় ভগৱানে যেন আমাক মিলাই দিলে। এই মিলনটো মানে মোৰ সেইকাৰণে এনেকুৱা লাগে যেন আমাৰ ডেষ্টিনিয়ে আছিলে এইটো। সেইকাৰণে মই খুব ইমোশ্যনেল হওঁ সদায় মেমৰ কথা ক'লে বা জাৰ্ণিটোৰ কথা ক'লে। গতিকে আজি তেখেতৰ লগতে মই আছোঁ, আৰু এই পঢ়াৰ লগত মই আমি কেনেকৈ মেনেজ কৰোঁ সেই বস্তুটো আমাক মেমে শিকায়। আৰু মানে মই ভাবোঁ যে আমি বহুত ভাগ্যৱান আমি সকলো যে আমি মেমৰ নিচিনা এগৰাকী গুৰু পাইছোঁ, কাৰণ তেখেতে অকল নৃত্যটো আমাক শিকোৱা নাই, নৃত্যৰ লগতে জীৱনৰ কথা আমাক বহুত শিকাইছে। কেনেকৈ আমি জীৱনত আগুৱাই যাব লাগে, আমাৰ জীৱনৰ গুৰুত্বপূৰ্ণ কথাসমূহ কেনেকৈ আমি সকলো মেনেজ কৰিব লাগিব। এগৰাকী তুমি যেতিয়া নৃত্যশিল্পী হ'বা, এতিয়াও আমি শিকিহে আছোঁ, এগৰাকী শিল্পী হ'বৰ কাৰণে কি কি প্ৰয়োজন? অকল তুমি নৃত্যটো কৰিলেই নহ'ব, তুমি তাৰ লগত পঢ়া শুনা কৰিবই লাগিব, তুমি তাৰ লগত তোমাৰ নিজৰ কামখিনি কৰিবই লাগিব। কিন্তু সেইখিনি কৰিছোঁ মানে এনেকুৱা নহয় যে মোৰ নৃত্যলৈ সময় নাই, তুমি সেইখিনি মিলাবই লাগিব। তুমি যদি শিল্পী হ'ব বিচাৰা, তুমি যদি আৰ্টিষ্ট হ'ব বিচাৰা, গতিকে সেই কথাখিনি আমি মেমকো দেখিছোঁ, মেমে কেনেকৈ, আৰু মেমৰ লগত থকাটো মানে আমাৰ গুৰুগৃহত থকাৰ নিচিনা লাগে। যদিও আমি আমাৰ ঘৰতে থাকোঁ, কিন্তু আমি বেছি সময় মেমৰ লগতেই থাকোঁ। মেমে ভাত বনাই বনাই নাচ ভাবি থাকে, তেনেকৈ ধৰি লওক কাম কৰি কৰি আমাৰ লগত কথা পাতি থাকে, মেমৰ সেই লাইফষ্টাইলটো আমি দেখিছোঁ। গতিকে তাৰপৰাই আমি অনুপ্ৰেৰণা পাওঁ, ইনস্পায়াৰ হওঁ আমি মেমৰ পৰাই বহুত। গতিকে সেই পঢ়া শুনাৰ লগত মিলাই আমি নাচটো কেনেকৈ আগুৱাই নিম, নৃত্যটো বা আৰু বাকী যি আছে সকলোখিনি তেখেতে আমাক দেখুৱাই যায়, শিকাই যায়।
1: আপোনাৰ ব্যক্তিগত

0: জীৱনত তেনেকুৱা কোনো প্ৰত্যাহ্বান আহিছে নেকি, যে নৃত্য আৰু পঢ়া শুনা বা বিভিন্ন কাম কাজৰ মাজত কেতিয়াবা?
1: প্ৰত্যাহ্বান তেনেকৈ মই অনুভৱ কৰা নাই বৰ্তমানলৈকে, কাৰণ এতিয়াতো পঢ়িয়ে আছোঁ, গতিকে দিনত ক্লাছ কৰোঁ, সন্ধিয়া হ'লে মেমৰ ওচৰলৈ যাওঁ, আকৌ ৰাতি হ'লে আহি পঢ়া কাম কৰোঁ, আকৌ ধৰি লওক যিখিনি মেমে শিকালে সেইখিনি আহি পেলাই আকৌ আমি প্ৰেক্টিছ যিটো কৰোঁ, গতিকে প্ৰত্যাহ্বান মই এতিয়ালৈকে মই মোৰ ক্ষেত্ৰত অনুভৱ কৰা নাই। পৰীক্ষা ক্ষেত্ৰত হ'লেও আমাৰ ধৰি লওক আগতে অলপ চলপকৈ চাই থওঁ, পঢ়ি থওঁ, বা পৰীক্ষাৰ আগত মেমেও আমাক প্ৰেছাৰ নকৰে, সেইখিনি সময়ত প্ৰেছাৰ নিদিয়ে যে নাচিবই লাগিব নাচিবই লাগিব, কিন্তু আমি সেইটো এতিয়া মোৰ অনুভৱ হৈছে আমি শিকি গৈছোঁ যে কেনেকৈ পঢ়াৰ লগত নৃত্যটো আমি বজাই ৰাখিব পাৰোঁ। গতিকে মই সেইটো প্ৰত্যাহ্বান এতিয়ালৈকে অনুভৱ কৰা নাই। ভৱিষ্যতে হয়তো যেতিয়া অলপ চাকৰিৰ কথা আহিব পাৰে, হয়নে, যেতিয়া আকৌ আমি অলপ কেৰিয়াৰ অৰিয়েণ্টেড কথালৈ যাম, তেতিয়া হয়তো ক'ৰবাত নহয় ক'ৰবাত মই অলপমান সময়ৰ সেইখিনিত প্ৰত্যাহ্বান দেখিব পাৰোঁ, কিন্তু বৰ্তমানলৈকে
0: অহা নাই। আৰু যিখিনি সময় এই সময়খিনিত যি কথা আপোনাৰ পৰা শুনিলোঁ, যিদৰে আপুনি সকলো কথা আমাক ভালদৰে বুজাই দিলে, এই কথাখিনি শুনি আমাৰো এনেকুৱা ভাৱ হোৱা নাই যে কেতিয়াবা প্ৰত্যাহ্বানে আপোনাক নৃত্যৰ পৰা একাষৰীয়া কৰি পঠাব বা পঢ়া শুনা চাকৰিৰ পৰা একাষৰীয়া কৰি পঠিয়াব। গতিকে এই যাত্ৰা এনেদৰে অব্যাহত থাকিব আপোনাৰো, আমি তাৰে কামনা কৰিম। এতিয়া জানিব বিচাৰিম, সত্ৰীয়া নৃত্য কৰে আপুনি, আমি গম পালোঁ, সত্ৰীয়া সংস্কৃতিৰ লগতে এতিয়া জড়িত হৈ আছে, কিন্তু ইয়াৰ বাহিৰেও আপুনি কি কৰি ভাল পায় বা আজৰি সময়ত আপুনি কেনেকৈ কটাব বিচাৰে বাৰু?
1: নৃত্য আচলতে মই এইটো আকৌ এবাৰ এটা কথা কওঁ, সৰু কালৰ পৰাই মই টানি আনিছোঁ দেই। সৰুতে মই নাচি যে ভাল পাওঁ সেইটো মানে মই গম নাপাওঁ, মই এনে ধৰি লওক নাচি থাকোঁ বা মোৰ সেই গাত ক'ৰবাত নহয় ক'ৰবাত নাচটো আছে, সেইটো মাহঁতে বা বাহঁতে দেখা পায়, কিন্তু মোৰ সৰুৰ পৰা ইণ্টাৰেষ্ট খুব বেছি মানে অভিনয়, মই নাটক বিৰাট ভাল পাওঁ, আগতে চিৰিয়েল চালোঁ, মই এতিয়া বাহঁতে জোকাই চিৰিয়েলখন চাই থাকোঁ নহয় মাহঁতৰ লগত, ধৰি লওক চিৰিয়েলখন শেষ হ'ল তাৰ পিছৰখিনি মই ভাবি ভাবি এক্টিং কৰি খেলোঁ, মানে সেইটো খেলি থাকোঁ অকলে অকলে, মোক কোনো লগ নালাগে, মই সেই খেলোঁতে সেই সৰুৰ পৰাই মই কিবা নাটক কৰি থাকোঁ নিজে নিজে, গতিকে সেই অভিনয়ত মোৰ এটা বিৰাট ৰাপ এটা আছে সৰুৰ পৰাই, কিন্তু মই কেতিয়াও আনুষ্ঠানিকভাৱে শিকা নাই, সুযোগ পোৱা নাই, মানে সুযোগ বিচাৰিলে পালোহেঁতেন কিজানি, কিন্তু কেতিয়াও ময়ো আগবঢ়া নাই সেইটো হয়, কিন্তু এতিয়া কটনলৈ অহাৰ পাছত কটনত মই বহুতখিনি সুযোগ পাইছোঁ নাটক শিকিবলৈ, তাতে নাটক প্ৰথম শিকিছোঁ কৰিছোঁ, আৰু তাৰ পাছত ৰিচেণ্টলি মই অবিনাশ ছাৰৰ লগতো এখন নাটক কৰিলোঁ, তেনেকৈ গুণাকৰদেৱ গোস্বামী ছাৰৰ লগতো মই এখন নাটক কৰিলোঁ, গতিকে নাটকটো মই শিকিবলৈ খুব ইচ্ছা কৰোঁ আৰু মোৰ খুব এটা ৰাপ আছে, আৰু লগতে এতিয়া যিহেতু সত্ৰীয়া নৃত্য কৰি আছোঁ তাৰ লগতে আমি খোলটো লাহেকৈ শিকিবলৈ আৰম্ভ কৰিছোঁ, কাৰণ তাল মান সেইখিনি আমাৰ খুবেই প্ৰয়োজন, গতিকে নৃত্যৰ লগতে খোলটো যদি অলপ অলপ শিকি থাকিব পাৰোঁ তেতিয়া ভাল বুলি ভাবোঁ, সেইকাৰণে খোলটো আৰম্ভ কৰিছোঁ শিকা।
0: নাটকৰ কথা ক'লে, লগতে অভিনয়ৰ সেই ধাউতিটোৰ কথা ক'লে আমাক, লগতে এতিয়া ক'লে খোলৰ কথা, খোল শিকি থকাৰ কথা, গতিকে আমি এই সুযোগ কেতিয়াও হেৰুৱাব নিবিচাৰোঁ, খোলটো আনিছে গতিকে আমি শুনিব বিচাৰিম খোল বাদন।
1: হয়, খোলটোৰ বজোৱাৰ আগতেই মই দুটামান কথা কৈ দিওঁ, খোলটো যিহেতু মই শিকি আছোঁ গতিকে খুব বেছি পাৰফেক্টলিটো বজাবলৈ পৰাগৈ নাই, কিন্তু শিকি আছোঁ যিহেতু অকণমান, আমাক মই এতিয়া খোলৰ শিক্ষা গ্ৰহণ কৰি আছোঁ শ্ৰী পংকজ বৰুৱা ছাৰৰ তত্বাৱধানত, গতিকে তেখেতে শিকোৱা শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ পৰিতালখন মই অকণমান বজাই দিছোঁ।
0: ঠিক আছে।

0: এইটো পৰিতালৰ গামান আৰু ঘাটটো মই বজালোঁ বৰ্তমান।
1: আচলতে সঁচাকৈ মহাপুৰুষ গুৰু দুজনাই দি যোৱা আমাৰ এই অনবদ্য সৃষ্টি।

0: আমি নৱপ্ৰজন্মই যদি জীয়াই নাৰাখোঁ তেনেহ'লে কোনে জীয়াই ৰাখিব? এই কথাটো মানি চলি ইমান সুন্দৰকৈ সত্ৰীয়াৰ চৰ্চা অব্যাহত ৰাখি প্ৰত্যেকটো বস্তু শুদ্ধ ৰূপত জানিবলৈ, বুজিবলৈ, বজাবলৈ, লগতে নৃত্য কৰিবলৈ ইমান সুন্দৰকৈ চৰ্চা অব্যাহত ৰাখিছে, তাৰ বাবে আপোনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পুনৰবাৰ কৈছোঁ যে আমি যদি জীয়াই নাৰাখোঁ মহাপুৰুষীয়া এই সংস্কৃতি কোনে জীয়াই ৰাখিব? গতিকে ভাল লাগিলে। মহাপুৰুষীয়া কথা যিহেতু আহি আছে, গতিকে সাহিত্য সংস্কৃতি মহাপুৰুষীয়া শুদ্ধ ৰূপত জীয়াই ৰাখিবৰ বাবে নৱপ্ৰজন্ম হিচাপে কি কৰা উচিত আমি জানিব বিচাৰিম আপোনাৰ ধাৰণাৰে।
1: প্ৰথমে আচলতে আমি বস্তুটো জনাৰ, বুজাৰ খুবেই দৰকাৰ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক যিখিনি দি থৈ গৈছে এটা বিশাল ভাণ্ডাৰ। তেওঁ জীৱনকালত কৰা যিখিনি সৃষ্টি সেইখিনি আমাৰ জীৱনকালত আমি শিকি শেষ কৰিব নোৱাৰোঁ, ইমান এটা ডাঙৰ ভাণ্ডাৰ তেওঁ আমাক দি থৈ গৈছে। অকল সত্ৰীয়া বুলি ক'লে অকল নৃত্যটো নহয়, সত্ৰীয়া বুলি ক'লে অকল সংগীত নহয়, গীত নহয়, তাত সাহিত্য বহুত আছে। যিটো আপুনি ক'লে মহাপুৰুষে সাহিত্য, তাত বহুত সাহিত্য আছে, আমি সেইখিনি পঢ়ি তাৰ বিষয়ে জানি সেইখিনি আচলতে এটা বহুত ডাঙৰ বিশাল এটা বিষয়। গতিকে সেইখিনি শিকাৰ প্ৰথমতে ইচ্ছাটো আমাৰ নতুন প্ৰজন্মৰ সেইটো থকাটো উচিত। আৰু মই ভাবোঁ যে এতিয়া আমাৰ যিখিনি উঠি অহা ল'ৰা ছোৱালী তেওঁলোকে নৃত্য শিক্ষাৰ ক্ষেত্ৰত মই ভাবোঁ অভিভাৱকসকলেও সত্ৰীয়াটো প্ৰাধান্য দিছে। তেওঁলোকে এতিয়া মোৰ বহুত সৰু সৰু ল'ৰা ছোৱালী আমাৰ মেমৰ ডান্সৰ স্কুলত, অভিনয় ছ'চাইটি যিখন আমাৰ স্কুলৰ নাম, তাতেও আমি দেখোঁ একেবাৰে সৰু মাত ফুটিছে তেনেকুৱা ল'ৰা ছোৱালীও আহে শিকিবলৈ। গতিকে সেইটো ভাল লাগে দেখি যে অভিভাৱকসকলেও আগুৱাই দিছে সত্ৰীয়া নৃত্যটো বা সত্ৰীয়াৰ বিষয়ে, সত্ৰীয়া সংস্কৃতি আচলতে আমাৰ গোটেই সংস্কৃতিটো শিকাৰ বাবে তেওঁলোকক আগুৱাই দিছে। কিন্তু তাৰ উপৰিও এনেকুৱা বাধ্যবাধকতা নাই যে অকল সত্ৰীয়া নৃত্য কৰা সকলেহে বা সত্ৰীয়া বা বৰগীত গোৱাসকলেহে যে সত্ৰীয়া সংস্কৃতিটো জনা উচিত বা সেইখিনি আগুৱাই নিয়া উচিত। এই যিটো দায়িত্ব, সেই দায়িত্ব আমাৰ নৱপ্ৰজন্ম সকলোৰে আছে। সাহিত্যৰ লগত জড়িত তেওঁলোকেও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই সৃষ্টিখিনি জনাটো উচিত, হয়নে? তেনেকৈ আমাৰ যিখিনি ইতিহাসৰ ল'ৰা ছোৱালী আছে তেওঁলোকেও জনাটো উচিত। তেনেকৈ প্ৰত্যেকটো বিষয়তে আচলতে আমি জনাটো উচিত। আৰু বিষয় নহ'লেও আমাৰ নিজৰ সংস্কৃতিটো ধৰি ৰাখিবলৈ আচলতে নৱপ্ৰজন্মটো বিৰাট এটা দৰকাৰী কথা। এতিয়া আমি যিটো কওঁ যে বাহিৰৰ সংস্কৃতিটো আদৰি লোৱাটো বেয়া কথা নহয়, কিন্তু তাৰ লগতে নিজৰ সংস্কৃতিটো ধৰি ৰাখি সেইটো জানি, তাক জানিব চেষ্টা কৰি বুজি, সেই আমাৰ নিজৰ যিটো আমাৰ পৰিচয় তাক আগুৱাই নিয়াটো আমাৰ কৰ্তব্য। গতিকে মই ভাবোঁ যে আমি যেতিয়া এনেকুৱা বহুত, এতিয়া আৰু আপোনালোকেও দেখিবলৈ পায় ছ'চিয়েল মিডিয়াতো বহুত আছে, বাহিৰত ফৰেন কাণ্ট্ৰিবিলাকতো আমাৰ সত্ৰীয়াটো বা আমাৰ সত্ৰীয়া সংস্কৃতি, অসমীয়া যিটো আমাৰ সংস্কৃতি, সেইটো বহুত প্ৰচাৰ হয়। আমাৰ তাতে থকা যিখিনি অসমীয়া মানুহ তেওঁলোকে খুব জানিবলৈ চেষ্টা কৰে, আৰু তাতে থকা নন এছামিজ যিখিনি আছে, অনা অসমীয়া, তেওঁলোকেও জানিব চেষ্টা কৰে। গতিকে আমি যদি জীয়াই নাৰাখোঁ তেতিয়াহ'লে সেই বস্তু আমি উলিয়াই কেনেকৈ লৈ যাম? আৰু মই ভাবোঁ যে আমি যদি আমাৰ ৰুটছখিনি পাহৰি যাওঁ তেতিয়াহ'লে আমি ক'ৰবাত হেৰাই যাওঁ। আজি কিবা এটা বস্তু ট্ৰেণ্ড এটা আহিছে, আমি ট্ৰেণ্ডটো ফ'ল' কৰি কিবা এটা বস্তু ভাল পাইছোঁ, সেই বস্তুটো কিন্তু সদায় চিৰকালৰ বাবে নহয়। চিৰকালৰ বাবে আমি আমাৰ পৰিচয়টো ধৰি ৰাখিব লাগিব। গতিকে তাৰ বাবে আমি আমাৰ সংস্কৃতিটো জনাটো দৰকাৰ। আৰু আমি যদি আজি বাহিৰত যাওঁ, সেই তাৰে মানুহসকলে যদি আমাক সোধে তুমি ক'ৰ পৰা আহিছা, তোমাৰ সংস্কৃতিটোৰ বিষয়ে কোৱা, আমি যদি তেতিয়া নাজানো ক'বলৈ, সেইটো আমাৰ বাবে লাজৰ কথা হ'ব। গতিকে মই অনুৰোধেই কৰিছোঁ আজি ইয়াৰ পৰাই যে সকলো, আচলতে আমাৰ অভিভাৱকসকলৰো এইটো এটা দায়িত্ব যে নিজৰ ল'ৰা ছোৱালীক আমাৰ সংস্কৃতিৰ বিষয়ে জনোৱাটো। যদিও ইংলিছ মিডিয়ামত পঢ়োৱা, আৰু ইংলিছ মিডিয়ামতো হয়, ময়ো ইংলিছ মিডিয়ামত পঢ়া, মই কোৱা নাই সেইটো, কিন্তু তথাপি কিছুমান হয়তো স্কুলত নহ'বও পাৰে। গতিকে অভিভাৱকসকলৰো সেইটো এটা দায়িত্ব যে ল'ৰা ছোৱালীক শিকোৱাটো আমাৰ সংস্কৃতিৰ বিষয়ে। অকল স্কুলত দি দিলে সেইখিনিতে দায়িত্ব শেষ হৈ নাযায় বুলি মই ভাবোঁ। গতিকে আমাৰো এতিয়া আমি ডাঙৰ হৈছোঁ, ছ'চিয়েল মিডিয়া আজিকালি সকলো বস্তুৱেই এভেইলেবল, গতিকে নিজেই নিজৰ সংস্কৃতিটোৰ বিষয়ে জানিব চেষ্টা কৰাটো মই ভাবোঁ এটা পাৰ্ট।
0: আৰু সেইকাৰণে আচলতে কোৱা যায় শিপাক পাহৰি কোনো কাম কৰিলে আচলতে সেই কামটো কেতিয়াও সফল নহয়,
1: একেবাৰে
0: শিপাক খামুচি আমি ধৰিবই লাগিব, শিপাডালক লৈহে আমি আগুৱাই যাব পাৰিম, তাৰ পাছতহে আমাৰ গছজোপা হ'ব, ঠাল ঠেঙুলি হ'ব। গতিকে সকলোখিনি আদৰি লোৱাটো, আমাৰ পৰিচয়টো লৈ আমি গৌৰৱ অনুভৱ কৰা

0: কৰাটো আমাৰ দায়িত্ব, আমাৰ কৰ্তব্য। গতিকে এই ক্ষেত্ৰত ইমান সুন্দৰ এটা মতামত আগবঢ়োৱাৰ বাবে আচলতে সঁচাই ভাল লাগিছে, আমি সুখী অনুভৱ কৰিছোঁ, লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া জানিবলৈ চেষ্টা কৰিম যে আপুনি যিহেতু নৃত্যৰ লগত জড়িত, বৰ্তমান অসমতে নৃত্য বিভিন্ন ঠাইত কৰিছে নে বাহিৰতো আপুনি গৈছে?
1: নাই, অসমৰ বাহিৰতো আমি নৃত্য প্ৰচাৰ কৰিছোঁ। মোৰ গুৰুৰ সৈতে মই বিভিন্ন জেগাত গৈছোঁ সত্ৰীয়া নৃত্য পৰিৱেশন কৰিবলৈ। অলপতে আমাৰ যিটো AI সামিট হ'ল দিল্লী, তাতেও আমি সত্ৰীয়া নৃত্য কৰি আহিছোঁ। লগতে বিভিন্ন ঠাইত তেনেকৈ কুম্ভমেলাত আমি কৰিছোঁ সত্ৰীয়া নৃত্য আমাৰ গুৰুৰ লগত। গতিকে বিভিন্ন জেগাত ক'ৰবাখিনিত মই নিজেও গৈছোঁ, ক'ৰবাখিনিত হয়তো মই নাই যোৱা, মোৰ গুৰুৱে গৈছে, কিন্তু সত্ৰীয়াটো তেনেকৈ চলি আছে। অকল আমাৰ অসম বা ভাৰততে নহয়, ভাৰতৰ বাহিৰতো বিভিন্ন দেশত সত্ৰীয়াটো এতিয়া প্ৰচাৰ হৈ আছে।
0: জানিব চেষ্টা কৰিম, যেতিয়া বাহিৰলৈ যোৱা হয় নৃত্যৰ বাবে, যেতিয়া অসমক প্ৰতিনিধিত্ব কৰি যোৱা হয়, অসমৰ কথা সুধিলে অসমৰ কথা কেনেদৰে প্ৰকাশ কৰিব মন যায় বা মনলৈ কেনেকুৱা ভাৱ আহে বাৰু? যেতিয়া বেলেগে অসমখনৰ কথা সুধে, যেতিয়া সত্ৰীয়া নৃত্যটোৰ বিষয়ে জানিবলৈ চেষ্টা কৰে, তেতিয়া
1: বিৰাট ভাল লাগে আচলতে। সেই এই প্ৰশ্নটিৰ পৰা মোৰ এটা কথা মনলৈ আহিছে, আমি এবাৰ যেতিয়া কুম্ভমেলাত গৈছিলোঁ, আমি ঠিক নৃত্য প্ৰদৰ্শন কৰি নামিছোঁ আমি মঞ্চৰ পৰা, তেতিয়া আমাৰ ওচৰলৈ মহাৰাষ্ট্ৰৰ মুম্বাইৰে হ'ব দেই, মুম্বাইৰ মানুহ কেইগৰাকীমান আহিছে আৰু তেওঁলোকে মানে ইমান ফূৰ্তি পাইছে, তেওঁলোকে মানে কান্দিছে আৰু আহিছে আমাৰ ওচৰত, সেইবিলাক কৈছে ইমান ভাল লাগিল, আজি প্ৰথম এনেকুৱা এটা বেলেগ এটা দেখিছোঁ সত্ৰীয়া। ভাৰতনাট্যম বা কথক হয়তো দেখি থাকে, কিন্তু সত্ৰীয়াটো যদিও প্ৰচাৰ হৈ আছে, হয়তো সকলো মানুহে নাই পোৱা এতিয়া বস্তুটো, গতিকে তেওঁলোকে দেখি ইমান ভাল পাইছে। আৰু মই এই কথাটো খুব ছাৰপ্ৰাইজিং হয়, মই আচৰিত পাওঁ যে আমাৰ সত্ৰীয়া নৃত্যটো বা সত্ৰীয়া যিখিনি আমাৰ কণ্টেণ্ট বিষয়, সেই বিষয়খিনি বুজিবলৈ খুব সহজ, খুবেই সহজ। আমি এতিয়া কৃষ্ণৰ লীলা যেতিয়া দেখুৱাই আছোঁ, তাত আমাৰ যিখিনি বৰগীত বাজি আছে বা যিখিনি আমাৰ মিউজিক, আমাৰ যিটো সংগীত, সেই সংগীতখিনি বুজি আমাৰ যিখিনি অভিনয়, আমাৰ যিটো নৃত্য, সেই নৃত্যটো সকলোৱে আদৰিবলৈ সহজ পায়। গতিকে সেইকাৰণে মই ভাবোঁ যে বাহিৰতো আমি যেতিয়া নৃত্য প্ৰদৰ্শন কৰিবলৈ যাওঁ, আমাৰ অডিয়েঞ্চখিনিয়ে খুব সহজতে বস্তুটো ল'ব পাৰে, আৰু আমাৰ ওচৰলৈ যেতিয়া আহে তেওঁলোকে আৰু সেই বস্তুটো জানিবলৈ ইচ্ছা কৰে যে বস্তুটো ক'ৰ হয়, কেনেকৈ হয়, মানে ইমান ধুনীয়া, ইমান বুজি, আৰু যিকোনো বস্তু এটা বুজি পালে সেই বস্তুটো জানিবলৈ বেছিকৈ মন যায়। কিবা এটা যদি আমি বস্তু বুজি পোৱা নাই, তেতিয়াহ'লে হয়তো ইমান গুৰুত্ব নিদিব পাৰে, কিন্তু সত্ৰীয়া বস্তুটো, যদি মই অকল সত্ৰীয়াৰ কথা ক'ব যাওঁ, ইমান সুন্দৰ আৰু ইমান সহজ বুজিবলৈ যে আমি সেই ৰেছপন্সটো খুব ভাল পাওঁ। আৰু অসমৰ কথা লাহেকৈ তেনেকৈ কোনেও অসমৰ কথা জানিবলৈ নাহে, আজিকালি চবেই গম পাইছে, অসমৰ কথা চবেই গম পাইছে, কিন্তু সেই যেতিয়া অসমক প্ৰতিনিধিত্ব কৰিবলৈ যাওঁ, খুব গৌৰৱ অনুভৱ কৰোঁ। আৰু সত্ৰীয়াটো নাচি মঞ্চৰ পৰা নামি আহিলে নিজকে বিৰাট ভাল লাগে যে মহাপুৰুষজনে আমাক ওপৰৰ পৰা আশীৰ্বাদ দি আছে।
0: যেতিয়া বাহিৰলৈ যোৱা হয় বা অসমৰো বিভিন্ন ঠাইলৈ যোৱা হয়, তোমালোকে বৰ্তমান এই সাধনা অব্যাহত ৰাখিছা, চৰ্চা অব্যাহত ৰাখিছা, গতিকে কেতিয়াবা অসুবিধাৰ সন্মুখীন হৈছা নেকি এই ক্ষেত্ৰত, যিহেতু দূৰ দূৰণিলৈ যোৱা হয় বা অসমৰে বিভিন্ন ঠাইলৈ যাবলৈ, এতিয়া গুৱাহাটীৰ পৰা যাবলৈও বেলেগ এখন জিলালৈ, তেতিয়াই কেতিয়াবা অসুবিধাৰ সন্মুখীন হৈছে নেকি বিভিন্ন ক্ষেত্ৰত?
1: দূৰলৈ যাবলৈ অসুবিধাৰ সন্মুখীন হোৱা নাই তেনেকে, কাৰণ সেইখিনি আচলতে এতিয়া আমি যিটো পৰ্যায়ত আছোঁ, আমি এতিয়াও শিষ্যা, গতিকে যিখিনি অসুবিধা মই সেইকাৰণে সেইটো বিষয়ে বহুতকৈ ক'ব নোৱাৰিম চাগে, কাৰণ সেইখিনি অসুবিধা অলৰেডি আমাৰ গুৰুৱে সেইখিনি ছল্ভ কৰে বা তেখেতে সেইখিনি সমাধা কৰি আমাক আচলতে সেইখিনি কেতিয়াও এতিয়ালৈকে ফেচ কৰিব দিয়া নাই। কিন্তু মই এইখিনিত এটা কথা ক'ব বিচাৰোঁ যে বাহিৰত আমাৰ নাচটো যিমান, আমাৰ নৃত্যটো, আমাৰ সংস্কৃতিটো যিমান চেলিব্ৰেট কৰে, সিমান হয়তো আমাৰ অসমতে অলপ কম। আমাৰ অসমত হয়তো যিটো শাস্ত্ৰীয় নৃত্য, সেই শাস্ত্ৰীয় নৃত্যক লৈ সাধনাটো অলপ কম কম যেন মোৰ অনুভৱ হয়। সেই বস্তুটোত, সেই ক্ষেত্ৰটোত মই ভাবোঁ যে চৰকাৰে হয়তো আৰু বহুতখিনি কাম কৰিব পাৰে, কাৰণ বাহিৰত এতিয়া আমি যেতিয়া যাওঁ, যিবিলাক মিউজিক ফেষ্টিভেল হয় বা ডান্স ফেষ্টিভেল হয়, সেইখিনি বেছিভাগে চৰকাৰী ডান্স ফেষ্টিভেল থাকে, তাৰ গভমেণ্টে কৰে, ধৰি লওক এতিয়া আমি খাজুৰাহত যাওঁতে খাজুৰাহ ডান্স ফেষ্টিভেল, তাত গভমেণ্ট জড়িত হৈ থাকে, তেনেকুৱা ধৰণৰ কিছুমান ইনিচিয়েটিভ, তেনেকুৱা ধৰণৰ অনুষ্ঠান আমাৰ অসমতো হয়তো পাতিব পাৰে। সেই ক্ষেত্ৰত যদি আৰু অলপ চৰকাৰে বা এই গোটেই বিষয়টোৰ লগত জড়িত সকলে যদি বিষয়ববীয়াসকলে যদি অলপ

0: চিন্তা সাধনা কৰে মোৰ মতে আৰু অলপ আমি আগুৱাই নিব পাৰিম গোটেই সংস্কৃতিটো। কিন্তু তেনেকৈ দূৰলৈ যোৱাৰ ক্ষেত্ৰত বা অহাৰ ক্ষেত্ৰত আমাক সমস্যাৰ সন্মুখীন হ'বলৈ এতিয়ালৈকে দিয়া নাই। এইখিনি কিবা যদি সমস্যা হয় সেই সমস্যাখিনি আমাৰ গুৰুসকলে সমাধান কৰি আমাক লৈয়ে যায়। গতিকে হয়তো ডাঙৰ হ'লে আমি সেইখিনি বস্তু বুজি
1: পাওঁ, এটা ভাল লগা কথা আছে।
0: হয় হয়,
1: আৰু সৰুৰ পৰা যিহেতু এই ক্ষেত্ৰতে জড়িত হৈ থকা গম পাইছো, মাজত কিছুমান প্ৰত্যাহ্বান আহিব পাৰে, মাজত অলপ গেপ পৰিব পাৰে, তথাপিও এই ক্ষেত্ৰতে বৰ্তমান চৰ্চা অব্যাহত ৰাখিছে আপুনি। গতিকে এটা কথা আমি জানিব চেষ্টা কৰিম, প্ৰথম যেতিয়া আমি সত্ৰীয়া নৃত্য শিকো তেতিয়া মূল সত্ৰীয়া নৃত্যৰ ভেটিয়ে হৈছে মাটি আখৰা। মাটি আখৰা আমি শিকো, শিকিব গুৰুসকলেও সকলোকে শিকাবলৈ চেষ্টা কৰে, সকলোৱে শিকায়। আৰু সেই মাটি আখৰা আৰু বৰ্তমান বিশেষকৈ সেই আগৰ পৰা চলি অহা যি যোগাসন, বৰ্তমান যোগাসন আৰু মাটি আখৰা, এই দুইটাৰ মাজত এক এৰাব নোৱাৰা সম্পৰ্ক। গতিকে যোগাসন আৰু মাটি আখৰা বস্তুটো দুইটাই এটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ দৰে, এই ক্ষেত্ৰত কি ক'ব আপুনি?
0: হয়, এইটো আচলতে সেইটো মই যিটো ক'লো, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰোঁতে আটাইখিনি দিশ ইমান ভালকৈ চালি জাৰি চাই এই এটা জীৱনকালতে। আমিও এতিয়া তেখেতো আমাৰ নিচিনা নহয়, তেখেত বাৰু ভগৱানৰ ৰূপ আছিলে, কিন্তু তথাপি তেখেতো মানুহেই আছিল। কিন্তু এতিয়া আমি কিবা এটা কৰিব গ'লে হয়তো কোনোবাখিনিত আমি ৰৈ যাওঁ, কোনোবা ক্ষেত্ৰত আমাৰ কিবা এটা বস্তু এৰ খাই যায়, কিন্তু তেওঁৰ কথা ভাবিলে আচৰিত লাগে যে সকলোখিনি দিশ তেওঁ ইমান ভালকৈ সামৰি পেলাই এই সংস্কৃতিটো আচলতে সৃষ্টি কৰিছিলে, গোটেই আমাৰ মহাপুৰুষীয়া যিটো সংস্কৃতি, যে তেখেতে যোগাসনৰ পৰা আৰম্ভ কৰি আমাৰ জীৱনটো, আমাৰ লাইফষ্টাইলটো কেনেকৈ ভাল কৰিব পাৰি। সেইটো সময়ত হয়তো এতিয়া কানেক্টিভিটি যেনেকুৱা তেনেকুৱা আগতে নাছিলে, গতিকে যোগাসন আমাৰ ইয়াৰে গাঁৱে ভূঞে মানুহ কিমান অৱেৰ আছিলে সেইটো আমি নাজানো। গতিকে তেওঁ গোটেই ভাৰতত তেওঁ ঘূৰি তেখেতে সকলোৰ পৰা জ্ঞান আনি তেখেতে যে আমাৰ অসমত এটা অসমীয়া সংস্কৃতিৰ নতুন সৃষ্টি, য'ত তেওঁ যোগাসন, নৃত্য, অভিনয়, ভাওনা, নাটক আছে আমাৰ, সকলোখিনি সামৰি তাতে সাহিত্য লগাই কেনেকৈ আমাৰ এই লাইফষ্টাইলটো আৰু আগুৱাই নিছে। আমাক হয়তো আমি পিছপৰি আছিলোঁ চাগৈ সেইটো সময়ত বাকী দেশসকলৰ লগত, কিন্তু আমাক যেনেকৈ আগুৱাই আনিলে সেইটো আচলতে এটা বিৰাট ভাবিবলগীয়া কথা। গতিকে হয়, যোগাসনৰ ইপিঠি সিপিঠি বুলি যিটো আপুনি ক'লে, মাটি আখৰা কৰি থাকিলে আমাৰ বডিত ফ্লেক্সিবিলিটি বাঢ়ে, আমাৰ নৃত্যত লগতে আমাৰ স্বাস্থ্যৰ কাৰণেও বহুত ভাল হয়। গতিকে মই ভাবোঁ যে মাটি আখৰাটো সকলোৱে কৰাটো উচিত, আৰু যোগাসনত হয়তো ক'ৰবাত নহয় ক'ৰবাত কিছুমান বস্তু নোৱাৰিব পাৰে বা অলপ যিটো আমি কওঁ ব'ৰ লাগি যাব পাৰে, কিন্তু মাটি আখৰাত আমাৰ মিউজিক আছে, আমাৰ বোল আছে, তাল আছে, গতিকে সেইটো কৰিবলৈও মানুহৰ ভাল লাগে। গতিকে এইটো বিৰাট এটা ইণ্টাৰেষ্টিং বস্তু যে ইমান ধুনীয়াকৈ তেখেতে মানুহবিলাকৰ মাজত প্ৰচাৰ কৰিছিলে বস্তুটো, যে কেনেকৈ এনজয় কৰিব পাৰোঁ আমি কেনেকৈ বস্তুবিলাক, সেইটো সঁচাকৈ বিৰাট ভাল লগা কথা।
1: নৃত্যৰ মাজেৰে সেই স্বাস্থ্যৰ ক্ষতি নোহোৱাকৈ নৃত্য কৰি লগতে আনন্দত সেই নৃত্যটো কৰি মাটি আখৰা কৰি গোটেই বস্তুখিনি সামঞ্জস্য কৰি কেনেধৰণে তেতিয়াই তেওঁ এই সৃষ্টিটো কৰিছিল, আচলতে সঁচাই এক মানে এতিয়া আমি যদি এই পৰিস্থিতিত থাকি সেই সময়ৰ কথা ভাবোঁ, আপুনি যিহেতু অলপ আগত ক'লে যে এই জীৱনকালত, আমাৰ জীৱনকালত তেওঁ যিমানখিনি কৰি থৈ গ'ল সেইখিনি আমাৰ শিকাই নহ'ব, শেষ নহয়। গতিকে ঠিক তেনেকুৱা ধৰণৰে কিছুমান কথা, কিছুমান প্ৰসংগ আহি যায়। যিহেতু আপুনি নাটকৰ কথাও ক'লে, মহাপুৰুষীয়া যি নাটক আছে, আৰু যিমানখিনি জানো সত্ৰীয়া নৃত্যৰ লগত, সত্ৰীয়া নৃত্যৰ লগত সেই মহাপুৰুষীয়া নাটকৰ যিসমূহ গীত আছে এই গীতৰ এক সম্পৰ্ক গভীৰ, গতিকে এই ক্ষেত্ৰত কি ক'ব?
0: হয়, আমাৰ বেছিভাগ সত্ৰীয়াৰ যিখিনি আমি শুদ্ধ নাচ বুলি কওঁ, সেই শুদ্ধ নাচখিনি আমাৰ ভাওনাৰ পৰাই অহা, যেনেকে গোপী নাচ হ'ব পাৰে, তেনেকে আমাৰ গোসাঁই প্ৰৱেশৰ নাচ, ঝুমুৰা, এইসকল আমাৰ সেই অংকীয়া তাঁতৰ পৰাই অহা, বা ঝুমুৰা শ্ৰী শ্ৰী মাধৱদেৱে লিখা ঝুমুৰা নাটৰ পৰা অহা। গতিকে মানে এই নৃত্যখিনিহে আমাৰ ভাওনাৰ লগত একেবাৰে ওতঃপ্ৰোতভাৱে জড়িত, একেবাৰে ভিতৰুৱা এটা ভাগ, নৃত্যখিনি আমাৰ নাটকৰ ভাওনাৰ এটা ভাগ। গতিকে ভাওনার সেই গীতসমূহ নোহোৱাকৈ ভটিমা আমাৰ আছে, ভটিমা নোহোৱাকৈ আমাৰ সদায় নৃত্যটো আধৰুৱা আচলতে। আৰু এতিয়া ধৰি লওক আমাৰ যিসকল

0: বৰগীতসমূহ আছে, আমাৰ মহাপুৰুষ দুজনাই লিখি থৈ যোৱা বৰগীতসমূহ আছে, সেই বৰগীতসমূহতো আমি কৰোঁ। কিন্তু আমাৰ যিটো ভেটি, মূল ভেটিটোৱেই আমাৰ ভাওনাৰ লগত, ভাওনাৰ পৰা
1: জড়িত আৰু অহা। জানি খুব বেছি ভাল লাগিল, আৰু ইমানখিনি কথা আপুনি কৈছে যে মাজতে গেপ হৈছে, এতিয়া আকৌ নতুনকৈ শিকি আছে, এই শিকা সময়খিনিত বিভিন্ন ঠাইত আপুনি অনুষ্ঠান পৰিৱেশন কৰিছে, বিভিন্ন ঠাইত আপুনি গৈছে, গতিকে এইখিনি সময়তে ইমান সুন্দৰকৈ আপুনি সকলো জ্ঞান শুদ্ধ ৰূপত আহৰণ কৰি ইমান সুন্দৰকৈ আজি প্ৰকাশ কৰিছে, সঁচাকৈ আমাৰ বহুত বেছি ভাল লাগিছে। এতিয়া ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে কিছু জানিব চেষ্টা কৰিম আপোনাৰ।
0: হয়, ভৱিষ্যত পৰিকল্পনা যদি মই প্ৰথমতে পঢ়া শুনাৰ ফালৰ পৰা যদি কওঁ, এতিয়া পঢ়া শুনাখিনি অব্যাহত আছে, সেইখিনি কৰিব লাগিব, গ্ৰেজুৱেশ্যনৰ পিছত মাষ্টাৰ্ছ কৰিম, তাৰপিছত চাকৰি চাওঁ। আৰু নৃত্যৰ ক্ষেত্ৰত বা সংস্কৃতিটোৰ ক্ষেত্ৰত যদি কওঁ, প্ৰথমতে মই ভাবোঁ এতিয়া শিকা বহুত প্ৰয়োজন, এতিয়া শিকিবলৈ আৰু বহু বাকী আছে। আৰু শাস্ত্ৰীয় নৃত্য অকল সত্ৰীয়া বুলি নহয়, যিকোনো শাস্ত্ৰীয় গীত বা নৃত্য কেতিয়াও শিকাৰ অন্ত নাই, আৰু শাস্ত্ৰীয় বুলি নহয় আচলতে যিকোনো কথা এটা শিকাৰ অন্ত নাই। আৰু এতিয়া যিহেতু মই শিকিয়ে আছোঁ, গতিকে প্ৰথমতে মই বস্তুখিনি ভালকৈ আহৰণ কৰিবলৈ চেষ্টা কৰিম, আৰু তাৰপিছত তাৰ লগে লগে যেতিয়া পৰিস্থিতি সলনি হয়, সেইমতে মই আমাৰ নৃত্যটো, আমাৰ সংস্কৃতিটো কেনেকৈ প্ৰচাৰ কৰিব পাৰোঁ তাৰ ক্ষেত্ৰত কাম কৰিবলৈ চেষ্টা কৰিম। এতিয়া আমাৰ জেনেৰেশ্যন বা আমাৰ আগৰ যিসকল আছে, তেওঁলোকে ৰিচাৰ্চৰ কামত বহুত সত্ৰীয়াটোক আগুৱাই লৈ গৈ আছে, আৰু ৰিচাৰ্চটো আমাৰ কাৰণে বহুত দৰকাৰ হৈ গৈছে এতিয়া, কাৰণ ৰিচাৰ্চ নকৰিলে আমি সেই বিষয়টোৰ বিষয়ে আৰু ভালকৈ জানিব নোৱাৰিম। গতিকে ৰিচাৰ্চৰ ক্ষেত্ৰতো আৰু কাম কৰিব পাৰোঁ যদি, সেইটো আগুৱাই নিবলৈ চাম। আৰু নিজে ৰিচাৰ্চ নকৰিলেও আৰু ঢেৰ ৰিচাৰ্চ আছে, আমাৰ অলৰেডি আছে, আমি সত্ৰসমূহত যাব লাগে, সত্ৰসমূহৰ পৰা শুদ্ধকৈ সেই বস্তুখিনি, আমাৰ যিখিনি সত্ৰীয়াৰ আমাৰ অলংকাৰ বুলিয়ে যদি কওঁ, যিখিনি আছে সেই বস্তুখিনি শুদ্ধকৈ আমি সত্ৰৰ পৰা শিকাটো মই ভাবোঁ উচিত। গতিকে আমি সত্ৰসমূহত গৈ সেইখিনি আহৰণ কৰিব লাগে, সেইখিনি উলিয়াই আনি তাক কেনেকৈ শুদ্ধভাৱে আমি আগুৱাই লৈ যাব পাৰোঁ, আকৌ আমাৰ পাছৰ প্ৰজন্মক আমি কেনেকৈ দিব পাৰোঁ, আচলতে সেইটো এটা বিৰাট গুৰুত্বপূৰ্ণ কথা। কাৰণ আমাৰ সংস্কৃতিটোৱে হৈছে গুৰু শিষ্য পৰম্পৰা, গতিকে এই গুৰু শিষ্য পৰম্পৰাটোত আমি শুদ্ধভাৱে শিকি সেইখিনি আকৌ আগুৱাই আকৌ আমাৰ পৰৱৰ্তী প্ৰজন্মক কেনেকৈ দিব পাৰোঁ, সেইটোৰ চেষ্টা থাকিবই। আৰু তাৰ লগতে সময় সাপেক্ষে যিখিনি মোৰ সামৰ্থ্য অনুযায়ী মই যিমান কৰি যাব পাৰোঁ সিমান কৰি যাবলৈ চেষ্টা কৰিম। আৰু শৰীৰ চৰ্চা, মাটিয়া খৰাৰ জৰিয়তে যেনেকৈ শৰীৰ চৰ্চাও হয়, গতিকে মই ভাবোঁ যে মোৰ জীৱনটোৱে আচলতে নৃত্য অবিহনে মোৰ জীৱনটো আধৰুৱা, মোৰ নৃত্যই মোৰ জীৱন হৈ গৈছে, গতিকে সেইটোক পাহৰি বা সেইটোক বাদ দি পেলাইতো মই ভাবিবই নোৱাৰোঁ জীৱনটো মোৰ এতিয়া, গতিকে মোৰ লগতেই থাকিব নৃত্য, আৰু মই নৃত্যৰ কাৰণে যিমান কৰি যাব পাৰোঁ কৰি যাব চেষ্টা কৰিম।
1: প্ৰথমতেই কৈছিলে বাৰ কথা,
0: হয়,
1: গতিকে বাৰ পৰা অনুপ্ৰাণিত হৈ নৃত্যৰ ক্ষেত্ৰখনলৈ আপুনি আহিলে, বা বৰ্তমান কি কৰি আছে আৰু বায়ে এই সত্ৰীয়া সংস্কৃতিৰ লগত এতিয়া কেনেদৰে জড়িত হৈ আছে?
0: হয়, বা এতিয়া বৰ্তমান গুৱাহাটী ইউনিভাৰ্চিটিত তেখেতে PhD কৰি আছে জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টত। তেখেতে সত্ৰীয়াটো তেখেতে গুণীন কৰিলে সত্ৰীয়া, মাজতে মোৰ নিচিনাকৈ তেওঁৰো অলপ গেপ হৈ গৈছিলে গুৱাহাটীত অহাৰ পাছত, কিন্তু এতিয়া আকৌ তেখেতে আমাৰ গুৰু শ্ৰীমতী অনিতা শৰ্মা মেমৰ ওচৰতে তেখেতে আকৌ এতিয়া আকৌ আৰম্ভ কৰিছে। গতিকে তেখেতেও সেই PhD ৰিচাৰ্চ বা নিজৰ একাডেমিক যিটো জীৱন সেইটোৰ লগতে নাচ নৃত্যটো আগুৱাই নিয়াৰ চেষ্টা কৰি আছে বৰ্তমান।
1: ঘৰখনৰ দুইগৰাকী সন্তানেই সাহিত্য সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, বৰ্তমান মহাপুৰুষীয়া সাহিত্য সংস্কৃতিৰ এই ধাৰা ঘৰখনৰ জৰিয়তে আচলতে অব্যাহত ৰাখিছে বুলি ক'ব লাগিব এক প্ৰকাৰে।
0: দুয়োগৰাকীয়ে সংস্কৃতিৰ লগত জড়িত বুলি যিহেতু আপুনি ক'লে, আচলতে মা আৰু দেউতাই যদিও আনুষ্ঠানিকভাৱে কোনো এটা বিষয়ত শিক্ষা গ্ৰহণ কৰা নাই, তথাপি মা আৰু দেউতাৰ বহুত তাতে ইণ্টাৰেষ্ট আছে। খুব মায়ে ধৰি লোৱা সৰুতে কিজানি শিকাৰ সেই সুযোগটো পালে মায়েও খুব ভালকৈ শিকিলে হয়, নাচিলে হয়, কিন্তু মই মাৰ সেই ভিতৰত সেইখিনি দেখা পাওঁ। আৰু তেনেকৈ দেউতাও খুব খোল চোল বজায়, যদিও আনুষ্ঠানিকভাৱে শিকা নাই, গাঁৱততো নামঘৰত শিকায় আগতে, তেনেকৈ খোল তবলা খুব বজায়, গীত মাতৰ লগত জড়িত, খুব ভাল পায় তেওঁলোকে, গতিকে তেওঁলোকে সদায়ে আমাক আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰে।
1: সেইকাৰণে আচলতে প্ৰথমতেই কৈছোঁ যেন সপোন আৰু সংস্কাৰৰ প্ৰথম ভেটিয়ে ঘৰখন, আৰু সেই ঘৰখনৰ পৰাই আপোনাৰ এই যাত্ৰা

0: বৰ্তমানলৈকে আগুৱাই গৈ আছে আৰু ভৱিষ্যতলৈ যাব, গতিকে সেই আশা ৰাখিলোঁ আমি। এতিয়া বিহু নাচৰ যিহেতু কথা আপুনি কৈছিলে, গতিকে বিহু নাচৰ ক্ষেত্ৰত আপুনি বৰ্তমান কি কৰি আছে?
1: বিহু মই খুব ভাল পাওঁ আচলতে, ফূৰ্তিত নাচোঁ মই বিহুটো, গতিকে বিহুটো তেনেকৈ মই ফূৰ্তিতেই এতিয়া নাচি আছোঁ। বিহুটো মই তেনেকৈ পেচাগতভাৱে আগুৱাই লৈ যোৱা নাই, বৰ্তমান মই সত্ৰীয়া নৃত্যৰ লগতেই জড়িত, কিন্তু বিহুটো তেনেকৈ কলেজত হওক ইউনিভাৰ্চিটিত হওক কেতিয়াবা কিছুমান অনুষ্ঠানত নৃত্য কৰোঁ, মই নাচোঁ বিহু, কিন্তু তেনেকৈ পেচাগতভাৱে আমাৰ ইয়াতে যি বিহু হয় ধৰি লওক বৰ বিহুৱতী তেনেকৈ মই এতিয়া সেইখিনি কৰি থকা নাই, কিন্তু বিহুটো খুব ভাল পাওঁ আৰু ভাল পাওঁ কাৰণে বিহু নাচোঁ।
0: বিহু আমাৰ প্ৰাণত আছে, বিহু বুলি ক'লে আচলতে আনন্দ উৎসাহ আৰু লগতে সেই ৰঙৰ বতৰা কঢ়িয়াই আনি পেলাই যিটো মানে উল্লাসত নচা হয় সেইটোৱে আৰু বিহু নাচ। গতিকে বৰ্তমান আমি দেখিব পাইছোঁ যে সত্ৰীয়া নৃত্য হওক বা বিহু নাচ হওক, এই গোটেইখিনি সাহিত্য সংস্কৃতি বিদ্যালয় বিশ্ববিদ্যালয় সকলোতে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে, আৰু এই ক্ষেত্ৰত আপুনি নৱপ্ৰজন্মৰ এগৰাকী সত্ৰীয়া নৃত্যৰ চৰ্চা অব্যাহত ৰখা ছাত্ৰী বুলিয়ে কৈছোঁ, আপুনি কি ক'ব?
1: হয়, এইটো এটা বিৰাট আচলতে ভাল লগা কথা যে এতিয়া আমাৰ পাৰফৰ্মিং আৰ্ট বুলি আচলতে এটা বিভাগ এতিয়া বহু ইউনিভাৰ্চিটিত বিশ্ববিদ্যালয়ত খুলিছে, অন্তৰ্ভুক্ত কৰিছে, আৰু লগতে পাৰফৰ্মিং আৰ্টৰ কাৰণেও ইউনিভাৰ্চিটি এতিয়া আমাৰ আছে। গতিকে এই যে আমাৰ ছ'চাইটিত এতিয়া এই বস্তুটো যে অনুভৱ কৰিছে যে সংস্কৃতি, নৃত্য, গীত এই সকলোৰ ওপৰত আমি সাধনা চৰ্চাটো এটা যে আনুষ্ঠানিকভাৱে আগুৱাই লৈ যাবলগীয়া এটা বিষয়, সেই বস্তুটো যে অনুভৱ কৰাটোৱে আমাৰ কাৰণে আচলতে এটা বহুত ডাঙৰ কথা, যে পাৰফৰ্মিং আৰ্ট এটা ডিগ্ৰী হ'ব পাৰে। আগতে আমাৰ সেই বস্তুটো হয়তো নাছিলে, কিন্তু এতিয়া যে সেই পাৰফৰ্মিং আৰ্টটো এটা ডিগ্ৰী হয়, এইটো এটা বিশাল এটা বিষয় যাৰ ওপৰত চৰ্চাটো খুবেই প্ৰয়োজন। সেই বস্তুটো আচলতে বিৰাট ভাল লগা এটা কথা, আৰু অকল বিশ্ববিদ্যালয় বুলি নহয়, এতিয়া বৰ্তমান আমাৰ NEP আহিছে, NEP অহাৰ লগে লগে আমাৰ স্কুলসমূহতো আৰ্ট এডুকেশ্যন বুলি এটা আছে আমাৰ বিভাগ, গতিকে সেই আৰ্ট এডুকেশ্যনৰ জৰিয়তে আমাৰ কেনেকৈ খেল ধেমালি হওক বা নৃত্য গীত মাতেই হওক এই সকলোৰ জৰিয়তে আমি কেনেকৈ শিক্ষা লাভ কৰিব পাৰোঁ, সেই সকলো বস্তু অন্তৰ্ভুক্ত হৈছে। গতিকে এইখিনি এটা বিৰাট ভাল কথা, আৰু মই যিটো কয় আমাৰ প্ৰগ্ৰেছিভ থিংকিং, এইটো মই ভাবোঁ এটা বহুত ভাল এটা প্ৰগ্ৰেছিভ থিংকিং, যে আমাৰ এই গোটেই লাৰ্ণিং যিটো প্ৰচেছ সেইটোত এতিয়া অকল এই ABCD পঢ়ি বা অকল কিতাপ পঢ়িয়ে নহয়, আমি পাৰফৰ্মিং আৰ্ট হিচাপেও বা ভিজুৱেল আৰ্ট হিচাপেও সেইটো শিক্ষা গ্ৰহণ কৰিব পাৰোঁ। এই গোটেই প্ৰচেষ্টাটো এটা বিৰাট ভাল কাম বা প্ৰচেষ্টা বুলি মই ভাবোঁ।
0: ইমান পৰে আমাৰ শ্ৰোতাসকলেও আপোনাৰ কথা শুনিলে আৰু আমিও ব্যক্তিগতভাৱে বহুখিনি উপকৃত হৈছোঁ। ইমান সুন্দৰকৈ নতুন প্ৰজন্মৰ এগৰাকী শিকাৰুৱে ইমান সকলো সাৱলীলভাৱে শুদ্ধ ৰূপত গোটেই বস্তুটোৰ জ্ঞান আহৰণ কৰি আমাকো সেই কোনোবা ক্ষেত্ৰত জ্ঞান বিলাই আজি আমাক কৃতাৰ্থ কৰিল, আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে। আৰু গোটেই ঘৰৰ পৰিয়াল ভালে থাকক আৰু আপুনিও ভালে থাকক।
1: ধন্যবাদ, ময়ো পুনৰবাৰ আকৌ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক আজি এই অনুষ্ঠানটিলৈ মাতি অনাৰ বাবে, আৰু সঁচাকৈ মোৰ বিৰাট ভাল লাগিলে আজি কথা পাতি সকলো বিষয়ৰ ওপৰত। মই এইটো মোৰ প্ৰথম আচলতে এনেকৈ এটা সাক্ষাৎকাৰ নিচিনাই, মই একেবাৰে এক্সাইটমেণ্ট আছিল যদিও অলপ অলপ ভয়ো আছিলে, কিন্তু ইয়াতে আহি মোৰ বিৰাট ভাল লাগিলে, আৰু যিখিনি কথা মই শিকি আহিছোঁ সেইখিনি কথা মই আজি ইয়াতে আমি আলোচনা কৰিলোঁ, খুব ভাল লাগিলে। তাৰ মাজতে যদি কিবা ভুল ভ্ৰান্তি হ'ল মই সকলোৰে ওচৰৰ পৰা সেইখিনি ক্ষমা বিচাৰিম, আৰু লগতে আমাৰ যি শ্ৰোতাসকল আছে তেওঁলোকে যদি কিবা ভুল দেখুৱাই দিয়ে তেতিয়াহ'লে মই খুব ভাল পাম।
0: ধন্যবাদ জনাইছোঁ। আপোনাৰ এই সত্ৰীয়া সংস্কৃতিৰ লগত যি যাত্ৰা, এই যাত্ৰা এনেদৰেই অব্যাহত থাকক।
1: ধন্যবাদ।
2: ইমানপৰে শ্ৰোতাসকলে ন প্ৰতিভা শিতানত নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন সত্ৰীয়া নৃত্যশিল্পী ভায়লিনা হাজৰিকাৰ সৈতে কস্তুৰিমা দাসৰ কথোপকথন শুনিলে।
3: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাস।

ময়ূৰপংখী চেতিয়াৰ কণ্ঠত অজিত কুমাৰ বৰদলৈ ৰচিত গীতি শুনিলে। শিল্পীৰ কণ্ঠত এবাৰ শুনক শচীন দাস ৰচিত এটি গীত।

ইমানপৰে ময়ূৰপংখী চেতিয়াৰ কণ্ঠত অজিত কুমাৰ বৰদলৈ আৰু শচীন দাস ৰচিত গীত দুটি শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক উস্তাদ আলী আহমেদ হুছেইনৰ চেহনাই বাদন, ৰাগ মধুমদ সাৰংগ।

0: আলী আহমেদ হুছেইনৰ চেহনাই বাদন শুনিলে। ৰাগ আছিলে মধুমদ সারং। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত। এতিয়া শুনক বাতৰি।
1: এয়া আকাশবাণী।

0: প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে আইআইটি দিল্লীর শিক্ষার্থী সকলক যিকোনো সিদ্ধান্ত গ্রহণ করার সময় দেশের স্বার্থের প্রতি বিশেষভাবে দৃষ্টি আরোপ করবলে আহ্বান জানায়। অসমত শেহতীয়া বানত সর্বাধিক ক্ষতিগ্রস্ত শিবসাগর, চৰাইদেউ, যোৰহাট আর গোলাঘাট জেলা কাইলৈৰ পৰা ক্ষয়ক্ষতিৰ জরিপ করা হব। হিমাচল প্রদেশের চাম্বা জেলাত আজি নিচেই পুৱা সংঘটিত একটা পথ দুর্ঘটনাত 7 জন লোকের প্রাণহানি হওয়ার লগতে আন 11 জন লোক আহত হয়। জম্মু কাশ্মীরত পথৰ দুরবস্থা আৰু প্রতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি আজি জম্মুৰ পৰা বালতাললৈ যোৱা পথেৰে অমৰনাথ যাত্ৰা বাতিল কৰা হৈছে। আৰু ভাৰতৰ অস্মিতা চলিহা কোৰিয়া মাষ্টাৰ্ছ ছুপাৰ 300 প্ৰতিযোগিতাত মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT দিল্লীৰ শিক্ষাৰ্থীসকলক যিকোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত দেশৰ স্বাৰ্থৰ প্ৰতি বিশেষভাৱে দৃষ্টি আৰোপ কৰিবলৈ আৰু তেওঁলোকৰ কাম কাজে কেনেদৰে দেশক উপকৃত কৰাৰ লগতে ইয়াৰ প্ৰয়োজনসমূহ পূৰাব পাৰে সেই বিষয়ে নিজকে সুধিবলৈ আহ্বান জনায়। দিল্লীত অৱস্থিত IIT-ৰ 57 সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰি দিয়া ভাষণত তেওঁ শিক্ষাৰ্থীসকলক এইদৰে আহ্বান জনায়। প্রধানমন্ত্রীয়ে কয় যে প্রতিটো প্রজন্মই তেওঁলোকর নিজৰ নিজৰ সময়ৰ কিছুমান নির্দিষ্ট প্ৰত্যাহ্বানৰ মুখামুখি হয় আৰু নিজস্বভাৱে ৰাষ্ট্ৰীয় ক্ষেত্ৰত দায়িত্ববোধ পালন কৰে। তেওঁ লগতে কয় যে বৰ্তমান শিক্ষা সমাপ্ত কৰা ছাত্ৰ-ছাত্ৰীসকলে কৰা কাম-কাজে পৰৱৰ্তী 30-35 বছৰ সময়ত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।
1: সেমিকন্ডাক্টৰ সেক্টৰ কা উদাহৰণ ভি হামাৰে সামনে হে। জব হামনে ইছ দিশা মে কদম বঢ়ায়া तो कुछ लोगों ने सवाल उठाए, कहा गया भारत ये नहीं कर पाएगा, लेकिन आज पहली सेमीकंडक्टर यूनिट्स में प्रोडक्शन शुरू हो चुका है और मैं साफ मानता हूं चिप से लेकर के शिप तक सब कुछ यहीं पर आप ही के हाथों से बनेगा। और कहीं कोई युवा पूरे आत्मविश्वास से कह रहा है फर्स्ट इन माई ब्लड लाइन टू मेक अ चिप इन इंडिया।
0: দেশত নতুন নতুন খণ্ডত যুৱচামৰ বাবে ন ন সুযোগৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰি এই সন্দৰ্ভত তেওঁ ছেমিকণ্ডাক্টৰ, মহাকাশ আৰু ড্ৰোন আদিৰ বিষয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে ভাৰত এনে সকলো খণ্ডতে আত্মনিৰ্ভৰশীল হ'বৰ বাবে আগবাঢ়িছে। বিকশিত ভাৰতৰ শক্তিশালী ভেটি গঢ়াৰ ক্ষেত্ৰত এই আত্মনিৰ্ভৰশীলতাই বিশেষ ভূমিকা পালন কৰিব বুলিও তেওঁ লগতে মত প্ৰকাশ কৰে।
1: আজ ভাৰত ইকনমিক সেল্ফ ৰিলায়েন্স, টেকনলজিকেল সেল্ফ ৰিলায়েন্স, ইণ্ডাষ্ট্ৰিয়েল সেল্ফ ৰিলায়েন্স, ऐसे हर सेक्टर में आत्मनिर्भर बनने के लिए काम कर रहा है। यही विकसित भारत की मजबूत नींव का सबूत है। इस मजबूत नींव पर आपको एक भव्य सुंदर विकसित भारत का निर्माण करना है।
0: সামাজিক মাধ্যমৰ যুগত সম্প্ৰতি চিন্তা চৰ্চাসমূহ বিভিন্ন দিশত ধাৱমান হোৱাৰ কথা উল্লেখ কৰি তেওঁ শিক্ষাৰ্থীসকলক দৰমহাৰ পৰিমাণ, চাকৰি আৰু নিজ নিজ কামৰ ক্ষেত্ৰসমূহৰ বিষয়ত নিজকে আনৰ সৈতে তুলনা কৰাটো পৰিহাৰ কৰিবলৈ আহ্বান জনায়। বৰঞ্চ পূৰ্ৱৱৰ্তী দিনটোৰ তুলনাত নিজকে অধিক সমৰ্থবান কৰি তোলাৰ লগতে সেই লক্ষ্যৰে প্ৰতিদিনে কামত আগবঢ়া উচিত বুলি তেওঁ মত প্ৰকাশ কৰে। IIT দিল্লীৰ 57 সংখ্যক সমাৱৰ্তন উপলক্ষে আয়োজিত এই অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশী, IIT দিল্লীৰ বোৰ্ড অৱ গভৰ্ণৰ্ছৰ অধ্যক্ষ হৰিশ ছালভে আৰু প্ৰতিষ্ঠানটোৰ সঞ্চালক অধ্যাপক ৰঙ্গন বেনাৰ্জীও উপস্থিত আছিল। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোদীয়ে পৰম প্ৰজ্ঞা শীৰ্ষক এটা উচ্চ পৰ্যায়ৰ কম্পিউটাৰ ব্যৱস্থা আনুষ্ঠানিকভাৱে মুকলি কৰে। অসমত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কাইলৈৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। এই জৰীপ প্ৰক্ৰিয়াক অধিক সুসংগঠিত আৰু নিখুঁত কৰাৰ বাবে ইতিমধ্যে 4খন জিলাৰ আয়ুক্ত, সমজিলা আয়ুক্তৰ লগতে চক্ৰ বিষয়াসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে ক্ষয়ক্ষতিৰ দ্ৰুত সমীক্ষা তথা দুৰ্যোগৰ মূল্যায়ন কৰা হ'ব। ক্ষয়ক্ষতিৰ প্ৰতিটো তথ্য, ছবি আৰু সবিশেষ নিৰ্দিষ্ট ডিজিটেল এপৰ জৰিয়তে নথিভুক্ত কৰা

হ'ব। 30 আগষ্টৰ ভিতৰত প্ৰাৰম্ভিক জৰীপ সম্পূৰ্ণ কৰাৰ পাছত ক্ষয় ক্ষতিৰ পৰিমাণ নিৰ্ধাৰণ কৰা হ'ব আৰু ক্ষতিগ্ৰস্ত জনসাধাৰণৰ সৈতে পুনৰীক্ষণ কৰি তথ্যসমূহৰ সত্যতা নিশ্চিত কৰা হ'ব। ইপিনে ৰাজ্যখনৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 13খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 464খন গাঁৱৰ 155,000 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,748.64 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। চৰাইদেউ জিলাত কালি এটা মৃতদেহ উদ্ধাৰৰ পাছত সম্প্ৰতি বানত মৃত্যু হোৱা লোকৰ সংখ্যা 98 হৈছেগৈ। হিমাচল প্ৰদেশৰ চাম্বা জিলাত আজি নিচেই পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত 7 লোকৰ প্ৰাণহানি হোৱাৰ লগতে আন 11 লোক আহত হয়। বৈৰাগড়ৰ পৰা চাম্বা অভিমুখী যাত্ৰীবাহী বাছ এখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। আহত 6গৰাকীক চাম্বাৰ পণ্ডিত জৱাহৰলাল নেহৰু চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰা হয়। চাম্বা জিলাৰ আৰক্ষী অধীক্ষক বিজয় চাকলানীয়ে জনোৱা মতে ঘটনাৰ খবৰ পোৱা মাত্ৰকে আৰক্ষীৰ লোক দুৰ্ঘটনাস্থলীত উপস্থিত হয়। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে গভীৰ দুখ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে নিহত লোকসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ এই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত লোকসকলৰ আশু আৰোগ্য কামনা কৰে। ভূপালত চলি থকা ব্ৰিক্ছ সাংস্কৃতিক সন্মিলনত অংশগ্ৰহণকাৰী বিদেশী প্ৰতিনিধিসকলে কালি ভূপাল মহানগৰৰ ঐতিহ্য আৰু প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰে। প্ৰতিনিধি দলটোৱে গোহৰমহল, ইকবাল ময়দান আৰু মতি মছজিদ দৰ্শন কৰে। তেওঁলোকে বনবিহাৰ ৰাষ্ট্ৰীয় উদ্যানো দৰ্শন কৰে। তেওঁলোকে উপাৰ হ্ৰদত চিকাৰাৰে নৌকাযাত্ৰা উপভোগ কৰে। দলটোৱে চকবজাৰ, নয়াবাজাৰ আৰু ভূপাল হাট পৰিদৰ্শন কৰে। এই বজাৰসমূহত প্ৰতিনিধিৰ দলটোৱে স্থানীয় হস্তশিল্প আৰু সংস্কৃতি প্ৰত্যক্ষ কৰে। ইৰাণ, চীন আদি দেশৰ পৰা প্ৰতিনিধিসকলে ভূপালৰ জনসাধাৰণৰ আন্তৰিক আতিথ্যক প্ৰশংসা কৰে। ইৰাণৰ প্ৰতিনিধিসকলে ভাৰত আৰু ইৰাণৰ মাজত থকা প্ৰাচীন সাংস্কৃতিক সম্পৰ্কৰ বিষয়েও স্মৰণ কৰে। সীমা অতিক্ৰমী সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত 2 লোকৰ বিৰুদ্ধে ভাৰতীয় ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা NIAই অভিযোগনামা দাখিল কৰিছে। 2 অভিযুক্তই পঞ্জাৱ আৰু নতুন দিল্লীত পৰিকল্পিত আক্ৰমণত ব্যৱহাৰৰ বাবে সীমান্তৰ সিপাৰে IED, আগ্নেয়াস্ত্ৰ আৰু হেৰইন সৰবৰাহৰ সৈতে জড়িত আছিল বুলি অভিযোগ উত্থাপিত হৈছে। NIAৰ মহলিস্থিত বিশেষ আদালতত কালি দাখিল কৰা অভিযোগনামাত গ্ৰেপ্তাৰ হোৱা শুভম কুমাৰ আৰু পলাতক অৱস্থাত থকা জশবীৰ চৌধুৰীৰ নাম উল্লেখ আছে। যোৱা ফেব্ৰুৱাৰীত অমৃতসৰস্থিত ৰাজ্যিক বিশেষ অভিযান কোষে বিস্ফোৰক সামগ্ৰী, ৰিমট কণ্ট্ৰল, বিদেশত নিৰ্মিত কাৰ্টুজ তথা হেৰইনসহ শুভম কুমাৰক গ্ৰেপ্তাৰ কৰাৰ পাছত NIAই পঞ্জাৱ আৰক্ষীৰ পৰা নিজাববীয়াকৈ তদন্তৰ দায়িত্ব লয়। অভিযুক্তজনৰ বিৰুদ্ধে তদন্ত অব্যাহত আছে। জম্মু কাশ্মীৰত জম্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি বিভিন্ন অংশত পথৰ দুৰৱস্থা আৰু প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি আজি জম্মুৰ পৰা বালতাললৈ যোৱা পথেৰে অমৰনাথ যাত্ৰা বাতিল কৰা হৈছে। অৱশ্যে বালতালৰ পৰা পবিত্ৰ গুহা অভিমুখে যাত্ৰা অব্যাহত আছে। আজি পুৱাৰে পৰা 1,200ৰো অধিক তীৰ্থযাত্ৰীয়ে পবিত্ৰ গুহা দৰ্শন কৰে। ইউক্ৰেইনৰ ৰাজধানী ক্ৰিয়েভৰ সন্মুখত যোৱা নিশা ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত এটি শিশুকে ধৰি কমেও 3 লোকৰ মৃত্যু হয়। আঞ্চলিক সামৰিক প্ৰশাসনিক মুৰববীয়ে জনোৱা মতে আজি নিচেই পুৱা ক্ৰিয়েভৰ পূব প্ৰান্তত চলোৱা এই আক্ৰমণত 3 লোক গুৰুতৰভাৱে আহত হয়। ইপিনে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি আজি তেওঁৰ প্ৰথমটো ভ্ৰমণসূচীৰে বেলগ্ৰেডৰ ৰাজধানী ছাৰ্বিয়াত উপস্থিত হয়। খেলৰ বাতৰি। ভাৰতৰ অস্মিতা চলিহাই দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ ছুপাৰ 300 প্ৰতিযোগিতাত মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। অস্মিতাই আজি ছেমি ফাইনেলত ভাৰতৰে ৰক্ষিতা ৰামৰাজক 21-13, 16-21, 21-13 গেমত পৰাস্ত কৰে। অস্মিতা কাইলৈ ফাইনেলত চীনৰ কিউ হানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। হানে ছেমি ফাইনেলত দক্ষিণ কোৰিয়াৰ জি কিমক 22-20, 18-21, 21-14 গেমত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইউজিয়নত অনুষ্ঠিত বিশ্ব এথলেটিকছ 20 অনুৰ্ধ চেম্পিয়নশ্বিপৰ 3rd দিনা আজি পুৰুষৰ জেভলিন থ্ৰত আশীষ যাদৱে ৰূপৰ পদক জয় কৰি ভাৰতৰ হৈ প্ৰথমটো পদক লাভ কৰে। 19 খেলুৱৈগৰাকী 74.09 মিটাৰলৈ জেভলিন দলিয়াই দ্বিতীয় স্থানত থাকে। এই প্ৰতিযোগিতাত নীৰজ চোপ্ৰাৰ পাছতে পদক জয় কৰা আশীষ হৈছে দ্বিতীয়গৰাকী খেলুৱৈ। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে IIT দিল্লীৰ শিক্ষাৰ্থীসকলক যিকোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত দেশৰ স্বাৰ্থৰ প্ৰতি বিশেষভাৱে দৃষ্টি আৰোপ কৰিবলৈ আহ্বান জনায়। অসমত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কাইলৈৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হ'ব। হিমাচল প্ৰদেশৰ চাম্বা জিলাত আজি নিচেই পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত 7 লোকৰ প্ৰাণহানি হোৱাৰ লগতে আন 11 লোক আহত হয়।

0: জম্মু কাশ্মীৰত পথৰ দুৰৱস্থা আৰু প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি আজি জম্মুৰ পৰা বালতাললৈ যোৱা পথেৰে অমৰনাথ যাত্ৰা বাতিল কৰা হৈছে। আৰু ভাৰতৰ অস্মিতা চলিহা কোৰিয়া মাষ্টাৰ্ছ ছুপাৰ 300 প্ৰতিযোগিতাত মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো পাৰ্বতী প্ৰসাদ বৰুৱা ৰচিত গীতৰ অনুষ্ঠান মৌটুকাৰীৰ মাত। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো মধুস্মিতা ভট্টাচাৰ্যৰ কণ্ঠৰ এটি গীত।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰো আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: শ্ৰোতাসকলে মৌটুকাৰীৰ মাত অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক লোকনাথ গোস্বামীৰ কণ্ঠৰ এটি গীত।

পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ।

0: যোৰহাট আৰু গোলাঘাট জিলাত কাইলৈৰ পৰা হ'বলগীয়া ক্ষয় ক্ষতিৰ জৰীপৰ প্ৰস্তুতিৰ সময়তেই গোলাঘাট জিলাৰ মৰঙী অঞ্চল শেহতীয়াকৈ পুনৰ বানৰ কবলত পৰিছে। আকাশবাণীৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে জিলাখনৰ খুমটাই সমষ্টিৰ অন্তৰ্গত মৰঙী অঞ্চলৰ কেন্দুগুৰি আৰু কৰ্দৈগুৰিকে ধৰি কেইবাখনো গাঁৱত ধনশিৰি নৈৰ বাঢ়নী পানীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে। গাঁওসমূহৰ বিস্তীৰ্ণ কৃষিভূমি পানীত বুৰ যোৱাৰ লগতে ন বিল মথাউৰিৰ ওপৰেৰেও পানী বাগৰিবলৈ লৈছে। ইফালে নুমলীগড়ৰ পশ্চিম ধুদাঙত ধনশিৰি নদীৰ প্ৰচণ্ড সোঁতত এটা কৃষি বান্ধ ছিগি যোৱাৰ ফলত পৰিস্থিতি অধিক জটিল হৈ পৰিছে। পশ্চিম ধুদাঙৰ আৱাসিক এলেকাও প্লাবিত হোৱাৰ আশংকাই দেখা দিয়া সময়তে অঞ্চলটোত ধনশিৰি নৈয়ে ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে। এনে খহনীয়া কবলত পৰি 20টাতকৈও অধিক কৃষিজীৱি পৰিয়াল স্থানান্তৰিত হ'বলগীয়া হৈছে। বান আৰু গৰাখহনীয়াৰ ফলত কৃষিভূমি নষ্ট হোৱাৰ লগতে নৈপৰীয়া কৃষকৰ জীৱন আৰু জীৱিকাৰ প্ৰতিও গুৰুতৰ সংকটে দেখা দিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাত কাইলৈৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। এই জৰীপ প্ৰক্ৰিয়াক অধিক সুসংগঠিত আৰু নিখুঁত কৰাৰ বাবে ইতিমধ্যে 4খন জিলাৰ আয়ুক্ত, সমজিলা আয়ুক্তৰ লগতে চক্ৰ বিষয়াসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। ইপিনে ৰাজ্যখনৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 13খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 464খন গাঁৱৰ 1,55,000 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,748.64 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। চৰাইদেউ জিলাত কালি এটা মৃতদেহ উদ্ধাৰৰ পাছত সম্প্ৰতি বানত মৃত্যু হোৱা লোকৰ সংখ্যা 98 হৈছেগৈ। বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি কাজিৰঙাত বন বিভাগৰ কাৰ্যনিৰ্বাহ পদ্ধতিৰ আধুনিকীকৰণ আৰু আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা একাধিক গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম কাজ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানখনত কৰ্মৰত বনৰক্ষীসকলৰ বাবে হ'বলগীয়া 32টা ফ্লেটযুক্ত আৱাসগৃহৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰাৰ লগতে পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ক্ষেত্ৰ সঞ্চালকৰ কাৰ্যালয়ো পৰিদৰ্শন কৰে। বোকাখাট সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰা আৰু কেইবাগৰাকীও উচ্চপদস্থ বিষয়াৰ উপস্থিতিত বনমন্ত্ৰীগৰাকীয়ে কাজিৰঙাৰ কহৰা বৰজুৰিত অনুষ্ঠিত বিশেষ গঁড় সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱসতো অংশগ্ৰহণ কৰে। ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি ডিব্ৰুগড় জিলাৰ চাউলখোৱাত নিৰ্মীয়মান নলাৰ কাম কাজ পৰিদৰ্শন কৰে। ডিব্ৰুগড়ৰ বাণীপুৰৰ পৰা চেঁচা নৈলৈ নিৰ্মাণ কৰি থকা এই নলা সম্পূৰ্ণ হলে ডিব্ৰুগড় নগৰৰ কৃত্ৰিম বানৰ সমস্যা বহু পৰিমাণে লাঘৱ হ'ব বুলি আশা কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰাৰ সময়ত স্থানীয় বিধায়ক প্ৰশান্ত ফুকন, মেয়ৰ ডাঃ শৈকত পাত্ৰ, ডিব্ৰুগড় পৌৰ নিগমৰ আয়ুক্ত শিৱানী জেনেগালৰ লগতে সংশ্লিষ্ট বিভাগৰ বহুকেইগৰাকী বিষয়া উপস্থিত থাকে বুলি আকাশবাণীৰ ডিব্ৰুগড় সংবাদদাতাই জানিবলৈ দিছে। দুলীয়াজান সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ শ্ৰম কল্যাণ, ৰূপান্তৰ আৰু উন্নয়ন, চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে আজি আন এগৰাকী মন্ত্ৰী কৌশিক ৰায়ৰ সৈতে দুলীয়াজানৰ খেৰমিয়া গাঁও পঞ্চায়ত সমবায় সমিতিৰ গুদাম গৃহ পৰিদৰ্শন কৰে। মন্ত্ৰী দুগৰাকীয়ে এই গুদাম গৃহত মজুত থকা অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ সংৰক্ষণ ব্যৱস্থাৰ বিষয়ে বুজ লয়। তেওঁলোকে লগতে টেঙাখাটত স্থাপন কৰা ধান ক্ৰয় কেন্দ্ৰটো পৰিদৰ্শন কৰি কৃষকৰ পৰা ধান ক্ৰয় কৰাৰ প্ৰস্তুতিৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত 2047ৰ উন্নত ভাৰতৰ লক্ষ্যৰে ভি বি জি ৰামজী বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহকাৰী উন্নয়ন আয়ুক্ত বিবেকানন্দ সোণোৱাল আৰু বিজেপিৰ মুখপাত্ৰ দেৱজিৎ মহন্তই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03612661876 আৰু 94354052 এই দুটা নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব পাৰিব। সাংবাদিক কমলা শইকীয়াৰ 35 সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে কাইলৈ বিয়লি গুৱাহাটীৰ উজান বজাৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এটা স্মাৰক বক্তৃতানুষ্ঠান আৰু ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংবাদিক কমলা শইকীয়া স্মাৰক ন্যাসৰ উদ্যোগত আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ সহযোগত আয়োজিত এই অনুষ্ঠানত ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অলক কুমাৰ বুঢ়াগোহাঁয়ে বক্তৃতা দিব। ভাৰতৰ অস্মিতা চলিহা দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ ছুপাৰ 300 প্ৰতিযোগিতাত মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। অস্মিতাই আজি ছেমি ফাইনেলত ভাৰতৰে ৰিক্সিতা ৰামৰাজক পৰাস্ত কৰে। অস্মিতা কাইলৈ ফাইনেলত চীনৰ কিউ হানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত।

লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। এতিয়া শুনাবলৈ লৈছো দুৰ্গাময়ী বৰাৰ কণ্ঠৰ দুটি আধুনিক গীত।

0: প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: শ্ৰোতাসকলে দুৰ্গাময়ী বৰাৰ কণ্ঠৰ আধুনিক গীত শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

0: ইমান পৰে দুৰ্গাময়ী বৰাৰ কণ্ঠৰ আধুনিক গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।
1: यो आकाशवाणी गुवाहाटी हो। अब गंगा क्षेत्रीबाट समाचार सुन्नुहोस्। राज्यको बाढ परिस्थिति कहीँ उन्नत भए तापनि 13 जिल्लाको विस्तीर्ण अञ्चलहरू अहिलेसम्म बाढको चपेटमा परेका छन्। बाढमा 464 गाउँ

এইটো একো নাই, এইটো ভিতৰত শুনাহে। এয়া আকাশবাণী তেজপুৰ। আজি শনিবাৰ, আজি 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 22 দিন আৰু 2026 চনৰ আগষ্ট মাহৰ 8 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিবলৈ লৈছোঁ আমাৰ আজিৰ বিয়লিৰ অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত। লগতে নিউজন AIR মোবাইল এপৰ জৰিয়তে শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ শুনি থাকিব পাৰিব। আমাৰ আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে অভিযান্ত্ৰিক শাখাৰ নিয়ন্ত্ৰণ কক্ষত অম্লানজ্যোতি দত্ত, প্ৰতীক্ষা খনিকৰ আৰু বিলিফাং স্বৰ্গীয়াৰী, ট্ৰেন্সমিটাৰত নিৰঞ্জন বড়ো, পৰিবহণৰ দায়িত্বত আছে নয়ন দৈমাৰী, প্ৰচাৰণ সহযোগী মনালিছা দেৱীৰ সৈতে প্ৰচাৰণ কক্ষত আপোনালোকৰ সৈতে এয়া মই কৰবী গগৈ।

হেমবৰুৱে কৈছিল যে পৃথিৱীত আটাইতকৈ সহজ কাম হৈছে আনক সমালোচনা কৰা আৰু সবাতোকৈ টান কাম হৈছে নিজক সংশোধন কৰা। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ।

0: সমূহ শ্রোতাকে স্বাগত জানাই আজির অর্ধ আকাশ অনুষ্ঠানটি এয়া আগবাইছো। শ্রোতাসকল, অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন আৰু দুখীয়া লোকৰ বাবে গৃহ নিৰ্মাণৰ লক্ষ্যৰে বিভিন্ন কল্যাণকামী আঁচনি ৰূপায়ণ কৰি আহিছে। সেয়ে আজিৰ অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন আঁচনিৰ বিষয়ে কথা পাতিম আৰু এই বিষয়ে আমাক জনাব শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া চিফ এক্সিকিউটিভ অফিচাৰ শ্ৰী জয়ন্ত কুমাৰ বৰাই। ছাৰ, আকাশবাণী তেজপুৰৰ এই অনুষ্ঠানটিত আপোনাক স্বাগতম জনাইছো।
1: ধন্যবাদ।
0: আজি আমি বিভিন্ন আঁচনিৰ বিষয়ে কথা পাতিম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ। ছাৰ, প্ৰথম

0: আপুনি কওকচোন, কি কি আঁচনি বৰ্তমান ৰূপায়ণ হৈ আছে?
1: হয়, মই সকলো শ্ৰোতাকে আদৰ সম্ভাষণ জনাইছো। মই প্ৰথমেই আমাৰ শোণিতপুৰ জিলা পৰিষদৰ হৈ এটা থূলমূল আভাস দিব খুজিছো, আৰু তাৰপিছতে আমি আঁচনি ৰূপায়ণৰ সম্পৰ্কত আমি কথা পাতিম। আপোনালোকে জানে যে শোণিতপুৰ জিলা পৰিষদ, আমাৰ 20টা জিলা পৰিষদ কনষ্টিটুৱেঞ্চি আছে, 20জন জিলা পৰিষদ মেম্বাৰ, আৰু আমাৰ শোণিতপুৰ জিলা পৰিষদৰ অধীনত আমাৰ 8টা ডেভেলপমেণ্ট ব্লক আছে। বালিপাৰা ব্লক, বিহগুৰি, বৰচলা, ঢেকীয়াজুলি, গাভৰু, নদুৱাৰ, ৰঙাপাৰা আৰু চুতীয়া। সেই হিচাপে আমাৰ গোটেই জিলাখনতে মুঠ 88টা আমাৰ গাঁও পঞ্চায়ত আছে। আপোনালোকে নিশ্চয় জানিব যে আমাৰ 2011 চেঞ্চাছ অনুসৰি, 11 চেঞ্চাছৰ ওপৰত ভিত্তি কৰি আমাৰ ৰুৰেল পপুলেশ্যন, যিহেতু গ্ৰামোন্নয়ন বিভাগে, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে গ্ৰামাঞ্চলত আঁচনি ৰূপায়ণ কৰে, গতিকে আমাৰ মূল কথাটো হৈছে আমাৰ পপুলেশ্যনটো, জনসংখ্যা। গতিকে আমাৰ জিলাখনৰ মুঠ ৰুৰেল পপুলেশ্যনটো হৈছে 17,50,265 এজ পাৰ 2011 চেঞ্চাছ। আৰু ইয়াৰ ভিতৰতে আমাৰ পুৰুষ সংখ্যাটো হৈছে 896,985 আৰু ফিমেল মহিলা জনসংখ্যা হৈছে 855,280 অনুসাৰে। আৰু এতিয়াতো বাঢ়িয়ে গৈছে, আমাৰ অহা বছৰৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ নতুনকৈ আমাৰ অসমত আকৌ চেঞ্চাছ আৰম্ভ হ'ব, চেঞ্চাছ অপাৰেশ্যন, তেতিয়া আমাৰ নিশ্চয় আকৌ পপুলেশ্যন বাঢ়িব। আৰু পপুলেশ্যন বাঢ়িলেই সেই হিচাপে আমাৰ ফাণ্ডটো এলোকেশ্যন হয়, তেনেকৈ আমি ফাণ্ডবিলাক পাওঁ। গতিকে এতিয়া আমি পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত কি কিনো আমি আঁচনি ৰূপায়ণ কৰোঁ বা কৰি আছো, সেই সম্পৰ্কে অকণমান জনাব বিচাৰিছোঁ। প্ৰথমে কওঁ আমাৰ প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা গ্ৰামীণ, আমাৰ
0: মন্ত্ৰী
1: আৱাস যোজনা গ্ৰামীণ, হয় হয়, এইটো আমাৰ সকলো ৰাইজে জানেই যে যিসকলৰ কেঁচা ঘৰ, পকা ঘৰ নাই, কেঁচা ঘৰ, তেওঁলোকেই হিতাধিকাৰী। তেওঁলোককেই বিভিন্ন পৰ্যায়ত ছাৰ্ভেৰ জৰিয়তে তেওঁলোকক নিৰ্বাচন কৰা হয়, আৰু নিৰ্বাচিত কৰি এখন ৱেইট লিষ্ট, মানে তালিকা, এখন ডাঙৰ তালিকা প্ৰস্তুত কৰে, আৰু সেই তালিকাৰ পৰাই যেতিয়াই আমাৰ ফাণ্ডবিলাক কেন্দ্ৰীয় চৰকাৰে ফাণ্ডবিলাক আমাক এলোকেট কৰে, সেই হিচাপে আমাৰ প্ৰতিটো গাঁও পঞ্চায়তৰ সেই হিতাধিকাৰীসকলক তেওঁলোকৰ গৃহ নিৰ্মাণৰ কাৰণে ফাণ্ডটো ৰিলিজ কৰে। আৰু এইটো কেছ হিচাপে দিয়া নহয়, এইটো তেওঁলোকৰ বেংক একাউণ্ট যোগে পইচাটো দিয়া হয়। মই এনে জনাব খুজিছোঁ যে আমাৰ জিলাখনত 2016-17 চনৰ পৰা এতিয়ালৈকে 2024-25 চনলৈকে পৰা আৰম্ভ হৈছিলে, তাৰ পৰা 2024-25 এই বৰ্ষলৈকে আমাৰ মুঠ হাউচ চেংচন হৈছিলে 88,406টা, 88,406 প্ৰথম অৱস্থাৰ পৰা এতিয়ালৈকে, আৰু 16-17 পৰা আৰম্ভ কৰি 24-25 ইমান সংখ্যক আমাৰ হাউচ চেংচন হৈছিলে। আৰু তাৰ ভিতৰতে আমি 54,467 ইমান সংখ্যক আমি কমপ্লিট কৰিছো, পাৰ্চেণ্টেজ হৈছে 62, সম্পূৰ্ণ বনাই হৈছে। আৰু এতিয়া তাৰ ভিতৰতে আমাৰ 33,939 ইমানখিনি আমাৰ মানে অনগয়িং অৱস্থাত আছে, কনষ্ট্ৰাকশ্যন চলি আছে, এইখিনি কমপ্লিট হোৱা নাই। গতিকে এইখিনি আমাৰ কমপ্লিট হ'ব আৰু সোনকালে কমপ্লিট কৰিব পাৰিম বুলি আশা কৰিছোঁ। ছাৰ্ভেৰ ফলত যিমানখিনি লিষ্ট প্ৰস্তুত কৰা হৈছিলে সেই লিষ্টৰ পৰা এতিয়া দি থকা হৈছে। পঞ্চায়ত কৰ্মীসকলে ঘৰে ঘৰে গৈ চাই, প্ৰথমতে ছাৰ্ভে কৰে, ছাৰ্ভে কৰাৰ পিছত আকৌ সেইখিনি ভেৰিফিকেশ্যন হয়, ভেৰিফিকেশ্যন হোৱাৰ পিছত তাৰ পৰাই লিষ্ট অনলাইন যোগে এই যিমান পইচা আহে, প্ৰতিটো ব্লকত যিমান পইচা আহে, আকৌ গ্ৰাম পঞ্চায়তলৈ পইচা
0: আহে। আবেদনকাৰীসকলে যে অনলাইন যোগে আবেদন কৰে নে
1: নহয়, তেতিয়াই যেতিয়া ছাৰ্ভে কৰিছিলে তেতিয়াই আবেদন কৰিছিলে, তেতিয়াই যিখন লিষ্ট প্ৰস্তুত কৰা হৈছিলে সেইখনৰ ওপৰতে বেছ কৰি পেলাই টাইম টু টাইম, বছৰি বছৰি ফাণ্ডটো আহি থাকে, আৰু সেই হিচাপে ঘৰবিলাক আমন্ত্ৰণ হৈ থাকে।
0: সোতৰ
1: পৰা আৰম্ভ হৈছে আৰু
0: 24-25 নিৰ্মাণ হৈ আছে,
1: হয় হয়।
0: আৰু পুঁজিবোৰ যে আপোনালোকে দিয়ে, কাৰণ আপুনি
1: একাউণ্ট নাম্বাৰ দিয়ে, মানে
0: একেবাৰে নিদিয়ে
1: প্ৰথম এইটো ফাৰ্ষ্ট ইনষ্টলমেণ্ট, ছেকেণ্ড ইনষ্টলমেণ্ট, থাৰ্ড ইনষ্টলমেণ্ট,
0: তিনিটা
1: ইনষ্টলমেণ্টত দিয়ে।
0: হয়, ঘৰটো কিমান ডাঙৰ হয়?
1: ঘৰটো আপোনাৰ দুটা কোঠালি থাকে, এইটো ষ্টেণ্ডাৰ্ড মানে আপোনাৰ মডেল, দুটা কোঠালি থাকে। এতিয়া কিছুমানে কি কৰে, কিছুমান হিতাধিকাৰী নিজৰ পইচা অকণমান খুটুৱাই পেলাই অকণমান ডাঙৰকৈ বনাই লয়, কিন্তু আমাৰ যিটো মডেল
0: আছে
1: দুটা কোঠালি থাকে, তাৰ সন্মুখত অকণমান বাৰাণ্ডা অকণমান থাকে, গতিকে মানে এটা পৰিয়ালৰ কাৰণে হৈ যায়। আৰু এইটো আপোনাৰ মুঠ আপোনাৰ 130,000 টকা পায়, আৰু
0: দুটা ৰুমৰ কাৰণে
1: 130,000 এইটো পায়, আৰু তাৰোপৰি হিতাধিকাৰীজনে আপোনাৰ দুশ

0: আগতে ডিচি ডেপুটি কমিশনাৰ বুলি ক'লে হয় এতিয়া আমাৰ জিলা আয়ুক্ত, জিলা আয়ুক্তই সেই স্কিমবিলাকৰ চেংচনটো দিয়ে। প্ৰথমতে ধৰি লওক জি পিৰ পৰা আঁচনিবিলাক আহিলে, আহি পেলাই ব্লকলৈ আহিলে, ব্লকত ইঞ্জিনিয়াৰ চাব, বি ডি অ চাব, বি ডি অ চাই পেলাই আকৌ আমাৰ জিলা পৰিষদলৈ পঠাব, জিলা পৰিষদৰ আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ থাকে, তেওঁ চাই, তাৰপিছত মোলৈ আহে, চিফ এক্সিকিউটিভ অফিচাৰলৈ আহে, তাৰপিছত মই চোৱাৰ পিছত সেইখিনি আমি ফাইনেল চেংচনৰ কাৰণে আমি জিলা আয়ুক্ত মহোদয়লৈ পঠাওঁ। জিলা আয়ুক্ত মহোদয়ে যেতিয়া আঁচনিবিলাক এপ্ৰুভ কৰে তেতিয়া সেইটো চেংচন হোৱা বুলি কোৱা যায়, আৰু তেতিয়া সেইটো আমাৰ যিটো ছিষ্টেমত সেইটো অনগয়িং কৰিব পাৰি। অনগয়িং কৰিব পাৰিলেই তেতিয়া ফিল্ডত কামবিলাক আৰম্ভ হয়।
1: এইটো আচলতে সমাজখনৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণেই কৰা হৈছে।
0: বহুত বহুত কাম কৰিব পাৰি, বহু মানে এনেকা আঁচনিৰ জৰিয়তে বিভিন্ন কাম আমি কৰিব পাৰোঁ। গতিকে আপোনালোকে ফিল্ডলৈ বা গঁৰালৈ গ'লে দেখিব বিভিন্ন আঁচনি বেনাৰ লিখা থাকে, যে এইটো এনেগা আঁচনি, আঁচনিটোৰ নাম লিখা থাকে, আঁচনিৰ কিমান পুঁজি তাত আবণ্টিত হৈছে সেইটো লিখা থাকে, আৰু তাতে মেটেৰিয়েল তাৰমানে যি যি সামগ্ৰী লাগিব সেই কম্পনেণ্টত কিমান খৰচ আৰু সেই আঁচনিটোত ৱেজ কিমান মানে মজুৰি কিমান সেইটোও লিখা থাকে। গতিকে সেই হিচাপে কামবিলাক আমি কৰি যাওঁ আৰু কমপ্লিট হয়। আৰু এনেকৈও নতুন নতুন কাম এইবাৰো লোৱা হৈছে, আৰু আমি মই আপোনাক জনাব বিচাৰিছোঁ যে আমাৰ 2008 চনৰ পৰা কামবিলাক এই আমাৰ এনেগা আঁচনি কামবিলাক ষ্টাৰ্ট হৈছিলে, তেতিয়াৰ পৰা এতিয়ালৈকে আমাৰ মুঠ গোটেই জিলাখনত 94,549 ইমানখিনি স্কিম লোৱা হৈছিলে, সৰু ডাঙৰ স্কিম, কিছুমান বেছি পইচাৰ কিছুমান কম পইচাৰ। আৰু ইয়াৰ ভিতৰতে আকৌ আমাৰ টি গাৰ্ডেন এৰিয়াটো আমি বহুত স্কিম লৈছোঁ, গতিকে তাতো চাহ বাগিচাৰ ভিতৰত কিছুমান তেওঁলোকে ড্ৰেইনৰ কাম কৰিবলৈ আৰু বাগানৰ ভিতৰতো আজিকালিতো পি এম এ ৱাইও পায়, প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা। আৰু এটা কথা, প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰটো ৱেজ দিয়ে সেইটো আকৌ সেই এনেগা আঁচনিৰ পৰা দিয়ে, বুজি পাইছেনে? জব কাৰ্ড, জব কাৰ্ডৰ জৰিয়তে ৱেজটো আমাৰ এনেগাৰ যোগেদি দিয়া হয়। গতিকে বনাই ল'ব লাগে, নাই তেওঁলোকে গাঁও পঞ্চায়তত এপ্লাই কৰে, গাঁও পঞ্চায়তে জব কাৰ্ডখন সেইখন প্ৰস্তুত কৰি দিয়ে, গতিকে সেই জব কাৰ্ডৰ
1: হিতাধিকাৰীকে
0: জব কাৰ্ড দিয়া থাকে। আৰু এখন জব কাৰ্ডত এক্টিভ ৱৰ্কাৰ একাধিকো হ'ব পাৰে, ধৰি লওক মূল মানুহজনৰ নামত জব কাৰ্ডখন থাকিলে তেওঁৰ পৰিয়ালত দুজন মানুহ আছে কাম কৰিব পৰা, গতিকে জব কাৰ্ডখনত এক্টিভ ৱৰ্কাৰ তেতিয়াহ'লে দুজন হ'ব, দুজনে যদি কাম কৰে দুজনে পাব মজুৰিটো,
1: এটা পৰিয়ালৰ দুজনেও পাব
0: পাৰে, দুজন বা
1: যদি
0: এক্টিভ ৱৰ্কাৰ হয় তেনেকে পাব পাৰে। সেইধৰণে আমি কামবিলাক কৰোঁ। টি গাৰ্ডেন এৰিয়াটো বিভিন্ন স্কিম আমি লৈছোঁ, অসম চৰকাৰে টি গাৰ্ডেন এৰিয়াত এই স্কিমবিলাকৰ ওপৰত বেছি গুৰুত্ব দিছে। আমি কিছুমান স্কিম চলিয়ে আছে আৰু আমি নতুনকৈ স্কিম ল'বলৈ বিডিঅ'সকলক কৈছোঁ, আৰু গাৰ্ডেন অথৰিটিকো আমি ৰিকুৱেষ্ট কৰিছোঁ তেওঁলোকে যাতে কোঅপাৰেশ্যন দিয়ে তেওঁলোকৰ ফালৰ পৰা।
1: চাহ বাগিচাত থকা বিদ্যালয়সমূহো আপোনালোকে কিছু মেৰামতি কৰি দিয়ে?
0: পাৰে পাৰে, তেওঁলোকে তাত যদি স্কিম ল'ব খোজে, বাউণ্ডেৰী ৱাল নাই যেনিবা, বাউণ্ডেৰী ৱাল বনাব, বা স্কুল ফিল্ডত যদি আৰ্ট ফিল্ডিং কৰিব লাগে, লেণ্ড ডেভেলপমেণ্ট, গতিকে সেইখিনি কৰি দিব পাৰে, সেইখিনি কাম কৰিব পাৰে এনেগাৰ অধীনত, সেইখিনি কৰে। আৰু চি চি ব্লক সেইবিলাক ৰাস্তাও বনায়, এনে বিটুবিনাচ দি সেইবিলাক কাম নকৰে, পি ডব্লিউ যেনেকে কৰে সেইবিলাক নকৰে, গীতি দিব পাৰে, মাটি ফিলাপ কৰি ৰাস্তাটো উন্নত কৰিব পাৰে সেইবিলাক স্কিম, বা কালভাৰ্ট বনাব পাৰে সেইখিনি বনাব, তেনেকুৱা ধৰণৰ পথাৰলৈ যোৱা আলি বনাব পাৰে, পানী যোৱা ড্ৰেইন, তেনেকুৱা ধৰণৰ স্কিম বনাব পাৰে। যথেষ্টখিনি আঁচনি আছে সেইখিনি। আৰু ইয়াৰ এনেগাৰ জৰিয়তে কিছুমান মই যে ক'লো ইণ্ডিভিজুৱেল স্কিমো দিব পাৰে, মানে ব্যক্তিগত এজন হিতাধিকাৰী নামতো এনেকে আঁচনি দিব পাৰে, যেনে ধৰি লওক কাৰোবাৰ পুখুৰী এটা আছে সেইটো উন্নত কৰিব খুজিছে বা নতুনকে পুখুৰী খান্দিব খুজিছে, সেই তেনেকুৱা দিয়ে। এটা
1: আইবিএছ মানুহজন যদি
0: কৰ্মত হয় তেওঁ যদি আপোনাৰ
1: পুখুৰীটোৰ জৰিয়তে
0: স্বাৱলম্বী হ'ব বিচাৰে তেনেকুৱা ধৰণৰ স্কিম ল'ব পাৰে,
1: তেখেতে কেনেদৰে আবেদন কৰিব পঞ্চায়তত গৈ,
0: তেওঁৰ নামত সেই স্কিমটো অন্তৰ্ভুক্ত হ'ব একচন প্লেনত, তেনেকে একচন প্লেনত অন্তৰ্ভুক্ত,
1: পুখুৰী এটা আছে মই এইটো
0: ডাঙৰ কৰিব খুজিছো, বা মই মোৰ মাটি আছে মই তাতে পুখুৰী এটা খান্দিব খুজিছো সৰুকে, তেনেকে ল'ব পাৰে। আৰু আৰু আপোনাৰ প্লান্টেশ্যন দিয়ে কাৰোবাৰ, ধৰি লওক মাটি একঠা মাটি আছে, দুকঠা মাটি আছে, তাতে তেওঁ কিবা গছ পুলি ৰোপণ কৰিব খুজিছে, তামোল গছ ৰোপণ কৰিব খুজিছে, গতিকে আমাৰ তেনেকুৱা মডেল এষ্টিমেটে আছে ইমান এৰিয়াৰ মাটিত কিমানখিনি তামোল গছ ৰুব পাৰিব, গতিকে সেই হিচাপে কিমান টকাৰ আঁচনি হ'ব, আমাৰ ইঞ্জিনিয়াৰসকলে সেইটো এষ্টিমেটটো বনাই দিয়ে,
1: বৰ
0: ভাল ভাল, তেনেকে আমাৰ যথেষ্ট লাভৱান
1: হয়, ঘৰে উন্নতি কৰিব পাৰিব, মাটিখিনি তেখেতৰ গছ পুলি দি তেওঁৰ উৎপাদন এটা হ'ব,
0: গছ পুলি খৰচ আৰু তেওঁ যিখিনি শ্ৰম তাত কৰিব সেইখিনি মজুৰি হ'ব, গতিকে সেইটো লৈ পেলাই তেওঁ তাতে পুখুৰীটো হ'লে তাত তেওঁ মাছ দিব পাৰিব, গতিকে
1: এটা পাৰ্মানেণ্ট ইনকাম হ'ল,
0: পাৰ্মানেণ্ট ইনকাম হ'ল, তেনেকুৱা ধৰণৰ আঁচনি লয়। এতিয়া এইটো গ'ল আপোনাৰ এম জি এনেগাৰ ইনকাম ক'লো নহয় জানো, তাৰপিছতে আপোনাৰ আৰু এটা কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰে আৰু এটা আঁচনি, সেইটো হৈছে 15 ফাইনেন্সৰ

0: অধীনত যিখিনি ফাণ্ড আহে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা, সেইটো আমাৰ সমূহীয়া স্কিম যিখিনি,
1: সেইটো
0: সমূহীয়া স্কিম। তাতে ৰাস্তা পদূলিও বনাব পাৰে বা কমিউনিটি বিল্ডিং ঘৰ বনাব পাৰে, সেই বাউণ্ডাৰী ৱালো বনাব পাৰে, এনেকুৱা ধৰণৰ বিভিন্ন স্কিম ল'ব পাৰে। আৰু প্ৰতিটো গাঁও পঞ্চায়তলৈও বেলেগে ফাণ্ড আহে, তাৰপিছত আপোনাৰ আঞ্চলিক পঞ্চায়ত মানে ব্লকলৈও বেলেগে ফাণ্ড আহে, আৰু আমাৰ জিলা পৰিষদলৈও বেলেগে ফাণ্ড আহে। সকলোৱে নিজৰ নিজৰ এলেকাত, জিলা পৰিষদৰ আমাৰ ধৰি লওক এতিয়া 20 আমাৰ সদস্য আছে নহয় জানো, গতিকে যিমান পইচা আহে সেই 20 সদস্যৰ সমষ্টিক উন্নয়ন কৰিব পৰাকৈ আমি পুঁজিখিনি আবণ্টন কৰি দিওঁ। আবণ্টন কৰি তেওঁলোকে তাৰ এগেইনষ্টত আঁচনি লয়, স্কিম লয়, আৰু সেই হিচাপে আমি কামখিনি কৰোঁ। গতিকে তাত
1: ব্লকো তেনেদৰে,
0: ব্লকতো তেনেকৈ আৰু গাঁও পঞ্চায়ততো তেনেকৈ, গতিকে তাত তাতো সেই তেনেকৈ পইচাটো একেবাৰতে খৰচ নকৰে ইয়াৰ। আৰু আমাৰ ইয়াত পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগত কোনো কণ্ট্ৰেক্টৰৰ জৰিয়তে, ঠিকাদাৰৰ জৰিয়তে কাম নহয়। আমাৰ কথাটো হ'ল কোনখন কনষ্ট্ৰাকশ্যন কমিটি গঠন কৰি দিয়া হয়, গভৰ্ণমেণ্ট গাইডলাইন আছে, কনষ্ট্ৰাকশ্যন কমিটিৰ এজন অফিচ মানে কনষ্ট্ৰাকশ্যন কমিটিখনৰ যিজন চেয়াৰমেন হ'ব সেইজন সেই ইউজাৰ গ্ৰুপ, তাৰমানে য'ত আপুনি আঁচনিটো ৰূপায়ণ কৰিব সেই ঠাইৰ এজন মানুহ পাব্লিক হ'ব পাৰে তেওঁ, বা তেওঁ ৰেছপনচিবল মানুহ, দায়িত্বশীল মানুহ এজনক কনষ্ট্ৰাকশ্যন কমিটিৰ সভাপতি হিচাপে মনোনীত কৰা হয়। আৰু গাঁও পঞ্চায়তৰ আঁচনি হ'লে গাঁও পঞ্চায়তৰ চেক্ৰেটেৰীজন তাত মেম্বাৰ চেক্ৰেটেৰী হয়, আৰু এজন টেকনিকেল মেম্বাৰ থাকে, ইঞ্জিনিয়াৰজন থাকিব, এনেকে মানে এখন কনষ্ট্ৰাকশ্যন কমিটি গঠন কৰি দিয়া হয়। তেনেকে আঞ্চলিক পঞ্চায়ততো আঞ্চলিক পঞ্চায়তৰ সেই এলেকাত আপোনাৰ এজন পাব্লিক মেম্বাৰ তেওঁ সভাপতি, প্ৰতিখন মানে আঁচনিৰ এগেইনষ্টত এটা এটা কনষ্ট্ৰাকশ্যন কমিটি হয়, আৰু সেই কনষ্ট্ৰাকশ্যন কমিটিৰ আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত বিডিঅ'জন হয়, মেম্বাৰ চেক্ৰেটেৰী, আৰু ব্লকৰ ইঞ্জিনিয়াৰ থাকে। জিলা পৰিষদৰ ক্ষেত্ৰত আমাৰ তেনেকৈ সেই লোকেল এৰিয়াৰ এজন সভাপতি আৰু CO জিলা পৰিষদ মানে কনষ্ট্ৰাকশ্যন কমিটি মেম্বাৰ চেক্ৰেটেৰী হয়, আৰু ইঞ্জিনিয়াৰসকল থাকে। গতিকে তেনেকৈ প্ৰত্যেকটো কনষ্ট্ৰাকশ্যন কমিটিয়ে আঁচনিৰ বিপৰীতে বেংক একাউণ্ট এটা খুলিব লাগে, মানে সেই বেংক একাউণ্টত পইচাটো যায়,
1: সেইটো জইণ্ট একাউণ্ট, মানে
0: জইণ্ট একাউণ্ট সেই প্ৰেচিডেণ্ট আৰু চেক্ৰেটেৰী। আৰু তেতিয়া আপোনাৰ ইয়াতো তেনেকৈ ইনষ্টলমেণ্টত 30% 30% 30% শেষত
1: 10% আপোনালোকে পুঁজিটো দি দিয়ে,
0: পুঁজিটো দি দিয়ে নহয়, পুঁজিটো দিলে কামখিনি সেই কনষ্ট্ৰাকশ্যন কমিটিখনে কামখিনি কৰে। যেতিয়া আৰম্ভ কৰিব তেতিয়া প্ৰথম ইনষ্টলমেণ্টটো দিয়া হয় 30% টোটেল ধৰি লওক। যদি
1: আৰু এটা কামটো কৰিতো আপুনি দেখাব লাগিব, তাৰ কাৰণে চাগে নথি পত্ৰ
0: পুৰা লাগিব, কিনে পুৰা নথি মানে আপোনাৰ, আৰু আজিকালি জিঅ'টো কৰিব লাগে, আৰু ইঞ্জিনিয়াৰ গোটেই মেজাৰমেণ্ট কৰিব, তাৰপিছতে আপোনাৰ ফিজিকেল ভেৰিফিকেশ্যন হ'ব, তাৰপিছতে আকৌ আমি পেমেণ্টটো কৰাৰ আগতে আকৌ আমি ইঞ্জিনিয়াৰসকলে চাব, বিডিঅ'সকলেও চাব, আমাৰ CO জিলা পৰিষদেও, জিলা পৰিষদৰ স্কিমখিনি তেওঁ চাব, তেওঁ যাব সদায় যাব নোৱাৰিলে এক্সিকিউটিভ ইঞ্জিনিয়াৰ তেওঁক পঠিয়াব, তেওঁ গৈ চাব, চোৱাৰ পিছত ফাণ্ডটো ৰিলিজ কৰে, তেনেকেই আমাৰ কামবিলাক যথেষ্ট কাম হৈছে।
1: এইটো হ'ল আপুনি কৈ আছে
0: 15 ফাইনেন্স,
1: সেইটো 15 ফাইনেন্সৰ
0: অধীনৰ তিনিটা পৰ্যায়তে আহে, মই ক'লো আপোনাক গাঁও পঞ্চায়তৰ কাৰণেও বেলেগে ফাণ্ড আহে, এইটো 15 ফাইনেন্সৰ এইবাৰ শেষ, আৰু
1: মাৰ্চত শেষ হ'ব,
0: মাৰ্চত শেষ হ'ব 15 ফাইনেন্সৰ। তাৰপিছত আকৌ 16 ফাইনেন্স আকৌ চৰকাৰে গঠন কৰিছে নহয়, এতিয়া 16 ফাইনেন্সৰ পৰা আকৌ নতুনকে ফাণ্ড আবণ্টন হ'ব, 26-27 পৰা আৰম্ভ হ'ব, আৰু তেনেকে মানে ৰুৰেল ডেভেলপমেণ্টৰ কামবিলাক তেনেকে হৈ থাকে।
1: আৰু এটা আপুনি কৈ আছিল 8 জনৰ কাৰণে পেঞ্চনৰ,
0: পেঞ্চন আঁচনি কম বাৰু, তাৰ আগতে মই আপোনাক এটা কথা এনেই ৰাইজৰ জ্ঞাতাৰ্থেও জনাব খুজিছো, আমাৰ যিটো MGNREGA আঁচনি আছিলে এতিয়ালৈকে বাৰু সেইটো চলি আছে, কিন্তু এতিয়া কেন্দ্ৰীয় চৰকাৰে এখন নতুন আইন প্ৰণয়ন কৰিছে, সেইটো সেইখন আইন হৈছে আপোনাৰ বিকশিত ভাৰত গেৰেণ্টি ফৰ ৰোজগাৰ আজীৱিকা মিছন, VBG ৰামজী বুলি কয়, MGNREGA আছিল নহয়, এতিয়া সেইখন এখন আইনহে, আইনখনৰ অধীনত কামবিলাক কৰোঁ, সেই আইনখন এতিয়া নাথাকিব, তাৰ সলনি আমাৰ এই নতুন আইন VBRAMJI এই আঁচনিখন আৰম্ভ হ'ব। আৰু গতিকে সেই একে আছে, কিছু ইয়াত কিছু বেলেগ কৰিছে, যেনেকে আপোনাৰ আগতে যেনেকে এই আঁচনিত মানে 100 দিনৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন হয়, আৰু এতিয়া ইয়াত 125 দিনৰ এমপ্লয়মেণ্ট পাব, মানে মানে ৱেজটো বঢ়াই দিছে, এটা মানে এটা আঁচনিত দুটা কম্পনেণ্ট থাকে ন, এটা মেটেৰিয়েল কম্পনেণ্ট আৰু এটা আপোনাৰ ৱেজ কম্পনেণ্ট, গতিকে আগতে মানে MGNREGA 100 দিনৰ ৱেজ দিছিলে, আৰু এতিয়া এই নতুন আইনখনৰ অধীনত 125 দিনৰ কাৰণে ৱেজটো পাব। তেনেকে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ আৰু ৰাজ্যিক চৰকাৰৰ এটা শ্বেয়াৰ থাকে এই ফাণ্ডটো আবণ্টনৰ ক্ষেত্ৰত, গতিকে এইটো 60-40 60% যদি কেন্দ্ৰীয় চৰকাৰৰ পৰা দিয়ে, 40% আমাৰ ৰাজ্য চৰকাৰে বহন কৰিব লাগিব। কিন্তু আমাৰ এটা বিষয় যে অসমৰ কাৰণে, নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ কাৰণে আমাৰ ৰেচিঅ'টো হৈছে 90:10, 90 100

0: নব্বই ভাগ কেন্দ্রীয় চৰকাৰে দিব আৰু দহ ভাগ আমাৰ ৰাজ্যিক চৰকাৰে দিব। এইটো ভাল কথা
1: আমাৰ
0: কাৰণে। নতুন নতুন আৰু কিছুমান গাইডলাইন আহিব, তেতিয়া নতুন যেতিয়া এখন ৰূপায়ণ হয় তেতিয়া আমি গম পাম। গতিকে আমি আশা কৰিছোঁ
1: প্ৰধানকৈ মজুৰিটো তাৰমানে
0: মজুৰি বঢ়াই দিছে আপোনাৰ নতুন আইনখন
1: ক'লো
0: ৰামজী। আৰু আমাৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ পৰা সামাজিক সুৰক্ষাৰ কেইটামান আঁচনি আছে,
1: সাংস্কৃতিক আৰু
0: সেইটো আপোনাৰ ছ'চিয়েল এচিষ্টেঞ্চ প্ৰগ্ৰেম বুলি কয়, কেইবাটাও আপোনাৰ পেঞ্চন আঁচনি আছে আমাৰ, ইন্দিৰা গান্ধী নেশ্যনেল অল্ড এজ পেঞ্চন স্কিম এইটো এটা আঁচনি, আৰু এইটোত আপোনাৰ মানে হিতাধিকাৰীজনে পেঞ্চনাৰজনে 250 টকাকৈ মাহে পায়।
1: বয়সটো মানে অল্ড এজ পেঞ্চন
0: 60 এণ্ড এবভ, 60 বছৰ ওপৰ হিতাধিকাৰীসকলক এইটো পেঞ্চন দিয়া যায়। আৰু আৰু এটা আছে নেশ্যনেল উইড' পেঞ্চন, বিধৱা পেঞ্চন, আমি যিটো বিধৱা পেঞ্চন বুলি কওঁ সেইটোত আপোনাৰ 1250 পায় উইড' পেঞ্চনটো। আৰু এটা আছে আপোনাৰ নেশ্যনেল ডিজেবল পেঞ্চন, বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ কাৰণে, সেইটো সেই 300 টকাকৈ দিয়ে
1: মাহে
0: 300 টকাকৈ পায়। আৰু ইয়াৰ বাদেও আমাৰ ৰাজ্য চৰকাৰৰ এটা আঁচনি আছে পেঞ্চন আঁচনি, সেইটোক আমি কওঁ শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি।
1: বৃদ্ধসকলৰ কাৰণে দেখোন দুটা আঁচনি,
0: সেইটো হল
1: তাৰমানে এজন ব্যক্তিয়ে দুটা আঁচনি পাব নেকি?
0: নাই নাই, দুজন দুইটা আঁচনি নাপায়,
1: এটা পাব, এটা হল বৃদ্ধ ইন্দিৰা গান্ধী,
0: সেইটো নেশ্যনেল, আৰু আমাৰ অসম চৰকাৰৰ
1: কাৰণে
0: এটা কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি, এইটো আকৌ 300 টকা।
1: কুশল কোঁৱৰটো আমাৰ ৰাজ্যিক হয়,
0: ৰাজ্যিক হয় এইটোত আপোনাৰ
1: যিসকলে ধৰক নেশ্যনেলটো পাই আছে ইন্দিৰা গান্ধীতে, তেওঁলোকেতো আকৌ ৰাজ্যিকটো এপ্লাই কৰিব নালাগে,
0: নালাগে নালাগে,
1: আবেদন কৰিব
0: নালাগে।
1: এতিয়া আপোনালোকেতো বহু আঁচনি ৰূপায়ণ কৰি আছে, আপোনালোকৰ সহযোগতে আমাৰ ৰাইজসকল উপকৃত হৈছে বুলি ভাবোঁ। শেষত আপুনি আমাৰ শ্ৰোতাসকলক কি ক'ব বাৰু, এই আঁচনিসমূহে আমাক ৰাইজক উপকৃত কৰিছে নে নাই, লগতে তেওঁলোকে উপকৃত হ'বলৈ কি পৰামৰ্শ আগবঢ়াব বাৰু?
0: এটা কথা আপোনালোকে নিশ্চয় অনুভৱ কৰিব যে গ্ৰামাঞ্চলত যদি এতিয়া আপোনালোকে সোমাই যায় তেতিয়া এটা কথা দৃষ্টিগোচৰ হ'ব যে কেঁচা ঘৰ খুব কমেই দেখা পাব, আৰু সকলোৰে আনন্দ বিষয়, আৰু সকলোৰে প্ৰায় সকলো মানে ভাগৰে আপোনাৰ এটা এটা অন্তত পকা ঘৰ তেওঁলোকে পাইছে যিসকলে আগতে নাছিলে। আৰু
1: আমাৰ সেই পুৰণি গাঁওখন নাই,
0: পুৰণি গাঁওখন নাই,
1: কেঁচা ঘৰৰে ভৰি আছিল,
0: হয়। এতিয়া সেইখিনিৰ লগতে গৃহৰ ক্ষেত্ৰত আৰু অন্যান্য বাকী আঁচনিবিলাকৰ ক্ষেত্ৰত যিধৰণে সুবিধা আমাৰ পঞ্চায়তৰ বিভাগৰ জৰিয়তে ৰাইজৰ সেৱা আগবঢ়াই থকা হৈছে, সেইখিনি আমাৰ শ্ৰোতাসকলক এইটোৱেই আহ্বান কৰিব খুজোঁ যে তেওঁলোকে আমাৰ গাঁৱৰ ৰাইজক এই সম্পৰ্কে যেন সজাগতা কৰে, আৰু একো নাজানিলেও অন্ততঃ যদি এই কথাটো ক'ব পাৰে যে তেওঁলোক গ্ৰাম পঞ্চায়ত অফিচলৈ যাওক, কি কি আঁচনি তেওঁলোকে ভাগ ল'ব পাৰে, সুবিধা ল'ব পাৰে সেইটো জানি লওক, সেইখিনি যদিও কয় তেতিয়াহ'লে মই ভাবোঁ যে ৰাইজ যথেষ্ট উপকৃত হ'ব। আৰু আজি এই অনুষ্ঠানৰ যোগেদি মই হিতাধিকাৰীসকলৰ উদ্দেশ্যেহে এটা আবেদন কৰিব খুজিছোঁ, আমাৰ যিমানবিলাক আঁচনি আছে সেই আঁচনিবিলাকত আপোনালোকে নিশ্চয় জানে যে সকলোবিলাক আঁচনিৰ আজি মানে ধন পইচাটো মানে বেংক একাউণ্ট যোগেৰে দিয়া হয়, গতিকে বেংক একাউণ্ট যোগে দিয়া দিবলৈ হ'লে আজিকালি প্ৰত্যেক মানুহৰে প্ৰত্যেক হিতাধিকাৰীয়ে সেই দুখীয়াই হওক বা ধনীয়ে হওক, আৰু আমাৰ যিখিনি আমাৰ পঞ্চায়ত ডিপাৰ্টমেণ্টৰ হিতাধিকাৰী আছে সকলোৰে বেংক একাউণ্ট আছে। এতিয়া মই এটা আহ্বান কৰিব খুজিছোঁ যে এই বেংক একাউণ্টবিলাকত বহুতৰ আকৌ আধাৰ ছিডিং এতিয়াও কৰিবলৈ বাকী আছে, আধাৰ ছিডিং যদি নহয় আৰু আধাৰ লিংক কৰিবই লাগিব, আৰু আধাৰ লিংক যদি নকৰে তেতিয়াহ'লে এই আপোনাৰ যিটো ডাইৰেক্ট যে ট্ৰান্সফাৰ কৰি দিয়ে পইচাটো নুসুমাব, গতিকে এইটো আপোনাৰ পেঞ্চন আঁচনিয়ে হওক বা অন্য ইণ্ডিভিজুৱেল বেনিফিট স্কিমেই হওক বা আন যিকোনো আঁচনিৰ যিসকল হিতাধিকাৰী তেওঁলোকৰ এতিয়াও যিসকলৰ আধাৰ ছিডিং কৰিবলৈ বাকী আছে সেইখিনি কৰিব লাগে, আৰু আধাৰ ছিডিং কৰাৰ উপৰিও আৰু এটা কাম কৰিবলগীয়া আছে, এই তেওঁলোকৰ মানে একাউণ্টটো ডাইৰেক্ট পেমেণ্ট কৰিব পৰা এটা মানে টেকনিকেল ছিষ্টেম আছে, প্ৰক্ৰিয়া আছে, বেংকৰ মানুহে কেম্প কৰি পেলাইও জিপিবিলাকত বা নিৰ্দিষ্ট গাঁৱৰ নিজৰ ঠাইত বেনিফিচিয়াৰীসকল আহে আৰু তেওঁলোকে সেই কামখিনি কৰি দিয়ে, নিজৰ KYC কৰা বুলি যে কয়, নিজৰ আধাৰ কাৰ্ড বা এই যিখিনি ডকুমেণ্ট সেইখিনি লৈ পেলাই, আৰু যিসকলে এতিয়াও বাকী আছে মই এইটোৱে ক'ব খুজিছোঁ যে তেওঁলোকে যেন আধাৰ ছিডিং কৰে, আৰু আধাৰ ছিডিং কৰাৰ পিছতো আধাৰ বেছ পেমেণ্ট ছিষ্টেমটোত যাতে তেওঁলোক অংশীদাৰ হ'ব পাৰে তাৰ কাৰণে তেওঁলোক বেংকলৈ গৈ নিজৰ একাউণ্টটো আপডেট কৰি ল'ব লাগে, তেতিয়াহে এই সকলোবিলাক মানে সুবিধা তেওঁলোকৰ কোনো ধৰণৰ
1: অসুবিধা
0: নোহোৱাকৈ তেওঁলোকে সুবিধাটো ভোগ কৰিব পাৰিব। গতিকে এইটো মই মানে সকলো আমি।

0: এৱাৰনেছ মিটিংবিলাকত সদায় কওঁ, আৰু এতিয়াও মই যিহেতু আপোনালোকৰ এই ৰেডিঅ'ৰ প্লেটফৰ্মখন পাইছোঁ, মই সকলোকে অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ যিসকল হিতাধিকাৰী আছে তেওঁলোকৰ বেংক একাউণ্টটো যাতে আপডেট কৰি থয়, যাতে তেওঁলোকে চৰকাৰে পইচাটো দিলে তেওঁলোকে যাতে ধুনীয়াকৈ পইচাটো তাত সোমাব পাৰে।
1: হয়,
0: সেইটোৱে আৰু মোৰ বিশেষভাৱে ক'বলগীয়া।
1: ছাৰ, অশেষ ধন্যবাদ আকাশবাণী তেজপুৰক আজি আপুনি ইমান সময় দিয়াৰ বাবে, লগতে আপুনি পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ বিভিন্ন আঁচনিৰ বিষয়ে শ্ৰোতাসকলক অৱগত কৰিলে। শ্ৰোতাসকল, আপোনালোকক জনাওঁ, ছাৰে যিহেতু কৈছে আপোনালোকক, যদিও আপোনালোকে এতিয়াও কিবা বুজি পোৱা নাই, তেতিয়াহ'লে আপোনালোকে
0: কাৰ্যালয়লৈ গৈ
1: আপুনি নুবুজাখিনি বুজি লওক, আৰু চৰকাৰে যি আঁচনি ৰূপায়ণ কৰিছে তাৰ সুবিধা লওক সকলোৱে। ধন্যবাদ ছাৰ,
0: ধন্যবাদ
1: এইকণ সময় দিয়াৰ বাবে।
2: শ্ৰোতা, ইমান পৰে আজিৰ অৰ্ধ আকাশ অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে এটি সাক্ষাৎকাৰ শুনিলে। সাক্ষাৎকাৰটিত অংশগ্ৰহণ কৰিলে শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী জয়ন্ত কুমাৰ বৰাই। অনুষ্ঠানটিৰ সাক্ষাৎগ্ৰহণ আৰু সম্পাদনা চিত্ৰমণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।
3: এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আজি আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'ব লগা অনুষ্ঠানসমূহৰ চমু পৰিস্থিতি। অনুষ্ঠান পৰিস্থিতিৰ পাছতে 6:00 হিন্দী আৰু 6:05 ইংৰাজী বাতৰি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 6:10 কৃষকবাণী অনুষ্ঠানটি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। তাৰপিছতে এটি ভজন শুনিবলৈ পাব। 6:43 সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:10 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী, আৰু 7:00 হিন্দী, 7:05 ইংৰাজী বাতৰি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:20 জনকল্যাণ অনুষ্ঠানটি শুনিবলৈ পাব। আজিৰ দিনটোত ঘটা উল্লেখযোগ্য ঘটনাৱলীৰে সমৃদ্ধ অনুষ্ঠান আজিৰ দিনটো শুনিবলৈ পাব। 7:50 নিশা 8:00 সংসদৰ এই সপ্তাহৰ এটি প্ৰতিবেদন, 8:15 শুনিবলৈ পাব এখনি আলক্ষ্য, 8:45 সমাচাৰ সন্ধ্যা আৰু 9:00 News@9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 9:15 কেইটিমান অসমীয়া আধুনিক গীত শুনিবলৈ পাব। বিয়লিৰ ৰং অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব 9:30। নিশা 10:00 হিন্দী বোলছবিৰ গীত, নিশা 10:30 যোৱাৰ লগে লগে আমাৰ আজিৰ বিয়লিৰ অধিৱেশনৰো সিমানতে অন্ত পৰিব। এয়া আকাশবাণী তেজপুৰ। কণ্টেক্ট পিছতে অৰ্থাৎ 6:00 হিন্দী আৰু 6:05 ইংৰাজী বাতৰি আকাশবাণী দিল্লী আৰু 6:10 কৃষকবাণী অনুষ্ঠানটি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
4: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই বিশাল শৰ্মা। प्रधानमंत्री नरेंद्र मोदी ने आज भारतीय प्रौद्योगिकी संस्थान IIT दिल्ली के विद्यार्थियों से आग्रह किया कि वे अपने निर्णयों में राष्ट्रीय हित को सर्वोपरि रखें। श्री मोदी ने IIT दिल्ली के 57वें दीक्षांत समारोह को संबोधित करते हुए कहा कि प्रत्येक पीढ़ी अपने समय की विशिष्ट चुनौतियों का सामना करती है और अपनी राष्ट्रीय जिम्मेदारी निभाती है।
5: आज के इस दौर में हमारे सामने चुनौतियां भी अलग है और इसलिए हमारे दायित्व भी अलग है। अपने जीवन के अगले 30-35 साल में आप जो कुछ भी करेंगे वो विकसित भारत की हमारी यात्रा को प्रभावित करेगा।
4: प्रधानमंत्री ने कहा कि देश में नए क्षेत्र उभर रहे हैं जो युवाओं को नए अवसर प्रदान कर रहे हैं। उन्होंने सेमीकंडक्टर, अंतरिक्ष और ड्रोन जैसे क्षेत्रों का उदाहरण देते हुए कहा कि भारत सभी क्षेत्रों में आत्मनिर्भर बनने की दिशा में कार्य कर रहा है। सहकारिता मंत्री अमित शाह ने देश के सभी सहकारी बैंकों से राष्ट्रीय शहरी सहकारी वित्त और विकास निगम में शामिल होने का आग्रह किया है। ये निगम देश के सहकारी बैंकों का एक प्रमुख संगठन है। उन्होंने मुंबई फोर्ड क्षेत्र में राष्ट्रीय शहरी सहकारी वित्त और विकास निगम के नए कार्यालय परिसर का उद्घाटन करने के बाद ये बात कही। पत्तन पोत परिवहन और जलमार्ग मंत्री सर्बानंद सोनोवाल ने कहा है कि समुद्री क्षेत्र में भारत की प्रगति में नाविकों की भूमिका सबसे प्रमुख है। मुंबई में नाविकों की सुरक्षा और कल्याण पर एक कार्यक्रम में श्री सोनोवाल ने कहा कि भारत दुनिया के प्रमुख समुद्री देशों में से एक बनकर उभरा है। इस अवसर पर व्यापक डिजिटल

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে যোৱা খণ্ডত হৈ যোৱা আলোচনাটিৰ দ্বিতীয় তথা শেষ ভাগ শুনোৱা হওক। মাছৰ সাম্ভাব্য ৰোগ আৰু আলংকৰিক মাছৰ বাণিজ্যিক সম্ভাৱনা শীৰ্ষক আলোচনাটিত ডক্টৰ সীমাংকু বৰা আৰু ঋতুপৰ্ণ বৰাৰ সৈতে কথা পাতিছে ভাস্কৰজ্যোতি আচাৰ্যই। আমন্ত্ৰিত আলোচক দুগৰাকী কেন্দ্ৰীয় অন্তৰ্দেশীয় মীনক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানৰ ক্ৰমে জ্যেষ্ঠ বিজ্ঞানী আৰু গৱেষক।
1: এইবাৰ আমি আহিছোঁ অকণমান আলংকৰিক মাছৰ প্ৰসংগটোলৈ, আলংকৰিক মাছৰ বাণিজ্যিক সম্ভাৱনা। এতিয়া আমাৰ অসমৰ ক্ষেত্ৰত বুলিয়েই নহয়, গোটেই আমি পৃথিৱীতে আচলতে আলংকৰিক মাছৰ চাহিদা আছে আৰু

0: সুকীয়া বজাৰে আছে আলংকৰিক মাছৰ। আমাৰ থলুৱা প্ৰজাতি কিছুমানো আছে আলংকৰিক মাছ হিচাপে ব্যৱহাৰ কৰিব পৰা। গতিকে আমাৰ অসমৰ প্ৰেক্ষাপটত আলংকৰিক মাছৰ বাণিজ্যিক সম্ভাৱনাটো আপুনি কেনে দেখিছে?
1: ধৰক আমাৰ বৰ্তমান যোনটো মাৰ্কেট আলংকাৰ মানে যোনটো আমাৰ অৰ্ণামেণ্টেল ফিছ আলংকাৰিক মাছৰ যোনটো মাৰ্কেট মেইনলি মানে আমাৰ এইটো হৈছে এটা স্মল স্কেল বা মাৰ্জিনেল টাইপত, এইটো ধৰক যদি মই আপুনি মোক ক্লাছিফাই কৰিবলৈ কয় সেনেকুৱা ধৰণতে চলি আছে, এনেকুৱা ধৰণৰ এটা ট্ৰেড হিচাপত মানে এটা ধৰক ইণ্ডাষ্ট্ৰিয়েল ট্ৰেড হিচাপত যোৱা নাই। চ' মেইনলি আপোনাৰ আমাৰ ইয়াৰ পৰা মাছবিলাক লোকেল মাছবিলাক কলকাতা গুচি যায়, দেন মিডিল মেনে মানে বস্তুটো আপোনাৰ ধৰক মিডিল মেনৰ মেইন ইয়াত মিডিল মেনৰ ইনকামটো অলপ বেছি হৈ যায় আৰু কলকাতাৰ পৰা এইটো আউটছাইড ইণ্ডিয়াৰো আপোনাৰ এক্সপৰ্ট হৈ যায়। মই ঋতুপৰ্ণক কওঁ কেইটামান আমাৰ যোনখিনি ইণ্ডিজিনাছ আলংকাৰিক মাছৰ ওপৰত যদি তেখেতে অলপ ব্যাখ্যা কৰি দিয়ে ভাল হয়।
2: মানে আলংকৰিক মাছটো কি হয়, এতিয়া বৰ্তমান সময়ত আমি পৃথিৱীত এইটো দেখা পাইছোঁ যে ফটোগ্ৰাফীৰ পাছতে ছেকেণ্ড হবি হিচাপে একুৰিয়ামটো ধৰা হয়। ধৰিব পাৰে প্ৰায় 10% ৱৰ্ল্ডৰ পপুলেশ্যনে একুৰিয়ামটো ৰাখেই। আৰু আমাৰ ভাৰতৰ ক্ষেত্ৰত আমাৰ যিমান আলংকৰিক মাছৰ বজাৰখন আছে তাৰে 85% আমাৰ কেৱল নৰ্থ ইষ্টৰ পৰাই মাছ যায়, আৰু মেইনলি এইখিনি বজাৰটো আমাৰ ছিংগাপুৰ হৈ গ'ল। যদি আমি ভাৰতৰ বাহিৰৰ ক্ষেত্ৰত কথা কওঁ, ছিংগাপুৰত যায় বা অন্য জাপান, USA তেনেকুৱা জেগাত যাব পাৰে। আৰু তাৰ উপৰি অসমৰ ক্ষেত্ৰত আমাৰ এখন ডাঙৰ মাৰ্কেট আছে য'ত আমাৰ প্ৰায়
1: শিঙি মাছটো আমি ইয়াত আমি ফুড ফিছ হিচাপে ব্যৱহাৰ কৰোঁ, কিন্তু বাহিৰত এইটো এটা আলংকাৰিক মাছ মানে আলংকাৰিক মাছ হিচাপে ব্যৱহাৰ কৰে।
2: যিখিনি আমি এতিয়া গৰৈ মাছ হওক বা যিখিনি চান্নাই স্পেচি হাল হল মাছখিনি, সেইখিনি মাছৰ বিভিন্ন প্ৰজাতি আছে, তাৰ সেইটো জেনাৰেচনৰ আণ্ডাৰতে বহুত কেইটা স্পেচিছ আছে। সেই স্পেচিছ কেইটা বাহিৰৰ বজাৰত বহুত বহুত দামত বিক্ৰী হয়, যিখিনি মাছ আমাৰ অসমত হয়তো অজ্ঞাতে মানুহে ভক্ষণ কৰি আছে বৰ্তমান সময়ত। আপাৰ আসামৰ চাইডে বহুত কেইটা মাছ পোৱা যায় বা মানসৰ ফালেও বহুতখিনি মাছ আলংকৰিক মাছ পোৱা যায়। মানুহৰ চিনাকিৰ অভাৱৰ কাৰণে সেইখিনি মাছ ভক্ষণ কৰি থকা হৈছে আৰু সেইখিনি মাছৰ মানে চাহিদা যথেষ্ট বেছি, বাহিৰৰ বজাৰৰ ক্ষেত্ৰতো চাহিদা যথেষ্ট বেছি।
1: আমাক এটা মাৰ্কেট চেইনটো লাগে, ধৰক এটা প্ৰপাৰ মাৰ্কেট যোনটো চেইন বোলে এটা এটা প্ৰডাকশ্যন গ্ৰুপ মানে এটা আমাৰ যোনটো ধৰক মাজৰ যোনটো মাৰ্কেট লিংকেজ, এণ্ড দেন আমি ভাবোঁ যে এইটো ক্ষেত্ৰত আমি মানে ডাইৰেক্টলি যোনটো এক্সপৰ্ট অৰিয়েণ্টেড যোনটো মাৰ্কেট আমাৰ অসমৰ পৰাই কৰিবলৈ আমি মানে চেষ্টা কৰিব লাগে,
0: হয় তাতে কোনো
1: মিডিলমেন যাতে নাথাকে
0: নথকাকে। গতিকে আমাৰ অসমৰ যিসকল মীনপালক আছে তেওঁলোকে আমাৰ খাদ্য মাছটোৰ উপৰিও আলংকৰিক মাছৰ ক্ষেত্ৰত তেওঁলোকে কিমান গুৰুত্ব দিয়া দেখিছে, নে এই ক্ষেত্ৰত আৰু কিছু সজাগতাৰ প্ৰয়োজন আছে?
1: সজাগতা ধৰক এইটো ক্ষেত্ৰত অলপ সজাগতা আমাৰ ডেফিনেটলি প্ৰয়োজন আছে। মই ভাবোঁ এইটো ক্ষেত্ৰত লেডিজসকলক ইনভল্ভ কৰিব লাগে,
0: হয়
1: মানে মীন আলংকৰিক মীন পালনৰ ক্ষেত্ৰত মহিলাসকলক লেডিজসকলক মানে তেখেতলোকে কি হাউচহোল্ডতে আপোনাৰ ঘৰতে অলপ
0: কম পৰিসৰতে
1: খুব কম পৰিসৰত কেইটামান টেংকতে আপোনাৰ আমাৰ গোল্ডফিছ কিছুমান ৰাখি তেখেতলোকক মাৰ্কেটত বেচিব মানে মাৰ্কেটত ধৰক মাৰ্কেটত মানে কি এটা মাৰ্কেট লিংকেজ ধৰক আপোনাৰ তেখেতলোকে প্ৰডিউচাৰ দেন হোলচেলাৰ ধৰক ৰিটেইলাৰ এনেকৈ ধৰণৰ আহি যাব। আৰু আমি অকল মাছৰ কথাটো পাতি আছোঁ, আলংকাৰিক মাছৰ ক্ষেত্ৰত যোনটো আমাৰ একুৰিয়ামৰ বিজনেছটোৰ লগতে এছ'চিয়েটেড হৈ থাকে, আকৌ তাৰ লগত যোনখিনি এচেচৰিজ মানে ধৰক আপোনাৰ মেকানিকেল ফিল্টাৰ এনেকুৱা ধৰণৰ আপোনাৰ সেইখিনিও এডেড হৈ থাকে। গতিকে এটা এটা ডাঙৰ এটা একুৰিয়ামৰ যোনটো আমাৰ যোনটো নট অনলি আমি ফিছ মানে ফিছটোৰ কথা ক'লেই ভুল হ'ব, তাৰ লগত ফিল্টাৰ আছে, ধৰক আপোনাৰ আপোনাৰ একুৰিয়াম একুৰিয়াম বনোৱা এটা মানে সেইটো এটা ইণ্ডাষ্ট্ৰি এটা হ'ব পাৰে। আকৌ একুৰিয়াম মেইনটেনেঞ্চৰ কাৰণে এটা ধৰক ডেজিগনেটেড কিছুমান মানুহ স্কিল্ড আমি স্কিল লেবাৰ বা স্কিল পাৰ্চনছ আমি ৰেডি কৰিব পাৰোঁ, এনেকুৱা ধৰণৰ এটা চেইন এটা আমি বনাই ল'ব পৰা যায়। আৰু ধৰক মই ভাবোঁ যে আমাৰ প্ৰত্যেকবিলাক স্কুল অফিচ এনেকুৱা ধৰণৰ এটা একুৰিয়াম ৰাখিলে ধৰক এইটো এটা মানে আমাৰ ছেটআপ এটা এইটো এটা যোনটো চাৰ্কুলাৰ যোনটো বিজনেছ টাইপত সেইটো আমাৰ চলি থাকিব, ডেফিনেটলি চলি থাকিব।
0: হয় হয়, আৰু এইবিলাকে নিশ্চয় আমাৰ স্কুলৰ বা মহাবিদ্যালয়ৰ যিবিলাক বিজ্ঞানাগাৰ আছে লেবৰেটৰী আছে তাতো সেই একুৰিয়ামবিলাক ৰাখিব পৰা যায়, আৰু এই ক্ষেত্ৰতো ব্যৱসায়ৰ নিশ্চয় এটা ভাল সম্ভাৱনা আছে। আমাৰ মাছৰ আৰু কিছুমান থলুৱা মাছৰ জাতৰ বিষয়ে ক'ব নেকি যিবিলাকৰ খুব বেছি মানে চাহিদা আছে বাহিৰত?
1: এতিয়া প্ৰথম কথাটো হ'ল কি আমাৰ যোনটো চান্না বাৰ্কাৰ বুলি এটা মাছ আছিল মানে এইটো বৰকা চেং বুলি কয়,
2: এইটো
1: কাজিৰঙা আৰু ওৰাঙত পায়, কিন্তু এতিয়া ধৰক এইটো ৱাইল্ড লাইফ প্ৰটেকশ্যন আণ্ডাৰত আমাৰ মানে এইটো বৰ্তমান ইয়াৰ ট্ৰেড বা কেটছটো বেন হৈ আছে,
0: নিষিদ্ধ হৈ আছে,
1: নিষিদ্ধ হৈ আছে। চ' এইটো মাছৰ কিন্তু খুবেই চাহিদা আছিল, প্ৰায় আপোনাৰ আমাৰ ইয়াতে এক পিচ মাছত প্ৰায় 25,000লৈকেও যোৱা মানে এনেকুৱা ধৰণৰ ৰেকৰ্ড আছে, আৰু বাহিৰত
0: 25,000
1: আৰু বাহিৰত আমি শুনামতে চাইনাত এইটো 10,00,000 টকালৈকেও গৈছে এটা মাছৰ দাম, কিন্তু এইটো বেন হয়, সম্পূৰ্ণ বেন, এইটো আমি কৰাটো উচিতো নহয়।

0: মানে মাছটো এনডেঞ্জাৰ্ড হৈ গৈছে। আৰু বাকী থাকিলে আমাৰ চান্না মাছ, আমাৰ যোনটো আমাৰ গৰৈ জাতীয় যোনখিনি মাছ, চান্না বুলি ক'লে আমাৰ গৰৈ জাতীয় মাছ, এই বাৰ্কাটো এটা গৰৈ জাতীয় মাছেই। চ' আমাৰ চান্না, আমাৰ কিছুমান আমাৰ ইয়াত থলুৱা যেনেকে আমাৰ অসমতে পোৱা কিছুমান মাছ আছে, পাৰ্টিকুলাৰলি ব্লিহেৰি, ব্লিহেৰি, অৰেণ্টি মেকুলেটা, ষ্টিৱাৰ্টি, এইখিনি মাছৰ আমাৰ খুব এটা ভাল সম্ভাৱনা আছে। এইখিনি আলংকাৰিক মাছৰ খুব এটা ভাল সম্ভাৱনা আছে। এইটো কিন্তু মেইনলি আপোনাৰ যোনটো মই দেখোঁ, এইটো তিনিচুকীয়া চাইডে এই বিজনেছটো যোনটো মানে এক্সপৰ্টৰ যোনটো বিজনেছ অৰ্নামেণ্টেল ট্ৰেডৰ, সেইটো চাইডে কিন্তু লাহে লাহে এষ্টাব্লিছ হৈছে, এটা ভাল ৰেটতে, ভাল ৰেটতে, ভাল মানে এটা ৰেটতে ডেভেলপ হৈছে আৰু এষ্টাব্লিছ হৈছে।
1: মেইনলি আমাৰ কি হৈছে, ব্ৰিডিঙৰ অভাৱটো হৈছে। আমাৰ আলংকৰিক মাছৰ বৰ্তমানলৈকে ব্ৰিডিংটো ষ্টেণ্ডাৰ্ডাইজ হোৱা নাই। আমাৰ অসমৰ ক্ষেত্ৰত যদি ক'ব যাওঁ, বহুত ক্ষেত্ৰত দেখিছোঁ যে ব্ৰিডিঙৰ অভাৱত আমাৰ ইয়াত আলংকৰিক মাছৰ ষ্টকটোৰ অভাৱ, সেইকাৰণে আমি বাহিৰৰ পৰা আজি আনিব লগা হয়। আৰু তাৰ উপৰি যিখিনি এছেচৰিজ আমাৰ একুৰিয়ামৰ কাৰণে লাগে, তাৰ হোলচেল মাৰ্কেট আমাৰ নৰ্থ ইষ্টত, বিশেষকৈ নৰ্থ ইষ্টত যথেষ্ট কম, যাৰ বাবে আমি কমপ্লিটলি ডিপেণ্ডেণ্ট হ'ব লাগে। হয় কলকাতাৰ পৰা বস্তুখিনি অনা হ'ব লাগে, নহয় হয়তো কিছুমানে চেন্নাইৰ পৰা অনা, এই বাহিৰৰ পৰাই সম্পূৰ্ণ বস্তুখিনি অহা নিচিনা হয়। নৰ্থ ইষ্টত তেনেকৈ এখন হোলচেল মাৰ্কেট বা তেনেধৰণৰ কোনো তাৰ এছ'চিয়েটছখিনিৰ কাৰণে ভালকৈ মানে সেইটোৰ ওপৰত কাম চলা নাই। সেইটো বিজনেছ
2: অৰ্থাৎ আমি দেখিছোঁ যে ইমান চাহিদা আৰু সম্ভাৱনা থকাৰ আছে যিহেতু, গতিকে এতিয়াও কৰিব পৰা যায়, খালী হৈ আছে আচলতে অসমৰ
1: ক্ষেত্ৰত
2: সেইখন বজাৰ।
0: কলকাতাততো এখন মাৰ্কেটেই আছে স্পেচিফিক ফৰ মানে আলংকাৰিক মাছৰ কাৰণে, স্পেচিফিক এখন ডাঙৰ মাৰ্কেট, এটা সম্পূৰ্ণ মাৰ্কেটখন অনলি আলংকাৰিক মাছৰ এখন মাৰ্কেটেই মানে তাত হেৰি আছে।
2: এতিয়া এই আলংকাৰিক মাছৰ কিবা পদ্ধতিগত প্ৰশিক্ষণৰ ব্যৱস্থা আছে নেকি বাৰু? কোনোবাই যদি ভাবে যে আলংকাৰিক মাছক লৈ উদ্যমিতাৰে আগবাঢ়ো বুলি যদি ভাবে,
0: এইটো ক্ষেত্ৰত আমাৰ অনুষ্ঠানেও মানে আপোনাৰ প্ৰশিক্ষণ দি থাকে। আৰু ধৰক আপোনাৰ ধৰক আমাৰ যোনটো চিফ্ৰী, আই চি আৰ চিফ্ৰী ৱেবছাইটটোত যদি চায়, আপোনালোকে মানে ধৰক মীন পালকসকলে যদি এণ্টাৰপ্ৰিনেছ, ইণ্টাৰেষ্টেড এণ্টাৰপ্ৰিনেছ মই কথাটো কৈছোঁ, তেখেতলোকে গম পাই যাব। তাতে আমাৰ ডিটেইলছবিলাক দিয়ে থাকে, ট্ৰেইনিঙৰ ডিটেইলছ। আৰু অৰ্নামেণ্টেল ফিছৰ আমি মাজতে দক্ষিণ হালমাৰাতে ট্ৰেইনিঙো কৰিছিলোঁ, দক্ষিণ হালমাৰাত আমি নিজে গৈও ৰেচিডেঞ্চি কিছুমান ধৰক আমি ফিল্ড ট্ৰেইনিঙো কৰি আহোঁ। অকল আমাৰ বুলি, আমাৰ অৰ্গেনাইজেশ্যন বুলি নহয়, এন এফ ডি বিও পাতে, ধৰক আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটিও কেতিয়াবা ধৰক এনেকুৱা অৰ্নামেণ্টেল ফিছৰ ট্ৰেইনিং কৰে। আৰু ডিপাৰ্টমেণ্ট অফ ফিচাৰিজতো মানে এইটো মানে যোনখিনি আমাৰ ডিপাৰ্টমেণ্ট অফ ফিচাৰিজ, যোনটো অসম চৰকাৰৰ যোনটো আমাৰ মেইন বিভাগ, তেখেতলোকৰ ইয়াৰ মানে যিমানখিনি তথ্য লাগে অৰ্নামেণ্টেল ফিচৰ, কাৰণ এক্সপাৰ্ট মানুহ এতিয়া মানে ডিষ্ট্ৰিকে ডিষ্ট্ৰিকে আছে, ব্লকে ব্লকে আছে। চ' তেখেতলোকৰ পৰা আপোনালোকে মানে ধৰক এণ্টাৰপ্ৰিনিয়াৰজনে নিজৰ মানে যোনখন ডিষ্ট্ৰিক্টৰ যোনটো ফিচাৰী ডিপাৰ্টমেণ্টৰ যোনটো অফিচ, তাতো যোগাযোগ কৰিব পাৰে। এইটো ক্ষেত্ৰত যোনখিনি ধৰক ফাৰ্ষ্ট এইড ইনফৰমেশ্যনখিনি তাৰ পৰাও ল'ব পাৰিব।
2: হয় হয়, গতিকে আগ্ৰহীসকলে সেইধৰণে যোগাযোগ কৰিলে প্ৰশিক্ষণৰ ব্যৱস্থা নিশ্চয়
0: কৰি দিয়া হয়। হয় নিশ্চয়
2: হয়। এতিয়া আমি আৰু এটা প্ৰসংগলৈ আহিছোঁ, ঠিক আমি মূল্য সংযোজনৰ কথাটো আজিকালি খুব কোৱা হয়, ভেল্যু এডিশ্যন বুলি কোৱা হয়। এতিয়া খাদ্য মাছ হিচাপে আমি মূল্য সংযোজনৰ ব্যৱস্থাটো কেনেকৈ ল'ব পাৰোঁ? আমিতো এনে সাধাৰণতে দেখাই পাওঁ যে আমি শুকান মাছ, শুকান মাছটো এটা মূল্য সংযোজন, কিন্তু তাৰ উপৰিও শেহতীয়াকৈ কেনেধৰণৰ তাত যোগ হৈছে নতুন নতুন?
1: বৰ্তমান সময়ত মূল্য সংযোজনৰ ক্ষেত্ৰত আমি যদি ক'ব যাওঁ, বহুত আগবাঢ়িছে, আগতকৈ এতিয়া দেখা যায় বহুত আগবাঢ়িছে। এতিয়া বৰ্তমানে মাছৰ আচাৰ, যি আমাৰ গাঁও অঞ্চলত হওক বা অন্যান্য অঞ্চলত যি ছেল্ফ হেল্প গ্ৰুপ আছে, তেখেতলোকে এতিয়া আজিকালিৰ দিনত এটা প্ৰডাক্ট মানে বিশেষকৈ গুৰুত্ব দিয়া হৈছে মাছৰ আচাৰৰ ওপৰত। মাছৰ আচাৰৰ চাহিদা যথেষ্ট ভাল, আৰু বনাবৰ কাৰণেও ইমান এটা কষ্টৰ হেৰি নহয় যোনটো, আৰু ভাল, এটা ভাল মাৰ্কেট আজিৰ দিনটোত মাছৰ আচাৰে লৈছে। তাৰ উপৰিও মাছৰ বিভিন্ন ধৰণৰ সামগ্ৰী আছে, এতিয়া কিছুমান মাছৰ চুপ কৰিব পাৰে, ফিচ ফিংগাৰ, আমি আজিকালিতো বহুত জেগাত ফাষ্টফুডৰ দোকানত দেখাই পাওঁ ফিচ ফিংগাৰ ইউজ কৰি, ফিচ ফিংগাৰ বনোৱাইছে, ফিচ কাটলেট বনোৱা ষ্টাৰ্ট কৰিছে। এতিয়া বিভিন্ন ধৰণৰ সংযোজন বৰ্তমান সময়ত হৈ আছে মাছৰ মূল্য সংযোজনৰ ক্ষেত্ৰত যদি চাব যাওঁ।
0: আৰু ৰেষ্টুৰেণ্টবিলাকত কিন্তু ফিচ ফিংগাৰ বা ফিচ কাটলেট খুব পপুলাৰ হয়, ভাল ভাল ৰেষ্টুৰেণ্ট গুৱাহাটীৰ প্ৰায়কেইখন ৰেষ্টুৰেণ্ট কিন্তু ফিচ ফিংগাৰ, ফিচ কাটলেট এইটো খুবেই পপুলাৰ। আৰু
2: চিকেন চিকেনে হৈ থকা নাই, খুব ভালকে সোমাই গৈছে।
0: ফিচ চুপটো ধৰক সেইটো এটা নতুন, মই ভাবোঁ মানে মই নিজেও এটা এঠাইত হেৰি কৰিছিলোঁ, যাওঁতে মই মানে দেখিলোঁ, মই ধেমাজি নিচিনা এখন এৰিয়াত মানে মই বিয়া খাব যাওঁতে, ধেমাজিত দেখিলোঁ বিয়াখনত, বিয়া খাব যাওঁতে মোক ফিচ চুপটো দিছে, মানে মই ভাবিছো মানে পপুলাৰিটিটো আহিছে, মানে ধৰক মানুহে বিয়াটো আজিকালি বিয়া হ'ব হওঁতো মানে ধৰক বিয়াত পাৰ্টিকুলাৰলি ৰিচেপশ্যনত মানে আপোনাৰ ফিচ চুপ বা ফিচৰ আইটেমছ, আপোনাৰ ফিচ চিলি যোনটো যে চিলি ফিচ, চিলি যেনেকে চিলি চিকেন,
2: চিলি ফিচ,
0: চিলি ফিচ, চ' চিলি ফিচৰো এটা আইটেম এনেকুৱা ধৰণৰ ৰখা কৰিছে। চ' মানে অলপ ধৰক নতুনত্বটাও আহিল, মানুহে খায়ো ভাল পায়। কিন্তু
2: আৰু পেকেজিং

0: বহুত খাদ্য হৈছে তেনেকে
1: হয়
0: মাছেৰে। গতিকে এই ক্ষেত্ৰত মূল্য সংযোজনৰ কথাটোলৈ গুৰুত্ব দিবই লাগিব, আৰু কাৰণ ই আমাক বেছি লাভ প্ৰদান কৰিব যিসকল মীন পালক আছে। আৰু তাৰ বাবে নিশ্চয় আমি যি খাদ্য সংসাধন আছে, খাদ্য সংসাধনৰ প্ৰশিক্ষণো তেওঁলোকে নিশ্চয় ল'ব লাগিব। এবাৰ যদি প্ৰশিক্ষণ লৈ লয় তেতিয়াহ'লে লাহে লাহে লাহে তেওঁলোকে বুজিও উঠিব, যিমানে অভিজ্ঞতা হ'ব সিমানে তেওঁলোকে বুজি গৈ আগবাঢ়িব পাৰিব এই ক্ষেত্ৰত। আৰু একেবাৰে শেষত আমি পুনৰ মাছৰ কিছু সম্ভাৱ্য ৰোগৰ কথা আমি আৰম্ভণিতে পাতিছিলোঁ, সেই বিষয়ে আমি আকৌ অকণমান ঘূৰি আহিছোঁ সেই
1: অ'কে,
0: বিষয়টো।
1: এইটো মানে ধৰক এতিয়া আমাৰ যোনটো ধৰক এতিয়া আমাৰ গৰম দিনততো কথাটো ক'লোৱে, এতিয়া আমাৰ লাহে লাহে আমাৰ মানে উইণ্টাৰ ছিজন ঠাণ্ডা দিনটো আহিব, চ' জেনেৰেলি ট্ৰেঞ্জিশ্যন ফেজত অক্টোবৰ মান মাহত আমাৰ মানে ই অলপ মাছৰ গাত ঘাঁ লগা এই বেমাৰবিলাক দেখা যায়, যোনটো আমি ইউএছ বুলি কওঁ জেনেৰেলি। চ' এইটো ক্ষেত্ৰত মানুহ মই ভাবোঁ যে এতিয়াৰ পৰা আমাৰ এটা ভুল কৰোঁ মীন পালকসকলে, আমি নিজেও ধৰক হেৰি হয় আমাৰ মীন পালকসকলে এটা সচৰাচৰ যোনটো ভুল হয়, চূণটো আমাৰ প্ৰত্যেক মাহতে নেমাৰে, চূণটো ৰেগুলাৰলি মাৰি থাকিব লাগে, সেইটো হৈছে প্ৰথম কথা। চূণ বা পটাচ যিকোনো ডিছইনফেক্টেণ্ট, চূণে মানে সেইটো বেমাৰটো অলপ যিমান নিৰ্দিষ্ট হিচাপত আপোনাৰ বিঘা হিচাপত, সেইটো আজিকালি ধৰক

0: যোনটো আমি ইউএছ বুলি কওঁ জেনেৰেলি, চ' এইটো ক্ষেত্ৰত মানুহ মই ভাবোঁ যে এতিয়াৰ পৰা আমাৰ এটা ভুল কৰোঁ মীন পালকসকলে, আমি নিজেও ধৰক হেৰি হয় আমাৰ মীন পালকসকলে এটা সচৰাচৰ যোনটো ভুল হয়, চূণটো আমাৰ প্ৰত্যেক মাহতে নেমাৰে, চূণটো ৰেগুলাৰলি মাৰি থাকিব লাগে, সেইটো হৈছে প্ৰথম কথা। চূণ বা পটাচ যিকোনো ডিছইনফেক্টেণ্ট, চূণে মানে সেইটো বেমাৰটো অলপ যিমান নিৰ্দিষ্ট হিচাপত আপোনাৰ বিঘা হিচাপত, সেইটো আজিকালি ধৰক মীন পালকসকলে জানেই বিঘাত এক বিঘাত কিমান চূণ মাৰিব লাগে, চ' চূণটো আমি প্ৰত্যেক মাহত আমি চূণ ব্যৱহাৰ কৰিব লাগে। দুই নম্বৰ কথা, যদি আপোনাৰ এই বেমাৰটো দেখা দিয়ে যেনে ঘাঁ লগা বেমাৰটো, তেনেহ'লে কিছুমান মেডিচিন আছে যেনেকৈ চিফেক্স, চিফেক্স নিজৰ তাত তেখেতলোকে মজুত ৰাখিব লাগে, চিফেক্স এটা মেডিচিন, চিফেক্সৰ কিন্তু ডুপ্লিকেট ভেৰাইটিজো আছে, কিন্তু চি আই এফ এক্সটোহে মানে চিফেক্স যোনটো, সেইটো আইচিআৰ প্ৰডাক্টটো সেইটো ভাল হয়, আৰু নহ'লে আপোনাৰ চুক্ৰেনা বা এক্সৰিনা, চুক্ৰেনা ডব্লিউ এছ এনেকুৱা ধৰণৰ কিছুমান মেডিচিন আছে, তেখেতলোকে নিজৰ তাত মজুত ৰাখি কিন্তু অক্টোবৰ লাষ্টত বা ধৰক এই অক্টোবৰ মাহৰ লাষ্টলৈ এই বেমাৰটো কিন্তু খুব দেখা দিয়ে, চ' এইটো ব্যৱহাৰ কৰিব পাৰে। আৰু নহ'লে ধৰক আপোনাৰ চূণ আৰু আদাৰ ৱে ৰাউণ্ড, চূণ আৰু হালধি, ধৰক মই যোনটো চাজেষ্ট কৰিম আপোনাৰ ধৰক এক বিঘা যদি ফিচাৰীত 9 কিলো চূণ আৰু 1 কিলো হালধি, সেইটো এজ এ প্ৰিকশ্যনেৰী মেজাৰ দিলেও আপোনাৰ প্ৰিকশ্যনেৰী মেজাৰ, ধৰক বেমাৰটো হোৱাৰ আগতে যদি দি দিয়ে জেনেৰেলি ঘাঁ লগা বেমাৰটো নাইকিয়া।
1: যদিও আপুনি যিহেতু কৈছে অক্টোবৰ মাহত সাধাৰণতে বেমাৰটো হোৱা দেখা যায়, গতিকে হ'লে ছেপ্টেম্বৰ মাহৰ আৰম্ভণিতে হয়তো এইটো প্ৰয়োগ কৰিব পাৰিব।
0: আচলতে প্ৰতি মাহতে প্ৰয়োগ কৰিব লাগে, প্ৰতি মাহতে চূণটোতো প্ৰতি মাহতে প্ৰয়োগ কৰিব লাগে, কিন্তু ধৰক চূণ আৰু মানে যোনটো হালধি যোনটো মিক্সাৰ কথা কৈছো মই, এইটো মিশ্ৰণটো ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ এই তিনি মাহত আপোনালোকে মানে ধৰক কৃষকসকলে বা মীন পালকসকলে ব্যৱহাৰ কৰক মানে কৰিলে ভাল হয়।
1: হয় হয়, আজি আমি ভালেখিনি কথা পাতিলোঁ আৰু আমাৰ সময় হৈ আহিল, অনুষ্ঠান আমাৰ সামৰিবৰ হ'ল। আপোনালোক দুয়োগৰাকী আহিলে, আচলতে এইটো এটা বৃহৎ বিষয়, ইয়াক আমি বহুত দীঘলীয়াকৈ আমি পাতিব পাৰোঁ আচলতে, কিন্তু আমাৰ যিহেতু সময় নিৰ্ধাৰিত গতিকে আজি সামৰিব লাগিব এইখিনিতে। আপোনালোক ডক্টৰ সীমাংকু বৰা আৰু ঋতুপৰ্ণ বৰা দুয়োগৰাকী আহিলে, আমাৰ আলোচনাটিত ভালেখিনি কথা পাতিলে আৰু আশা কৰিছোঁ আমাৰ শ্ৰোতা ৰাইজে এই অনুষ্ঠানটি শুনি উপকৃত হৈছে। দুয়োগৰাকীকে ধন্যবাদ জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।
0: ধন্যবাদ।

0: संकट के समय प्रधानमंत्री फसल बीमा योजना किसानों के लिए वरदान है।
1: अब सूखा पड़े या बाढ़ आ जाए कोई डर नहीं,
2: अब ओले पड़े या कीट पतंगे फसल खा जाए कोई फिक्र नहीं,
3: क्योंकि हमने लिया है प्रधानमंत्री फसल बीमा।
4: बुआई से फसल कटाई तक हर जोखिम का दावा, न्यूनतम प्रीमियम पर अधिकतम भुगतान का वादा।
5: योजना से हर साल जुड़ रहे हैं 5 करोड़ से ज्यादा किसान, अब आपकी है बारी।
4: नजदीकी कृषि कार्यालय, सहकारी समिति, बैंक शाखा, अधिकृत बीमा कंपनी या जन सेवा केंद्र में स्वेच्छा से करा सकते हैं पंजीकरण।
5: फसल बीमा पोर्टल या फसल बीमा ऐप द्वारा भी कराया जा सकता है पंजीकरण।
4: प्रधानमंत्री फसल बीमा योजना, आपकी फसलों का संपूर्ण सुरक्षा कवच। कृषि एवं किसान कल्याण मंत्रालय।
6: এতিয়া আগবঢ়াইছো কৃষক ৰাইজৰ বাবে বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, চিৰাং আৰু দক্ষিণ শালমৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, যিহেতু প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই, সেয়েহে ৰহৰ খেতিৰ বাবে মাটি প্ৰস্তুত কৰা কাৰ্য অব্যাহত ৰাখিব পাৰে। তদুপৰি যদি ৰহৰৰ গুটি ইতিমধ্যে ওখ পথাৰত সিঁচাৰ কাম শেষ কৰিছে, তেতিয়াহ'লে খেতিডৰাৰ পৰা প্ৰবল বৰষুণৰ বাবে জমা হোৱা অতিৰিক্ত পানীভাগ ওলাই যাব পৰাকৈ নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। তিল খেতিৰ কাৰণে মূল পথাৰখন প্ৰস্তুতিৰ বাবে বৰ্তমান বতৰ অনুকূল হৈ আছে, সেয়েহে খেতিয়কসকলে এই বতৰৰ সুবিধা লৈ মূল পথাৰৰ প্ৰস্তুতিৰ কাম অনতিপলমে আৰম্ভ কৰি দিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, বৰ্তমান সময়ত কৃষকসকলে তিতামৰাৰ খেতিডৰা চপাই গেৰুৱাৰ ব্যৱস্থা কৰক। গেৰুৱা কাৰ্য সম্পূৰ্ণ হলে আঁহবোৰ ঠাৰিৰ পৰা পৃথক কৰি পানীত ধুই 3-4 দিনমান টান ৰ'দত শুকুৱাব। মাছ পালন কৰা খেতিয়কসকলে পুখুৰীৰ পানী বঢ়াৰ লগে লগে মাছৰ পোনা মেলাৰ ব্যৱস্থা কৰক আৰু পুখুৰীৰ পানীৰ অম্লতা বজাই ৰাখিবলৈ 250 কেজি চূণ প্ৰতি হেক্টৰ প্ৰতি বছৰ প্ৰয়োগ কৰিব। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, যিবোৰ অঞ্চলত বানপানীৰ ফলত শালি ধানৰ খেতি সম্পূৰ্ণৰূপে নষ্ট হৈছে, সেই অঞ্চলৰ কৃষকসকলে কম শ্ৰম আৰু কম বীজ সিঁচা খৰচত পুনৰ শালি ধানৰ খেতি স্থাপন কৰিবলৈ ৱেট ডাইৰেক্ট ছিডেড চালি ৰাইচ বা ৱেট DSR প্ৰযুক্তি গ্ৰহণ কৰিব পাৰে। উন্নতমানৰ বীজ সংগ্ৰহ আৰু ৱেট DSR পদ্ধতি সম্পৰ্কে প্ৰযুক্তিগত পৰামৰ্শ লাভৰ বাবে

কৃষি গৱেষণা কেন্দ্ৰ, কৃষি বিজ্ঞান কেন্দ্ৰ অথবা অনুমোদিত কৃষি উপকৰণ বিক্ৰেতাৰ সৈতে যোগাযোগ কৰিব পাৰে। যদি আগষ্ট মাহৰ মাজভাগৰ আগতেই বানপানীৰ পানী নামি যায়, তেন্তে কৃষকসকলে মধ্যকালীন ধানৰ জাত যেনে শ্ৰাৱণী, নুমলী, ঢলী আৰু বিনা ধান 11 আদি ৰোপণ কৰিব পাৰে। এই জাতসমূহ 125-130 দিনৰ ভিতৰত পৰিপক্ক হয় আৰু আগষ্ট মাহৰ মাজভাগৰ ভিতৰত পানী নামি যোৱা অঞ্চলৰ বাবে উপযোগী। যদি আগষ্ট মাহৰ শেষৰ ফালে বানপানীৰ পানী নামি যায়, তেন্তে কৃষকসকলে স্বল্পকালীন ধানৰ জাত যেনে লুইট, কপিলি আৰু দিচাং আদি পোনপটীয়াকৈ বীজ সিঁচি বা পুলি ৰোপণ কৰি খেতি কৰিব পাৰে। পোনপটীয়াকৈ বীজ সিঁচা আগষ্ট মাহৰ শেষ সপ্তাহলৈকে কৰিব পাৰি। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, বৰষুণৰ সম্ভাৱনা আছে বাবে হালধিৰ খেতিডৰাত মাটি চপাই দিয়াৰ কাম সাময়িকভাৱে বন্ধ ৰাখক। মূলা খেতিৰ বাবেও মাটি প্ৰস্তুতিৰ কাম সাময়িকভাৱে স্থগিত ৰাখিব। মূলাৰ আগতীয়া জাতবোৰ হ'ল পোচা দেশী, পোচা চেটেকী, পোচা হিমানী আদি। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, যিহেতু শালি ধান ৰোপণৰ বাবে সাজু হৈছে, সেয়েহে যিসকল খেতিয়কে ইতিমধ্যে ৰোপণ আৰম্ভ কৰিছে তেওঁলোকক নতুনকৈ ৰোৱা পথাৰত মাটিৰ আলিটো সঠিকভাৱে দিয়া আৰু পানী ওলাই যোৱা নলাসমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ পৰামৰ্শ দিয়া হ'ল। যদিও ধান খেতিৰ বাবে পানীৰ প্ৰয়োজন, তথাপিও ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা অতিৰিক্ত প্লাৱনে কোমল পুলিবোৰ উটুৱাই লৈ যাব পাৰে। আনহাতে যিসকল খেতিয়কে এতিয়ালৈকে ৰোপণ আৰম্ভ কৰা নাই, তেওঁলোকক বৰষুণৰ সময়ত পুলিবোৰ উভালি পৰা বা বোকা পানীৰ তলত পোত যোৱাৰ পৰা ৰক্ষা কৰিবলৈ ৰোপণ কাৰ্য স্থগিত ৰাখিবলৈ পৰামৰ্শ দিয়া হ'ল। এয়াই আছিল আজিৰ বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শাৱলী।

এতিয়া শুনক পাচলি আৰু শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ প্ৰতি কুইণ্টলত 3,000 টকাৰ পৰা 3,500 টকা, তিতাকেৰেলা 3,000 টকাৰ পৰা 4,000 টকা, তিয়ঁহ 2,500ৰ পৰা 3,000 টকাৰ ভিতৰত, বিলাহী 1,800 টকাৰ পৰা 2,700 টকা, মিঠালাও 2,000 টকাৰ পৰা 2,800 টকা, অমিতাৰ প্ৰতি কুইণ্টলৰ দৰ 2,000 টকাৰ পৰা 2,500 টকাৰ ভিতৰত, গাজৰ 5,500 টকাৰ পৰা 6,500 টকাৰ ভিতৰত, জলকীয়াৰ প্ৰতি কুইণ্টল 9,000 টকাৰ পৰা 10,000 টকা, কোমোৰা 1,500 টকাৰ পৰা 2,500 টকা, জিকা 3,000 টকাৰ 4,000 টকা, ভোল 1,800 টকাৰ পৰা 3,000 টকা, মূলা 2,000 টকাৰ পৰা 3,000 টকা, বিট 4,000 টকাৰ পৰা 5,000 টকাৰ ভিতৰত, বন্ধাকবিৰ প্ৰতি কুইণ্টলৰ দৰ 1,800 টকাৰ পৰা 2,200 টকাৰ ভিতৰত, স্কোৱাছ 1,400 টকাৰ পৰা 2,500 টকাৰ ভিতৰত, কেপচিকামৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 4,000 টকাৰ পৰা 5,000 টকাৰ ভিতৰত, পটল 2,000 টকাৰ পৰা 3,000 টকা, ভেন্দি 3,000 টকাৰ পৰা 4,000 টকা, কচু 3,500 টকাৰ পৰা 4,500, পালেং শাকৰ 100 মুঠাত 100 টকা, উৰহীৰ দাম প্ৰতি কুইণ্টলত 1,500 টকাৰ পৰা 2,000 টকা, লেচেৰা 3,500 টকাৰ পৰা 4,500 টকা, কাজি নেমুৰ প্ৰতি পোণৰ দাম 170 টকাৰ পৰা 200 টকা, পদিনাৰ 100 মুঠাত 100 টকা, ধনিয়া পাতৰ বজাৰ দৰ 100 টকাত 75 মুঠা, ভাতকেৰেলাৰ প্ৰতি কুইণ্টলৰ দাম 3,500 টকাৰ পৰা 4,000 টকাৰ ভিতৰত। এতিয়া শুনক চাউল আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। চাউলৰ প্ৰতি কুইণ্টলৰ দাম 3,300 টকাৰ পৰা 4,050 টকাৰ ভিতৰত, গোমধান 2,000 টকাৰ পৰা 2,200 টকাৰ ভিতৰত, মগু 9,600 টকাৰ পৰা 12,200 টকাৰ ভিতৰত, মচুৰ 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,300 টকাৰ পৰা 8,400 টকা, মাটি দাইল 10,600 টকাৰ পৰা 14,500 টকা, মগু দাইল 8,900 টকাৰ পৰা 11,400 টকা, মচুৰ দাইল প্ৰতি কুইণ্টলৰ দৰ 7,200 টকাৰ পৰা 9,100 টকা, আৰু ৰহৰ দাইল প্ৰতি কুইণ্টলৰ দাম 10,000 টকাৰ পৰা 12,800 টকা, বুট দাইল 7,500 টকাৰ পৰা 8,000 টকা, আলু প্ৰতি কুইণ্টলৰ দাম 1,000 টকাৰ পৰা 1,800 টকা, পিঁয়াজ 3,500 টকাৰ পৰা 4,500 টকা, সৰিয়হৰ প্ৰতি কুইণ্টলৰ দাম 6,500 টকাৰ পৰা 6,800 টকাৰ ভিতৰত, তিল 14,000 টকাৰ পৰা 16,000 টকাৰ ভিতৰত, ধনিয়া প্ৰতি কুইণ্টলৰ দাম 15,000 টকাৰ পৰা 17,000 টকাৰ ভিতৰত, আদা 13,000 টকাৰ পৰা 15,000 টকাৰ ভিতৰত, শুকান জলকীয়া 20,000 টকাৰ পৰা 22,000 টকাৰ ভিতৰত,

শ্ৰোতাসকল, আজিৰ অনুষ্ঠানটি সামৰি মই শিখামণি দত্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

0: কৃষকবাণী অনুষ্ঠানটি শুনিলে। আকাশবাণী গুৱাহাটী,
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনাবলৈ লৈছোঁ অনুপ জলতাৰ কণ্ঠৰ এটি ভজন।

অনুপ জলোতাৰ কণ্ঠৰ ভজন্তী শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে অৰ্থাৎ 6:43 সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:10 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা, 7:00 হিন্দী আৰু 7:05 ইংৰাজী বাতৰি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: কবিতা সাহার কণ্ঠত রবীন্দ্র সঙ্গীত শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহ আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। আকাশবাণী গুৱাহাটীৰ মহাবাহ এই খন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি।
1: ও ৰিমা, চলাৰ পেনেল লগাই ল, চলাৰ পেনেল লগাই ল। কেতিয়াবাৰ পৰা মোক সকলোৱে কৈ আছিল, কিন্তু মই তেতিয়াহে বিশ্বাস কৰিলো যেতিয়া স্বয়ং প্ৰধানমন্ত্ৰীয়ে কলে
2: ভাৰত চৰকাৰ কা লক চলাৰ পাৱাৰ সে বিজলী বিল জিৰো কৰনে কা ভি হে।
1: মই প্ৰধানমন্ত্ৰীৰ কথা শুনি চলাৰ পেনেল লগালো আৰু মোৰ বিজুলীৰ বিল শূন্য আহিল। আপুনিও লগাই লওক।
3: পি এম সূৰ্য ঘৰ মুক্ত বিজুলী যোজনা আজিয়ে পঞ্জীয়ন কৰক pmsuryaghar.gov.in।
4: সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস আৰু মোৰ সৈতে আছে ভাস্বতী দেৱী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, মঙলদৈত বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ, শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত 4খন জিলাত কাইলৈৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ, দুৰ্যোগ মূল্যায়নৰ মোবাইল এপ্লিকেশ্যনৰ প্ৰশিক্ষণ, ডিব্ৰুগড় জিলাত মন্ত্ৰী কৌশিক ৰায়ৰ কেইবাটাও আন্তঃগাঁথনিমূলক নিৰ্মাণ কাৰ্য পৰিদৰ্শন, বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ আৰু অসমৰ অস্মিতা চলিহাৰ কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ। দৰং জিলাৰ মঙলদৈ ৰাজচক্ৰৰ ঔতলা পঞ্চায়তৰ বেংগাবৰাৰ বানপীড়িত অঞ্চলত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পৰিস্থিতিৰ বুজ লয়। যোৱা 5 আগষ্টত নোৱা নদীৰ বাঢ়নী পানীয়ে মথাউৰি ছিঙি নিয়াত বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছিল। ইয়াৰ পাছৰে পৰা জলসম্পদ বিভাগে ভগ্ন মথাউৰিৰ মেৰামতি অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি অঞ্চলটোত উপস্থিত হৈ মথাউৰি মেৰামতিৰ বুজ লোৱাৰ লগতে ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা বান শিবিৰ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে অস্থায়ী বান শিবিৰটোত থকা বান ক্ষতিগ্ৰস্ত লোকৰ সমস্যাৰ বুজ লয়। নোৱা নৈৰ ভগ্ন মথাউৰিটো পুনৰ নিৰ্মাণৰ লগতে বানত ক্ষতিগ্ৰস্ত কৃষক ৰাইজক তেওঁ পৰ্যাপ্ত পৰিমাণে ক্ষতিপূৰণৰ আশ্বাস দিয়ে। এই পৰিদৰ্শনৰ সময়ছোৱাত মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী অশোক সিংহল আৰু নীলিমা দেৱী উপস্থিত থাকে। বানবিধ্বস্ত অঞ্চলটো পৰিদৰ্শন কৰি সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে কয়।
5: ৰাইজৰ যথেষ্ট অসুবিধা হৈছে। মই মথাউৰিটো চাব আহিছিলোঁ। আমাৰ মন্ত্ৰী অশোক সিংহাল, নীলিমা দেৱী আৰু বিধায়ক পৰমানন্দ ৰাজবংশীও আছে। আমি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে যিখিনি কাম কৰি আছে তাকো চালোঁ আৰু ভৱিষ্যতে এই মথাউৰিটো শক্তিশালী কৰি নিৰ্মাণ কৰাৰ বিষয়েও আমি আলোচনা কৰিছোঁ। আমি যিমানখিনি পাৰোঁ, চৰকাৰী নিয়ম নীতিও আছে আৰু যিমান আমি এক্সট্ৰাকৈ পাৰোঁ, আমি যিমান পাৰোঁ ক্ষতিগ্ৰস্ত পৰিয়ালক সহায় কৰোঁ।
4: শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কাইলৈৰ পৰা হ'বলগীয়া ক্ষয়ক্ষতিৰ জৰীপৰ প্ৰস্তুতিৰ সময়তেই গোলাঘাট জিলাৰ মৰঙী অঞ্চল পুনৰ বানৰ কবলত পৰিছে। আকাশবাণীৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে জিলাখনৰ খুমটাই সমষ্টিৰ অন্তৰ্গত মৰঙী অঞ্চলৰ কেন্দুগুৰি আৰু কৰ্দৈগুৰিকে ধৰি কেইবাখনো গাঁৱত ধনশিৰি নৈৰ বাঢ়নী পানীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে।

0: গাঁওসমূহৰ বিস্তীৰ্ণ কৃষিভূমি পানীত বুৰ যোৱাৰ লগতে নবিল মথাউৰিৰ ওপৰেৰেও পানী বাগৰিবলৈ লৈছে। ইফালে নুমলীগড়ৰ পশ্চিম ধোদাঙত ধনশিৰি নদীৰ প্ৰচণ্ড সোঁতত এটা কৃষিবান্ধ ছিগি যোৱাৰ ফলত পৰিস্থিতি অধিক জটিল হৈ পৰিছে। পশ্চিম ধোদাঙৰ আৱাসিক এলেকাও প্লাবিত হোৱাৰ আশংকাই দেখা দিয়া সময়তে অঞ্চলটোত ধনশিৰি নৈয়ে ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে। এনে খহনীয়াৰ কবলত পৰি 20টাতকৈ অধিক কৃষিজীৱী পৰিয়াল স্থানান্তৰিত হ'বলগীয়া হৈছে। বান আৰু গৰাখহনীয়াৰ ফলত কৃষিভূমি নষ্ট হোৱাৰ লগতে নৈপৰীয়া কৃষকৰ জীৱন আৰু জীৱিকাৰ প্ৰতিও গুৰুতৰ সংকটে দেখা দিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাত কাইলৈৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। এই জৰীপ প্ৰক্ৰিয়াক অধিক সুসংগঠিত আৰু নিখুঁত কৰাৰ বাবে ইতিমধ্যে 4খন জিলাৰ আয়ুক্ত, সমজিলা আয়ুক্তৰ লগতে চক্ৰ বিষয়াসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। যোৰহাট জিলাত বানত হোৱা ক্ষয়ক্ষতিৰ দ্ৰুত সমীক্ষা আৰু দুৰ্যোগ উত্তৰ মূল্যায়নৰ বাবে প্ৰস্তুত কৰা অত্যাধুনিক মোবাইল এপ্লিকেশ্যনৰ ব্যৱহাৰ সন্দৰ্ভত শিক্ষক শিক্ষয়িত্ৰীসকলক অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদত প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচীত বিধায়ক ৰূপজ্যোতি কুৰ্মী, বিকাশ শইকীয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই হ'বলগীয়া জৰীপ কাৰ্যসূচী সন্দৰ্ভত আজি জিলাখনৰ আয়ুক্ত কাৰ্যালয়ত এখন সংবাদমেলত ভাগ লয়।
1: অহা 9 তাৰিখৰ পৰা আমাৰ এছেছমেণ্ট কৰা বিষয়া কৰ্মচাৰীসকল ঘৰে ঘৰে যাব। সোণাৰী সমষ্টিত 12টা জিপি পঞ্চায়ত আৰু মাহমৰা LSC 8খন জিপি বানত এফেক্ট হৈছে আৰু অন্যহাতে সোণাৰী চহৰৰ 16টা ৱাৰ্ড ইয়াতে এফেক্ট হৈছে আৰু গোটেইখিনি মিলালে আমাৰ 216টা ৱাৰ্ড এই বানপানীত ক্ষতিগ্ৰস্ত হৈছে। এই 216টা ৱাৰ্ডত জৰীপ কৰিবৰ কাৰণে 300জন আমাৰ চৰকাৰী বিষয়াক কৰ্মচাৰীক আমি নিয়োগ কৰিম।
0: ইপিনে ৰাজ্যখনৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও যোৱা নিশাৰ ধাৰাসাৰ বৰষুণৰ পাছত শিৱসাগৰ নগৰৰ বিস্তীৰ্ণ অঞ্চল পুনৰ জলমগ্ন হৈ পৰিছে। নগৰখনৰ বহু অঞ্চলত পানী ওলাই যাব নোৱাৰি কৃত্ৰিম জলাবদ্ধতাৰ সৃষ্টি কৰিছে। ইয়াৰ লগতে শিৱসাগৰ জিলাৰ নিৰ্মীয়মান 4খৰীয়া ৰাষ্ট্ৰীয় ঘাইপথটোৱে পানী নিষ্কাশনৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰিছে। ৰাজ্যৰ 13খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 464খন গাঁৱৰ 1,55,000 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,748.64 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। চৰাইদেউ জিলাত কালি এটা মৃতদেহ উদ্ধাৰৰ পাছত সম্প্ৰতি বানত মৃত্যু হোৱা লোকৰ সংখ্যা 98 হৈছেগৈ। বান ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বিভিন্ন ঠাইত বান পৰৱৰ্তী পলস, গেদমাটি আৰু আৱৰ্জনা নিষ্কাশনৰ বাবে সামূহিক শ্ৰমদান কৰা হৈছে। আজি শিৱসাগৰ জিলাৰ ঐতিহাসিক বেদবাৰী বৰপাত্ৰ দৌল চৌহদত সদৌ অসম গৰীয়া জনগোষ্ঠী সমাজৰ সদস্যসকলে স্থানীয় ৰাইজৰ লগ লাগি ঐতিহাসিক মঠ মন্দিৰ, দেৱালয়, বিদ্যালয় আৰু নামঘৰসমূহ পৰিষ্কাৰ কৰে। এতিয়া বাতৰি পৰৱৰ্তী অংশৰ সৈতে এয়া ভাস্বতী দেৱী।
2: গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি ডিব্ৰুগড় জিলাৰ খেৰমীয়া গাঁও পঞ্চায়তৰ সমবায় সমিতি লিমিটেডৰ গুদামঘৰ পৰিদৰ্শন কৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মজুতৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে অন্নসেৱা দিনৰ সমান্তৰালকৈ অহা 10 আগষ্টৰ পৰা বিতৰণ কৰিবলগীয়া ৰাজ সাহায্যযুক্ত দাইল আৰু চেনীৰ পৰ্যাপ্ত মজুত নিশ্চিত কৰে। তেওঁ লগতে নিৰ্ধাৰিত সময়ত যাতে যোগ্য হিতাধিকাৰীয়ে এই সামগ্ৰীসমূহ লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ সমবায় সমিতি আৰু বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। শ্ৰীৰায়ে ইয়াৰ পূৰ্বে টেগাখাটত থকা ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন কৰি ধানৰ প্ৰক্ৰিয়াকৰণ ব্যৱস্থা পৰ্যবেক্ষণ কৰে। মন্ত্ৰীগৰাকীৰ সৈতে এই পৰিদৰ্শনকালত শ্ৰম কল্যাণ মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতিৰ পৰিচালন সঞ্চালক পাৰিজাত ভূঞা উপস্থিত থাকে। শ্ৰীৰায়ে পুৱাৰ ভাগত ডিব্ৰুগড় লাহোৱালস্থিত সুলভ মূল্যৰ দোকান পৰিদৰ্শন কৰি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বুজ লয়। তেওঁ দোকানত মজুত থকা খাদ্য সামগ্ৰীৰ গুণগত মান পৰীক্ষা কৰাৰ উপৰি সামগ্ৰীৰ ওজন জোখা ডিজিটেল যন্ত্ৰও পৰীক্ষা কৰে। মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় জিলাৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনৰ নিৰ্মীয়মান টাউন হলটো আজি পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ বুজ লয়। গুণগত মান অক্ষুণ্ণ ৰাখি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক তেওঁ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শনকালত স্থানীয় বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড়ৰ মেয়ৰ, উপমেয়ৰ, পৌৰ নিগমৰ আয়ুক্তৰ লগতে কেইবাগৰাকীও বিষয়াই সংগ দিয়ে। লগতে মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ সামগ্ৰী পুনৰ উদ্ধাৰ কেন্দ্ৰ আৰু মলমূত্ৰ শোধন প্ৰকল্পও পৰিদৰ্শন কৰে। জিলাখনৰ সামগ্ৰিক অনাময় ব্যৱস্থাৰ সম্পৰ্কেও বিষয়াসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰে। এই পৰিদৰ্শনকালত আৱৰ্জনা ব্যৱস্থাপনা, পৌৰ এলেকাৰ জাবৰ জোথৰ বৈজ্ঞানিক পদ্ধতিৰে প্ৰক্ৰিয়াকৰণ সুনিশ্চিত কৰা, পৌৰ অনাময় ব্যৱস্থা, মলমূত্ৰ শোধন প্ৰকল্পৰ কাৰ্যক্ষমতা আৰু পৰিচ্ছন্নতাৰ মানদণ্ড পৰ্যবেক্ষণ আৰু নগৰখনৰ অধিক নিকা

0: আৰু স্বাস্থ্যকৰ কৰি তোলাৰ বাবে বিষয়াসকলক বিশেষভাৱে নিৰ্দেশ প্ৰদান কৰে। মন্ত্ৰী শ্ৰীৰায়ে ইয়াৰ পূৰ্বে ডিব্ৰুগড় জিলা বিজেপি কাৰ্যালয় পৰিদৰ্শন কৰাৰ লগতে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ, খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা বিভাগ আৰু সমবায় বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ত এই বৈঠক অনুষ্ঠিত হয়। বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি কাজিৰঙাত বন বিভাগৰ কাৰ্যনিৰ্বাহ পদ্ধতিৰ আধুনিকীকৰণ আৰু আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা একাধিক গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম কাজ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ নিকটৱৰ্তী বৰজুৰী গাঁৱত অৱস্থিত বন্যপ্ৰাণী পুনৰ্বাসন আৰু সংৰক্ষণ কেন্দ্ৰত উপস্থিত হৈ কেন্দ্ৰটোৰ পুনৰ্বাসন ব্যৱস্থা পৰ্যবেক্ষণ কৰে। উল্লেখযোগ্য যে আঘাতপ্ৰাপ্ত, দুৰ্ঘটনাগ্ৰস্ত আৰু বানত উটি অহা বিভিন্ন বনৰীয়া জীৱ জন্তুক এই কেন্দ্ৰটোত উপযুক্ত চিকিৎসা প্ৰদান কৰি পুনৰ প্ৰকৃতিৰ মাজলৈ ঘূৰাই পঠিওৱা হয়। 2002 চনৰ আগষ্ট মাহত স্থাপিত এই কেন্দ্ৰটো ৰাজ্যিক বন বিভাগ আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অব ইণ্ডিয়াৰ যুটীয়া প্ৰচেষ্টাত পৰিচালিত হয়। মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানখনত কৰ্মৰত বনৰক্ষীসকলৰ বাবে হ'বলগীয়া 32টা ফ্লেটৰ আৱাসগৃহৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰাৰ লগতে পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ক্ষেত্ৰ সঞ্চালকৰ কাৰ্যালয়ো পৰিদৰ্শন কৰে। বোকাখাট সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰা আৰু কেইবাগৰাকীও উচ্চপদস্থ বিষয়াৰ উপস্থিতিত বনমন্ত্ৰীগৰাকীয়ে কাজিৰঙাৰ কহৰা বৰজুৰীত অনুষ্ঠিত বিশেষ গড় সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱসতো অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে ৰাজ্যক সুকীয়া পৰিস্থিতি দিয়া জাতীয় গৌৰৱ গড়ৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ'ব বুলি মন্তব্য কৰে।
1: গড় বুলি ক'লে আমি অসমৰ চিনাকি আৰু গড়ক লৈ আমি গোটেই অসমবাসীয়ে গৌৰৱ অনুভৱ কৰো। কিন্তু অসমৰ এটা সময় এনেকুৱা আহিছিল যি সময়ত গড় সুৰক্ষাৰ ক্ষেত্ৰত আমি বিভিন্ন চৰকাৰৰ পৰা সাধাৰণ ৰাইজলৈকে সকলোৱে ক'ৰবাত বিফল হৈছিলো আৰু সেই সময়ত আমাৰ চৰকাৰে বিশেষ গড় সুৰক্ষাৰ কাৰণে চিন্তা কৰি 2017 চনত এই গড় সুৰক্ষা বাহিনী নিৰ্মাণৰ কাৰণে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছিল আৰু 2018 চনত ই মুখ্যতঃ ধৰাতললৈ আহিছিল আৰু আজি নৱম ৰাইজিং ডে আমি ইয়াক পালন কৰিবলৈ সক্ষম হৈছো। আমি গড় সুৰক্ষাৰ ক্ষেত্ৰত বা চোৰাং চিকাৰীৰ ক্ষেত্ৰত আমি জিৰ' টলাৰেঞ্চ, কোনো কাৰণতে আমি কোনো কথাতে কম্প্ৰমাইজ কৰিব নোৱাৰো, এই ধাৰণাৰে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি সকলোৱে কাম কৰিছো।
0: দেশৰ অন্যান্য প্ৰান্তৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ দৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো পৰ্যটকৰ মোবাইল ব্যৱহাৰ নিষিদ্ধ কৰাৰ বিষয়ত কাজিৰঙাত গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। আজি বিয়লি কাজিৰঙাৰ কহৰাত পৰ্যটন বিভাগৰ উদ্যোগত বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত এই গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত পৰ্যটকে মোবাইল ফোন ব্যৱহাৰ কৰাৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছে। বিশেষকৈ বন্যপ্ৰাণীৰ ফটো আৰু দৃশ্য সংগ্ৰহ কৰিবলৈ মোবাইল ব্যৱহাৰ কৰাৰ ফলত উদ্যানখনৰ পৰিৱেশ আৰু বন্যপ্ৰাণীসমূহৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে। ইয়াৰ উপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাৰিপাৰ্শ্বিক দিশৰ পৰিসৰ হ্ৰাস কৰা সন্দৰ্ভতো চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে আলোচনা কৰা হয়। এই আলোচনাত মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক উৎপল কুমাৰ দাসৰ পৰা।
2: ধন্যবাদ ভাস্বতী। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত 2047ৰ উন্নত ভাৰতৰ লক্ষ্যৰে ভি বি জি ৰামজী বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহকাৰী উন্নয়ন আয়ুক্ত বিবেকানন্দ সোণোৱাল আৰু বিজেপিৰ মুখপাত্ৰ দেৱজিৎ মহন্তই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03612661876 আৰু 9435405222 এই দুটা নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব পাৰিব। কাৰ্বি আংলঙৰ বোকাজান মহকুমাৰ চিলনিজান ৰাজচক্ৰ অঞ্চলত কালি নিশা অহা ধাৰাষাৰ বৰষুণৰ পাছতে ৰাজচক্ৰটোৰ অন্তৰ্গত জপ্ৰালাংচৰ বজাৰৰ দোকান পোহাৰ আৰু বাসগৃহৰ লগতে শিক্ষানুষ্ঠানসমূহ কৃত্ৰিম বানৰ কবলত পৰে। এই বানত কোনো লোকৰ প্ৰাণহানি হোৱা নাই যদিও বানপীড়িত ৰাইজ নিশা সমস্যাৰ সন্মুখীন হয়। বিশেষকৈ কৃত্ৰিম বানৰ বাবে যোগাযোগ আৰু দৈনন্দিন কাম কাজ প্ৰভাৱিত হয়। পশ্চিম কাৰ্বি আংলঙৰ অসম মেঘালয় সীমান্তৰ বিভিন্ন অঞ্চল আজি জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ডঃ সুবিতা দাসে পৰিদৰ্শন কৰে। জিলাখনৰ অসম মেঘালয় সীমান্তৰ কেইবাখনো গাঁও পৰিদৰ্শন কৰাৰ লগতে তেওঁ বিশেষকৈ মকৈলুম উপ আৰক্ষী চকীৰ অন্তৰ্গত চুমটন গাঁৱৰ স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰে। এই সময়ছোৱাত অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে সীমান্ত অঞ্চলৰ গাঁৱৰ সুৰক্ষা, সীমান্ত অঞ্চলৰ

সংঘটিত অপরাধ প্রতিরোধ আর হ্রাস করার লগতে স্থানীয় বাসিন্দা আর আরক্ষীর মাজত উন্নত যোগসূত্র নিশ্চিত করা আদি বিষয়ত আলোচনা করে। অসমৰ অস্মিতা চলিহাই দক্ষিণ কোরিয়ার আসানত অনুষ্ঠিত কোরিয়া মাস্টার্স সুপার 300 প্রতিযোগিতাত মহিলার সিঙ্গলসর ফাইনেলত প্রবেশ করেছে। অস্মিতায় আজি সেমিফাইনেলত ভারতরে রক্ষিতা রামরাজক 21-13, 16-21, 21-13 গেমত পরাস্ত করে। অস্মিতা কাইলৈ ফাইনেলত চীনের কিউ হানৰ বিরুদ্ধে অবতীর্ণ হব। হানে সেমিফাইনেলত দক্ষিণ কোরিয়ার জি কিমক 22-20, 18-21, 21-14 গেমত পরাস্ত করে ফাইনেলত প্রবেশ করেছে। অসম ফুটবল সন্থাৰ দ্বাৰা পৰিচালিত 17 বছৰ অনুৰ্ধৰ সন্তোষ লহকৰ সোঁৱৰণী আন্তৰ জিলা ফুটবল প্ৰতিযোগিতাত গ্ৰুপ চি ক্লাষ্টাৰ ওৱানৰ তৃতীয়খন খেলত মৰিগাঁও জিলা ক্ৰীড়া সন্থাই কলিয়াবৰ ক্ৰীড়া সন্থাক 7-0 গলত পৰাস্ত কৰে। এই জয়ৰ পাছতে মৰিগাঁও ক্ৰীড়া সন্থাই সম্পূৰ্ণ পইণ্ট অৰ্জন কৰি গ্ৰুপ চিৰ ফাইনেলত প্ৰৱেশ কৰিছে। মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত মণিপুৰ মিনি ষ্টেডিয়ামত এই খেলখন অনুষ্ঠিত হৈছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। মঙলদৈত বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত 4খন জিলাত কাইলৈৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ। দুৰ্যোগ মূল্যায়নৰ মোবাইল এপ্লিকেশ্যনৰ প্ৰশিক্ষণ। ডিব্ৰুগড় জিলাত মন্ত্ৰী কৌশিক ৰায়ৰ কেইবাটাও আন্তঃগাঁথনিমূলক নিৰ্মাণ কাৰ্য পৰিদৰ্শন। বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ। আৰু অসমৰ অস্মিতা চলিহাৰ কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ। আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব। নমস্কাৰ।

0: Union Home and Cooperation Minister Amit Shah has stressed the need for stronger cybersecurity and digital safeguards for urban cooperative banks. Addressing the Sahakar Navkranti program in Mumbai today, Mr. Shah said, digital transaction frauds are on the rise and called for stronger forensic support to ensure banking safety. He highlighted the importance of collaboration with the National Forensic Science University in tackling cyber and financial crimes. The Home Minister also launched a security operations centre which will provide round-the-clock cyber surveillance and security support to urban cooperative banks. Chief Justice of India Suryakant has stressed that justice must travel to the citizen rather than expecting citizens to travel to the justice system. He was addressing the inaugural session of the West Zone Regional Conference of the National Legal Services Authority in Indore today. The CGI said meaningful access to justice requires legal institutions to reach people who are unable to approach them. He noted that the three pillars of the conference, dialogue, dignity and inclusion, give practical meaning to the constitutional promise of equal justice. The 11th BRICS Culture Ministers meeting was held in Bhopal today under India's BRICS chairship. The meeting adopted the Bhopal Declaration aimed at strengthening cultural cooperation among BRICS member and partner countries. Representatives from 14 countries, including 10 BRICS members and 4 partner countries, took part in the meeting. The delegates discussed ways to promote cultural and creative industries. They also focused on creating more opportunities for artists. The meeting discussed using digital platforms to help artists reach wider markets. Protecting and restoring cultural heritage was another key focus. Parliamentary Affairs Minister Kiran Rijiju has said that to implement the women reservation at the next general elections in 2029, the delimitation exercise needs to be undertaken at the earliest based on the latest available census figures as published. And that is the end of this news bulletin.
1: එයා ආකාශවාණී বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে IIT দিল্লীৰ শিক্ষাৰ্থীসকলক যিকোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত দেশৰ স্বাৰ্থৰ প্ৰতি বিশেষভাৱে দৃষ্টি আৰোপ কৰিবলৈ আহ্বান জনাইছে। ভাৰতৰ অধ্যক্ষতাত ভূপালত আজি ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ সাংস্কৃতিক মন্ত্ৰীসকলৰ একাদশ বৈঠক অনুষ্ঠিত হয়। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি দুদিনীয়া ভ্ৰমণসূচীৰে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত উপস্থিত হয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নাৱিকসকল ভাৰতৰ সামুদ্ৰিক বিকাশৰ মূল আৰু প্ৰতিজন নাৱিকৰ সুৰক্ষা আৰু সন্মানৰ বাবে ভাৰত চৰকাৰ দায়বদ্ধ বুলি প্ৰকাশ কৰিছে আৰু ভাৰতৰ অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলা ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান 30-35 বছৰ সময়ত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা

30ৰ পৰা 35 বছৰ সময়ত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। দেশত নতুন নতুন খণ্ডত যুৱচামৰ বাবে ন ন সুযোগৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰি এই সন্দৰ্ভত তেওঁ ছেমিকণ্ডাক্টৰ, মহাকাশ আৰু ড্ৰোন আদিৰ বিষয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে ভাৰত এনে সকলো খণ্ডতেই আত্মনিৰ্ভৰশীল হ'বৰ বাবে আগবাঢ়িছে। বিকশিত ভাৰতৰ শক্তিশালী ভেটি গঢ়াৰ ক্ষেত্ৰত এই আত্মনিৰ্ভৰশীলতাই বিশেষ ভূমিকা পালন কৰিব বুলিও তেওঁ লগতে মত পোষণ কৰে। সামাজিক মাধ্যমৰ যুগত সম্প্ৰতি চিন্তা চৰ্চাসমূহ বিভিন্ন দিশত ধাৱমান হোৱাৰ কথা উল্লেখ কৰি তেওঁ শিক্ষাৰ্থীসকলক দৰমহাৰ পৰিমাণ, চাকৰি আৰু নিজ নিজ কামৰ ক্ষেত্ৰসমূহৰ বিষয়ত নিজকে আনৰ সৈতে তুলনা কৰাটোক পৰিহাৰ কৰিবলৈ আহ্বান জনায়। বৰঞ্চ পূৰ্ববৰ্তী দিনটোৰ তুলনাত নিজকে অধিক সমৰ্থবান কৰি তোলাৰ লগতে সেই লক্ষ্যৰে প্ৰতিদিনে কামত আগবঢ়া উচিত বুলি তেওঁ মত প্ৰকাশ কৰে। IIT দিল্লীৰ 57 সংখ্যক সমাৱৰ্তন উপলক্ষে আয়োজিত এই অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশী, IIT দিল্লীৰ বোৰ্ড অব গভৰ্ণেন্সৰ অধ্যক্ষ হৰিশ ছালভে আৰু প্ৰতিষ্ঠানটোৰ সঞ্চালক অধ্যাপক ৰংগন বেনাৰ্জীও উপস্থিত আছিল। এই অনুষ্ঠানতেই প্ৰধানমন্ত্ৰী মোদীয়ে পৰম প্ৰজ্ঞা শীৰ্ষক এটা উচ্চ পৰ্যায়ৰ কম্পিউটাৰ ব্যৱস্থা আনুষ্ঠানিকভাৱে মুকলি কৰে। ভাৰতৰ অধ্যক্ষতাত ভূপালত আজি একাদশ ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সাংস্কৃতিক মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত ব্ৰিক্ছৰ সদস্য আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ মাজত সাংস্কৃতিক সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে ভূপাল ঘোষণা পত্ৰ গ্ৰহণ কৰা হয়। 10খন ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু 4খন অংশীদাৰ ৰাষ্ট্ৰৰ সৈতে সৰ্বমুঠ 14খন ৰাষ্ট্ৰই এই বৈঠকত অংশগ্ৰহণ কৰে। প্ৰতিনিধিসকলে সাংস্কৃতিক আৰু সৃষ্টিশীল উদ্যোগসমূহক প্ৰসাৰিত কৰাৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰে। তেওঁলোকে শিল্পীসকলৰ বাবে অধিক সুবিধা সৃষ্টিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। শিল্পীসকলক বিশাল বজাৰত উপনীত হ'ব পৰাকৈ ডিজিটেল মঞ্চৰ ব্যৱহাৰ কৰাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষা আৰু পুনৰ উদ্ধাৰ কৰাটো আছিল এই বৈঠকৰ আন এটা মূল লক্ষ্য। ব্ৰিক্ছ ৰাষ্ট্ৰৰ শিল্পীসকলৰ মাজত সাংস্কৃতিক আদান প্ৰদান আৰু পেছাদাৰিত্ব প্ৰসাৰৰ হেতু ভাৰতে এটা পৰীক্ষামূলক স্বেচ্ছাসেৱী শিল্পী পঞ্জীয়ন প্ৰকল্পৰ কথা ঘোষণা কৰে। বৈঠকত কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত শিল্পীসকলৰ অধিকাৰ আৰু প্ৰতিলিপি স্বত্বৰ ন্যায্য ব্যৱহাৰৰ বিষয়েও আলোচনা কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে সংবাদমেল সম্বোধন কৰি কয় যে ভূপালে সাংস্কৃতিক সহযোগিতাৰ বাবে অনাগত দিনৰ এক ব্যৱহাৰিক কাঠামো প্ৰদান কৰিলে। তেওঁ পৰম্পৰাগত জ্ঞান, ভাষা, লোকসংগীত আৰু সাংস্কৃতিক পৰম্পৰা ভৱিষ্যৎ প্ৰজন্মৰ বাবে সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰীশেখাৱতে কয় যে বৈঠকত মধ্যপ্ৰদেশৰ সংস্কৃতি আৰু ঐতিহ্যৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হৈছে। তেওঁ লগতে কয় যে সাংস্কৃতিক পৰম্পৰা ৰক্ষাৰ বাবে সকলো ৰাষ্ট্ৰই একেলগে কাম কৰিব লাগিব। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে শিৰোমণি আকালী দলৰ সমগ্ৰ দেশতে নাৰী সংৰক্ষণ বিধেয়ক ৰূপায়ণৰ দাবীক আদৰণি জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰিজিজুৱে কয় যে সকলোৱে একত্ৰিত হৈ মহিলাসকলৰ সম প্ৰতিনিধিত্ব নিশ্চিত কৰি নাৰী শক্তি সবলীকৰণ কৰিব লাগিব। চণ্ডীগড়ত শিৰোমণি আকালী দলে জ্যেষ্ঠ নেতাসকলৰ বৈঠকত এই দাবী উত্থাপন কৰিছে। শিৰোমণি আকালী দলৰ সভাপতি সুখবীৰ সিং বাদলে কয় যে তেওঁলোকৰ দলে সকলো ৰাজ্যৰ সম প্ৰতিনিধিত্ব নিশ্চিত কৰা আৰু ন্যায্যভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে দাবী জনায়। তেওঁ আৰু কয় যে সকলো ৰাজ্যৰ 50% আসন একেদৰে বৃদ্ধিৰ বাবে চৰকাৰে সংসদৰ মজিয়াত উত্থাপন কৰা প্ৰস্তাৱত সমৰ্থন কৰে। সামাজিক মাধ্যমত বিৰোধী দলপতি ৰাহুল গান্ধীৰ এটা পোষ্টত উত্তৰ দি ৰিজিজুৱে কয় যে 2029 চনৰ পৰৱৰ্তী সাধাৰণ নিৰ্বাচনত মহিলা সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ শেহতীয়া লোকপিয়লৰ পৰিসংখ্যাৰ ভিত্তিত অতি সোনকালে সমষ্টি পুনৰ নিৰ্ধাৰণসহ নাৰী শক্তি বন্ধন অধিনিয়ম কাৰ্যকৰী হ'ব। তেওঁ অৱশ্যে লগতে কয় যে জাতিভিত্তিক লোকপিয়লৰ বাবে ইয়াৰ বাবে কিছু সময় লাগিব আৰু সেইবাবে মহিলা সংৰক্ষণ কাৰ্যকৰী কৰাত অলপ পলম হ'ব পাৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি দুদিনীয়া ভ্ৰমণসূচীৰে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ শ্ৰী বিজয়াপুৰমত উপস্থিত হয়। INS উৎকৰুষত উপস্থিত হোৱাৰ পাছতেই উপৰাষ্ট্ৰপতিগৰাকীক আনুষ্ঠানিকভাৱে অভ্যৰ্থনা জনোৱাৰ লগতে গাৰ্ড অৱ অনাৰ সন্মান প্ৰদান কৰা হয়। আজি সন্ধিয়া শ্ৰীৰাধাকৃষ্ণনে ৰাষ্ট্ৰীয় স্মাৰক চেলুলাৰ জেইল পৰিদৰ্শন কৰিব। তেওঁ শ্বহীদ স্তম্ভত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে স্বতন্ত্ৰতা জ্যোতিত শ্ৰদ্ধা নিবেদন কৰিব। তেওঁ বীৰ সাবৰকাৰৰ কোঠাটো পৰিদৰ্শন কৰিব। ইয়াৰ উপৰি ঐতিহাসিক চেলুলাৰ জেইলৰ কেন্দ্ৰীয় টাৱাৰ, ফাঁচীঘৰ আৰু সংগ্ৰহালয়ৰ প্ৰদৰ্শনী গেলেৰীকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ স্থানসমূহো পৰিদৰ্শন কৰিব। উপৰাষ্ট্ৰপতিগৰাকীয়ে অভ্যাগত টোকা বহীত তেওঁৰ মন্তব্য লিপিবদ্ধ কৰাৰ পাছত ৰাষ্ট্ৰীয় স্মাৰক চেলুলাৰ জেইলত অনুষ্ঠিত পোহৰ আৰু শব্দৰ অনুষ্ঠান উপভোগ কৰিব। কাইলৈ তেওঁ হৰঘৰ তিৰংগা অভিযানত অংশগ্ৰহণ কৰি শ্ৰী বিজয়পুৰমৰ ফ্লেগ পইণ্টত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে

নাবিকসকল ভাৰতৰ সামুদ্ৰিক বিকাশৰ মূল আৰু প্ৰতিজন নাবিকৰ সুৰক্ষা আৰু সন্মানৰ বাবে ভাৰত চৰকাৰ দায়বদ্ধ। মুম্বাইত নাবিক নিৰাপত্তা, সুৰক্ষা আৰু কল্যাণ বিষয়ক ৰাষ্ট্ৰীয় অংশীদাৰসকলৰ মাজত হোৱা এটা মত বিনিময় অনুষ্ঠানত ভাষণ দি সোণোৱালে কয় যে ভাৰতে বিশ্বৰ অন্যতম নাবিক ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। এই উপলক্ষে ডিজিটেল সামুদ্ৰিক প্ৰশাসন ব্যৱস্থাৰ ওপৰত ই সমুদ্ৰ নামৰ এটা ডিজিটেল প্লেটফৰ্ম উদ্বোধন কৰা হয়। এই প্লেটফৰ্মৰ লক্ষ্য হৈছে নাবিক, জাহাজ কোম্পানী, বন্দৰ, সেৱা প্ৰদানকাৰী আৰু অন্যান্য সামুদ্ৰিক অংশীদাৰসকলক নিৰৱচ্ছিন্নভাৱে স্বচ্ছ আৰু নাগৰিককেন্দ্ৰিক সেৱা প্ৰদান কৰা। ঝাৰখণ্ড চৰকাৰৰ আজি প্ৰতিবাদকাৰী শিক্ষাৰ্থী আৰু নিয়োগ সন্ধানী যুৱক যুৱতীসকলৰ সৈতে আলোচনাত মিলিত হয়। ৰাঁচীৰ ৰাজ্যিক অতিথিশালাত এই বৈঠক অনুষ্ঠিত হয়। শিক্ষাৰ্থী আৰু নিয়োগ সন্ধানী যুৱক যুৱতীৰ আঠজনীয়া প্ৰতিনিধি দল এটাই চৰকাৰী বিষয়াৰ সৈতে এই আলোচনাত ভাগ লয়। উল্লেখযোগ্য যে ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত পৰীক্ষা প্ৰক্ৰিয়াত হোৱা অনিয়মৰ বিৰুদ্ধে যোৱা দুসপ্তাহ ধৰি হৈ থকা শিক্ষাৰ্থীৰ প্ৰতিবাদৰ অন্তত এই আলোচনা অনুষ্ঠিত হয়। ভাৰতৰ অস্মিতা চলিহা দক্ষিণ কোৰিয়াৰ আসানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ ছুপাৰ 300 প্ৰতিযোগিতাত মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। অস্মিতাই আজি ছেমিফাইনেলত ভাৰতৰে ৰক্সিতা ৰামৰাজক 21-13, 16-21, 21-13 গেমত পৰাস্ত কৰে। অস্মিতা কাইলৈ ফাইনেলত চীনৰ কিউহানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। হানে ছেমিফাইনেলত দক্ষিণ কোৰিয়াৰ জি কিমক 22-20, 18-21, 21-14 গেমত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইউজিনত অনুষ্ঠিত বিশ্ব এথলেটিক্স 20 বছৰ অনূৰ্ধ চেম্পিয়নশ্বিপৰ তৃতীয় দিনা আজি পুৰুষৰ জেভলিন থ্ৰত আশীষ যাদৱে ৰূপৰ পদক জয় কৰি ভাৰতৰ হৈ প্ৰথমটো পদক লাভ কৰে। 19 বছৰীয়া খেলুৱৈগৰাকীয়ে 74.9 মিটাৰলৈ জেভলিন দলিয়াই দ্বিতীয় স্থানত থাকে। এই প্ৰতিযোগিতাত নীৰজ চোপ্ৰাৰ পাছতেই পদক জয় কৰা আশীষ হৈছে দ্বিতীয়গৰাকী খেলুৱৈ। উল্লেখযোগ্য যে 2016 চনত পোলেণ্ডত অনুষ্ঠিত বিশ্ব এথলেটিক্স 20 বছৰ অনূৰ্ধ চেম্পিয়নশ্বিপত নীৰজ চোপ্ৰাই সোণৰ পদক জয় কৰাৰ লগতে 86.48 মিটাৰলৈ জেভলিন দলিয়াই বিশ্ব জুনিয়ৰৰ অভিলেখ গঢ়িছিল। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে IIT দিল্লীৰ শিক্ষাৰ্থীসকলক যিকোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত দেশৰ স্বাৰ্থৰ প্ৰতি বিশেষভাৱে দৃষ্টি আৰোপ কৰিবলৈ আহ্বান জনাইছে। ভাৰতৰ অধ্যক্ষতাত ভূপালত আজি ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সাংস্কৃতিক মন্ত্ৰীসকলৰ 1ম বৈঠক অনুষ্ঠিত হয়। উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণন আজি দুদিনীয়া ভ্ৰমণসূচীৰে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত উপস্থিত হয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নাবিকসকল ভাৰতৰ সামুদ্ৰিক বিকাশৰ মূল আৰু প্ৰতিজন নাবিকৰ সুৰক্ষা আৰু সন্মানৰ বাবে ভাৰত চৰকাৰ দায়বদ্ধ বুলি প্ৰকাশ কৰিছে আৰু ভাৰতৰ অস্মিতা চলিহা কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলা ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।

0: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্চ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্চ, লগতে নিউজন AIR মোবাইল এপযোগে এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ জনকল্যাণ অনুষ্ঠানটি।
1: এয়া আকাশবাণী তেজপুৰ, আগবঢ়াইছোঁ জনকল্যাণ অনুষ্ঠানটি।

0: প্ৰিয় শ্ৰোতাবৃন্দ, আজিৰ অনুষ্ঠানত শ্ৰোতাসকললৈ আগবঢ়াইছোঁ জলসম্পদ বিভাগৰ বিভিন্ন আঁচনি আৰু কামসমূহৰ বিষয়ে হোৱা এটি সাক্ষাৎকাৰ অনুষ্ঠান। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছে শোণিতপুৰ জিলাৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা খনিন্দ বৰ্মনে। নমস্কাৰ বৰ্মন ডাঙৰীয়া।
1: নমস্কাৰ।
0: আপোনাক আমাৰ জনকল্যাণ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ।
1: ধন্যবাদ।
0: আজিৰ অনুষ্ঠানত আমি আপোনালোকৰ বিভাগৰ বিভিন্ন কাম কাজ বা আঁচনি সেইসমূহৰ বিষয়ে কথা পাতিম, নহয় জানো? প্ৰথমে মই আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ যে আমি জলসম্পদ বিভাগ বুলিলে কি বুজিম বা তাত কেনেকুৱা ধৰণৰ কামবিলাক কৰা হয়?
1: জলসম্পদ বিভাগটো আমাৰ নতুনকৈ দিয়া নামটো, আগতে আমাৰ এই বিভাগটোৰ নাম আছিলে বান নিয়ন্ত্ৰণ বিভাগ। তাৰ আগতে আছিলে ENDB বুলি চবেই জানে, সকলোৱে ENDB বুলিয়ে পৰিচিত আছিল আগতে। তাৰপিছত বান নিয়ন্ত্ৰণ হ'ল আৰু এতিয়া জলসম্পদ।

0: আমাৰ যিটো ষ্টোৰ থাকে সেই ষ্টোৰত আমি ডিভিজনেল ষ্টোৰত আমি জমা কৰি থওঁ, যাতে আমি বানপানীৰ সময়ত আমাক ইমিডিয়েটলি লগা বস্তু যেনে জিঅ' বেগ, জিঅ' টিউব বা পাৰ্কুপাইন এনেকুৱা ধৰণৰ হেৰি আমি মজুত ৰাখোঁ আৰু য'ত যেনেকৈ দৰকাৰ হয় তাত আমি পঠিয়াই কামখিনি কৰোঁ যাতে মানুহে বানপানীৰ পৰা পৰিত্ৰাণ পায়।
1: আপুনি যিটো বানপানীৰ কথা উলিয়াই আছে, মই আপোনালোকৰ বিভাগত যে আঁচনি কিছুমান আছে কিন্তু সেইখিনি কথা পাতিম, তাৰ আগতে মই জানিবলৈ বিচাৰিছোঁ যে বানপানীৰ কাৰণে আপোনালোকৰ জৰুৰীকালীন তেনেকুৱা কিবা আঁচনি আছে নেকি?
0: নাই, এইটো মই যিখিনি এইমাত্ৰ ক'লোঁ, তাৰমানে আমাৰ এতিয়া শোণিতপুৰ, মই যিহেতু আজি শোণিতপুৰ জিলাকে প্ৰতিনিধিত্ব কৰিছোঁ, শোণিতপুৰ জিলাত আমাৰ জলসম্পদ বিভাগৰ অধীনত যিখিনি নদী আছে আমাৰ ইয়াতে এতিয়া ব্ৰহ্মপুত্ৰ, জীয়াভৰলি, গাভৰু, বেলচিৰি এনেকৈকে ধৰি আমাৰ প্ৰধান নদীকেইখনৰ মথাউৰি আছে, য'ত আটাইতকৈ বেছি বানপানী হ'ব পৰা সম্ভাৱনাপূৰ্ণ ঠাইখিনিত আমি মথাউৰি বনাই বানপানীৰ পৰা মানুহক পৰিত্ৰাণ কৰিছোঁ। আৰু এই মথাউৰি টোটেল আমাৰ ইয়াতে তিনিটা ছাবডিভিজন আছে, এই ছাবডিভিজন তিনিটা টোটেল মথাউৰি প্ৰায় 140 কিলোমিটাৰমান হ'ব। আৰু এই মথাউৰিবিলাকৰ ভিতৰত আমাৰ আটাইতকৈ কিছুমান একেবাৰে নদীৰ ওচৰ আহি পাইছে আৰু কিছুমান হয়তো অলপ দূৰত আছে, আঁতৰত আছে। যিখিনি একেবাৰে নদীৰ ওচৰত আহি পাইছে সেইখিনি আমাৰ বেছি মানে আমি সোনকালে তাতে কিবা ব্যৱস্থা ল'ব লাগে, তাতে আমি প্ৰটেকশ্যন বা বান প্ৰতিৰোধ বা গৰাখনে প্ৰতিৰোধৰ ব্যৱস্থা লওঁ। আৰু কেতিয়াবা যদি লোৱা নহয় তেতিয়াহ'লে আমাৰ এই যিটো আমি বাৰিষা তৎকালীনভাৱে কৰা যিখিনি কাম বা আমি মানে বাৰিষাৰ কাৰণে মজুত ৰখা যিখিনি সামগ্ৰী আমাৰ সেইখিনি বিভাগ মানে গুৱাহাটী অফিচৰ পৰা গোটেইখিনি আমাক বাৰিষাৰ আগতেই যোগান ধৰে আৰু সেই হেৰি বস্তুখিনিৰ পৰা সেই সামগ্ৰীৰে আমি মোকাবিলা কৰোঁ বানপানীৰ সময়ত য'ত যেনেকৈ আমাক দৰকাৰ হয়
1: তেনেকৈ আপোনাৰ প্ৰয়োজনমতে কামখিনি কৰে।
0: এতিয়ালৈকে আমাৰ শোণিতপুৰত আমাৰ চেফ আছে মথাউৰি, ক'তো আমাৰ একো হানিবিঘিনি হোৱা নাই। হয়
1: এইবাৰ কথা কৈছে আপুনি,
0: এই লাষ্ট 5 বছৰত হোৱাই নাই আমাৰ একো। মই ইয়াতে আছোঁ 5 বছৰে পাৰ হৈ কৰিলোঁ, গতিকে এই হেৰিত মোৰ একো এতিয়ালৈকে কোনো মথাউৰি ভঙা নাই।
1: এইটো ভাল খবৰ, কাৰণ এইবাৰ মানে সকলোৱে জানে শিৱসাগৰত যিটো অৱস্থা হৈছে তেনেকুৱা যেন কাৰোৱে নহওক। এইবাৰ আহিছোঁ মই আপোনালোকৰ বিভাগত, কিছুমান আঁচনি আছে, মই সেই আঁচনিখিনিৰ বিষয়ে কথা পাতিম। বৰ্তমান আপোনালোকৰ কেনেকুৱা ধৰণৰ আঁচনি আছে?
0: আমি আমাৰ আঁচনিৰ ভিতৰত আছে, মই অলপ আগতে কৈছোঁ, বান প্ৰতিৰোধ মানে গৰাখনে প্ৰতিৰোধ কৰা আঁচনি, আৰু এটা আমাৰ দুটাই কাম, এটা হৈছে গৰাখনে প্ৰতিৰোধ কৰিব লাগে আৰু 2 নম্বৰ হৈছে বানপানী মুক্ত অঞ্চল কৰিব লাগে। গতিকে য'ত যিবিলাক ঠাইত পানী উঠে বা পানী অহাৰ সম্ভাৱনা আছে, কাৰণ আজিকালি নদীবিলাকৰ কু মানে বালিয়ে আমাৰ নৰ্থ বেংকত আমাৰ অসমৰ বহুত মানে বালি আহে নদীৰ পানীৰ লগত, চিল্ট মানে বহুত আহে,
1: পানী আহে মানে
0: বোকা আহে, আহিলে সেইবিলাক নদীৰ মানে যেতিয়া ব্ৰহ্মপুত্ৰৰ পোৱাৰ আগতে জমা হৈ যায়, জমা হৈ যোৱাৰ ফলত মানে নদীৰ গভীৰতাটো কমি গৈছে, কমি যোৱাৰ কাৰণে আমাৰ মথাউৰিবিলাকত আগতে যিখিনি লোড পৰিছিল, যিটো প্ৰেছাৰ পৰিছিল, এতিয়া মানে তাতকৈ বেছি প্ৰেছাৰ পৰে, বেছি লোড ল'ব লগা হৈছে, গতিকে নদী মথাউৰিবিলাক আমি সবলীকৰণ কৰিব লগা হৈছে। আৰু কিছুমান ঠাইত নতুন নতুন য'ত আগতে মথাউৰিৰ প্ৰয়োজন নাছিল এতিয়া সেইবিলাক ঠাইত মথাউৰি দিব লগা হৈছে। এতিয়া আমাৰ তেনেকৈ গাভৰু নদীত আমি মথাউৰি কাম চলি আছে, জীয়াভৰলিতো তেনেকৈ মথাউৰি কাম চলি আছে, আৰু ব্ৰহ্মপুত্ৰতো আমি মথাউৰি বৰচলা অঞ্চলত বনালোঁ, প্ৰায় এতিয়া 1 কিলোমিটাৰ কাম চলি আছে, আৰু যোৱা বছৰ আগৰ বছৰ আমি প্ৰায় 4 কিলোমিটাৰ মথাউৰি নতুনকৈ বনাইছোঁ। আৰু এই মথাউৰিখিনি বনোৱাৰ উপৰিও প্ৰটেকশ্যন য'ত য'ত হৈছে, গাভৰু নদীত আমাৰ কেইখন কিছুমান ঠাইত মানে খুব বেছি হেৰি হৈছিল, খহনীয়া হৈছিলে, মেঘাই জাউনি বোলে এটুকুৰা ঠাই আছে তাত মানে, আৰু যিবিলাক মানে মথাউৰিৰ একেবাৰে ওচৰ আহি পাইছিল, ব্ৰিজ হৈছিলে, তেনেকুৱা ঠাইত আমি প্ৰটেকশ্যনৰ কাম কৰিছোঁ, নাবাৰ্ডৰ অৰ্থসাহাৰ্যত আমি আঁচনি দুখন ৰূপায়ণ কৰিছোঁ আৰু এতিয়া সেইখিনি অঞ্চল সুৰক্ষিত হৈ আছে।
1: আপোনালোকৰ যিখিনি আঁচনিৰ কথা কৈছে, আপুনি সেইখিনি আমাৰ কেন্দ্ৰীয় চৰকাৰ নে আমাৰ অসম চৰকাৰ?
0: আমাৰ 2 ধৰণৰ আছে ইয়াতে আঁচনি, এবিধ আছে ADB, ADBৰ পৰা আমি কিছুমান কাম কৰি আছোঁ অৰ্থসাহাৰ্যত, আৰু কিছুমান নাবাৰ্ডৰ পৰা পোৱা অৰ্থ হয়।

0: ৰাজ্যতো কৰা হৈছে, আৰু SOPD যিবিলাক আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ ফাণ্ডৰ পৰা আমি কাম কৰিছোঁ। এতিয়া আমাৰ বৰা চুবুৰীত এখন আঁচনি আমি লৈছোঁ, ব্ৰহ্মপুত্ৰৰ সুঁতি এটা আমাৰ ভিতৰৰ বৰা চুবুৰীৰ দ পৰ্বতীয় অঞ্চলত সোমাই আহিছিল, আৰু সেই সুঁতিটো তেখেতসকলৰ গাঁৱৰ সেই অঞ্চলৰ মানুহৰ বহুদিনৰ দাবী আছিল সেই সুঁতিটো বন্ধ কৰি দিব লাগে। আগতে শিলৰ স্পাৰ আৰু পাকুৱা নাদিৰে কাম কৰিছিল, কিন্তু সুঁতিটো পৰিৱৰ্তন কৰিব পৰা নাছিলে। এই আমি এইটো যোৱা বছৰ আমাৰ আগৰ বানেন্দ্ৰ মন্ত্ৰী মহোদয় আহিছিলে, আহোঁতে আমাৰ হেৰিত যেতিয়া সেই অঞ্চললৈ গৈছিল, যাওঁতে তাতে তেখেতে কৈছিলে এই কামটো তেখেতে মানে এইটো কাম কৰি দিব, ইলেকশ্যনৰ আগতে কৰাই দিব, আৰু ইলেকশ্যনৰ ঠিক আগে আগে তেখেতে অনুমোদনো দিছিলে, আৰু সেই কামটো আমি এই বানপানীৰ আগে আগে কৰিলোঁ, আৰু সেই জিঅ' টিউব ব্যৱহাৰ কৰি সেই গোটেই, আৰু আচলতে এই কামখিনি কৰিবৰ কাৰণে একেবাৰে ড্ৰাই বেড লাগে, নদীত পানী যেতিয়া একেবাৰে কম থাকে সেই সময়তহে কৰিব পাৰি, বাৰিষা এতিয়া কৰিব নোৱাৰি, গতিকে আমি যুদ্ধকালীন তৎপৰতাৰে সেই কামখিনি কৰিলোঁ, আৰু সেই খুব কম সময়ৰ ভিতৰতে সেই সুঁতিটো বন্ধ কৰিলোঁ। এতিয়া মানুহে
1: সেইটো সুঁতিত বানপানী হৈছিল নেকি তাৰ পৰা
0: সিফালে গোটেই মানুহৰ মানে গাঁৱলৈকে পানী আহিছিল আৰু খেতি পথাৰ বহুত নষ্ট কৰিছিল, আৰু সেই সুঁতিটো মানে ব্ৰহ্মপুত্ৰৰ সুঁতি যেতিয়া আমাৰ জীয়াভৰলী নদীৰ দৰে এটা নদী, এখন যথেষ্ট ডাঙৰ, প্ৰায় 600 মিটাৰমান বহল হ'ব, বহুত বহল আছিল। আমি টিউব দিলোঁ 4টা লেয়াৰ, মানে এটা এটা টিউবৰ হাইট প্ৰায় 2 মিটাৰমান হয় আৰু বহল 5 মিটাৰমান, গতিকে যথেষ্ট ডাঙৰ ষ্ট্ৰাকচাৰ, আৰু তাত মানে সেই কামটো যথেষ্ট ভাল হৈছে, ৰাইজ উপকৃত হৈছে, নিৰাপদে আছে। এই বাৰিষা এতিয়ালৈকে একো আমাৰ অসুবিধা হোৱা নাই, প্ৰব্লেম হোৱা নাই, আৰু এনেকুৱা কাম আচলতে প্ৰথম আমি কৰিছোঁ, আমাৰ বিভাগতে তেনেকুৱা টিউবেৰে এনেকে সুঁতি বন্ধ কৰা কাম কিন্তু কৰা হোৱা নাছিলে। আমি আমাৰ শোণিতপুৰ জলসম্পদ বিভাগে আমি প্ৰথম কামটো কৰিছোঁ, আৰু যদি ভাল হয় সেইটো বেলেগতো আমি বেলেগতো কৰিব পাৰিম, কাৰণ আমাৰ নদীবিলাক বহুত বহল হৈ গৈছে, ব্ৰহ্মপুত্ৰ নদীখনো কিছুমান ঠাইত ধৰি লওক 20 কিলোমিটাৰ ওপৰ আছে আৰু ক'ৰবাত হয়তো 2 কিলোমিটাৰহে আছে, গতিকে এইটো ৰিক্লেমেশ্যন মাটি আমি মানে ব্ৰহ্মপুত্ৰ যদি ৰিক্লেম কৰিব পাৰোঁ কিছু মাটি, তেতিয়াহ'লে নদীখনৰতো বহুত এৰিয়া বাঢ়ি গৈছে, আকাৰ বহুত ডাঙৰ হৈ গৈছে, গতিকে মানুহে উপকৃত হ'ব, খেতি বাতি কৰিবলৈ মাটি ওলাব, মানুহৰ হেৰি
1: ৰক্ষা
0: পৰিব, আৰু গভীৰতা বৃদ্ধি হ'ব নদীৰ,
1: গভীৰতা বৃদ্ধি হ'ব, কাৰণ যেতিয়ালৈকে বোকাটো পৰি থাকা মানে গভীৰটো কমি যায় আৰু পানী যেতিয়া বেলেগলৈ বানপানী হিচাপে,
0: এইটো আচলতে ৰিলেটেড, আপোনাৰ যেতিয়া নদীৰ গভীৰতা বাঢ়িব তেতিয়া তাত বালিও জমা নহয়, কাৰণ ভেলোচিটি থাকে, পানীৰ এটা সোঁত থাকিব, আৰু সোঁত যদি বেছি থাকে তেতিয়াহ'লে এই বালিখিনি উঠাই লৈ যায়, বালিখিনি পৰিব নিদিয়ে, বালিখিনি তেতিয়া মানে গুচি যাব, আৰু নদীখন এটা মানে আইডিয়াল ৰিভাৰলৈকে পৰিণত হয়।
1: কিন্তু আমাৰ এতিয়াতো শুনামতে বহুত
0: বহুত অলৰেডি, এতিয়া আমিতো অসম, আমাৰ গোটেই অসমখনে আচলতে বাটি আকৃতিৰ, চাৰিওফালে মানে তিনিওফালে আমাৰ পাহাৰ পৰ্বত, মানে অৰুণাচল ইফালে আছে, ইফালে নাগালেণ্ড আছে, অৰুণাচলটো দুফালে আছে, গতিকে এই তাত বহুত ডেভেলপমেণ্ট কাম হৈছে, আৰু প্ৰকৃতিৰ ওপৰত মানুহৰো অত্যাচাৰ বাঢ়ি গৈছে, আগতে গছ গছনি যিমান আছিল এতিয়া সিমান নাই, আৰু পাহাৰৰ শিল মাটি তাৰপিছত বালি চব উলিয়াই থকা হৈছে, ডেভেলপমেণ্ট ৱৰ্কৰ কাৰণে সেইবিলাক নিছে, আৰু কোনো পৰিকল্পনা নোহোৱাকৈ কৰাৰ কাৰণে তাৰ ফল এতিয়া ৰাইজে, এতিয়া আমি বেছিকৈ ভুগিছোঁ। এতিয়া শিৱসাগৰ যিটো বানপানী হৈছে তাততো সেইটো বানপানী নহয় আচলতে, সেইটোতো এটা মানে যেনেকে আগ্নেয়গিৰিত ব্ৰাষ্ট হ'লে লাভা ওলাই আহে, তেনেকে পানী আৰু মাটি মানে মাট ফ্লো আৰু এটা আহি গোটেই ধ্বংস কৰি লৈ গৈছে, আৰু মথাউৰি এফালে আছে, মথাউৰিৰ ভিতৰেদি আহি পেলাই এটেক কৰিছে, যেন মানে যুদ্ধ এখনে হৈছে, মনে মনে আহি পেলাই নদীখন মানে বেলেগ ফালে বৈ পেলাই আহি পেলাই খুন্দা মাৰি গোটেই মানুহকে, আৰু মানুহ যেতিয়া শান্তিত শুই আছে কোনো গমে নাপায় কেতিয়া কি হয়, হয়
1: বহুতে ভাতো খাই আছিল উঠি আহিছে, মানে ক'তো যাবলৈ
0: সময় নাপালে, এইটো আচলতে এইবিলাক নাগালেণ্ডত ধোৱাৰ কাৰণে ধৰি লওক শিৱসাগৰ আৰু যোৰহাট এফেক্ট হৈছে, কিন্তু আমাৰ ইয়াতে যদি হয় কামেং ডিষ্ট্ৰিক্ট বা হেৰি যদি তেনেকুৱা ক্লাউড ব্ৰাষ্ট হয় আমাৰ শোণিতপুৰতো হৈ যাব, গতিকে মানুহ এতিয়া আমাৰ

0: সেই বিভাগবিলাক তেনেকে সন্তম হৈ থাকিবলৈ এটা আমাক সকলোকে এইটো আগজাননী দিছে যাতে বাকী লখিমপুৰ, ধেমাজি,
1: শিৱসাগৰ, শোণিতপুৰ
0: এইবিলাক ঠাইৰ বহুতেই তাতকৈ শিৱসাগৰ যোৰহাটতকৈ তুলনামূলকভাৱে বহুত বেছি আমি বিপদ মানে হেৰিত আছো। কাৰণ সিহঁতৰ তাত আমাৰ ইয়াতে বেছি আচলতে আমি বেছি ভুলনাৰেবল সিহঁতৰ তুলনাত।
1: গতিকে আমি শিৱসাগৰ যোৰহাটত পানী
0: হোৱা বুলি ক'ম, হয় হয়,
1: তাত
0: আৰু তাত নদীবিলাকো এটা মানে গৰাবিলাকো থাকে, ধৰি লওক নদীবিলাকৰ এটা হেৰি আছে, ডেপ্থ আছিলে, আমাৰ ইয়াৰে নদীৰ ডেপ্থ নাই, পানী আহিলে কিন্তু চাৰিওফালে বৈ যাব, গতিকে মানে ইয়াতে বেছি
1: থকা
0: সজাগ থকাটো খুবেই দৰকাৰ। আৰু বিশেষকৈ এই কাগজ পাতি, বহুত মানুহৰ ডকুমেণ্ট হেৰাইছে, নোহোৱা হৈ গৈছে, যাতে বানপানীৰ সময়ত মানে মানুহে এই নিজৰ বস্তুখিনি যাতে ঠিক ভাল ঠাইত থৈ দিয়ে, বা এটা আজিকালি অনলাইন প্লেটফৰ্মো আছে, সেইবিলাকতো যাতে ৰাখি থৈ দিয়ে, নহ'লে মানে পিছত একো নাথাকিলে হ'বলৈ বা এইবিলাক গোটাবলৈও বহুত মানুহৰ দিগদাৰ হৈ যাব।
1: হয়, এতিয়া মই আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ যে যিখিনি আঁচনিৰ অধীনত আপোনালোকে কাম কৰি আছে, সেই কামখিনিয়ে আমাৰ সাধাৰণ জনতাৰ কেনেকুৱা ধৰণৰ উপকাৰ সাধন কৰিছে সেই বিষয়ে অকণমান কওকচোন।
0: আমাৰ কামখিনিয়ে অহৰহ কৰিয়ে আছে, ৰাইজৰ মানে উপকাৰতে আহিছে, কাৰণ মথাউৰি যেতিয়ালৈকে নাভাঙে তাৰমানে আমি কাম কৰি আছোঁ। আৰু ইমান দিনে ধৰি লওক ইয়াতে ক'তো তেনেকুৱা ব্ৰিজ নাই হোৱা, গতিকে মানুহে বানপানী নৰ্মেল যিটো ফ্লাড আহে সেই ফ্লাডটো আমি ৰাখি আছোঁ। আৰু এই ফ্লাডটোৰ মানে ফ্লাডটো ৰখাৰ কাৰণে যিখিনি কাণ্ট্ৰি চাইডে যিখিনি মথাউৰিৰ বাহিৰৰ যিখিনি মানুহ বা খেতি বাতি কৰা যিখিনি ঠাই আছে, সেইখিনি ঠাইত মানুহে খেতি সুকলমে খেতি কৰিব পাৰিছে আৰু শান্তিৰে আছে।
1: যিবিলাক ধৰক আগতে পানী সোমাইছিলে, খেতি নষ্ট কৰিছিলে,
0: সেইখিনি নহয়,
1: অসুবিধা পোৱা
0: নাই।
1: আৰু ঠিক তেনেকে বানপানী হ'লেতো ঘৰ দুৱাৰ
0: থাকিব,
1: হোৱা
0: নাই হোৱা,
1: এই পাঁচ বছৰ আপোনালোকে সেইখিনি পদক্ষেপ লৈ সুন্দৰকে চলাই আছে। এতিয়া কিছু ক্ষেত্ৰত দেখা যায় চৰকাৰী বিভাগৰ মানুহসকলে ৰাইজে বহুত ক্ষেত্ৰত অসুবিধা কৰে, এইটো কৰিব নালাগে, সেইটো কৰিব লাগে, তেনেকুৱা বহুত হোৱা আমি দেখোঁ শুনো। যে আপোনালোকে যেতিয়া তেনেকুৱা ধৰণৰ ঠাইত কাম কৰিবলৈ যায়, তেনে ৰাইজৰ পৰা তেনেকুৱা কিবা অসুবিধা পাইছে নেকি?
0: আমি এতিয়ালৈকে পোৱা নাই। আমি এতিয়ালৈকে ইয়াতে শোণিতপুৰত যিখিনি কাম কৰিছোঁ, মই আগতে বেলেগ ঠাইতো কৰিছোঁ, তেনেকুৱা অসুবিধা পোৱা নাই। আমাক মানে কাম কৰিবলৈ যথেষ্ট সহযোগ কৰে, আৰু বহু ঠাইত দেখিছোঁ আমাক আহি পেলাই ৰাইজে অফিচত আহি আমাক মানে কাম কৰিবৰ কাৰণে আহ্বান জনাইহে, বা বেলেগ মানে মেমৰেণ্ডাম বা তেনেকুৱা হেৰি দি পেলাই বা ওপৰ উদ্যম কৰ্তৃপক্ষকো জনায় যাতে আমাক কামখিনি কৰি দিয়াত তেওঁলোকে আচলতে সহযোগ কৰে যাতে কামখিনি আমি ভালকৈ কৰিব পাৰোঁ। আৰু আজিকালি আচলতে ৰাইজে বুজি পাইছে যে এই আমাৰ বিভাগটো নহ'লে বাকী সকলোৰে মানে বিপদ হ'ব, বা ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি চব আটাই মানে আটাইৰে প্ৰব্লেম হ'ব, বা খেতি বাতিও কৰিব নোৱাৰিব। কমিউনিকেশ্যন আমাৰ মথাউৰিবিলাক এতিয়া কংক্ৰিট ব্লক লগাই আমি মটৰেবল কৰি দিছোঁ, গতিকে তাৰ ওপৰে মানুহে কমিউনিকেশ্যন, এতিয়া আগতে মথাউৰি মাটিৰ আছিলে, এতিয়া যোগাযোগৰ কাৰণেও এটা মানে সুবিধা হৈ গৈছে, কমিউনিকেশ্যনৰ কাৰণেও খুব ভাল হেৰি হৈছে। আৰু পি ডব্লিউ ৰাস্তা বা মথাউৰিৰ লগত আমাৰ কানেকশ্যন হোৱাৰ কাৰণে মানুহ এতিয়া সোনকালে এঠাইৰ পৰা আন এঠাইলৈ যাব পাৰে, আৰু যিকোনো বস্তু ধৰি লওক দুৰ্যোগ ব্যৱস্থা কিবা এটা হ'লেও সেইবিলাক নিবলৈ বা বান সাহাৰ্য ক'ৰবাত দিব লগা হ'লে নিবলৈ সহজ হৈছে।
1: কিছুমান কামত সফলতা থাকে, সফলতাও থাকে, আপোনালোকৰ আপুনিতো সফল যিখিনি হৈছে কৈছে আমি গমেই পাইছোঁ বাৰু, এতিয়া তেনেকুৱা আপোনালোকে বিফল হৈছিল নেকি কোনো কামত?
0: এতিয়ালৈকে বিফল হোৱা নাই, সফলতাটো বহু ক্ষেত্ৰত সফল হৈছোঁ, আৰু তাৰে ভিতৰত মই এটা আৰু সফল শোণিতপুৰৰ ক্ষেত্ৰত মই কৈছোঁ। আমাৰ মৰাভৰলী নদীখন আপোনালোকে দেখিছে, মৰাভৰলীখন আচলতে জীয়া ভৰলীখনে ইফালেদি গৈছিল আৰু ব্ৰহ্মপুত্ৰত পৰিছিলগৈ, আমাৰ ৰাভা সমাধি ক্ষেত্ৰৰ ওচৰে গৈ পৰুৱাৰ ইফালে পাৰ হৈ গৈছে। এই নদীখন আচলতে এটা সময়ত বহুত অসুবিধাৰ সৃষ্টি কৰিছিল, আৰু নদীখন গতি সলালে, গতি সলাই এতিয়া ভোমোৰাগুৰি ব্ৰিজৰ আপত মানে জীয়াভৰলীখন পৰিছেগৈ। এই নদীখন ডেড নদী হয়ে ইমান দিনে পড়ি আছিল
1: আর
0: হয় হয় আর আমার বিভাগে এটা সময় রাইজর দাবিত সেই সময় হয়তো

0: পাঁচ মাইলৰ অলপ ওচৰতে সেই ঠাইত নদীখন একেবাৰে বন্ধ কৰি দিছিল। বন্ধ কৰি দিয়াৰ ফলত যেতিয়া মৰাভুলিত পানী একেবাৰে নোহোৱা হ'ল, মানুহে জাবৰ জোঁথৰ জাবৰ ডাষ্টবিন টাইপৰ ব্যৱহাৰ কৰিব ধৰিলে। আপুনি পৰুৱাৰ পৰা টাউনলৈ গ'লে আগতে দুৰ্গন্ধই পাইছিল মানুহে, আৰু অলপো মানে হেৰি নাছিলে, চাৰিওফালে নদীখনক মানে লেতেৰা, আৰু যোনে যেনেকৈ পাৰে মানে ব্যৱহাৰ কৰিছিল। এতিয়া আমাৰ ৱেটলেণ্ড ডেভেলপমেণ্ট মানে এইটো NDMA নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি ফালৰ পৰা আমাক মানে সাহাৰ্য দিছে, আৰু গোটেই অসমত প্ৰায় আমাৰ 15টামান ডিভিজনত আমাৰ এই ৱেটলেণ্ড ডেভেলপমেণ্টৰ কাম চলি আছে। শোণিতপুৰত আমি মৰাভৰলী ডেভেলপমেণ্ট কৰিব চা কৰিলোঁ, যোগাযোগ কৰিলোঁ, আৰু আমাৰ এই কামটো চৰকাৰে মানে এপ্ৰুভেল দিলে, আৰু আমি অলৰেডি কাম আৰম্ভ কৰিছোঁ। আৰম্ভ কৰা আমি বহুত বেছি আমাৰ প্ৰগ্ৰেছ হোৱা নাই, জাষ্ট বাৰিষাৰ আগে আগে আমি কাম আৰম্ভ কৰিছিলোঁ। আৰু এই কামখিনি কৰাৰ পিছত মহাভৰলীৰ এটা মানে তাৰ বহুত আমি ভাল ফল দেখিছোঁ।
1: কোনখিনি কাম কৰিছে মানে
0: মহাভৰলীখন আমি খান্দিলোঁ, পৰুৱাৰ ওচৰত খান্দি পেলাই আমি দুই পাৰে মাটি যিখিনি মানে তাৰ আৱৰ্জনা মানে
1: কৰি আছোঁ, হয়,
0: আৰু তাত আমি কিছু এঠাইত আমি ফুটপাথো বনাই দিছোঁ, মানুহে খোজ কাঢ়িব পাৰিছে, আৰু চাইকেল ট্ৰেকো বনাই দিছোঁ। বহুত মানুহে এতিয়া ৰাতিপুৱা গধূলি খোজ কাঢ়ে তাত, আৰু
1: খুব সুন্দৰ এটা পৰিৱেশ,
0: হয়, সুন্দৰ পৰিৱেশ। আৰু নদীৰ যিটো আগতেতো পানী নাছিলে, এতিয়া পানী হৈ গ'ল তাত, মানে মানুহে খোজ কাঢ়িও ভাল পায়, এটা মানে ভাল পৰিৱেশটো ভাল, আৰু বহুত মাইগ্ৰেটৰী বাৰ্ড আহিছে এইবাৰ আমাক, মোক পৰিৱেশ কেইবাজনো লগ কৰি কৈছে যে বহুত চৰাই আহিছে, আৰু আগতে এইবিলাক নেদেখা চৰাই কিছুমানো দেখিছে, গতিকে সেইটো এটা খুব ভাল লক্ষণ। আৰু পৰিষ্কাৰ হ'ল ঠাইখন, আৰু এইটো হৈছে ধৰি লওক এটা মানে শোণিতপুৰৰ আৰু এটা ভাল হেৰি হ'ব কি, আমি ফুলতলা ব্ৰিজৰ ওচৰলৈকে, আমাৰ যিহেতু মেইন শোণিতপুৰৰ টাউনলৈকে যোৱা যিটো ৰাস্তা, তেজপুৰৰ টাউনলৈকে যোৱা ৰাস্তা, সেইটো যথেষ্ট ভিৰ হয়, ট্ৰেফিক জাম বহুত হৈছে।
1: এই
0: আমাৰ এইটো এতিয়া যেতিয়া আমাৰ স্থানীয় বিধায়ক মহোদয়ে মোক এইটো কেইবাবাৰো কৈছে যে আমি যদি এটা পেৰেলেল ৰাস্তা বনাই দিব পাৰোঁ ফুলতলা ব্ৰিজৰ ওচৰৰ পৰা ৰাভা মন্দিৰলৈকে যদি আমি লৈ যাওঁ, তেতিয়াহ'লে আমাৰ বহুত ট্ৰেফিক হেৰি কমি যাব। আৰু ইয়াত তাৰমানে এই ৱেটলেণ্ড ডেভেলপমেণ্টে নহয়, এই কমিউনিকেশ্যনৰ এটা প্ৰব্লেম চল্ভ হ'ব, প্লাছ তাতে বহুত স্পৰ্টছ এক্টিভিটি মানে সৃষ্টি কৰিব পাৰিব। আমি তাৰ ওপৰে হাই ভল্টেজ লাইন এডাল পাৰ হৈ গৈছে, সেই লাইনো গুচাই দিলোঁ, আৰু তাতে ৰয়িং টয়িং তেনেকৈ আদি কৰি এডভেঞ্চাৰ স্পৰ্টছো তাত মানে খেলিব পাৰিব, আইডিয়েল প্লেচ এটা হ'ব এইবিলাক স্পৰ্টছ এক্টিভিটি বা ইক' টুৰিজিমৰ কাৰণে, এইবিলাক বৰ ধুনীয়া হেৰি হ'ব। আমাৰ বান নিয়ন্ত্ৰণৰ ফালৰ পৰা যদি আমি চাওঁ, আমাৰ উপকাৰ আমি আমাৰ হেৰিটো এনেকুৱা হ'ব, আমি ব্ৰহ্মপুত্ৰৰ যিটো পানী বাঢ়িলে বেকফ্লো হৈ তাতে এটা জমা হ'ব পানী, আৰু জীয়াভৰলীৰ লগত আমি এইটো কানেক্ট কৰি দিম। এতিয়া আগতে ধৰি লওক আমি বন্ধ কৰি দিছিলোঁ, এতিয়া কণ্ট্ৰল ৱেট খুলি দিম, তাৰমানে তাতে স্লুইচ গেট থাকিব, আৰু পানী যিখিনি দৰকাৰ, যিখিনি আমাৰ ল'ব পৰা পানী, সেইখিনি পানী আমি এৰি দিম জীয়াভৰলীৰ পৰা। গতিকে জীয়াভৰলীৰ এটা ফ্লাড প্ৰটেকশ্যন, ফ্লাড কুচনিং হ'ব, আৰু এই পানীখিনি আহিলে ৰানিং এটা ৱাটাৰ হ'ব ব্ৰহ্মপুত্ৰলৈকে যোৱা, গতিকে মেটেকা বা এনে আৱৰ্জনা যদি কিবা জমাও হয় সেইখিনি চাফা কৰি লৈ যাব। গতিকে এই ধৰি লওক ব্ৰহ্মপুত্ৰৰ পানী, আৰু আমাৰ গোটেই এই ষ্ট্ৰেছটো প্ৰায় 16 কিলোমিটাৰ, গতিকে এইটো এটা বহুত ডাঙৰ মানে ৰিজাৰ্ভৰ হ'ব, আৰু ইয়াতে প্ৰায় 62 মিলিয়ন কিউবিক মিটাৰ আমি পানী ষ্ট'ৰ কৰিব পাৰিম। গতিকে এটা ফ্লাড কুচনি, সাংঘাতিক ফ্লাড কুচনিং হ'ব, আৰু ইনডাইৰেক্ট বেনিফিটখিনিতো মই ক'লোৱে, মানে কমিউনিকেশ্যনৰ পৰা আৰম্ভ কৰি স্পৰ্টছৰ পৰা আৰম্ভ কৰি, আৰু
1: ইক'
0: মানে ইক'লজিও বহুত চেঞ্জ হৈ গৈছে। মই পৰুৱাৰ ওচৰৰ এই মানুহ কিছুমানে কৈছিলে খৰালি তেখেতসকলৰ তাত পানী নোহোৱা হৈ গৈছিল, টিউবৱেলত পানী নাপায়, ডিপ টিউবৱেলত পানী নাছিলে কিছু বছৰ আগতে, 3-4 বছৰমান আগতে। আমাৰ এই কামটো কৰাৰ পিছৰ পৰা, যোৱা বছৰৰ পৰা সিহঁতৰ পানীৰ প্ৰব্লেম হোৱা নাই,
1: তাৰমানে
0: আমাৰ গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জো হৈ গৈছে, মানে শোণিতপুৰ এটা সৌন্দৰ্য বৃদ্ধি হৈছে, চহৰখনো ধুনীয়া, আৰু ইয়াতে বহুত টুৰিষ্ট আহে, গতিকে সকলোৱে দেখি ভাল পাব নিশ্চয়, আৰু কোনোবাই থাকিলেও মানে এইবিলাক ঠাইত গধূলি বা ৰাতিপুৱা মানে মৰ্ণিং ৱাকে হওক বা এনে টাইম পাৰ কৰিব,
1: তাতে আপোনাৰ দেখো আবেলিও খোজকাঢ়ে, আৰু সম্পূৰ্ণ এতিয়াও হোৱা নাই,
0: এতিয়া আমাৰ 30% মান হৈছে।

0: গতিকে গোটেইখিনি হৈ গ'লে খুব এটা
1: পৰিৱেশ হ'ব,
0: বৰ ধুনীয়া প্ৰজেক্ট হ'ব এইটো।
1: হয় হয়। এতিয়া মই এইবাৰ আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ বৰষুণৰ বিষয়ে। আমাৰ বহুতেই নাজানে আৰু ময়ো নাজানো বাৰু, আপুনি বৰষুণৰ বিষয়ে কওকচোন কেনেকুৱা।
0: বৰষুণ আমাৰ আচলতে এইটো এটা মানে বৰষুণ আৰু বানপানী এই মানে দুইটা ইটোৰ সিটোৰ লগত জড়িত। আচলতে বৰষুণ আমাৰ ইয়াতে শোণিতপুৰত বহুত কম বৰষুণ হয়। আমাৰ লাষ্ট ফাইভ ইয়াৰ্ছত এভাৰেজ ৰেইনফল হৈছিলে প্ৰায় 1753 mm। যোৱা বছৰ বৰষুণ এই সময়লৈকে আমাৰ প্ৰায় 1400 মান হৈছিলে, কিন্তু এই বছৰ আমাৰ বৰষুণ বহুত কম হৈ আছিলে। মোৰ সেইটো এটা মানে ভয় এটা সৃষ্টি হৈ আছিলে ভিতৰি ভিতৰি যে বৰষুণ ইমান কম হৈছে, যিটো আমাৰ এভাৰেজ ৰেইনফল সেইটোতো আহি গ'লে আৰু যদি এমাহতে আহি যায় তেতিয়াহ'লে খুব বিপদ এটা হ'ল হয়। কিন্তু এতিয়া জাষ্ট 1000 ওচৰা ওচৰি হৈছে, আজিলৈকে বৰষুণ আমাৰ 966, 1000 হোৱাই নাই, গতিকে 966 mm, গতিকে এইটো খুব বহুত বেছিও নহয়, কিন্তু এই মাহত অলপমান হোৱা কাৰণে এইখিনি যোৱা মাহলৈকেতো আমাৰ ৰেইনফল আছিলে মাত্ৰ 586, গতিকে বহুত কম আছিলে।
1: এই মাহত
0: অলপ বাঢ়িছে, গতিকে মানে ইউনিফৰ্মলি আৰু আৰু যদি এমাহমান হয় ধৰি লওক ইউনিফৰ্ম যদি হয় তেতিয়াহ'লে সিমান বেছি চিন্তাৰ বিষয় নহয়, যদি এমাহতে যদি 600-700 বৰষুণ হৈ যায় তেতিয়াহ'লে অলপ চিন্তাৰ বিষয় হয়। এতিয়া যিহেতু 1000 পাবগৈ এই মাহটোৰ ভিতৰত, গতিকে আমি মানে বাকীখিনি মানে পাৰ হৈ যাব যেন ভাৱ হয়, যিহেতু আমাৰ ইয়াতে বৰষুণটো কম হয়। বৰষুণ আছে আমাৰতো ধৰি লওক ৰেইনফল পেটাৰ্ণটো চব ঠাইৰে বেলেগ বেলেগ, আমাৰ এইখিনি ঠাই অলপ বেলেগতকৈ কম বৰষুণটো
1: তেজপুৰত,
0: গতিকে য'ত বৰষুণটো কম তাত ইৰিগেশ্যন জলসিঞ্চনৰ ব্যৱস্থাটো কৰিব
1: লাগিব,
0: আৰু য'ত বৰষুণ বেছি তাত ধৰিতো নকৰিলেও হ'ব, কিন্তু ৰেইনফল পেটাৰ্ণটো চব ঠাইৰে একে নহয়। আমাৰ ভাৰততো যদি চাই কিছুমান ঠাইত এটা হায়দৰাবাদৰ এৰিয়া এইবিলাকত 500ও নহয়, খুব কম বৰষুণ হয়, কিন্তু আমাৰ ইয়াতেতো এমাহত 500 হোৱাটো আৰু সাধাৰণ কথা। হেৰিততো শিলচৰত যোৱা বছৰ এদিনতে প্ৰায় 1000 ওপৰ বৰষুণ হৈছিল, 500 হৈছিল বৰষুণ এদিনতে হৈছিলে, গতিকে তেনেকুৱা ধৰণৰ কথা। আমাৰ ইয়াতে ৰেইনফল আমাৰ এভাৰেজ ৰেইনফল 1753, কিন্তু তেজপুৰ কি লখিমপুৰ বা যিমানে ধেমাজি ফালে যাব ৰেইনফলটো বাঢ়ি গৈছে, এইফালে 3000 বা তাতকৈ ওপৰত আছে, গতিকে তেনেকুৱা সেই হিচাপে আমি পানীও বেছি এটা সিফালৰ পৰা পানীটো আমাৰ ইফালে নদীৰে আহি যায়, গতিকে বৰষুণ খেতি বাতিৰ লগত যিহেতু বৰষুণটোও জড়িত, গতিকে য'ত যিমানখিনি দৰকাৰ সেই হিচাপে জলসিঞ্চনৰ ব্যৱস্থাটো কৰিব লাগিব, আৰু নদীত যদি পানী থাকে তেতিয়াহ'লে সেইটো কৰিবলৈ বিশেষ প্ৰব্লেম নহয়।
1: এতিয়া বৰ্মন ডাঙৰীয়া, আমাৰ সময় শেষেই হৈছেহি প্ৰায়, শেষত আপুনি জলসম্পদ বিভাগৰ এগৰাকী বিষয়া হিচাপে এই বানপানীৰ সময়ত আপুনি আমাৰ ৰাইজলৈ কি আহ্বান জনাব?
0: ৰাইজক এইটোৱে ক'ম যে এই বাৰিষা দিনকেইটা অন্তত যাতে সকলোৱে নিৰাপদ ঠাইত থাকে, বানপানী নদীৰ ওচৰত বৰ যিবিলাক নদীৰ গভীৰতা বেছি সেই নদীৰ ওচৰত যাতে বেছি ঘূৰি নুফুৰে, আৰু আমাৰ যিবিলাক ঠাইত প্ৰটেকশ্যন ৱৰ্ক আছে, মই আমাৰ বৰা চুবুৰীৰ যিটো কথা ক'লোঁ এই সুঁতিটো বন্ধ কৰা যিটো জিঅ' টিউবেৰে কাম কৰিছোঁ, কাৰণ এটা টিউবৰ হাইট হৈছে 2 মিটাৰ, আমাৰ 4টা টিউব আছে, 4টা লেয়াৰ মানে তাতে 8 মিটাৰ, তাৰমানে 25 ফুটৰ বেছি ডেপ্থ মানে ওখ, তাতে বহুত মানুহ অহা যোৱা কৰি তাৰমানে সেই ইটো বেংকৰ পৰা আমি আগৰ চৰটোলৈকে বন্ধ কৰি দিছোঁ, গতিকে মানুহে তাৰে ওপৰে ফুৰিব যায়, মানে সেই চৰলৈকে যায় গৰু ম'হক চৰাবলৈ নিয়ে, গতিকে কিছুমানে মই শুনিছোঁ বাইকেৰেও গৈছে, গতিকে সেইবিলাক বহুত ৰিস্কি, কিবাকে যদি পৰি যায় কিন্তু তাত ডেপ্থ মানে বহুত বেছি, গতিকে উদ্ধাৰ কৰিবলৈ দিগদাৰ
1: হ'ব,
0: গতিকে মই আমি তাতে নটিচ বৰ্ডো দিছোঁ আৰু পুলিচকো জনাইছোঁ, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেচনকো জনাইছোঁ, যাতে মানুহে কোঅপাৰেট কৰে, আপোনালোকৰ এই জনকল্যাণ
1: সাৱধান
0: হ'ব লাগিব,
1: আপোনালোকৰ লগত
0: সহযোগো কৰিব লাগিব,
1: তেতিয়াহে আঁচনিয়ে হওক বা ৰাইজৰ কামবিলাকো সফল হয়। এতিয়া বৰ্মন ডাঙৰীয়া, আপুনি আপোনাৰ ইমান ব্যস্ত সময়ৰ মাজত আমাক আহি এইখিনি সময় দিলে আৰু এইখিনি কথা আমাৰ ৰাইজলৈ জনালে, তাৰ বাবে আপোনালৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
0: ধন্যবাদ। আপোনালোকৰ জনকল্যাণ আঁচনিত আহি কাৰ্যসূচীত আহি পেলাই

0: বহুত ভাল লাগিছে আৰু মই আগতেও আহিছোঁ, গতিকে আপোনালোকক মই মোৰ ধন্যবাদ জনাইছোঁ।
1: ইমানপৰে শ্ৰোতাই আমাৰ আজি জনকল্যাণ অনুষ্ঠানত জলসম্পদ বিভাগৰ বিভিন্ন আঁচনি আৰু কাম কাজৰ বিষয়ে আগবঢ়োৱা সাক্ষাৎকাৰ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে শোণিতপুৰ জিলাৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা খনিন্দ্ৰ বৰ্মনে। অনুষ্ঠানটিৰ সাক্ষাৎ গ্ৰহণ, মানিমন্ধন আৰু সম্পাদনা ৰশ্মিৰেখা ভূঞাৰ আৰু প্ৰযোজনা ৰূপান্ত দাসৰ।

0: मुक्त भारत अभियान।
1: निक्षय मित्र तो हम सबका साथ निभाते, टीबी रोगी व परिजन को पोषण, जांच, इलाज और आजीविका संबंधी सहायता पहुंचाते। जब मिल जाएगा सबको अपना निक्षय मित्र तैयार, तब पक्की हो जाएगी हमारी जी और टीबी की हार।
2: निक्षय मित्र, इस अभियान ने एक बड़े चैलेंज से निपटने में टीबी के मरीजों की बहुत मदद की है। आपको जानकर हैरानी होगी, हमारे देश में 10-12 साल के बच्चे भी निक्षय मित्र बनकर टीबी के खिलाफ लड़ाई को आगे बढ़ा रहे हैं।
0: रखे ध्यान, टीबी मुक्त भारत अभियान।
1: अधिक जानकारी के लिए नजदीकी आयुष्मान आरोग्य मंदिर जाएं। स्वास्थ्य एवं परिवार कल्याण मंत्रालय द्वारा जनहित में जारी।
3: आकाशवाणी तेजपुर এতিয়া আগবঢ়াবলৈ লৈছোঁ ইতিহাসৰ পাতত আজিৰ দিনটোত ঘটা উল্লেখযোগ্য ঘটনাৱলীৰে সমৃদ্ধ অনুষ্ঠান আজিৰ দিনটো। আজি 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 22 দিন আৰু ইংৰাজী 2026 বৰ্ষৰ 8 আগষ্ট। অলেখ ঘটনা পৰিঘটনাৰে পৰিপূৰ্ণ বিশ্বৰ প্ৰতিটো দিন, ঠিক তেনেদৰে ইতিহাসৰ পাতত আজিৰ দিনটোৰ এক সুকীয়া গুৰুত্ব আছে। শ্ৰোতাসকল, এয়া আজিৰ দিনটোত ঘটা উল্লেখযোগ্য ঘটনা প্ৰবাহত এবাৰ চকু ফুৰাই চাওঁ। বিজয়নগৰৰ সম্ৰাট হিচাপে মহাৰাজ কৃষ্ণদেৱ ৰায়ৰ ৰাজ অভিষেক হৈছিল 1509 খ্ৰীষ্টাব্দৰ আজিৰ তাৰিখতে, অৰ্থাৎ 8 আগষ্টত। ৱাটাৰলু যুদ্ধত পৰাজিত আৰু বন্দী নেপোলিয়ন বোনাপাৰ্টক ছেণ্ট হেলেনা দ্বীপলৈ নিৰ্বাসন দিয়া হৈছিল 1815 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে, অৰ্থাৎ 8 আগষ্টত। ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বাৰা ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল 1942 খ্ৰীষ্টাব্দৰ আজিৰ তাৰিখতে। পাৰমাণৱিক শক্তিৰ শান্তিপূৰ্ণ ব্যৱহাৰ সম্পৰ্কে আলোচনাৰ বাবে জেনেভাত এখন আন্তৰ্জাতিক সন্মিলন আৰম্ভ হৈছিল। এই সন্মিলনত প্ৰায় 72 দেশৰ 1200 বিজ্ঞানীয়ে অংশগ্ৰহণ কৰিছিল 1955 8 আগষ্টত। ভাৰত চৰকাৰৰ অসামৰিক সন্মান ভাৰতৰত্ন আৰু পদ্ম সন্মান প্ৰদান অনিৰ্দিষ্টকাললৈ বন্ধ কৰা হৈছিল 1977 8 আগষ্টত। টম্বেট ভাৰতৰ সৰ্ববৃহৎ গৱেষণা কেন্দ্ৰ নিউক্লিয় ৰিয়েক্টৰ ধ্ৰুৱ কাৰ্যক্ষম কৰা হৈছিল 1885 আজিৰ তাৰিখতে। এতিয়া আহোঁ আজিৰ দিনটোত জন্মগ্ৰহণ কৰা আৰু মৃত্যুবৰণ কৰা পৃথিৱীৰ বিশিষ্ট ব্যক্তিসকলৰ বিষয়লৈ। ভাৰতীয় ভাৰতীয় সমাজকৰ্মী অবলা বসুৰ জন্ম হৈছিল 1865 আজিৰ তাৰিখতে।

কোয়ান্টাম ইলেক্ট্রোডাইনামিক্সৰ বাবে জনাজাত নোবেল বিজয়ী ইংৰাজ তাত্ত্বিক পদার্থবিজ্ঞানী পল এড্রিয়ান মরিস ডিরাকৰ জন্ম হৈছিল 1902 চনৰ 8 আগষ্টত। উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ত্ৰিভুৱন নাৰায়ণ সিঙৰ জন্ম হৈছিল 1904 চনৰ আজিৰ তাৰিখতে অৰ্থাৎ 8 আগষ্টত। ভাৰতৰ এগৰাকী শাস্ত্ৰীয় সংগীতৰ গায়িকা।

সিদ্ধেশ্বৰী দেৱীৰ জন্ম হৈছিল 1908 চনৰ 8 আগষ্টত। প্ৰথম ভাৰতীয় মহিলা বৈজ্ঞানিক সৰলা থকবালৰ জন্ম হৈছিল 1914 চনৰ আজিৰ তাৰিখতে। ইংৰাজ গণিতজ্ঞ তথা পদাৰ্থবিদ ছাৰ ৰজাৰ পেনৰজৰ জন্ম হৈছিল 1931 চনৰ 8 আগষ্টত। ভাৰতীয় ক্ৰিকেটাৰ দিলীপ ছাৰদেছাৰ জন্ম হৈছিল 1940 চনৰ 8 আগষ্টত। অসমৰ এগৰাকী বিশিষ্ট সংগীত পৰিচালক চলচ্চিত্ৰ নিৰ্মাতা চেৰ চৌধুৰীৰ জন্ম হৈছিল 1942 চনৰ 8 আগষ্টত। অসমৰ এগৰাকী শল্য চিকিৎসক ইলিয়াছ আলীৰ জন্ম হৈছিল 1955 চনৰ আজিৰ তাৰিখতে অৰ্থাৎ 8 আগষ্টত। ভাৰতৰ এগৰাকী ৰাজনীতিবিদ কপিল চিবালৰ জন্ম হৈছিল 1948 চনৰ 8 আগষ্টত। ভাৰতৰ এগৰাকী খ্যাতনামা বঙালী অভিনেত্ৰী নৃত্যশিল্পী দেৱশ্ৰী ৰয়ৰ জন্ম হৈছিল 1962 চনৰ 8 আগষ্টত। ভাৰতীয় ভাৰ উত্তোলক চাইখুম মীৰাবাই চানুৰ জন্ম হৈছিল 1994 চনৰ আজিৰ তাৰিখতে অৰ্থাৎ 8 আগষ্টত। টেনিছ খেলৰ 20টা গ্ৰেণ্ড শ্লেম জিকা প্ৰথম টেনিছ খেলুৱৈ ৰজাৰ ফেডেৰাৰ জন্ম হৈছিল 1981 চনৰ 8 আগষ্টত অৰ্থাৎ আজিৰ তাৰিখতে।

পুনৰ উভতিছোঁ আজিৰ দিনটোৰ মাজলৈ। ইংলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জৰ্জ কানিঙৰ মৃত্যু হৈছিল 1827 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে। কোষত ATP অণুশক্তিৰ উৎস হিচাপে আৱিষ্কাৰ আৰু কেঞ্চাৰ নিৰাময়ৰ মেথটেক্সিকৰ আৱিষ্কাৰ কৰা ভাৰতীয় জৈৱ ৰসায়ন বিজ্ঞানী য়েল্লা প্ৰগডা চুব্বাৰাওৰ মৃত্যু হৈছিল 1948 চনৰ 8 আগষ্টত। ভাৰতৰ এগৰাকী ৰাজনীতিবিদ এছ নিশলিংগপ্পাৰ মৃত্যু হৈছিল 2000 চনৰ আজিৰ তাৰিখতে, অৰ্থাৎ 8 আগষ্টত। অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, সাংবাদিক, গল্পকাৰ তথা ঔপন্যাসিক চন্দ্ৰপ্ৰসাদ শইকীয়া 1927 চনৰ 8 জুলাইত শিৱসাগৰ জিলাৰ আমগুৰিত তেখেতৰ জন্ম হৈছিল। তেখেতে 1950 চনত কটন কলেজৰ পৰা স্নাতক আৰু 1954 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। সুদীৰ্ঘকাল সাংবাদিকতাত অতিবাহিত কৰা শইকীয়া অসম বাতৰি, মণিদ্বীপ, অসমীয়া, প্ৰকাশ, নতুন দৈনিক, গৰিয়সী আদি 6খন গুৰুত্বপূৰ্ণ কাকত আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। 1967 চনৰ পৰা 1986 চনলৈ অসম প্ৰকাশন পৰিষদৰ তেখেতে সচিবৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। মহাৰথী, মেঘমল্লাৰ, উত্তৰকাল, তুৰে মূৰে আলোকৰে যাত্ৰা, দৃষ্টিকোণ, নিৰ্বাচিত সম্পাদকীয়, সাহিত্যৰক্ষী ৰথী বেজবৰুৱাৰ লগত কাল্পনিক সাক্ষাৎ আদি ৰচনা আছিল তেখেতৰ মহৎ সৃষ্টি। উপন্যাস মহাৰথীৰ বাবে সাহিত্য একাডেমী বঁটা তেখেতে 1995 চনত লাভ কৰিছিল। 1999 চনত অসম সাহিত্য সভাৰ 65তম হাজো অধিৱেশনৰ সভাপতিৰূপে দুবছৰীয়া কাৰ্যকালৰ বাবে তেখেতে মনোনীত হৈছিল। তুৰে মূৰে আলোকৰে যাত্ৰা উপন্যাসৰ বাবে 2000 চনৰ প্ৰকাশন পৰিষদ বঁটা তেখেতে লাভ কৰিছিল। একেদৰে তেওঁ লাভ কৰে 2002 চনৰ অসম উপত্যকা সাহিত্য বঁটা। সাহিত্যালোচনী গৰিয়সীৰ প্ৰতিষ্ঠাপক সম্পাদক, অসমৰ বাতৰি কাকত আলোচনীৰ 150 বছৰীয়া ইতিহাস গ্ৰন্থৰো মুখ্য সম্পাদক আছিল চন্দ্ৰপ্ৰসাদ শইকীয়া। সৰল আৰু প্ৰাঞ্জল গদ্যৰীতিৰে এক গভীৰ জীৱনবোধৰ ব্যঞ্জনাত্মক ৰূপত প্ৰকাশ কৰাত তেখেতৰ অপূৰ্ব দক্ষতা পৰিস্ফুট হৈছিল। এইগৰাকী বৰেণ্য সাহিত্যিকৰ মৃত্যু হৈছিল 2006 চনৰ 8 আগষ্টত আৰু 2007 চনত শইকীয়াদেৱলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হৈছিল পদ্মভূষণ সন্মান। আমি তেখেতৰ মৃত্যু দিৱসত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।

মুক্তিৰ স্বাৰ্থত, স্বাধীনতাৰ স্বাৰ্থত অসমৰ ডেকা গাভৰু, হালোৱা হজোৱা, আবাল বৃদ্ধ বনিতা কোনো কালে পিছপৰি নৰয়। 1826ৰ ইয়াণ্ডাবু সন্ধিৰ পিছতেই অসমতো ব্ৰিটিছ সিংহৰ বিৰুদ্ধে প্ৰুথিত হ'ল প্ৰতিবাদৰ বীজ। সৎসাহসী ডেকা গুমধৰ কোঁৱৰে ইংৰাজ শাসকৰ বিৰুদ্ধে অসমৰ মাটিত ঘোষণা কৰিলে প্ৰচণ্ড জেহাদ।

0: 1885 চনত উমেশ চন্দ্ৰ বেনাৰ্জীৰ নেতৃত্বত বোম্বাই মহানগৰীত গঠন হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছে সাম্ৰাজ্যবাদ বিৰোধী সংগ্ৰামক নতুন গতি দিলে।
1: 1826-1942 এক দীঘলীয়া দিনৰ ইতিহাস সামৰি জাতীয় মুক্তিৰ চকা অহৰহ অক্লান্ত অবিশ্ৰান্তভাৱে ঘূৰি থাকিল। দেশৰ সন্তানৰ আত্মবলিদান কলিজাৰ কেঁচা তেজেৰে ৰাঙলী হ'ল গংগা যমুনা পদ্মা সুৰমা ব্ৰহ্মপুত্ৰ আদি শত সহস্ৰ নদ নদীৰ পানী।
0: ১৭বাৰকৈ মোগল বাহিনীক পৰাজিত কৰা অসমবাসীৰ দুৰ্বাৰ সাহসী ডেকা গাভৰুৱে স্বাধীনতা সংগ্ৰামক নতুন গতি দিলে। দুহাতত কলিজাৰ কেঁচা তেজৰ অৰ্ঘ লৈ বন্তি জ্বলালেহি আই মাতৃৰ পূজাৰ বেদী।

0: আই, দুটামান মাছ ভাজি, অকণমান ভাত দিয়া, মই জলাহলৈ যাওঁ।
1: পহুমৰা নদীৰ পৰা মাৰি অনা মাছ ভাজিৰে মাক আদেৰিবেলা বৰ্মনে দিয়া

0: আই, দুটামান মাছ ভাজি অকণমান ভাত দিয়া, মই জলাহলৈ যাওঁ।
1: পহুমৰা নদীৰ পৰা মাৰিয়না মাছ ভাজিৰে মাক আদেৰিবেলা বৰ্মনে দিয়া লৰালৰিকৈ খোৱা ভাতকেইটা যে মদন বৰ্মনৰ জীৱনৰ অন্তিম সাজ ভাত, সেই কথা মদনৰ মাতৃ কিম্বা পিতৃ বলিৰাম বৰ্মনে জানো জানিছিল, হয়তো জনা নাছিল মদনে নিজেও। মাতৃপূজাত উচৰ্গাৰ আহ্বান হয়তো আহে এনেদৰেই।
2: 1942ৰ 8 আগষ্টত মৌলানা আবুল কালাম আজাদৰ সভাপতিত্বত বম্বেৰ গোৱালিয়ৰ টেংক ময়দানৰ কংগ্ৰেছৰ জাতীয় অধিৱেশনত গৃহীত হয় ভাৰত ত্যাগ প্ৰস্তাৱ। জাতিৰ পিতা মহাত্মাৰ কৰিম কিম্বা মৰিম মন্ত্ৰই দেশবাসীক উদ্বেলিত কৰি তোলে। সৃষ্টি হয় নতুন জাগৰণৰ।
1: হয় ভাৰতবৰ্ষক স্বাধীন কৰিম, নহয় সংগ্ৰামত মৃত্যুবৰণ কৰিম। ব্ৰিটিছক অতি শীঘ্ৰে ভাৰত ত্যাগৰ জাননী দিয়া এই সংগ্ৰাম ভাৰতৰ স্বাধীনতা যুঁজৰ সেই সংগ্ৰাম ৰূপত পৰিণত হয়।
3: অব্ৰবেদী উৰ, নীল আকাশত উৰ, তৰাৰ মাজত উৰ, সবাৰে ওপৰে উৰ, ও মোৰ তিনি বৰণীয়া ভাৰতৰে পতাকা আলোকি বিমান, উৰ ও মোৰ ভাৰতৰে বিজয় নিচান। সত্যৰ আলোকেৰে দিগন্ত উজ্বলি, অহিংস শান্তিৰ বাণী প্ৰচাৰী, মহান সূৰ্যৰ দৰে দীপ্তিমান, ব্ৰজমুথিৰ বান্ধে তোমাক প্ৰণমিছো, পণ কৰি প্ৰাণ, ও মোৰ ভাৰতৰে বিজয় নিচান।
1: ব্ৰিটিছৰ ইউনিয়ন জেক নমাই নিজা দেশ জাতিৰ তিৰংগা বিজয় নিচান, দেশৰ আকাশে বতাহ চুকে কোণে উৰুৱাৰ তাৰণাত মানুহে জীৱনৰ মোহ পাহৰি গ'ল। মানুহৰ দৃঢ়তাই ল'লে তীখাৰ ৰূপ, বজ্ৰকণ্ঠে নিনাদিত হ'ল কৰিম কিম্বা মৰিম এই ধ্বনি। দলে দলে ওলাই আহিল বিভিন্ন স্তৰৰ জনতা।
2: সাম্ৰাজ্যবাদী ব্ৰিটিছে কংগ্ৰেছক বেআইনী ঘোষণা কৰি সৰ্বভাৰতীয় পৰ্যায়ৰ নেতা মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, মৌলানা আবুল কালাম আজাদ, চৰ্দাৰ পেটেল আদি নেতাসকলক কাৰাৰুদ্ধ কৰিলে।
1: ইফালে অসমতো বিষ্ণুৰাম মেধি, ফকৰুদ্দিন আলী আহমেদ, লীলাধৰ বৰুৱা, দেৱেশ্বৰ শৰ্মা, হৰেকৃষ্ণ দাস, গোপীনাথ বৰদলৈ, সিদ্ধিনাথ শৰ্মা আদি নেতাসকলক গ্ৰেপ্তাৰ কৰে। আত্মগোপন কৰে জ্যোতিপ্ৰসাদ আগৰৱালা, শংকৰ বৰুৱা, বিমলা প্ৰসাদ চলিহা, ব্ৰজনাথ শৰ্মা, অমিয় কুমাৰ দাসৰ দৰে নেতাসকলে।
2: বিপ্লৱৰ জুয়ে অসমত বনাগ্নিৰ ৰূপ ল'লে। 42ৰ আন্দোলনে অসমত চৰম সীমা পালেগৈ। 18 ছেপ্টেম্বৰত নগাঁৱৰ বৰহমপুৰ চাপৰিত, 20 ছেপ্টেম্বৰত শোণিতপুৰ জিলাৰ গহপুৰ, ঢেকিয়াজুলি আদিত ব্ৰিটিছ বাহিনীয়ে বহুসংখ্যক স্বাধীনতাকামী নাৰী পুৰুষক নৃশংসভাৱে হত্যা কৰি পুনৰবাৰ মুক্তিকামীৰ তেজেৰে হাত কলুষিত কৰিলে।
1: এই হত্যাৰ প্ৰতিবাদত 25 ছেপ্টেম্বৰত বজালী অঞ্চলৰ চৌখুটি, নিত্যানন্দ, বামুণকুচি আৰু জালাহ আদি 4 ঠাইত ৰাইজে মেল অনুষ্ঠিত কৰিলে। ভাৰত মাতা কি জয় এই ধ্বনি দি আকাশ বতাহ নিনাদিত কৰি শিল দল ভাঙি ৰাইজে জালাহৰ সভালৈ ঢাপলি মেলে। নিত্যানন্দৰ গিৰিশচন্দ্ৰ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হয় এই ৰাইজ মেল।

0: আত্ম উৎসৰ্গাৰ সময় উপস্থিত হ'ল। মদন বৰ্মন আৰু ৰাউতাৰাম কোঁচৰ
1: ঊনৈছশ পঁচিছ চনত জন্মগ্ৰহণ কৰা মদন বৰ্মন মাক দেউতাকৰ প্ৰথম সন্তান। আঠ বছৰ বয়সত ভোগপুৰ প্ৰাথমিক বিদ্যালয়ত ভৰি দিয়া মদনে প্ৰাথমিক শিক্ষা সাং কৰি চৌখুটি এম ই বিদ্যালয়ত ভৰ্তি হয়। পিছত মোমায়েকহঁতে বজালী হাইস্কুলত সপ্তম শ্ৰেণীত নামভৰ্তি কৰি দিয়ে।
0: পঢ়া শুনাত মধ্যম পৰ্যায়ৰ ছাত্ৰ মদন নিজা গাঁও ভোগপুৰলৈ আহি স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰে। জাতীয় কংগ্ৰেছৰ স্বেচ্ছাসেৱকৰ সক্ৰিয় সদস্য হৈ আন্দোলনৰ কামত উঠি পৰি লাগে। কৃষকৰ সন্তান হিচাপেই খেতিখোলাত পিতৃক সহায় কৰি দিয়াটো মদন কোনোদিনেই পিছপৰি ৰোৱা নাছিল।
1: ইফালে জালাহৰ ৰাইজমেল স্তব্ধ কৰি প্ৰতিবাদী জনতাক ছত্ৰভংগ দিয়াবলৈ পুলিচে সকলো চেষ্টা চলালে। নেতৃত্বত পাটাচাৰকুচি থানাৰ দাৰোগা তুলাৰাম কেওঁত। তেওঁ সশস্ত্ৰ পুলিচৰ দল লৈ সভাত প্ৰৱেশ কৰি সৈন্যলৈ গুলীয়াবলৈ আৰম্ভ কৰিলে। সভাস্থলীৰ পৰা সভাপতি চৌধুৰী, বক্তাদয় ভদ্ৰেশ্বৰ দাস আৰু ৰজনীকান্ত শৰ্মাক পুলিচে গ্ৰেপ্তাৰ কৰে। গুলীয়াই চিৰপংগু কৰে পমেৰাম দাসক।
0: পুলিচৰ এই নিৰ্মম অত্যাচাৰৰ বাতৰি পাই নিত্যানন্দ চৌখুটিৰ স্বেচ্ছাসেৱকসকলে বিৰাট সমদল কৰি জালাহৰ পিনে আগুৱাই আহিল। দলটো আহি ৰিহাবাৰীৰ বৰ্তমানৰ প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত জমা হৈ ৰ'লহি।
1: এই খবৰ পালে মাছ মাৰি উভতি অহা মদন বৰ্মনেও পিতাকৰ অনুমতি অবিহনেই মাকৰ হাক বচন অমান্য কৰি স্বাধীনতাকামী মদন বৰ্মনে সেই ঠাইত হাজিৰ হ'লহি।
0: ইফালে একেই সংগ্ৰামী সত্তা চিন্তা চেতনাৰে উজ্জীৱিত ৰাউতাৰাম কোঁচৰ প্ৰাণ বজালী সাদেৰী গাঁৱত ঊনৈছশ সোতৰ চনৰ বাৰ এপ্ৰিলত জন্মগ্ৰহণ কৰা ৰাউতাৰ পিতৃ মাতৃ কেহুৰাম হাবেবালাৰ ঘৰুৱা অৱস্থা আছিল তেনেই নিচলা। প্ৰথম শ্ৰেণীলৈ পঢ়িয়েই ৰাউতাই সামৰিলে ছাত্ৰ জীৱন। আৰ্থিক অনাটনৰ বাবেই ককায়েক ধনীৰামো বঞ্চিত হ'ল শিক্ষা গ্ৰহণৰ পৰা।
1: খেতি বাতি কৰি জীৱন নিৰ্বাহ কৰা পৰিয়ালটোৰ বাবে অনাকাংক্ষিতভাৱেই যেন ৰৈ থাকেহি একোটিহঁত নতুন নতুন সমস্যা, দুখ, যন্ত্ৰণা। মাকেৰে মনোমালিন্য হৈ ঘৰৰ পৰা ওলাই গুচি যোৱা ধনো কোনোদিনে আৰু উভতি নাহিল।
0: মাকে ৰাউতাকে বুকুত সাৱতি লৈ অলেখ সপোন ৰচিবলৈ ল'লে। ঊনৈছশ চল্লিছ চনত পঁচিছ বছৰ বয়সত ৰাউতালৈ বিয়া কৰাই আনিলে গাঁথুৰীপ্ৰিয়া নামৰ গাভৰু ছোৱালী এগৰাকী।
1: ৰাউতা গাঁথুৰীপ্ৰিয়াৰ সংসাৰ শুৱনি কৰি এটি কন্যা সন্তান জন্ম হ'ল। তেওঁলোকে মৰমতে নাম ৰাখিলে মোক্ষদা বালা।
0: নিত্যানন্দ চৌখুটিৰ পৰা জালাহৰ পিনে আগুৱাই অহা স্বেচ্ছাসেৱকৰ দলটোৰ জয়ধ্বনি ঘৰত তাঁতশাল পুতি থকা ৰাউতাৰ কাণত পৰিল। স্বাধীনতাৰ বাবে সংকল্পবদ্ধ চিৰসংগ্ৰামী ৰাউতা আৰু ৰ'ব নোৱাৰিলে। সংগ্ৰামী নেতা লক্ষ্মীমোহন দত্তক সমদলত দেখি ৰাউতাৰ উৎসাহৰ জুই দুগুণে প্ৰজ্বলিত হ'ল।

মাতৃ সন্তান পত্নী পিছত দেশৰ স্বার্থহে আগত। তেওঁ যেন চিৰবিদায় ললে পৰিয়ালৰ সকলোৰে পৰা। রাউতাই পোনে পোনে সমদলত ভাগ ললেহি। আনফালে রিহাবাড়ি চকতে লগ লাগিলহি আই মাতৃৰ সুযোগ্য সন্তান মদন বৰ্মনো।

0: ৰিহাবাৰীৰ চকতে ৰাইজ আৰু পুলিচৰ ভেটাভেটি হ'ল। দাৰোগাই সংগ্ৰামী ৰাইজক সেই ঠাই পৰিত্যাগ কৰিবৰ আদেশ দিলে।
1: আগতে আমাৰ সভাপতি চৌধুৰীক মোকলাই দিওঁ।
2: এয়া ৰাইজৰ নিৰ্দেশ দাৰোগাৰ প্ৰতি।
0: সততে ভাৰতীয় জনতাক পিষ্ট কৰি পদানত কৰি ৰাখিব খোজা ইংৰাজ শাসকৰ পদলেহনকাৰী প্ৰতিনিধি দাৰোগা তুলাৰাম কেওটৰ ধৈৰ্যৰ বান্ধ ছিগি গ'ল। লগে লগে তুলাৰাম দাৰোগাৰ হাতত থকা ব্ৰিটিছ বন্দুক গৰজি উঠিল।
2: মদন ৰাউতাৰ তেজেৰে পৃথিৱী ৰাঙলী হ'ল। নীলা বেদনাৰে সিক্ত আকাশ যেন নীলাৰ পৰা গাঢ় নীলা হৈ পৰিল।
0: গাঁঠুৰি প্ৰিয়াৰ শিৰৰ ডগমগীয়া কেঁচা সেন্দুৰৰ বেলি হঠাৎ তল পৰিল এন্ধাৰৰ অতল গহ্বৰত। পিতৃহীনা হ'ল মুখ্যদাবালা, মাক হাবেবালাই পুত্ৰ ৰাউতাৰ ছিন্ন ভিন্ন মৃতদেহ আগত লৈ হিয়া ঢাকুৰিয়াই কান্দিলে। শূন্য হৈ গ'ল বলিৰাম বৰ্মন আদেহীবালাৰ বুকু। মদনক বিচাৰি তেওঁলোকে হাহাকাৰ কৰিলে।
2: অসমীয়াইৰ বুকু সুদা কৰি দুই সুযোগ্য পুত্ৰই স্বাধীনতা ৰণত আত্মাহুতি দিলে। নজহা নপমা অক্ষয় পৃষ্ঠাৰ দুটি সোণবৰণীয়া তৰা হৈ সৰ্বকালৰ বাবে জিলিকি ৰল স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ পৃষ্ঠাত।
0: এই ভীৰ সন্তানৰ পোহৰত এতিয়াও সমগ্ৰ বজালী অঞ্চল জিলিকি আছে।

সংগ্ৰামী ইতিহাসৰ অক্ষয় জ্যোতিষ্ক মদন ৰাউতা। শ্ৰোতা ইমান পৰে কনক চন্দ্ৰ বড়ো ৰচিত আলেখ্যখনি শুনিলে। আলেখ্যখনিত অংশগ্ৰহণ কৰিলে মহেন্দ্ৰ নাথ, অৰ্ণৱ কুমাৰ নাথ, ভাস্কৰ ডেকা, মনোজ নাথ, ৰূপজ্যোতি নাথ, সপোন নাথ, সংগীতা দাস আৰু সৰোজনী বৰকটকী। বাদ্যযন্ত্ৰ সংগত কৰিলে সীমান্ত কাকতি, মনোজ নাথ আৰু দীপজ্যোতি নাথে। আবৃত্তিত অংশগ্ৰহণ কৰিলে ভাস্কৰ ডেকাই। আলেখ্যখনিৰ আঁত ধৰিলে মীনাক্ষী ডেকা আৰু কৃষ্ণ দেৱনাথে। আলেখ্যখনি সম্পাদনা কৰিলে চিত্ৰামণি বড়োৱে, প্ৰযোজনা ৰাজীৱ বৰুৱাৰ।

0: নাই, আমাজ লোকপিয়ন, আমাজ বিকাশ।
1: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।

শ্ৰোতাসকলে আধুনিক গীত শুনি আছে জ্যোতিষ ভট্টাচাৰ্যৰ কণ্ঠত আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ শুনক আন এটি গীত।

0: ইমান পৰে শ্ৰোতাসকলে জ্যোতিষ ভট্টাচাৰ্যৰ কণ্ঠৰ কেইটিমান আধুনিক গীত শুনিলে। এয়া আকাশবাণী তেজপুৰ।
1: বাইদেউ, চাকৰি পাই গলো।
2: আরে বাহ, অভিনন্দন। এতিয়া খুব শপিং।
1: নতুন মোবাইল, জিন্স, জ্যাকেট।
2: রবে হুন্টু, স্যালারির আগতেই খরচ।
1: টোটালি কে লোন পোয়া যায় নো?
2: প্রথমে বাজেট বনাবলই শিখ, তারপর খরচ কর।
1: কিন্তু বা
2: সা উপার্জনের এক অংশ সদায় বসাবি, কিন্তু পার্টি পড়া বাঁচিব নারিবি।
1: ও বাইদেউ, পার্টি মূর বাজেট তোর।
3: আচ্ছা, আরবিআই কয়
4: সঠিক বিত্তীয় আচরণে আপনার বসায় রাখে।
0: এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ আজিৰ অতিথি অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ।
5: এয়া আকাশবাণী তেজপুৰ, আগবঢ়াইছোঁ আজিৰ অতিথি। আজিৰ অতিথি অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ তেজপুৰৰ বিশিষ্ট চিকিৎসক তথা স্বাস্থ্যসেৱা বিভাগৰ শোণিতপুৰ জিলাৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক, লগতে লেখক তথা খেলুৱৈ ডাক্তৰ বিশ্বৰঞ্জন কলিতাক। নমস্কাৰ।
6: নমস্কাৰ।
5: আপোনাক আমাৰ আজিৰ অতিথি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
6: ধন্যবাদ।
5: আজিৰ অনুষ্ঠানত আমি আপোনাৰ বিষয়ে কথা পাতিম, কেনেধৰণে জীৱনটো অতিবাহিত কৰিলে আৰু বৰ্তমান সময়খিনি কেনেদৰে পাৰ কৰি আছে সেই বিষয়ে। প্ৰথমে আমি শৈশৱৰ পৰা আৰম্ভ কৰোঁ।
6: জন্ম তেজপুৰৰ লমৰুৱাৰ পথত। মাৰ নাম হ'ল কমলেশ্বৰী কলিতা আৰু দেউতাৰ নাম হ'ল দণ্ডিনাথ কলিতা। আমাৰ বাই ভনী ককাই ভাই মিলাই আমাৰ আছিলে দহজন। তাৰে এতিয়া হৈছে আমি দুজন আছোঁ, মই আৰু মোৰ ভনী এজনী আছোঁগৈ, বাকীবিলাক ঢুকাইছে। এই লম্বুজৰ পৰা পথটো তেতিয়া আমাৰ এতিয়াৰ নিচিনাকৈ বহুত মানুহজন নাছিলে। তেতিয়া বেছিভাগ মানুহ আমাৰ জিলাৰ তেজপুৰ বা তাৰ আশে পাশৰ পৰা অহা মানুহ তিনিঘৰমানেই আছিলে। বাকীবিলাক সব কামৰূপ জিলাৰ পৰা অহা বেছি মানুহ আছিলে, আৰু তিনিঘৰ মানুহ আমাৰ বেংগলৰ পৰা অহা তেনেকুৱা মানুহ আছিলে। সেইধৰণে আমাৰ আমি তাত হেৰি ডাঙৰ দীঘল হৈছিলোঁ। তেতিয়া বৰ বেছি মানুহ নাছিলোঁতো, আমি সেইধৰণে আছিলোঁ। ঘৰৰ ভিতৰতে আমাৰ ভাই ককাই মাজতে খেলা ধূলা কৰি চলিছিলোঁ। তাৰপিছতে আমি চিলভাৰ জুবলী স্কুলত মই পঢ়িছিলোঁ। চিলভাৰ জুবলী স্কুলত আমি তেতিয়া খোজকাঢ়ি যাওঁ। তেতিয়া সকলোৱে আমাৰ জোতা পিন্ধা ল'ৰা ছোৱালী নাছিলেই, চবেই খালি উৰি হৈ যায়, খোজকাঢ়ি সকলো যায়। আমিও তেনেকৈ গৈছিলোঁ, গৈ পেলাই চিলভাৰ জুবলী স্কুলত পঢ়িছিলোঁ। চিলভাৰ জুবলী স্কুলত তেতিয়া খেৰি ঘৰ আছিল, 30 ফুট দীঘল আৰু 16 ফুট বহলৰ ঘৰটো আৰু এখন 6 ফুটৰ বাৰাণ্ডা আছিল। সকলোবিলাক একেলগে যাওঁ, খেলা ধূলা কৰোঁ, কৰি পেলাই গৈ তাৰপিছত গৈ পেলাই হাইস্কুল পালোঁগৈ। তাৰপিছত গৈ দৰং কলেজ, দৰং কলেজৰ পৰা অসম মেডিকেল কলেজ ডিব্ৰুগড়ত পঢ়িলোঁ।
5: হয়, আপুনি চিলভাৰ জুবলী স্কুলৰ পৰা আপোনাৰ শিক্ষা জীৱন আৰম্ভ কৰিলে। হাইস্কুলীয়া শিক্ষা আপুনি ক'ত গ্ৰহণ কৰিছিলে?
6: তেতিয়া আমাৰ বয়েজ হাইস্কুল কৈছিলে, এতিয়া হায়াৰ ছেকেণ্ডেৰী।
5: হয়, তাৰপাছত দৰং মহাবিদ্যালয় আৰু তাৰপাছত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত। হয়, এতিয়া পঢ়াৰ সেই সময়খিনিৰ কথা আমি জানিবলৈ বিচাৰিম, সেইখিনি সময় কেনেধৰণে অতিবাহিত কৰিছিলে?
6: আমাৰ দিনত বিশেষকৈ ঘৰৰ খুব এটা শাসনত আমি চলিছিলোঁ। তেতিয়া ঘৰৰ পৰা স্কুললৈ অহা যোৱা কৰাৰ বাহিৰে ঘৰৰ পৰা বাহিৰলৈ খুব কম ওলাই যোৱা হয়। মাত্ৰ খেলিবলৈ বুলি ক'লে সেইটো আমি ঘৰৰ পৰা অনুমতি লৈহে যাব লাগে, বোলে আজি খেলিবলৈ যাম, আৰু সন্ধিয়া লগা আগে সোমাবই লাগিব ঘৰত। সেইকাৰণে আনৰ ঘৰতকৈ আমাৰ ঘৰত বোধহয় অকণমান বেছি হেৰি আছিলে, আমি যথেষ্ট ভয় কৰিছিলোঁ। সেইকাৰণে আমি নিয়ম মানে চলিবলগীয়া হৈছিলে। আৰু আমাৰ ৰাতিপুৱা খোৱা মানে বেলি উঠাৰ পিছত যদি উঠে সেইটো দোকানীয় কামৰ নিচিনা হয়,
5: খুব নিয়মানুৱৰ্তিতা মানি চলিছিলে, কাৰণ তেখেত নিজেই এগৰাকী বিশিষ্ট ব্যক্তি আছিলে, সকলোৱে চিনি পায়।
6: একচুৱেলি মই 5ৰ পৰা 6লৈ উঠাৰ সময়ত মোৰ এটা অসুখ হ'ল, অসুখ হৈ বহুত দিন পৰি থাকিলোঁ। পৰি থকাৰ কাৰণে বিশেষকৈ মই ফিজিকেলি বহুত উইক হ'লোঁ, ফিজিকেলি মানে মেণ্টেলি। সেই সময়ত বোধহয় এনকেফেলাইটিছ বুলি মই ভাবিছোঁ, এতিয়া ডাক্তৰী পঢ়িয়ে গম পাইছোঁ। এনকেফেলাইটিছ হোৱাৰ কাৰণে বহুত ব্ৰেইনৰ বহুত টিছু ডেমেজ হৈ গ'ল। ডেমেজ হোৱাৰ কাৰণে অলপ নিজৰ এটা ইনফিউৰিটি কমপ্লেক্স এটা ডেভেলপ হৈছিলে। সেইকাৰণে মই বিশেষকৈ আন মানুহৰ লগত বেছি কথা বতৰা হোৱা নাছিলোঁ। সেইকাৰণে মোৰ এক্টিভিটিও খুব কম আছিল। স্কুলত পঢ়াৰ বাহিৰে আনহালে কলেজত মানে গৈ আকৌ ঘৰলৈ ঘূৰি আহোঁ, মই কেতিয়াও কেণ্টিনতো বহি নাপালোঁ। পিছত পিছে মেডিকেলত যেতিয়া গ'লোঁগৈ তেতিয়া লাহে লাহে ডাঙৰ হেৰি সমাজ এখন পোৱাত

0: তাৰপিছত খেলা ধূলা ধেমালি ধেমালি এইবিলাক কৰাৰ পিছত মোৰ বোধহয় ব্ৰেইনটো আকৌ ডেভেলপ হ'ল, তেতিয়া মই সচৰাচৰ মানুহৰ নিচিনা হ'লোঁ।
1: হয়, সেই সময়খিনিৰ কথা জানিবলৈ বিচাৰিম, কেনেকুৱা আছিলে সেই সময়খিনি?
0: তাত থাকোঁতে মোৰ আটাইতকৈ ডাঙৰ কথা হৈছিলে ফাইনেন্সিয়েলি মোৰ মানে খুব অতি দুৰ্বল অৱস্থাৰ পৰা এনেকৈ চলিবলগীয়া হৈছে, কাৰণ মোৰ দেউতা ঢুকোৱাৰ পিছত দাদা এজনে সৰু চাকৰি এটা কৰি পেলাই মোক পঢ়াবলগীয়া হৈছিলে, সেইকাৰণে মই তাত বহুত কষ্ট কৰিলে, কাৰণ আন ল'ৰাতকৈ মানে অলপমান মোৰ ব্যতিক্ৰম আছিলে বহুত কথা, সেইকাৰণে তাত মই খুব চিনচিয়াৰলি সকলোবিলাক কম কৰি গৈছিলোঁ, কিন্তু কিছুমান কথাত অসুবিধাত পৰিছিলোঁ। মই খেলা ধূলাৰ প্ৰতি ইণ্টাৰেষ্ট আছিলে, কিন্তু আজি বুট কিনিম বুলি ক'লে মোৰ চিন্তা লাগি গ'ল। যেতিয়া ফাৰ্ষ্ট ইয়াৰত আমি তাত গৈছোঁ ল'ৰা ছিলেক্ট কৰিবৰ কাৰণে, মানে ইণ্টাৰ কলেজ খেলিবৰ কাৰণে দুজন ল'ৰাই ছিলেক্ট কৰিছিলে, আমাৰ গোটেই এৰিয়াৰ ভিতৰত মোকে অকল ছিলেক্ট কৰিছিলে, আৰু এজন পুনেন দাস বুলি ক'লে, তেওঁ একচুৱেলি অসম টীমৰ তেওঁ প্লেয়াৰ, কিন্তু মোৰ চিন্তা এনেকুৱা হ'ল আজি বুট মই যোগাৰ কৰাৰ কাৰণে মোৰ চিন্তা হ'ল, এনেকুৱা এটা পৰিৱেশ আছিলে। সেইকাৰণে অৱশ্যে মই ডাক্তৰ হৈছোঁ যদিও সেইখিনি সময়ত বহুত যুঁজ বাগৰ কৰিব আহিবলগীয়া হ'ল মই, কিন্তু এটা পপুলাৰিটি এটা আছিলে এইটোৱে, বহুতে মই ক'লে মোৰ কথা ক'লে ভাল পায়, মোৰ লগত কথা পাতিও ভাল পায় চবেই।
1: আপোনাৰ ব্যক্তিত্বই মানে সকলোকে আকৰ্ষণ কৰিছিলে সেই সময়ত?
0: মই নিজে পাৰিছিলোঁ যেন পাওঁ, কাৰণ প্ৰফেচাৰবিলাকেও মই ছাৰ পৰা অহাৰ পিছতো তেওঁলোকে মোৰ লগত এটা সম্বন্ধ এটা ৰাখিছিলে, আৰু মই পঠাই দিয়া কেছ বুলি এটা স্পেচিয়েল এণ্টাৰেষ্ট লৈ পঢ়ে, আনলৈকে তেওঁলোকে হেৰিও নলয়, তাৰমানে তেওঁলোকৰ যিটো মানুহ ল'বলৈ সেইটোও নলয়।
1: ভাল ছাত্ৰ আছিলে আপুনি মহাবিদ্যালয়ৰ
0: ছাত্ৰ হিচাপে, হেৰি হিচাপে নহয় কিন্তু মই খুব চিনচিয়াৰ আছিলোঁ।
1: হয়, তাত পঢ়া সমাপ্ত কৰি আপুনি কৰ্মজীৱন আৰম্ভ কৰিলে, প্ৰথম ক'ত আৰম্ভ কৰিলে?
0: প্ৰথম মই গুৱাহাটীৰ কানাপাৰাত, তেতিয়া মোৰ প্ৰথম চাকৰি আৰম্ভ হ'ল, কিন্তু চাকৰিটো পায়ে মোৰ এনেকুৱা লাগিলে, মোৰ যিখন হেৰি দিলে এপইণ্টমেণ্ট তাত, তাত দিলে ইষ্টেণ্ট চাৰ্জন ওৱান খানাপাৰা ইনচাৰ্জ গ্ৰাম চেণ্ট চেণ্টাৰ, মই তেতিয়া হেৰিয়াৰ ওচৰত যাবলগীয়া হ'ল, চিভিল চাৰ্জনৰ ওচৰত গৈ পেলাই কথাটো ক'লোগৈ, এইটো কি বোলে নাই একো দিগদাৰ নাই, এইটো আমাৰ ডিছপেঞ্চাৰী ঘৰটোৱে সজা হৈছে, তাত ৱাটাৰ ছাপ্লাই ইলেক্ট্ৰিচিটি এইবিলাক হোৱা নাই, সেইকাৰণে তাৰ সন্মুখতে গ্ৰাম সেৱকৰ এটা পোষ্ট আছে ডাক্তৰী পোষ্ট, সেইটোত আপোনাক এতিয়া থাকিব, এইটো কমপ্লিট হ'লে ইয়াৰে গুচি আহিব, এনেকৈ থাকিলে পিছে তাত মই বেছিদিন হেৰি কৰিব নোৱাৰোঁ, এনেকুৱা হ'ল তাত কামৰূপ জিলাত কলেৰা হ'ল, তেতিয়া কলেৰাত মোকে হেৰি কৰিবলৈ দিলে, মই ভলণ্টিয়াৰ গ'লোঁ, গৈ পেলাই তাত কৰি পেলাই যেতিয়া ৰঙিয়াত গ'লোঁ, তামোলপুৰ গ'লোঁ, তাৰপিছত তিহু বৰপেটা এইবিলাক গোটেই ঘূৰি আহি পেলাই দেখিলোঁ যিধৰণে মানুহে চাকৰি কৰিছে বা চাকৰিৰ যিবিলাক ব্যৱস্থা সেই হিচাপে মই ডাক্তৰী কৰিব নোৱাৰিম বুলি ঠিৰাং কৰিলোঁ, সেইকাৰণে মই লাহেকৈ চাকৰি এৰিবৰ কাৰণে ঠিক কৰি মই গৈছিলোঁ শ্বিলঙলৈ। শ্বিলঙত আছিলে তেতিয়া গণেশ ফুকন বুলি আমাৰ ছেক্ৰেটাৰী, তেখেত গণেশ ফুকন ডাঙৰীয়াই ইয়াতে তেজপুৰতে মানে তেওঁ ডিচি হৈ গৈছিলে, সেইকাৰণে আমাৰ ঘৰখন চিনি পায়, মই যেতিয়া ৰিজিগনেশ্যন দিলোঁ তেওঁ তেতিয়া প্ৰথমতে ক'লে আপুনি ৰিজিগনেশ্যন দিব নালাগে, আপুনি ডিজি কৰিব লাগে মই কৰি দিম, তেতিয়া মই এটা পঢ়িবলৈ ঠিক কৰি থৈছিলোঁ এদিনবাৰত, চব চিটি ঠিক হৈ আছিলে, মই ভাবিছোঁ অহা বছৰ যিটো হ'ব 7-8 মাহ হ'ল মই কোনোবা এটাত হেৰি কৰোঁ, তেতিয়া তেখেতে ক'লোঁ বুলি এনেকুৱা এটা কথা মোক এৰিয়াতে দিয়ক, গাঁৱৰ মই চাকৰি কৰি চাওঁ এনেকৈ কি হয়, তেতিয়া তেওঁ ক'লে যে তাত কিন্তু 3টা বস্তু নোপোৱা, এটা হ'ল ইলেক্ট্ৰিচিটি, 2 নম্বৰ ৱাটাৰ ছাপ্লাই, 3 নম্বৰ চেণ্টিলেট, এইকেইটা নোহোৱাকৈ তুমি ক'ত পাৰিবা টাউনৰ ল'ৰা, তথাপিও আমাৰ 35খন এনেকৈ আপগ্ৰেড বুলি কৰিছে কিন্তু তাত সুবিধাখিনি নাই, তুমি যদি যোৱা মই এতিয়াই কৰি দিম, এইবুলি কৰাত মই তেনেকৈ হয় মই গহপুৰ পালোহি, গহপুৰত মই প্ৰথম MBBS ডক্টৰ,
1: হয়
0: সেইকাৰণে মই এইখিনি কৰি থকাৰ পিছতে কি হ'ল মোৰ জীৱনৰ একেবাৰে কিবা পৰিৱৰ্তন কেনেকৈ হ'ল চাব, প্ৰথমতে 3 দিন হৈছে মোৰ তাত এজন মানুহ আহিছে মূৰত এটা মস্ত ডাঙৰ টিমুনা, মই অলপ চুই চুই চালোঁ এইজন চিষ্ট, মই তাক কোনো এইটো কাটি নেপেলাওঁ কিয় দেখিবলৈ এনেকুৱা হৈছে, বোলে মই কেইবাজেগৰ চালোঁ ছাৰ কেইবাখন হস্পিটেল কৰি বহুত টকা লাগে, চবেই কয় ব্ৰেইন অপাৰেশ্যন বহুত টকা লাগিব, তেতিয়া মই বোলে এটা কাম কৰ তো এই, তেতিয়া আকৌ এটা কথা হ'ল মানুহবিলাক অহা যোৱা কৰিবলৈ বা বেমাৰী লৈ আহিবলৈ যান বাহনৰ একো সুবিধা নাছিলে, সেইকাৰণে সকলোৱে এটেণ্ডেণ্টে দিবলৈ আহে, পেচেণ্টো নাহে, কথাখিনি কৈ পেলাই বটল এটা লৈ আহে আৰু আমি মিক্সাৰ টিক্সাৰ কৰি দিওঁ, তেনেকুৱা বেমাৰী খুব কম আহে, তেনেকৈ সেই মানুহটো দৰৱ নিবলৈ আহিছিলে, মই তুমি দৰৱটো দিয়া হৈ তোমাৰ এইটো মই আজি কাটি দিম, এইবুলি কৈ মই আহিলে আহিলে কাটি দিলোঁ, কাটি দিয়াৰ পিছত গ'ল কথা গৈছিল কি মানুহজনৰ দোকান এখন আছিলে বাছ ষ্টেণ্ডৰ কাষতে, মানুহবিলাকে নেদেখি পেলাই চবেই সোধা হ'ল এইটো কি কি হয় বোলে এনেকৈ নতুন ডাক্তৰ আহিছেনে কাটি দিলা, তেনেকুৱা চবেই ওলাই গ'ল আৰু কোন কোন মানুহ আহিছে, মই মানে বহুত কাম কৰিবলগীয়া হ'ল, তাৰমানে হাইড্ৰ'চিল কৰিবলগীয়া হ'ল, ফাৰ্মাচিষ্ট টাৰ্মাচিষ্ট কিবা কিবি এইবিলাক অপাৰেশ্যন কৰিবলগীয়া হৈ গ'ল,
1: সকলোখিনি কামেই আপুনি কৰিব লগা হয়,
0: তেনেকুৱাতে হ'ল কি এদিন এজন মানুহে

0: উঠ এটা এখন কাগজত বান্ধি আনিছে, গোটেই মুখৰ পৰা তেজ বৈ আছে, ওঠটো চিঙা, সেই কাগজখন বান্ধি আনিছে, মোক ক'লে এইটো লগাই দিব লাগে। তাৰপিছত মই যিটো চিঙা ওঠ, মানে এইটো পুলিচক লাগিব এক্সিবিটৰ কাৰণে, সেইকাৰণে মই ফৰ্মেলিন দি পেলাই তাক কিছু ৰিজাৰ্ভ কৰি মই এইটো ৰিপেয়াৰ কৰি দিলোঁ। কিন্তু সেই ঠাইত এই ৰিপেয়াৰ কৰোঁতে ইমান ধুনীয়াকৈ ৰিপেয়াৰ হ'ল, পিছত যে মানুহে তাৰ ওঠটো চিগিছিল তাৰ কোনো চিন নাই।
1: হয়,
0: পিছত কি হ'ল, দুৰ্ঘটনাৰ নিচিনাই হ'ব, এই মানুহজনে পিছত যেতিয়া কেছ হ'ল কোৰ্টত, তেওঁ কোনো উকিলে হেৰি নহয় তাত ওঠ চিগা বুলি কৈছে, ওঠ আছে
1: আছে হয়
0: গালি পাৰিছে, খুব গালি আৰু একেবাৰে পইচালৈকে পইচা দিলোঁহেঁতেন, এনেকুৱা কৰে তেনেকুৱা কৰিলে গালি পাৰিছে। তেনেকুৱা সেইদিনাখন আকৌ CGM চিফ জুডিচিয়েল মেজিষ্ট্ৰেট মোৰ ঘৰত কিবা এখন তাত মানে লোকেল টায়াৰ গৈছিলে, মোৰ ঘৰত ভাত খাই বহি আছিলে, এই গণ্ডগোলখিনি তেওঁ ওলাই আহিলে। ওলাই আহি পেলাই মই তেখেতক ক'লোঁ এইটো হ'ল হেৰি তাৰ অৰিজিন ওঠ আৰু সেইটো মই বনাই দিয়া ওঠ, হে কি কৰ আপুনি, বোলে হয় এইটো এনেকুৱা। তাৰপিছত কোৰ্টত যেতিয়া কেছটো শেষ হৈছে তেতিয়া মোকো মাতিছে আৰু এডভকেটকো আছে, তেতিয়া চিফ জুডিচিয়েল মেজিষ্ট্ৰেট এটা কমেণ্ট দিছে যে মই যদি এই হেৰিটো নেদেখিলোঁহেঁতেন এক্সিবিটটো, তেওঁ ওঠটো তাত থৈ দিয়া, মইতো এখেতকো ককৰ্থনা কৰিলোঁহেঁতেন তেখেতে যেনেকৈ কৰিছে, মানে ইমান ধুনীয়াকৈ
1: নিখুঁত হৈছে মানে।
0: নহয় তেতিয়া তেওঁ এটা কমেণ্ট দিছে, মই ভাৰতত কৰিছে বুলি ক'লেও মই বিশ্বাস নকৰিলোঁ, ইমান ধুনীয়া কৰিছে, মই সেইটো এক্সিবিট নাথাকোঁ, সেইটো ময়ো আচৰিত হৈছোঁ, ইমান ধুনীয়াকৈ হ'ল, মানুহজন দেখিলে চিনি নাপায়, অকল আগলৈ অকল দাগ এটা হৈ আছে।
1: হয়, মানে এনেকুৱা বিভিন্ন হয়তো অভিজ্ঞতা আপোনাৰ কৰ্মজীৱনত হৈছে, কাৰণ সেইখিনি সময়ত সা সুবিধাটো একেবাৰেই নাছিলে, উন্নত সা সুবিধা।
0: এটা হেৰি কওঁ, এদিন ৰাতি মোক মাতিলে বেমাৰীটো চাবলৈ, চাই পেলাই গম পালোঁ যে এইটো পাৰ্ফৰেশ্যন হৈছে, গেষ্ট্ৰিক পাৰ্ফৰেশ্যন, আৰু ইমিডিয়েট অপাৰেশ্যন লাগে। এতিয়া মানুহঘৰ এনেকুৱা হ'ল, মানুহটো মাটিত শুই আছে, এটা টিপ চাকি জ্বলি আছে। এতিয়া মোৰ কথা হ'ল কি, যদি মই মানুহটো কওঁ যে এইটো মই বেজী এটা দি আহিলোঁ কি হয় হ'ব বুলি পেলাই এৰি আহিলে, তাৰমানে মানুহটো মাৰিবলৈ দিছোঁ, মই মৰ বুলি দিবলৈ, আৰু যদি মই কওঁ বোলে তোমাক বচাব লাগিব, মই অপাৰেশ্যন কৰিব লাগিব, মোৰ গাড়ীখন লৈ মই তেজপুৰ লৈ যাব লাগিব, তেওঁলোকে মোক একো সুবিধা কৰি দিব নোৱাৰে। এতিয়া কোনটো কৰা ভাল হ'ব, মোৰ এটা ডাইলেমাত পৰিলোঁ, পৰি পিছত কিন্তু এটা ডিচিশ্যন ল'লোঁ, নাই লৈয়ে যাওঁ আৰু। লৈ আহি যেতিয়া ইয়াত আহিছোঁ, তেতিয়া ইয়াত আছে চাৰজন কামাখ্যা চক্ৰৱৰ্তী, তেখেতে মোক ক'লে কি আনিলে, মই লৈ এইটো কথা কেছটো নম্বৰতে হা খা হাঁহে, বোলে পাৰ্ফৰেশ্যন কেছ ইমান দূৰ আহিব পাৰিবা তুমি এনেকৈ। তাৰপিছত মই বোলো আৰু মইতো ক্লিনিকেলি মই কনফাৰ্ম হয় এইটো হেৰি, সেইকাৰণে লৈ আহিছোঁ, কাৰণ মই একো নীলবাৰী মই উৎসাহ কৰিব লাগিব, তাততো ৰাখি লাভ নাই, হয় মৰ বুলি ক'ব লাগিব নহ'লে লৈ আহিব লাগিব। মই কাৰণ লৈ আহিলোঁ, এতিয়া আপোনালোকে কি কৰে কৰক এইবুলি কৈ মই আহিলোঁ। তাৰপিছত তেওঁলোকে এক্সৰে টেক্সৰে কিবা কিবি কৰিলে, কৰি লৈ পেলাই অতি নিলে, নি মই যাব যোৱাৰ আগত পেলাই খবৰ এটা লৈ যাওঁ, তেতিয়া মোক ভিতৰলৈ মাতি নি পেলাই কৈছে তুমি কেনেকৈ আনিলে সেই দুটা আঙুলি সোমাই যোৱা ফুটা লৈ আহিছা। তেওঁলোকে যিনক ট্ৰিটমেণ্ট কৰিলে, যি নহওক তেনেকুৱা এটা পৰিস্থিতি। এটা হ'ল কি, আমি যদি ভাবোঁ মানৱ সেৱা বুলি যদি ধৰোঁ, তেনেহ'লে বহুত কথা চেক্ৰিফাইচ কৰিব লাগিব।
1: হয়, আপুনি মানে চিকিৎসা সেৱাক সম্পূৰ্ণ মানৱ সেৱা হিচাপে গ্ৰহণ কৰিলে
0: এতিয়ালৈকে, এতিয়া আফটাৰ ৰিটায়াৰমেণ্ট অলছ' মই এতিয়া ধৰক পাৰিলে কাৰোবাক সহায় কৰিব পাৰিলে মোৰ ফৰ্চিয়েল ছিটুৱেশ্যন।
1: হয়,
0: এষাৰ কথা এনেকুৱা কওঁ, এই কথাষাৰত এক নম্বৰ কথাটো হ'ল মোৰ মাতৃ, মোৰ মাতৃক সন্মান জনোৱাটো এইটো মানে এটা হেৰি হৈছে। তেখেতে মোক প্ৰথমতে ডাক্তৰী পঢ়িবলৈ যাওঁতে তেতিয়াই কৈছে যে ডাক্তৰী সেৱা কৰিলে তো মানৱ সেৱা এতিয়া ল'ব লাগিব, কাৰণ মানুহে খুব কষ্ট পাই পেলাইহে ডাক্তৰৰ ওচৰত যায়,
1: সেই
0: কষ্টৰ যাতে লাঘৱটো কৰিব পাৰি, এইবিলাক তেতিয়াই কৈছিলে। সেইকাৰণে মই সেই সময়ত কি হয় কিছুমান বহুত সহায় কৰিছিলোঁ, মই নিজেই মনত নাই, তাৰে কেইজনমান বিশিষ্ট ব্যক্তিয়ে মোৰ বিষয়ে এইটো লিখিছে তেওঁলোকৰ হেৰিয়াত এনেকুৱা কথা। ধৰক এটামান মই দেখি গ'লোঁ ৰাতিপুৱা এজেগাত পৰি আছে, তাৰপিছত আউটডোৰ বন্ধ হৈ গ'ল, সি তাতে বহি থাকিল, সি তাত জীৱনত কোনো নি পেলাই হেৰি নকৰিলে, মই দেখিলোঁ ইটো খাবলৈ নাপায় মৰিব, এতিয়া তাৰ কোনো নাই, তেতিয়া মই নি পেলাই কেজুৱেলিটিত নি পেলাই তেওঁক এডমিশ্যন দিয়াই দিলোঁ।
1: আচলতে সেয়া আপুনি অন্তৰৰ পৰা কৰিছিলে, নিস্বাৰ্থভাৱে কৰিছিলে, আৰু এতিয়াও আপুনি সেই কামখিনি কৰি আছে, আপুনি বিনামূলীয়াকৈ ৰোগীক চিকিৎসা সেৱাই আপুনি এতিয়াও আগবঢ়াই আহিছে। গতিকে এই 91 বছৰ বয়সলৈ সেই তেতিয়া মাতৃয়ে যে আপোনাক এষাৰ বাক্য কৈছিলে মানৱ সেৱা কৰিবলৈ, সেয়া আপুনি আজীৱন পালন কৰি আহিছে। এতিয়া অৱসৰ আপুনি ক'ৰ পৰা কেনেকৈ গ্ৰহণ কৰিলে?
0: আচ্ছা, অৱসৰ মই একচুৱেলি মই বহুতে চাকৰি কৰা হ'ল,
1: হয়
0: চাকৰি কৰা, কিন্তু মোৰ সদায় মনত কষ্ট পাই পেলাই কৰিবলগীয়া হ'ল, কাৰণ মই যিমতে কৰোঁ ওপৰলৈ মোৰ ওপৰত মানে হেৰি এটা দিয়ে, আনলাগে এনেকুৱাকৈ দিয়ে, মই জাষ্টিক ক'বলৈ যাওঁতে তেওঁ মোক কৰিবলৈ কৈছিলে, যিটো অন্যায় কাম কথা কৰিবলৈ দিছে মানে কৰা নাই, নকৰাৰ কাৰণে ইণ্টিগ্ৰিটি ডাউটফুল বুলি লিখি মোক হেৰি কৰিছে। পিছত মই হেৰি কৰোঁতে ছেক্ৰেটেৰীটো এনকোৱাৰিটো দি পেলাই তেখেতক অতাই দি পেলাই মোক ক'লে যে আপুনি কৰি কৰি যাবলৈ মোক ট্ৰেঞ্চফাৰ কৰাই দিছিলে, ট্ৰেঞ্চফাৰটো কৰোঁ।

0: আপুনি যেতিয়া যাম বুলি কয় তেতিয়াই মই পঠাম, নন নপঠাওঁ বুলি ছেক্ৰেটেৰীয়ে মোক এটা এছিডেণ্ট দিলে। কেতিয়াবা মই মানে এইকাৰণে বহুত কষ্ট পাইছিলোঁ চাকৰি কৰোঁতে, কেতিয়া চাকৰি শেষ হৈ লাগিছিলে, আৰু এতিয়া চাকৰিৰ পিছত মই ইমান আনন্দৰে মানে মই যেতিয়া মানে খৰা কৰিছোঁ কিন্তু মোৰ এটা আনন্দ
1: হয়। আপুনি এতিয়াও প্ৰতিদিনে আপুনি ৰোগীক চিকিৎসা সেৱা আগবঢ়াই আহিছে, অৱসৰ গ্ৰহণ কৰিলে আপুনি যুটীয়া সঞ্চালক হিচাপে শোণিতপুৰ জিলাৰ, কিমান চনত আপুনি অৱসৰ গ্ৰহণ কৰিলে?
0: মই 1993
1: হয় 1993 চনত অৱসৰ গ্ৰহণ কৰিলে। আৰু মানৱ দৰদী আপোনাৰ যিটো ৰূপ আপোনাৰ মাজত আছে, সেইটোৰ বাবে আপুনি বিভিন্ন ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতেও জড়িত হৈ আপুনি সমাজ সেৱা আগবঢ়াই আহিছে, সেইখিনিৰ বিষয়েও জানিবলৈ বিচাৰিম, কওকচোন।
0: মই ৰিটায়াৰ পিছৰ পৰা কিছুমান অনুষ্ঠানৰ লগত মই জড়িত হ'লোঁ।
1: হয়,
0: এক নম্বৰ হ'লোঁ তেতিয়াই মোক প্ৰথমতে প্ৰেচিডেণ্ট ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ তেজপুৰ ব্ৰাঞ্চত সভাপতি পাতিছিলে, তাৰপিছত হ'লোঁ পেঞ্চনাৰ এছ'চিয়েশ্যন তেজপুৰ হ'লোঁ সভাপতি, তাৰপিছত হ'ল আমাৰ সাধাৰণ জাতি বিকাশ পৰিষদ বুলি এটা হেৰি আছিলে, তাৰো মোক সভাপতি পাতিলে, মানে ইয়াৰ পিছত জ্যেষ্ঠ নাগৰিকৰ সভাপতি হ'বলগীয়া হ'ল, তাৰপিছতে শোণিতপুৰ মাষ্টাৰ এথলেটিক এছ'চিয়েশ্যন তাৰ লগত, এনেধৰণে আৰু লগতে এটা আছে শংকৰ মন্দিৰ, মই এই নামঘৰ নামচোৱা এইবিলাক নাজানো কিন্তু তথাপি ওচৰতে শংকৰ মন্দিৰ নামঘৰটো মই তাতো সভাপতি পাতিছোঁ, এতিয়াও আছোঁ, এতিয়াও আনবিলাক এতিয়া মোৰ বেলেগ এৰিয়া হ'ল, এতিয়া কিন্তু মই তিনিটাৰ লগত এতিয়াও আছোঁ, এটা হ'ল শংকৰ মন্দিৰৰ সভাপতি হৈ আছোঁ, দুই নম্বৰ আমাৰ শোণিতপুৰ মাষ্টাৰ এছ'চিয়েশ্যনৰ ইয়াৰ আছোঁ, আৰু সাধাৰণ জাতি বিকাশ পৰিষদ।
1: আৰু আপোনাৰ লিখা মেলাৰ যিখিনি কাম সেইখিনি কেতিয়াৰ পৰা আৰম্ভ কৰিলে আৰু বৰ্তমানলৈকে কি কি প্ৰকাশ কৰিছে?
0: কেতিয়াবা জাৰ্নেল টাৰ্নেলত বা কিবা লিখিছোঁ, কোনোবাটো ইংৰাজীত লিখিছোঁ অসমীয়াত লিখিছোঁ, বুজিছেনে, বিশেষকৈ আলোচনী টাৰ্নেলত লিখিবলগীয়া হয়, কোনোবাই মানে খুজিলে বোলে এটা লাগে এনেকুৱা। তাৰপিছতে হ'ল কি, মই এই যে এতিয়া আপোনালোকক কৈ আছোঁ এই গাঁৱত চাকৰি কৰোঁতে যিবিলাকৰ সেইবিলাক মই বোলো লিপিবদ্ধ কৰি পেলাই অভিজ্ঞতাবিলাক দিছিলে, সেইবিলাকে মানে কালেক্ট কৰি পেলাই মই কিতাপ হিচাপে কৰি পেলাইছিলোঁ,
1: পলঙি
0: আমি বুলি এখন লিখিলোঁ, তাৰপিছত ফটোৰ বিপৰীতে জীৱনৰ পাঞ্চয় বুলি লিখিছোঁ এনেকৈ, আৰু এখন মানে দন্যাত কলিতাৰ বেংকৰচনৰ ওপৰত এখন তেনেকৈ এখন সংকলন এখন কৰিছিলোঁ, সেই তেনেকৈ কৰিছিলোঁ, আৰু বৰ বিশেষ হেৰি মই তেনেকৈ হেৰি হেৰি কৰা নাই, 25-30টামান আৰ্টিকেল উত্তৰ তোলাইছোঁ আৰু এনেকৈ এনেকৈ মিলাই পেলাই।
1: হয়, আৰু এতিয়া কিবা লিখি আছে নেকি নতুনকৈ?
0: এতিয়া লেখা এতিয়া মই তেনেকুৱা হেৰি নাই, লিখিম বুলি ভাবিছোঁ, অলপ ইংৰাজীতে এইবাৰ লেখা আৰম্ভ কৰিছোঁ, ইংৰাজীতে অকণমান এই কথাবিলাককে তাৰমানে মই কিছুমান কথা জনাবলৈ বিচাৰিছোঁ, এনেকুৱা ধৰক মই তাৰপৰা ধৰক এটা কেছ লৈ আহিছিলোঁ, ইমিডিয়েট অপাৰেশ্যন লাগে, তাৰপৰা লৈ আহিলোঁ, ইয়াতো কিন্তু ডাক্তৰে কামৰ ভিতৰত কৈছে খুব গুৰুত্বপূৰ্ণ ল'লে, কিন্তু তাৰপিছত মই আকৌ এটা কেছ তেনেকৈ পঠাইছিলোঁ কিন্তু সেইজনে পইচা দিয়াৰ কাৰণে সেইটো হেৰি নকৰিলে, মানুহটো মৰি থাকিলে, সেইটো মোৰ মোৰ দুখ লাগিছে, কিন্তু সেই ডাক্তৰকো মানে কোৱা নাই, কাকো কোৱা নাই।
1: বহু ক্ষেত্ৰত চিকিৎসকে সেইখিনি অনুভৱ কৰে, কাৰণ আপুনি চিকিৎসক হিচাপে সদায় মানুহক সুস্থ কৰিবলৈ
0: চিকিৎসকে অন্ততঃ মানুহৰ প্ৰতি অলপ
1: সদয় হ'ব লাগে, হয়, কাৰণ আমি সাধাৰণ মানুহে সদায় ভগৱানৰ স্থানত চিকিৎসকক ৰাখে, এটা আশা বুকুত বান্ধি যায় যে মই সুস্থ হ'ম, গতিকে চিকিৎসকসকলেও যদি সেই তেনেধৰণেই সেৱা আগবঢ়ায় তেতিয়া হয়তো চিকিৎসক আৰু সাধাৰণ মানুহৰ গেপ এটা সেইখিনি হয়তো নাইকিয়া হ'ব। গতিকে যথেষ্ট কষ্টকৰ সময়ৰ মাজত আপোনালোকে আপোনালোকৰ কৰ্মজীৱন অতিবাহিত কৰিলে, নিজৰ সৰ্বস্ব দিলে কৰ্মজীৱনক। এতিয়া আপুনি উল্লেখ কৰিছিলে আপুনি ক্ৰীড়াৰ সৈতেও আপুনি জড়িত,
0: এই কথাটো হৈছে কি, এটা কথা কৈছিলোঁ যে মই 6 মান থাকোঁতে যে যিটো অসুখ হ'ল, কোনোবাই খেলিব পাৰিম বুলি ক'বলৈ নিজে লাজ কৰোঁ, এনেকুৱা এটা পজিশ্যন আছিলে, থাকি থাকি হ'ল কি, এদিন মই এতিয়া ডং কলেজ পঢ়ি আছোঁ, পিছৰ দিনা ল'ৰাবিলাক জানে হেৰিয়ালৈ যাব ইণ্টাৰ কলেজ খেলিবলৈ, সেইকাৰণে এটা অনুশীলন কৰি আছে, মই সেইফালে কিবা কাৰণে গৈছোঁ, তেতিয়ালৈকে মই এথলেটিক কোনোদিন জইন কৰা নাই, দেখিলোঁ যিকেইটা যিহত হাই জাম্প মাৰি আছে দুজনে, মইতো তাতকৈ বেছি মাৰিব পাৰিম বুলি ভাবিলোঁ তেওঁলোকে মৰা দেখি, তেওঁলোকে কিবা গৈছিলে তেনেকুৱাতে চাই বাৰডাল থাকোঁতে মই সেইফালে ঘূৰি আহিলোঁ, আৰু দেখিলোঁ মানুহখিনি নাই হেৰি কৰ, মই জাপ মাৰি গুচি আহিলোঁ, আৰু তেতিয়া হেৰিয়াৰ চকুত পৰিলে স্পৰ্টছ ছেক্ৰেটেৰী খেমৰাজ অধিকাৰী বুলি আছিলে, পিছৰ দিনা মোৰ নামটোতো এজনৰ নাম কাটি পেলাই মোৰ নামটো ভৰাই দিছে, যে তেওঁ ক'লোঁ মোৰ নামটো ভৰাই যে মই নেখেলোঁ, আজি খেলাই নাই কোনদিন, বোলে নহয় তুমি জাপ মাৰি আহিলে 5 ফুট 3 ইঞ্চি জাপ মাৰি আহে, চেণ্ডেল পিন্ধি আহিছা, আমাৰ এটা প্ৰাইজ আছে তুমি যাবই লাগিব, আজি ওলোৱা, গ'লোঁ তাতো মানে এইখিনি কথা ক'বলৈ বেয়া হাঁহি উঠা কথা হ'ল, মই মস্ত লম্বা হেৰি জলু পেণ্ট এটা পিন্ধি গৈছোঁ হাই জাম্প মাৰিবলৈ, তাত মানে হেৰি মোক খোলাইছে তাত ফিল্ডত, এইটো নোৱাৰি মাৰিব, এই তেনেকুৱা এই কথা, তাৰপিছত কিন্তু মোক স্পৰ্টছমেন বুলি যেতিয়া জনা হ'ল আৰু মেডিকেল কলেজ যাওঁ

0: মোক স্পৰ্টছমেন বুলিয়ে জানে যেতিয়া, তেতিয়া মোক ধৰক খেলাৰ হেৰি কৰিছে, দুজন চিনাক্ত কৰিছে, এজন অলৰেডি আগৰে পৰা অসম টীমত খেলি থকা ল'ৰা ফুনেন্দ্ৰ দাস বুলি, আৰু দুই নম্বৰ মোক চিলেক্ট কৰিলে। কিন্তু মোক ক'লে যে আমাৰ লেফ্ট আউট নাই, লেফ্ট আউট খেলিব লাগিব। আৰু যি দুজনে চিলেক্ট কৰিলে, এজন হ'ল অসম টীমৰ কেপ্টেইন, তেওঁ আছিল শৰৎ দাস বুলি, আৰু এজন আছিল অসম টীমৰ গ'লকিপাৰ আছিলে দাসগুপ্ত বুলি। এই দুজনে খেলা চাই আছিলে, দুইজনে মোক খেলাৰ পিছত মাতি আনি পেলাই, এই তুমি খেলিব লাগিব এনেকৈ, আমাৰ লেফ্ট আউট নাই লেফ্ট আউট, তেনেকৈ পেলাই মই খেলাত জড়িত হ'লোঁ। আৰু মোৰ এটা হেৰি আছিলে, বুটযোৰ মই নাছিলে, মই খেলিব বিচাৰিছিলে তাত, সেইকাৰণে চাকৰি পাই পেলাই মই দুটা বস্তু কিনিছিলোঁ, এখন বেডমিণ্টন ৰেকেট আৰু এখন হেৰি ফুটবল এটা। সেইকাৰণে ফুটবল মই পিছতো খেলিছোঁ, মই মানে টীমত তাত খেলিছোঁ মানে। আৰু বেডমিণ্টনৰ গহপুৰ টাউনত যেতিয়া তাত এখন কম্পিটিশ্যন হৈছিলে বাগানত, তাত মানে ৰাণাৰ্ছ আপ হ'লোঁ। আৰু তাৰপিছত আহি যেতিয়া জামগুৰিত মই চাকৰি আছিলোঁ নৰ্থ জামগুৰিত, তেতিয়া তাত খেলি তিনি বছৰ চেম্পিয়ন হৈ আছিলোঁ। তাৰপিছতে হ'ল কি, মই ৰিটায়াৰ হোৱাৰ পিছত মই সদায় ৰাতিপুৱা অলপ নিজৰ স্বাস্থ্যটোৰ কাৰণে সদায় অলপ খোজ কাঢ়োঁ। তেনেকুৱাতে এদিন দুজন মানুহ আহি পেলাই ক'লে যে আমাৰ ইয়াতে মাষ্টাৰ এথলেটিক কম্পিটিশ্যন হ'ব তেজপুৰত, অল আছামৰ ভিত্তিত, আপুনি জইন কৰিব নেকি? মই জইন কৰোঁ, আপুনি কি খেলিছিলে? মই বোলো খেলিছিলোঁ মানে আগৰ এনেকৈ হাই জাম্প মাৰিছিলোঁ, হাই জাম্পত মই প্ৰাইজ পাওঁ আৰু আগৰ এনেকৈ, তিনিটা দিব লাগে ন, আৰু কি দিব? তেতিয়া মই ইয়াৰ লগতে 100 × 200 দুটা দৌৰ দিলোঁ। সেইবাৰ ইয়াত তেজপুৰত খেলা হ'ল, মইতো ফাৰ্ষ্ট হৈ গ'লোঁ। তাৰপিছত নেশ্যনেল খেলিবৰ কাৰণে সুবিধা পালোঁ ইয়াৰ পৰা অসমৰ হৈ পেলাই নেশ্যনেল খেলি, তাতো মোৰ যেতিয়া পজিশ্যন আহিলে, লাহে লাহে মই মানে ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰিব পৰা হ'লোঁ। ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰি প্ৰথমবাৰ তেওঁলোকে মোক অষ্ট্ৰেলিয়ালৈ হেৰি কৰিছিলে, কিন্তু কিবা কাৰণত ভিছা টিছাৰ অকণ গণ্ডল এটা হ'ল, মোৰ হৈছিলে, বাকীবিলাক নহ'ল, সেইকাৰণে কিবা কাৰণে যোৱা নহ'ল। আৰু তাৰপিছত প্ৰথম গৈছিলোঁ মই চাইনাত, 2000 চনত গৈছিলোঁ চাইনা, চাইনাত জিংহং বুলি ঠাইত খেলা হৈছিলে 12 এছিয়ান মাছা মিটছ, সেইটোৰ তাত মই চিলভাৰ মেডেল পাইছিলোঁ। তাৰপিছত গৈছিলোঁ থাইলেণ্ডত 2004 চনত, থাইলেণ্ডতো চিলভাৰ মেডেল পাইছোঁ। তাৰপিছত 2007 চনত হ'ল জাপান, জাপানত গ'ল্ড মেডেল। তাৰপিছত 2009 চনত গৈছিলোঁ ফিনলেণ্ড, ফিনলেণ্ডত লাহটিনত খেলা হৈছিলে, তাত হৈছে খুব টাফ মই পালোঁ, তাত মোৰ বৰ পজিশ্যনটো খুব ভাল নহ'ল। তাৰপিছত মালেছিয়াত আহিলোঁ, মালেছিয়াত গ'ল্ড পালোঁ, সেইটো 2010 চনত, 2011 চনত গ'লোঁ USA, আমেৰিকাত। তাত কিন্তু মোৰ আটাইতকৈ জীৱনৰ খেলাৰ ভিতৰত মনত ৰখাইছে মানে খেলা হ'ল, কাৰণ প্ৰথমতে আমি 100 মিটাৰ দৌৰিবলৈ গৈছোঁ 38 জন মানুহ, তাৰে 11 জনী মানে হেৰি এক্স অলিম্পিয়ান। প্ৰথমতে কেইবাটাও গ্ৰুপ হৈ পেলাই খেলিলে, মই এটা গ্ৰুপত থাৰ্ড আহিলোঁ, কিন্তু মোৰ পজিশ্যনটো আহি পেলাই 11 হৈ গ'ল। তাৰমানে 16 জন চিলেক্ট কৰিলে ছেমিফাইনেলৰ কাৰণে, মোৰ আহি গ'ল, মই তাত সোমাই গ'লোঁ। নেক্সট টাইম ছেমিফাইনেল দুটা গ্ৰুপৰ মাজত হ'ল, তাত আহি পেলাই মই 5 নম্বৰলৈ আহি গ'লোঁ, মই আকৌ 1 নম্বৰ হেৰিয়াত ফাইনেলত সোমাই গ'লোঁ। সেই ফাইনেলত যোৱাখিনি মই পিছত এই 5তকৈ উঠাব নোৱাৰিলোঁ, কিন্তু মোৰ জীৱনত মানে খুব সাৰ্থক হোৱা যেন লাগিছে খেলি পেলাই, মানে যিখিনি মানুহ মানে গোটেই পৃথিৱীৰে মানে হেৰি আৰু খেলা ভাল
1: অলিম্পিয়ান,
0: তেওঁলোকৰ কম্পিট কৰি পেলাই মই তেতিয়াৰ পৰা এটা ছেল্ফ ছেটিছফেকশ্যন এটা আহিছিলে।
1: সেইটো
0: কৰি আমেৰিকাৰ পিছত আহিলোঁ আমি টাইৱানত আহিছিলোঁ, তাতো ছিলভাৰ পাইছোঁ। ব্ৰাজিলৰ আকৌ খুব ভাল পালোঁ, তাতো মানে খেলাৰ ষ্টেণ্ডাৰ্ডটো বা হেৰিবিলাক খুব ভাল। আৰু আমাৰ ধৰক 4খন ষ্টেডিয়ামত খেলা হৈছে, ইমান মানে কমিউনিকেশ্যন সুবিধা, মোৰ ইয়াত খেলি পেলাই আকৌ আধা ঘণ্টা পিছত আছে সেইখিনি পাই যাব পাৰোঁ, খুব সুবিধাকৈ তাত খেলিছোঁ ব্ৰাজিলত। তাত কিন্তু মোৰ 4th পজিশ্যন হ'ল ৱৰ্ল্ডত। তাৰপিছত লাষ্টত আৰু মই এটা কথা হ'ল, মই এতিয়া কম্পিটিশ্যনবিলাক জইন কৰা নাই কাৰণে মই পেচমেকাৰ লগাবলগীয়া হ'ল। তাৰমানে এনেকুৱা হ'ল, মই গোৱাত খেলিছোঁ, গোৱাত খেলোঁতে 100 মিটাৰ গ'ল্ড মেডেল পাইছোঁ, কিন্তু মোৰ যিটো ৰেকৰ্ডটো ৱৰ্ল্ডৰ ৰেকৰ্ডৰ লগত হেৰি আহিলে, সেইকাৰণে চবেই মোক খুব এণ্টাৰেজ কৰিছে, যাব লাগিব এইবাৰ। কিন্তু আহিয়েই মই প্ৰেক্টিছ কৰোঁতে ফটকে হাৰ্টত এৰি এটা লগাই নিচিনা লাগিলে, কিবা এটা হ'ল, চালু কৰি পেলাই পেচমেকাৰ লগাই দিয়া ভাল হ'ব। যাম বুলি কৈছিলো 90 বোৱাৰীয়ে ক'লে যে এতিয়া নালাগে, একে 100 পুৰা কৰি যাবা আৰু, 100 পুৰা কৰি তুমি যাবা, সেইকাৰণে মই 100ত খেলিব পাৰিম আৰু কওঁ আৰু, কিন্তু এতিয়া মই মানে নিজকে ফিট বুলি ভাবি আছো।
1: হয়, কাৰণ আপুনি এতিয়াও সক্ৰিয় হৈ আছে সকলো ক্ষেত্ৰতে, 91 বছৰ বয়সতো আপুনি ইমান সক্ৰিয়তাৰে সকলোখিনি কাম কৰি আছে, সামাজিকে হওক, চিকিৎসা সেৱাই হওক, বা খেলা ধূলাই হওক, আৰু লিখা মেলা আটাইখিনি। বৰ্তমান সময়খিনি আপুনি কেনেধৰণে অতিবাহিত কৰি আছে, আৰু নিজকে সুস্থ সবল কৰি ৰাখিবলৈ আমাৰ প্ৰবীণ যিসকল

0: শ্ৰোতা আছে, তেওঁলোকে যাতে শুনি আপোনাৰ পৰা উৎসাহ পায় যে এই বয়সতো আপুনি কেনেদৰে চিৰতৰণ হৈ থাকিব পাৰিছে, এই বিষয়ে কওকচোন, কি বাৰ্তা দিব সকলোকে?
1: মই নিজৰ কাৰণে নিজেই চিন্তা কৰিব, কিছুমানে কেয়াৰ নলয় নিজৰ শৰীৰটো। এতিয়া হৈছে কি, আমি নিজৰ খোৱাটো ঠিকমতে কৰিব লাগিব, খোৱাটো ঠিকমতে কৰি পৰিশ্ৰম কৰিব আটাইবিলাক লাগে। সেইকাৰণে মই এতিয়া সদায় ৰাতিপুৱা সময়মতে উঠোঁ, উঠি পেলাই মই মৰ্ণিং ৱাকত গুচি যাওঁ। মৰ্ণিং ৱাক গৈ অলপমান কেতিয়াবা জগিং টগিং কৰোঁ, কৰিলে বডিটো ফিটনেছ মই তেনেকৈ ৰাখিছোঁ বুলি ভাবিছোঁ, নিজে নিজকে ভাবি লৈছোঁ এনেকৈ। তাৰপিছত হ'ল খোৱা বোৱাটো মই ৰুটিন হিচাপে যেনেকৈ খাই আছোঁ সময়মতে খাই আছোঁ, আৰু বেমাৰী চোৱাৰ পৰা কৰি বা আন সমাজৰ হেৰিখিনি সময়মতে সকলোবিলাক কৰি আছোঁ। সেইকাৰণে আমি নিজৰ যত্ন ল'বৰ কাৰণে আমি কিছুমান কাম কৰিব নালাগিব, ধৰক এই খোৱা বোৱাৰ হওক বা মাদক দ্ৰব্য হ'ল। মোৰ এতিয়া সদায় চিন্তা এটা যাতে মই যিমান দিন জীয়াই থাকোঁ যাতে এনেকৈ এক্টিভ হৈ থাকিব পাৰোঁ, সেইটোৱে মানে সদায় চিন্তা কৰি আছোঁ, যাতে আনৰ ছাপৰ্টত যাতে চলিবলগীয়া নহয়, সেইটো কাৰণেই মই চেষ্টা কৰি আছোঁ। ইয়াতে এটা হেৰি কৰিছোঁ, কমেণ্ট এটা দিব খুজিছোঁ এনেকৈ, মই মানে সৰুৰে পৰা নানা সংঘাতৰ মাজেদি আহি মানে ধৰক মেডিকেলো পাছ কৰিলোঁ, কিন্তু মই এটা উপলব্ধি কৰিছোঁ যে জীৱনৰ দায়বদ্ধতা, নিজৰ কিছুমান দায়বদ্ধতা হৈছে মানে মই এইখিনি কৰিব লাগিবই, এনেকৈ কৰি আছোঁ এতিয়ালৈকে। সেইকাৰণে মই মানৱ সেৱাটো মই কৰিম বুলিয়েই ৰৈছোঁ, কিন্তু চিকিৎসা সেৱাটো পেচা বুলি ভবাতকৈ মই মানৱ সেৱা বুলিয়ে ধৰি গ্ৰহণ কৰি চলি আছোঁ। মই যেতিয়া হেৰিয়াত গৈছিলোঁ, দুখীয়া হেৰি মানুহ বেছি গাঁৱত দেখিছিলোঁ, আৰু তেওঁলোকৰ কিছুমান কথা তেওঁলোকে নাজানিছিলোঁ, তেওঁলোকক কিছু জনাবলৈ বিশেষকৈ আমাৰ মেটাৰনিটি কেছবিলাকত যিবিলাক কৰিছিলে মই বহুত শিক্ষা দিলোঁ, মই যিবিলাক আছিলে তাত ধৰক যিবিলাকে ধাই চাই এইবিলাকে কৰে তেওঁলোকক বহুত শিক্ষা দি আহিছোঁ যাতে মানুহৰ উপকাৰ হয়। সেইকাৰণে মই চৰকাৰক আবেদনেই কৰিছিলোঁ যে মোক গাঁৱলৈ দিয়ক, সেইকাৰণে মই বিদেশত যাত্ৰা বাদ দি পেলাই মই গাঁৱলৈ গৈছিলোঁ। আৰু মই একচুৱেলি মাতৃৰ আশীং নিৰ্মালীৰে দুখীয়া নিচলাক আটাইকে সহায় কৰিবলৈ তেখেতে মোক এটা হেৰি কৰিছিলে, মইতো মানি চলি আছোঁ।
0: হয়, আপোনাৰ দৰে মানৱ দৰদী চিকিৎসক সঁচাকৈ সমাজৰ বাবে এক আশীৰ্বাদ। আপুনি চাকৰি কৰা সময় চোৱাৰ পৰা বুলি বৰ্তমানলৈকে সেই মানৱ সেৱাকেই আগত ৰাখি চিকিৎসা সেৱা জনসাধাৰণৰ মাজত আগবঢ়াই আহিছে। আমিও শ্ৰোতাসকলক জনাবলৈ পাই সুখী হ'ম যে আপুনি বৰ্তমানো চিকিৎসা সেৱা তেজপুৰ চানমাৰীস্থিত আপোনাৰ নিজৰ বাসভৱনতে আগবঢ়ায়। গতিকে যিসকল শ্ৰোতাই আপোনাৰ ওচৰলৈ আহিবলৈ বিচাৰে চিকিৎসা সেৱা সংক্ৰান্তীয় বিভিন্ন কাৰণত, তেখেতসকলে আহিব পাৰে নহয় জানো আপোনাৰ পৰামৰ্শ ল'বলৈ। আজি বহুখিনি সময় আমি আপোনাৰ সৈতে কথা পাতিলোঁ, আপুনি এইদৰে সুস্থ সবল হৈ থাকি চিকিৎসা সেৱাৰ লগতে আপোনাৰ খেলা ধূলা আপোনাৰ লিখা মেলা সকলোখিনি আগবঢ়াই নিয়ক। শেষত আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আমাৰ আজিৰ এই অনুষ্ঠানলৈ অহাৰ বাবে। শ্ৰোতাসকলে, ইমান পৰে আজিৰ অতিথি অনুষ্ঠানত তেজপুৰৰ বিশিষ্ট চিকিৎসক, শোণিতপুৰ জিলাৰ স্বাস্থ্যসেৱা বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক, লগতে লেখক তথা খেলুৱৈ ডাক্তৰ বিশ্বৰঞ্জন কলিতাৰ সৈতে হোৱা কথোপকথনটি শুনিলে। অনুষ্ঠানটি আগধৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাসে, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক কেইটিমান হিন্দী বোলছবিৰ গীত। প্ৰথমে এয়া কয়ামত বোলছবিৰ এটি গীত, শিল্পী কুমাৰ চানু, গীতৰ কথা সমীৰৰ।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।
2: এইবাৰ শুনক সাজন কি বাহুমে বোলছবিৰ এই গীতটি। গীতটিত কণ্ঠদান কৰিছে কুমাৰ চানু আৰু আশা ভোছলে। গীতৰ কথা সমীৰৰ।

শ্ৰোতাসকলে হিন্দী বোলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এইবাৰ শুনক দিৱানা বোলছবিৰ এই গীতটি। গীতটিত কণ্ঠদান কৰিছে কুমাৰ চানু আৰু সাধনা সৰগমে। গীতৰ কথা সমীৰৰ।

ইমান পৰে শ্ৰোতাসকলে, হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া সময় নিশা 10:30 27 ছেকেণ্ড গৈছে। ইয়াৰ লগে লগে আমাৰ আজিৰ বিয়লিৰ অধিৱেশনৰো ইমানতে অন্ত পৰিছে। কাইলৈ দেওবাৰে 9 আগষ্টত আমাৰ পুৱাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55 FM বেণ্ডৰ 102.4 MHz-ত। এই অধিৱেশনৰ অনুষ্ঠানসমূহ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। আৰু কাইলৈ 9 আগষ্ট দেওবাৰে আমাৰ বিয়লিৰ অধিৱেশন মুকলি কৰা হ'ব 5:25 মেডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু FM বেণ্ডৰ 102.4 MHz-ত। লগতে নিউজ অন AIR মোবাইল এপ যোগে আমাৰ আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে অভিযান্ত্ৰিক শাখাৰ নিয়ন্ত্ৰণ কক্ষত অম্লানজ্যোতি দত্ত, প্ৰতীক্ষা খনিকৰ আৰু বিলিফাং স্বৰ্গীয়াৰী, ট্ৰেন্সমিটাৰত নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী। শ্ৰোতাসকলৰ মংগল কামনা কৰি প্ৰচাৰণ সহযোগী মনালিছা দেৱীৰ সৈতে প্ৰচাৰণ কক্ষৰ পৰা পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই কৰবী গগৈয়ে প্ৰচাৰণ কক্ষৰ পৰা আজিলৈ ইমানতে বিদায় লৈছোঁ। শুভৰাত্রি, জয় হিন্দ।